এয়া আকাশবাণী তেজপুৰ। আজি শুক্ৰবাৰ, 1433 ভাস্কৰাব্দৰ জেঠ মাহৰ 7 তাৰিখ, 2026 খ্ৰীষ্টাব্দৰ 22 মে'। সমূহ শ্ৰোতালৈ প্ৰীতি সম্ভাষণ জনাই আমাৰ আজিৰ পুৱাৰ অধিৱেশন মুকলি কৰিছোঁ। অনুষ্ঠান প্ৰচাৰিত হৈছে FM বেণ্ডৰ 102.4 MHz-ত।

0: smart TVs and Wi-Fi enabled entertainment systems. The luxury train can accommodate up to 80 guests across 40 cabins, including double bed, twin bed, and a specially designed cabin for differently abled passengers. Delhi government has announced a major initiative to strengthen water conservation in the national capital, with rainwater harvesting systems to be revived and made functional in 75 government schools before the onset of the monsoon. Delhi Chief Minister Rekha Gupta said that the move is expected to generate an annual rainwater harvesting capacity of nearly 50 crore litres. She emphasised that the initiative aims to improve groundwater recharge, promote sustainable water use, and create awareness among students and local communities. In IPL cricket, Gujarat Titans defeated Chennai Super Kings by 89 runs at the Narendra Modi Stadium in Ahmedabad last night, chasing a target of 230 runs set by Gujarat Titans. Chennai Super Kings were bundled out for just 140 runs in 13.4 overs. Shivam Dubey was the top scorer with 47 runs for Gujarat Titans. Mohammad Siraj, Rashid Khan and Kagiso Rabada each took 3 wickets. Mohammad Siraj was adjudged player of the match. Today, Sunrisers Hyderabad will take on Royal Challengers Bengaluru at the Rajiv Gandhi International Stadium in Hyderabad at 7:30 p.m. And that is the end of this news bulletin.
1: আর এফএম বেণ্ডৰ 101.6 মেগাহার্জত মুকুটামালা
2: মনীষী এলবার্ট আইনষ্টাইনে কৈছিল, মানৱ জাতিৰ ভাগ্য কি বিচিত্ৰময়। আমি প্ৰত্যেকেই কিছু সময়ৰ বাবে এই জগতত বিচৰণ কৰিছোঁ, কিন্তু কিহৰ কাৰণে তাকো নাজানো আৰু ভাবিলেও তাৰ কোনো উৱাদিহ নাপাওঁ। আমাৰ দৈনন্দিন জীৱনধাৰা লক্ষ্য কৰিলে বুজিব পৰা যায় যে এজনে আন এজনৰ ওপৰত নিৰ্ভৰশীল। প্ৰথমেই চোৱা যাওক, যিসকলৰ সৎ কৰ্মপন্থাই নিজৰ আৰু আনৰ মংগল কৰিব পাৰিছে, আমি সেইসকলৰ ওপৰত পাৰ্যমানে নিৰ্ভৰশীল। আমি সদায় তেওঁলোকৰ প্ৰতি অতিশয় সহানুভূতিশীল হোৱা উচিত। জীৱিত হওক বা মৃতই হওক, যিসকলৰ কৰ্মাৱলীৰ ওপৰত মই নিৰ্ভৰশীল, সেইসকলৰ প্ৰতি মই নিতৌ শতবাৰ কায়ো মনোবাক্যে স্মৰণ কৰোঁ। সেয়েহে মই মোৰ জীৱনত যি সন্মান পাই আহিছোঁ, সেই সন্মান সেই ব্যক্তিসকলেও পাবৰ যোগ্য। মই দৃঢ়তাৰে মিতব্যয়ী জীৱন যাপন কৰিছোঁ যদিও মোৰ মনলৈ এনে দুখ আহে যে মই আনৰ পৰিশ্ৰমৰ মৰ্যাদা অধিকাৰ কৰিছোঁ। মই বলপূৰ্বক শ্ৰেণী বিভাজনটো অযুক্তিকৰ বুলি ভাবোঁ। মই ইয়াকো বিশ্বাস কৰোঁ, অহংকাৰ শূন্য সহজ সৰল জীৱন যাপন কৰাটোৱেই সকলোৰে বাবে শাৰীৰিক আৰু মানসিকভাৱে মংগলজনক। দৰ্শনৰ ভেটিত মানৱৰ স্বাধীনতা মই সমূলি বিশ্বাস নকৰোঁ, কিয়নো জীৱনে প্ৰমূল্যবোধৰ ওপৰত নিৰ্ভৰ নকৰি কিছুমান বাহিৰা হেঁচাৰ ভেটিতহে কাম কৰে। দাৰ্শনিক শ্বপেনহাৱাৰে কৈছিল, মানুহে যি ইচ্ছা কৰে তাকে কৰিব পাৰে, কিন্তু যি লাগে তাক পাব নোৱাৰে। এই কথাষাৰি মোৰ যৌৱনৰ পৰাই সঁচাকৈয়ে প্ৰেৰণাদায়ক আছিল, আৰু ইয়ে মোৰ জীৱনৰ সংঘাতৰ সময়তো অহৰহ সান্ত্বনা দিছিল। মোৰ আৰু আনৰ বাহিৰেও এই কথাষাৰ সহিষ্ণুতাৰ উচ্চ আদৰ্শ হৈ ৰ'ব, কিয়নো ইয়াৰ অনুভূতি হলে মানৱ জীৱনত উদ্ভৱ হোৱা বাধাসমূহক সহনশীলভাৱে খাম কটোৱাত সহায় হ'ব। কাৰণ ই জীৱন আদৰ্শৰ পৰিচালক আৰু আনন্দৰ উৎস। ব্যক্তিবিশেষৰ অস্তিত্ব চাবলৈ গ'লে মোৰ পক্ষে সকলো প্ৰণালীতে একোটা অসংগতি থকা যেন লাগে। তথাপি প্ৰত্যেকৰে একোটা নিজস্ব আদৰ্শ আৰু ধ্যান ধাৰণা আছে। এনে ক্ষেত্ৰত তেওঁলোকে নিজৰ ব্যক্তিত্বতে পৰিপুষ্ট হোৱা বুলি কাহানিও ভাবিব নোৱাৰোঁ। যি আদৰ্শই মোৰ জীৱনক প্ৰভাৱান্বিত কৰি সময়ে

0: আত্মাত্ময় অদম্য সাহস আৰু বিমল আনন্দ দিব পাৰিছে, সেয়া দয়া, সুন্দৰ আৰু সততা। ইয়াৰ অবিহনে মানুহে জগতৰ প্ৰকৃত ৰূপ পাব নোৱাৰে, জীৱন হয় সাৰশূন্য। মানুহৰ নিজ কৰ্মপন্থা, ঐশ্বৰ্য বিভূতি, অদম্য ভোগ বিলাস, এই সকলোবোৰেই মোৰ বাবে অতি জঘন্য প্ৰবৃত্তি।
1: আজিৰ মুকুতামালা এলবার্ট আইনষ্টাইনৰ লিখনিৰ পৰা লোৱা হ'ল।

প্ৰাণায়াম আৰু যোগাভ্যাসৰ দ্বাৰা আপুনি নিজকে সুস্থ আৰু সক্ষম কৰি ৰাখিবলৈ চেষ্টা কৰক। আপুনি সুস্থ আৰু সক্ষম হৈ থাকিবলৈ বাবে প্ৰতিদিনে নিৰ্দিষ্ট দূৰত্বলৈ খোজ কঢ়াৰো অভ্যাস কৰক।

এই আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়াইছো ফয়জুর রহমান আৰু লগৰীয়াসকলৰ কণ্ঠৰ জিকিৰ।

মহাত্মা গান্ধীয়ে অসম ভ্ৰমণ কৰোঁতে যিবিলাক প্ৰবন্ধ আৰু চিঠি পত্ৰদি লিখিছিল সেইসমূহ কালেক্টেড ৱৰ্কছ অৱ মহাত্মা গান্ধী বোলা কিতাপ এখনত সন্নিৱিষ্ট কৰিছিল। এই কিতাপখনতেই অসমৰ হাতীৰ বিষয়ে মহাত্মা গান্ধীয়ে লিখিছিল যে তিৰোতাৰ বয়ন কৌশলৰ বাবে অসম যিদৰে জনাজাত সেইদৰে হাতীৰ বাবেও অসম জনাজাত। আনকি হস্তী বিদ্যাৰ্ণৱ নামৰ এখন পুথিও মোক দেখুওৱা হৈছিল। পুথিখন সাঁচিপাতত লিখা আৰু 200 বছৰৰ পুৰণি। লিখাৰ বাহিৰেও তাত হাতীৰ ছবি আৰু আন আন বহুতো ছবি আছিল। এইবিলাক ছবিত যি ৰং ব্যৱহাৰ কৰা হৈছে এনেবিলাক ৰং আজিকালি আমি কদা কাচিতহে দেখোঁ। এইবিলাক ছবি এনে সমানুপাতিকভাৱে অঁকা হৈছে যে দেখিলে অসমৰ পুৰণা কলা সম্পৰ্কে গৌৰৱ অনুভৱ নকৰাকৈ থাকিব নোৱাৰি। 6,000 টকালৈকে একোটা হাতীৰ মূল্য হয়। বস্তু কঢ়িয়াবলৈ আৰু চিকাৰ কৰাত হাতীক লগোৱা হয়। এনেবিলাক কথা জনা এজন লোকে মোক ক'লে যে হাতী ধৰি অনাৰ পাছত হাতীৰ ওপৰত বৰ অত্যাচাৰ কৰা হয়। হাতীয়ে সংগীত ভাল পাই দেখি মাওঁতে গীত গাই তাক বশ কৰিবলৈ যত্ন কৰে। হাতীয়ে আমাৰ ভাষা এনেদৰে বুজি পায় যে কোনটো কথা খঙেৰে কোৱা হৈছে কোনটো মৰমেৰে কোৱা হৈছে সি বেছ ধৰিব পাৰে। অসমৰ ৰেচম শিল্পৰ বিষয়ে ক'বলৈ গৈ মহাত্মা গান্ধীয়ে কৈছে যে অসমত দুবিধ ৰেচম উৎপন্ন হয়। এবিধৰ পোকক এৰী আৰু আনবিধক মুগা বুলি কোৱা হয়। কপাহৰ দৰে ইয়াৰ পৰা সূতা কাটিব পাৰি। মুগা পোকে সূতা কাটি লেটা বান্ধে আৰু এইটো শেষ হ'লে ৰ'দত দি ভিতৰৰ পোকটো মৰা হয়। তাৰপিছত লেটাটো উলিয়াই লৈ সূতা উলিয়াই মহুৰাত পকোৱা হয়। কেনেকৈ সূতা উলিওৱা হয় সকলো মোৰ আগতে কৰি দেখুওৱা হ'ল। এই দুয়োবিধৰ ৰেচম যদিও অসমত যথেষ্ট পৰিমাণে উৎপন্ন হয় আৰু যদিও এই দুয়োটা উদ্যোগ এতিয়াও জীয়াই আছে, তথাপিও বিদেশী সূতাৰ কাপোৰৰ বহল প্ৰচলন হয় আৰু বোৱনীয়ে কি মুনি কি তিৰোতা বিদেশী সূতা দীঘৰ বাবে লয়। কপাহ কেনেকৈ ধুনে আৰু পাঁজি কৰে তাকো মই চালোঁ। মই দেখিলোঁ যে অন্ধ্ৰত যিদৰে মিহি কাপোৰ উৎপন্ন হৈছে সেইদৰে ইয়াতো লাহে লাহে পিছলৈ উৎপন্ন হ'ব। মোক এডোখৰ কাপোৰৰ নমুনা দেখুওৱা হৈছিল। 200 বছৰৰ পুৰণি কিছুমান কাপোৰ মোক দেখুওৱা হৈছে। বহুতো ঠাইত ইজিপচিয়ান কপাহো ৰোৱা হৈছে। এইবিলাক কপাহ গুটি নুগুচোৱাকৈ কটাও মোক দেখুওৱা হৈছে। অন্ধ্ৰত কটাৰ দৰে আন এবিধ কপাহ কটা মই দেখিবলৈ পালোঁ। প্ৰতিপাহ কপাহ এবিধ মাছৰ দাঁড়েৰে ফঁহিয়াই লোৱা হয় যাতে প্ৰতিডাল আঁহ বেলেগ হয়। আনকি এই ককিলা দাঁড়ত লাগি থকা কপাহো পিছত কাটি কাপোৰ বোৱা হয়। ইয়াৰ পিছতো গুটিত লাগি থকা কপাহ গুটিৰ পৰা গুচোৱা হয় আৰু ধূনা লোৱা হয়। এইদৰে প্ৰতিটো গুটি চিকুণাই লোৱা হয়। এনে কপাহৰ পৰা অতি মিহি সূতা কাটি উলিওৱা হয়। অসমীয়া তিৰোতাই

0: যদি উৎসাহেৰে সৈতে সঁহাৰি দিয়ে, তেন্তে তেওঁলোকে কৰিব পৰা সহায়ৰ সীমা নাথাকিব। মই ভাবোঁ যে স্বদেশী আন্দোলনত পাঞ্জাৱতকৈ অসমৰ শক্তি সামৰ্থ্য বেছি। ইয়াৰ তিৰোতাই যদি সূতা কটা আৰু বোৱাত লাগে, তেন্তে সেইটো দেশপ্ৰেমৰ বাবে লাগিব, ধনৰ বাবে নহয়। অন্ধ্ৰৰ দৰে ইয়াতো প্ৰতিগৰাকী তিৰোতাই নিজৰ কপাহ নিজে ধুনি লয়। আমি এতিয়া তেজপুৰ পালোহি। ইয়াৰ পুৰণি নাম শোণিতপুৰ। ইংৰাজ কৰ্মচাৰী এজনে শোণিতপুৰ উচ্চাৰণ কৰিবলৈ টান পাইছিল বুলি মোক কোৱা হৈছে। তেওঁহেন শোণিতৰ অৰ্থ অসমীয়াত কি বুলি সুধিলে আৰু তেওঁক শোণিতৰ অসমীয়া প্ৰতিশব্দ তেজ বুলি কোৱা হ'ল। প্ৰাচীন কালত তেজপুৰ বাণাসুৰৰ ৰাজধানী আছিল, সেইবাবে পুৰণা লিখকসকলে শোণিতপুৰ বুলি কৈছিল। এই ঠাইৰ পুৰণি কাহিনী এই যে চিত্ৰলেখাই উষাৰ বাবে অনিৰুদ্ধক দ্বাৰকাৰ পৰা ইয়ালৈ লৈ আহিছিল। অৰ্জুন মণিপুৰলৈ অহা বুলি কোৱা হয়। ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰত পাণ্ডুই প্ৰথম নগৰ। পাণ্ডুৰ পৰা 5 মাইল দূৰত গুৱাহাটী আৰু তাৰ পৰা আমি আহি তেজপুৰ পাইছোহি। গুৱাহাটীৰো পুৰণি নাম আছে। তেজপুৰৰ ওচৰত হৰি আৰু হৰৰ যুদ্ধখন হোৱা বুলি মানুহে বিশ্বাস কৰে আৰু যি ঠাইত যুদ্ধ হৈছিল তাত এতিয়াও ভক্তসকলে ৰুদ্ৰৰ খোজ দেখুৱায়। এইদৰে মই যলৈকে যাওঁ ততেই প্ৰাচীন কালত ভাৰত যে একেখন আছিল তাৰেই প্ৰমাণ পাওঁ। তেজপুৰ নগৰৰ লোকসংখ্যা 6,000। ইমান কম লোক থকাটো, ইয়াত এখন মিউনিচিপেলিটি আছে, ৰেলৰ লাইন, বিজুলী, টেপৰ পানীৰ ব্যৱস্থা আছে। তেজপুৰৰ ওচৰতে ডাঙৰ ডাঙৰ চাহ বাগিচা আছে। চাহ বাগিচাৰ পৰা চাহ আনিবলৈ ৰেলৰ লাইন বহোৱা হৈছে আৰু ইয়াৰ জাহাজ ঘাটৰ পৰা চাহ বাহিৰলৈ পঠোৱা হয়। ইয়াৰ মানুহে ভাবে যে চাহ খেতিয়কেই অসমত ৰাজত্ব কৰে। অৱশ্যে ব্ৰিটিছ গভৰ্ণমেণ্ট আছে, কিন্তু আচল শক্তি চাহ খেতিয়কৰ। মিষ্টাৰ এণ্ড্ৰুজে কয় যে চাহ খেতিয়কক সন্তুষ্ট কৰিবলৈ দুৰ্ভগীয়া বনুৱাসকলক চাঁদপুৰত মাৰধৰ কৰা হৈছিল। গংগাৰ পানী খাবলৈ যিদৰে উপযুক্ত বুলি বিবেচিত হয়, সেইদৰে আন বহুতো নৈৰ পানীও উপযুক্ত বিবেচিত হয়। সেইদৰে ব্ৰহ্মপুত্ৰৰ পানী খাবলৈ উপযুক্ত বুলি বিবেচিত নহয়। যদিও দুৱাৰদলিয়েদি নৈ বৈ গৈছে, তথাপিও মানুহে টেপৰ পানী ব্যৱহাৰ কৰে। পানী ব্যৱহাৰ কৰাৰ আগতে কিছুমান ফিটকিৰি দি পানী চাফা কৰা হয়। এই নগৰতে 90 ফুট ওখত এটা পাহাৰত পানীৰ ভঁৰাল সজা হৈছে। তাতে পানী বিশুদ্ধ কৰি ৰাইজক টেপেৰে যোগোৱা হয়।
1: কালেক্টেড ৱৰ্কছ অফ মহাত্মা গান্ধী কিতাপখনত অসমৰ বিষয়ে লিখা কেইটিমান বিষয় আপোনালোকে আজি শুনিলে আৰু ইয়াৰ লগে লগে সামৰা হ'ল আমাৰ আজিৰ গান্ধী প্ৰসংগ।

ইমান পৰে হৰিহৰণৰ কণ্ঠৰ ভজন্তি শুনিলে। এ আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান পৰিস্থিতি।

আজি পুৱা 9:25 অসমৰ মাননীয় ৰাজ্যপাল শ্ৰী লক্ষ্মণ প্ৰসাদ আচাৰ্যই অসম বিধানসভাত প্ৰদান কৰা ভাষণৰ পোনপটীয়া প্ৰচাৰ শুনিবলৈ পাব। আঠ ধৰিব ইন্দ্ৰজিৎ দাসে, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ। নিশা 8:02 ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠানত জলপদুমৰ পাঞ্চৈ প্ৰথম খণ্ড, ৰচনা দিলীপ ফুকনৰ, পাঠ আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। 9:30 জীৱনৰ দীপবাণী অনুষ্ঠানত অৱসৰপ্ৰাপ্ত আৰক্ষী সঞ্চালক প্ৰধান আৰু অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কুলধৰ শইকীয়াৰ অনাতাৰাত্মজীৱনীৰ পঞ্চম খণ্ড, তেখেতৰ সৈতে কথা পাতিছে তপন দত্তই।

প্ৰযোজনা ভাস্কৰ জ্যোতি গগৈ। দুপৰীয়া 4:30 বজাৰ আইডৰ বুলনি অনুষ্ঠানৰ লগ পাওঁ আহক শিতানত। অতিথি লেখিকা মণিকা দেৱী, তেখেতৰ সৈতে কথা পাতিছে নিভাৰাণী ৰয়ে। পুৱা 1:30 বজাৰ গীতিমালিকাৰ শিল্পী ভাৰতী চহৰীয়া, দেবেন বসুমতাৰী, দীতিমণি বৰুৱা, জয়প্ৰকাশ মেধি আৰু ডলি পুৰকাষ্ঠ। সন্ধিয়া 6:10 কৃষি জগত অনুষ্ঠানত পশুধনৰ বৰ্ষাকালীন যতন, এই বিষয়ে এতিয়া আলোচনাত ভাগ ল'ব ডাক্তৰ অনুজ দত্ত আৰু ডাক্তৰ বিজিৎ দেৱচৌধুৰীয়ে। আঠ ধৰিব ভাস্কৰ জ্যোতি আচাৰ্যই, প্ৰযোজনা উৎপল দত্ত, প্ৰযোজনা উৎপল বৰাৰ। জ্ঞান বিজ্ঞান শুনিবলৈ পাব পুৱা 6:55, যুগুতাই আগবঢ়াব প্ৰবাল কুমাৰ শৰ্মাই। পুৱা আৰু সন্ধিয়া 7:00 নিয়োগ বাতৰি। আজি পুৱা প্ৰচাৰ কৰা হ'ব পুৱা 7:15, আগবঢ়াব ভাস্বতী দেৱী শৰ্মাই, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ। 7:30 একক শিল্পীৰ গীতৰ অনুষ্ঠানত আজিৰ শিল্পী লোকনাথ গোস্বামী। 9:15 ধেমাজি জিলাৰ ৰেহৰু। 10:30 ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰায়োজিত এটি শৈক্ষিক অনুষ্ঠান উমংগ। 11:05 পৰাগমালা লাইভ। দিনৰ 11:30 আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানত এখনি আলেখ্য অসমীয়া গীতি সাহিত্যত প্ৰেম, আগবঢ়াব স্নেহা পাঠক আৰু কস্তুৰী মাদাসে, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। 12:15 হিন্দী ছবিৰ গীতৰ অনুষ্ঠান। দিনৰ 1:10 আৰু সন্ধিয়া 7:45 জিন্তী তালুকদাৰৰ কণ্ঠৰ আধুনিক গীত। 1:20 বিপুল চন্দ্ৰ নাথ আৰু লগৰীয়াসকলৰ কণ্ঠৰ ওজাপালি। 1:35 বাদ্য সংগীতৰ অনুষ্ঠানত শংকৰ দাসে বজোৱা মেণ্ডলিনত লঘু সংগীতৰ সুৰ। 1:50 বিজয়া বৰাৰ কণ্ঠৰ লোকগীত। 8:00 পাশ্চাত্য সংগীতৰ অনুষ্ঠান। 3:05 আধুনিক গীত। 3:15 নেপালী অনুষ্ঠান। 3:45 কাৰ্বি অনুষ্ঠান। 4:30 বড়ো অনুষ্ঠান। সন্ধিয়া 5:25 ৰজনীকান্ত দেৱশৰ্মাই যুগুতোৱা সংস্কৃত ভাষা শিক্ষাৰ পাঠ। 5:45 বিদ্যাৰ্থীৰ অনুষ্ঠানত দশম শ্ৰেণীৰ ইংৰাজী ব্যাকৰণৰ পাঠৰ দ্বিতীয় খণ্ড পাঠ যুগুতাই আগবঢ়াইছে অৰুণিমা দেৱীয়ে। 6:40 ফাইজুৰ ৰহমান আৰু লগৰীয়াসকলৰ কণ্ঠৰ জিকিৰ। 7:05 বৃন্দগান। 7:20 আকৌ শুনোৱা হওক। 7:35 পূবালীৰ সুৰ অনুষ্ঠানত ভৱেন ৰাভা আৰু লগৰীয়াসকলৰ কণ্ঠৰ ৰাভা গীত। নিশা 8:20 মহম্মদ নাদিৰুজ্জামান আহমেদৰ ইংৰাজী কথিকা জুডিচিয়েৰী এণ্ড ছ'চিয়েল জাষ্টিচ। 8:30 আধুনিক গীতৰ অনুষ্ঠান। 9:00 অসমীয়া চিনেমাৰ গীতৰ অনুষ্ঠান চিত্ৰগীত। 9:15 বিধানসভাত আজিৰ দিনটো। আৰু নিশা 10:00 ডক্টৰ ভূপেন হাজৰিকাৰ জন্মশতবৰ্ষ উপলক্ষে আমাৰ বিশেষ অনুষ্ঠান আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা। অনুষ্ঠানটিৰ পৰিকল্পনা, পৰিৱেশন আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। অনুষ্ঠান পৰিস্থিতি ইমানেই।

কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়। উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM ৰ 100.8 MHz।

0: তেওঁ কৈছিলে যে আচ্ছা জীৱনটো এনেকুৱা, সদায় প্ৰত্যাহ্বানবিলাক আহিলে কেতিয়াও পিছ হুহুকি যাব নালাগে, পিছ হুহুকি গ'লে আপুনি জীৱনটোৰ আচল মাধুৰ্য নাপাব।
1: চৌব্বিশ এপ্ৰিল শুকুৰবাৰৰ পৰা জীৱনৰ দীঘবাণী অনুষ্ঠানত ধাৰাবাহিকভাৱে প্ৰচাৰিত
2: অসম আৰক্ষীৰ অৱসৰপ্ৰাপ্ত সঞ্চালক প্ৰধান আৰু অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কুল শইকীয়াৰ অনাতাঁৰ আত্মজীৱনী। মুঠ ছটা খণ্ডত প্ৰচাৰিত হ'বলগীয়া এই অনুষ্ঠানৰ প্ৰচাৰৰ সময় নিশা 9:30 বজাত।
1: শুনিবলৈ নাপাহৰিব শুকুৰবাৰে নিশা 9:30 বজাত।
3: প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটোপলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট akashbani.gov.in-ত। নতুন ভাৰত, ন ৰূপত আকাশবাণী।
4: অগ্নিযুগৰ গান,
5: অগ্নিযুগৰ পিৰিঙতি মই নতুন অসম গঢ়িম।
6: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
5: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ গান।
4: প্ৰতি পুৱা 8:15 পৰা 8:25 সুধা কণ্ঠৰ গীত,
6: বিবিধ ভাৰতে গুৱাহাটীত অগ্নিযুগৰ গান।
3: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
7: Our voice gets you heard everywhere.
3: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
7: 6900453528।
3: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।
8: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু।

উৎস বা তন্ত্ৰ আৰু পাৰিস্থিতিক গোটসমূহত বাস কৰা সমস্ত জীৱৰ মাজত থকা বৈচিত্ৰ্য আৰু বৈসাদৃশ্য। অন্তঃপ্ৰজাতীয় অৰ্থাৎ এটা প্ৰজাতিৰ ভিতৰত থকা আৰু আন্তঃপ্ৰজাতীয় অৰ্থাৎ বেলেগ বেলেগ প্ৰজাতিৰ মাজত থকা আৰু পৰিস্থিতি তন্ত্ৰৰ ভিন্নতা বা বৈচিত্ৰ্য ইয়াৰ অন্তৰ্ভুক্ত। নৰ্মান মায়াৰ্ছ নামৰ এজন ব্ৰিটিছ পৰিৱেশ বিজ্ঞানীয়ে 1988 চনত বায়'ডাইভাৰ্চিটি হটস্পট বা সৰ্বাধিক জীৱ বৈচিত্ৰ্যপূৰ্ণ অঞ্চলৰ বাবে উপযুক্ত বনাঞ্চল আৰু অঞ্চল চিনাক্ত কৰিছিল। মূলতঃ বিশেষ স্থানীয় প্ৰজাতিৰ প্ৰাচুৰ্যৰ ওপৰত নিৰ্ভৰ কৰিয়ে হটস্পটসমূহ চিনাক্ত কৰা হৈছে। মায়াৰ্ছ আৰু তেওঁৰ সংশ্লিষ্ট অনুষ্ঠান কনজাৰ্ভেশ্যন ইণ্টাৰনেশ্যনেলে পৃথিৱীত 25টা জৈৱ বৈচিত্ৰ্যৰ হটস্পট চিনাক্ত কৰিছে। ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলক ইণ্ডো বাৰ্মা হটস্পট অঞ্চলৰ অন্তৰ্গত কৰা হৈছে। এই হটস্পটসমূহৰ ভিতৰত মাডাগাস্কাৰ, ফিলিপিনছ, আটলাণ্টিক ফৰেষ্ট আৰু কেৰিবিয়ান অঞ্চলক বিপুল জীৱ বৈচিত্ৰ্যপূৰ্ণ অঞ্চল বা সৰ্বাধিক জীৱ বৈচিত্ৰ্যপূৰ্ণ অঞ্চলসমূহৰ ভিতৰত আটাইতকৈ বেছি সমৃদ্ধ বুলি আখ্যা দিছে। ভাৰতৰ জৈৱ বৈচিত্ৰ্য অপৰিসীম। বিশাল সংখ্যক উদ্ভিদ আৰু প্ৰাণীৰ প্ৰজাতিৰে ভৰপূৰ হৈ থকা ভাৰতৰ 329 নিযুত হেক্টৰ আকাৰৰ ভূমিখণ্ডত এনে বহু উদ্ভিদ আৰু প্ৰাণী প্ৰজাতি পোৱা যায় যিবিলাক বিশেষ স্থানীয় বা স্থানিক, অৰ্থাৎ এইবিলাক প্ৰজাতি পৃথিৱীৰ আন ঠাইৰ স্থানীয় উদ্ভিদ নহয়। ভাৰতৰ একক বৈশিষ্ট্যপূৰ্ণ জীৱ বৈচিত্ৰ্যৰ প্ৰাচুৰ্যৰ মূলতে হ'ল দেশখনৰ জলবায়ু আৰু ভৌগোলিক অৱস্থান তথা উচ্চতাৰ ভিন্নতা আৰু এই ভিন্নতাৰ লগত যুক্ত হোৱা ভিন্ন পাৰিস্থিতিক আৱাসসমূহ। ভাৰতৰ বনাঞ্চলসমূহ অতি বৈচিত্ৰ্যপূৰ্ণ। জোপোহা হাবি, ক্ৰান্তীয় চিৰহৰিত বৃষ্টি অৰণ্য, উপকূলীয় মেনগ্ৰোভ, আলপাইন অৰণ্য আদি বিভিন্ন ধৰণৰ অৰণ্য ভাৰতত বিস্তাৰিত হৈ আছে। ৰুছ উদ্ভিদ বিজ্ঞানী এন আই ভেভিলভে ভাৰতক খেতি কৰা শস্যৰ উৎপত্তিৰ হিন্দুস্থানী কেন্দ্ৰ বুলি অভিহিত কৰিছে। এই অঞ্চল ধান, কল, বজ্ৰা, মৰাপাত, আম, নেমু, কুঁহিয়াৰ, লাও আদি কৰি প্ৰায় 167টা প্ৰজাতিৰ খেতি কৰা শস্যৰ উৎপত্তিস্থল। ভাৰতবৰ্ষৰ উত্তৰ পূৰ্বাঞ্চল জৈৱ বৈচিত্ৰ্যৰ মেগা ডাইভাৰ্চিটি হটস্পট হিচাপে বা বিপুল জৈৱ বৈচিত্ৰ্যপূৰ্ণ অঞ্চল হিচাপে চিহ্নিত হৈছে। এই অঞ্চলত প্ৰায় 7,300 প্ৰজাতিৰ প্ৰাণী চিনাক্ত কৰা হৈছে। ইয়াৰে প্ৰায় 200 প্ৰজাতি স্তন্যপায়ী, 600 প্ৰজাতি পক্ষী, 115 প্ৰজাতি সৰীসৃপ, 54 প্ৰজাতিৰ উভচৰ আৰু প্ৰায় 270 প্ৰজাতিৰ মাছ আছে। উত্তৰ পূৰ্বাঞ্চলৰ 32টা মেৰুদণ্ডী প্ৰাণীৰ প্ৰজাতি লুপ্তপ্ৰায় বা বিপন্ন বুলি চিনাক্ত কৰা হৈছে। ইয়াৰে কেইবিধমান প্ৰজাতি হ'ল স্নো লৰিজ, হলৌ বান্দৰ, গাহৰি নেজিয়া আৰু খৰানেজিয়া বান্দৰ, টুপিপিন্ধা বান্দৰ, সোণালী বান্দৰ, ফাইৰেছ লিফ মংকি, মালায়ন ছান ভালুক, ৰেড পাণ্ডা, উট, বিন্তুৰাং, স্পটেড লিনচাং, মাৰ্বল কেট, সোণালী মেকুৰী, ফিচিং কেট ইত্যাদি।

0: জ্ঞান বিজ্ঞান অনুষ্ঠানটিৰ প্ৰযোজনা আছিল প্ৰবাল কুমাৰ শৰ্মাৰ।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি, আগবঢ়াইছে উৎপল বৰাই।
2: অসম চৰকাৰৰ লোক নিৰ্মাণ বিভাগত খালী হোৱা 53টা জুনিয়ৰ ইঞ্জিনিয়াৰ ইলেক্ট্ৰিকেল পদৰ বাবে অসম লোকসেৱা আয়োগে আবেদন বিচাৰিছে। পদসমূহৰ দৰমহাৰ নিৰিখ মাহে 14,000 টকাৰ পৰা 70,000 টকালৈ, লগত 8,700 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং শাখাত 3 বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্ল'মা থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট pwdroads.assam.gov.in। আবেদনৰ শেষ তাৰিখ 10 জুন। ৰেলৱে ৰিক্ৰুটমেণ্ট বোৰ্ডে 11,127টা এছিষ্টেণ্ট লোকো পাইলট পদৰ বাবে আবেদন বিচাৰিছে। দৰমহা

নিৰিখ আৰম্ভণিতে মাহে 19,900 টকা, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ লগতে ফিটাৰ, ইলেক্ট্ৰিচিয়ান, ইনষ্ট্ৰুমেণ্ট মেকানিক, মিলৰাইট, মেইণ্টেনেঞ্চ মেকানিক, মেকানিক ৰেডিঅ' এণ্ড টিভি, ইলেক্ট্ৰনিক্স মেকানিক, মেকানিক মটৰ ভেহিকল, ৱায়াৰমেন, ট্ৰেক্টৰ মেকানিক, আৰ্মেচাৰ এণ্ড কইল ৱাইণ্ডাৰ, মেকানিক ডিজেল, হিট ইঞ্জিন, টাৰ্ণাৰ, মেচিনিষ্ট, ৰেফ্ৰিজাৰেশ্যন এণ্ড এয়াৰ কণ্ডিশ্যনিং মেকানিক, ইয়াৰ যিকোনো ট্ৰেডত ITI চাৰ্টিফিকেট থকা হ'ব লাগিব, নাইবা মেকানিকেল, ইলেক্ট্ৰিকেল, ইলেক্ট্ৰনিক্স বা অট'মোবিল ইঞ্জিনিয়াৰিং ইয়াৰ যিকোনো শাখাত ডিপ্ল'মা থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 14 জুন। ইণ্ডিয়ান এয়াৰ ফৰ্চে ফ্লাইং ব্ৰাঞ্চ, গ্ৰাউণ্ড ডিউটি টেকনিকেল ব্ৰাঞ্চ আৰু গ্ৰাউণ্ড ডিউটি নন টেকনিকেল ব্ৰাঞ্চত খালি হোৱা পদ পূৰাবৰ বাবে FCAT 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। পদৰ সবিশেষ, প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা আৰু বয়স আদি বিতং তথ্য তথা আবেদনৰ বাবে ৱেবছাইট indianairforce.nic.in। আবেদনৰ শেষ তাৰিখ 19 জুন। নিয়োগ বাতৰি ইমানেই।

আকাশবাণী গুৱাহাটীত অসমীয়া চাহ জনগোষ্ঠীয় ভাষা বড়ো কাৰ্বি আৰু নেপালী ভাষাৰ বাবে অংশকালীন ভিত্তিক প্ৰয়োজন হোৱা ঘোষক ঘোষিকাৰ লিখিত পৰীক্ষা অহা 31 মে দেওবাৰে অনুষ্ঠিত হ'ব। কটন বিশ্ববিদ্যালয়ৰ নিউ একাডেমিক বিল্ডিঙত পুৱা 10 বজাত আৰম্ভ হ'বলগা এই পৰীক্ষাৰ প্ৰৱেশ পত্ৰ প্ৰাৰ্থীসকললৈ মেইলযোগে প্ৰেৰণ কৰা হৈছে। কোনো প্ৰাৰ্থীয়ে 25 মেৰ ভিতৰত প্ৰৱেশ পত্ৰ মেইলযোগে নাপালে আমাৰ কেন্দ্ৰৰ সমন্বয় শাখাৰ সৈতে যোগাযোগ কৰিবলৈ জনোৱা হ'ল। পৰীক্ষালৈ আহোঁতে প্ৰাৰ্থীসকলে ই প্ৰৱেশ পত্ৰৰ লগতে এখন ফটো পৰিচয় পত্ৰ অনাটো বাধ্যতামূলক।

প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট আকাশবাণী .gov.in নতুন ভাৰত ন ৰূপত আকাশবাণী।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে বাতৰি শুনিবলৈ পাব।
1: বাতৰিৰ সৈতে মই সংগীতা শৰ্মা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি নতুন দিল্লীত ছাইপ্ৰাছৰ ৰাষ্ট্ৰপতি নিকোছ ক্ৰিষ্টোডোলাইটছৰ সৈতে আলোচনাত মিলিত হ'ব। 2019 চনৰ পুলৱামা সন্ত্ৰাসবাদী আক্ৰমণৰ মূল ষড়যন্ত্ৰকাৰী হামজা বুৰহান কালি অচিনাক্ত বন্দুকধাৰীৰ গুলীচালনাত নিহত হয়। মণিপুৰ আৰক্ষীৰ মুৰববী ৰাজীৱ সিঙক কেবিনেট সচিবালয়ৰ সুৰক্ষা সচিব হিচাপে নিযুক্তি দিয়া হৈছে। দিল্লীত পহিলা জুনত হ'বলগীয়া প্ৰথম আন্তঃৰাষ্ট্ৰীয় বিগ কেট এলায়েন্স শীৰ্ষ সন্মিলন সম্প্ৰতি স্থগিত ৰখা হৈছে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা গুজৰাট টাইটানছে চেন্নাই ছুপাৰ কিংছক 99 ৰানত পৰাস্ত কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি নতুন দিল্লীত ছাইপ্ৰাছৰ ৰাষ্ট্ৰপতি নিকোছ ক্ৰিষ্টোডোলাইটছৰ সৈতে আলোচনাত মিলিত হ'ব। শ্ৰী ক্ৰিষ্টোডোলাইটছ কালি মুম্বাইৰ পৰা নতুন দিল্লীত উপস্থিত হয়। কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ দপ্তৰৰ ৰাজ্যমন্ত্ৰী অজয় টামটাই বিমান বন্দৰত অভ্যাগত ৰাষ্ট্ৰপতিগৰাকীক আদৰণি জনায়। তেওঁৰ সৈতে দেশখনৰ বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী ডঃ কনষ্টেণ্টিনোছ কম্বোজ, পৰিবহণ যোগাযোগ আৰু নিৰ্মাণ দপ্তৰৰ মন্ত্ৰী এলেক্সিছ ৱাফেডেছ, জ্যেষ্ঠ বিষয়া আৰু আগশাৰীৰ ব্যৱসায়ীৰ এটা

প্ৰতিনিধি দলো আহিছে। ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱাৰ পাছত এয়া হৈছে শ্ৰী ক্ৰিষ্ট ডোলাইটছৰ প্ৰথম ভাৰত ভ্ৰমণ। চি আৰ পি এফৰ 40 জোৱানৰ প্ৰাণ কাঢ়ি লোৱা 2019 পুলৱামা সন্ত্ৰাসবাদী আক্ৰমণৰ মূল ষড়যন্ত্ৰকাৰী বুলি বিশ্বাস কৰা হামজা বুৰহান কালি পাকিস্তান অধিকৃত কাশ্মীৰত সংঘটিত অচিনাক্ত বন্দুকধাৰীৰ গুলীচালনাত নিহত হয়। বুৰহান ওৰফে অৰ্জুমন্ত গুলজাৰ দাৰ ওৰফে ডক্টৰ আলবদৰ সন্ত্ৰাসবাদী গোটৰ কমাণ্ডাৰ আছিল আৰু জম্মু কাশ্মীৰত সংঘটিত হিংসাত্মক ঘটনাৰ সৈতে জড়িত থকাৰ বাবে ভাৰতে 2022 এপ্ৰিলত সন্ত্ৰাসবাদী বুলি ঘোষণা কৰিছিল। পুলৱামা সন্ত্ৰাসবাদী আক্ৰমণৰ পাছৰে পৰা তেওঁ পাকিস্তান অধিকৃত কাশ্মীৰত এগৰাকী শিক্ষক হিচাপে আত্মগোপন কৰি আছিল। আৰক্ষীয়ে প্ৰকাশ কৰা মতে মুজাফৰাবাদৰ গুজৰাৰ এখন ব্যক্তিগত মহাবিদ্যালয়ৰ অধ্যক্ষ বুৰহানক কালি পুৱা মহাবিদ্যালয়ৰ পৰা ওলাই অহাৰ সময়ত আক্ৰমণকাৰীৰ এটা দলে নিচেই ওচৰৰ পৰা গুলীয়ায়। তেওঁক ততাতৈয়াকৈ চিকিৎসালয়লৈ নিয়া হয় যদিও পাছত তেওঁৰ মৃত্যু হয়। আৰক্ষীয়ে এই ঘটনা সংক্ৰান্তত এজন সন্দেহজনক লোকক গ্ৰেপ্তাৰ কৰিছে আৰু আক্ৰমণত ব্যৱহৃত অস্ত্ৰ উদ্ধাৰ কৰিছে। 1999 জন্মগ্ৰহণ কৰা দৰ জম্মু কাশ্মীৰৰ পুলৱামাৰ ৰত্নিপুৰাৰ বাসিন্দা আছিল। তেওঁ বৈধ নথিপত্ৰৰ সহায়ত পাকিস্তানলৈ গৈছিল আৰু আলবদৰ সন্ত্ৰাসবাদী গোটত যোগদান কৰিছিল। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে দৰ আলবদৰ গোটৰ এজন সক্ৰিয় সন্ত্ৰাসবাদী আৰু কমাণ্ডাৰ আছিল। পাকিস্তানত যোৱাৰ পাছৰে পৰা দৰে যুৱক যুৱতীসকলক আলবদৰ গোটত যোগদান কৰাৰ বাবে প্ৰলোভিত কৰিছিল আৰু সন্ত্ৰাসবাদী গতিবিধিৰ বাবে পুঁজিৰ যোগান ধৰিছিল। মণিপুৰ আৰক্ষীৰ মুৰববী ৰাজীৱ সিঙক কেবিনেট সচিবালয়ৰ সুৰক্ষা সচিব হিচাপে নিযুক্তি দিয়া হৈছে। কৰ্মচাৰী মন্ত্ৰালয়ৰ নিৰ্দেশনাত প্ৰকাশ কৰা মতে নিযুক্তি বিষয়ক কেবিনেট কমিটীয়ে কেবিনেট সচিবালয়ৰ সুৰক্ষা সচিব পদত শ্ৰীসিঙৰ নিযুক্তিত অনুমোদন জনাইছে। সুৰক্ষা সচিব প্ৰধানমন্ত্ৰী আৰু চৰকাৰী বাসগৃহত বাস কৰা তেওঁৰ পৰিয়ালৰ সদস্যসকলক সুৰক্ষা প্ৰদান কৰা বিশেষ সুৰক্ষা গোট SPGৰ প্ৰশাসনিক মুৰববী। ভাৰতীয় আৰক্ষী সেৱাৰ 1993 ত্ৰিপুৰা কেডাৰৰ বিষয়া শ্ৰীসিঙে 2023 পহিলা জুনৰ পৰা মণিপুৰৰ আৰক্ষী সঞ্চালক প্ৰধান হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। পেৰিছত কালি অষ্টম ভাৰত ফ্ৰান্স সামুদ্ৰিক সহযোগিতা আলোচনা অনুষ্ঠিত হয়। ৰাষ্ট্ৰীয় সুৰক্ষা পৰিষদ সচিবালয়ৰ উপ সুৰক্ষা পৰামৰ্শদাতা পৱন কাপুৰ, আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক আৰু কৌশল দপ্তৰৰ সঞ্চালক প্ৰধান তথা ফ্ৰান্সৰ সশস্ত্ৰ বাহিনী মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াসকল এই আলোচনাত সহ অধ্যক্ষতা কৰে। বৈঠকত সামুদ্ৰিক ডকাইতি, মাদক দ্ৰব্যৰ সৰবৰাহ, সামুদ্ৰিক সন্ত্ৰাসবাদ, অবৈধভাৱে মাছ ধৰা আদিৰ দৰে বেআইনী সামুদ্ৰিক গতিবিধি প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ বাবে আলোচনা কৰা হয়। দুয়োখন ৰাষ্ট্ৰই সামুদ্ৰিক সুৰক্ষাৰ ক্ষেত্ৰত পাৰস্পৰিক সহযোগিতা শক্তিশালী কৰাৰ বাবে সহমত প্ৰকাশ কৰে। পশ্চিম এছিয়া আৰু ভাৰত মহাসাগৰ এলেকাৰ পৰিস্থিতি সন্দৰ্ভতো বৈঠকত পৰ্যালোচনা কৰা হয়। ভাৰত আৰু ফ্ৰান্সে মুক্ত আৰু নিয়ম আধাৰিত ভাৰত প্ৰশান্ত মহাসাগৰ এলেকাৰ বাবে পাৰস্পৰিক প্ৰতিশ্ৰুতিবদ্ধতাৰ বিষয়েও দোহাৰে। এই আলোচনাই উভয় ৰাষ্ট্ৰৰ নেতাসকলৰ মাজত চলিত বৰ্ষৰ ফেব্ৰুৱাৰীত হোৱা আলোচনাৰ পুনৰ পৰ্যবেক্ষণ কৰাৰ সুযোগ দিয়াৰ লগতে জানুৱাৰী মাহত দুয়োখন দেশৰ ৰাষ্ট্ৰীয় সুৰক্ষা পৰামৰ্শদাতাসকলৰ মাজত হোৱা আলোচনাৰ কাৰ্যকাৰিতা সম্পৰ্কেও পৰ্যালোচনা কৰা হয়। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। দিল্লীত 1 জুনত হ'বলগীয়া প্ৰথম আন্তঃৰাষ্ট্ৰীয় বিগ কেট এলায়েন্স শীৰ্ষ সন্মিলন সম্প্ৰতি স্থগিত ৰখা হৈছে। পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ে এটা বিবৃতিযোগে প্ৰকাশ কৰা মতে আফ্ৰিকাৰ কোনো অঞ্চলত দেখা দিয়া স্বাস্থ্যজনিত পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত 4th ভাৰত আফ্ৰিকা মঞ্চ শীৰ্ষ সন্মিলনো পৰৱৰ্তী সময়ত আয়োজন কৰাৰ সিদ্ধান্ত লোৱা হৈছে। অহা 28-31 মে'লৈ এই সন্মিলন নতুন দিল্লীত অনুষ্ঠিত হোৱাৰ কথা আছিল। আফ্ৰিকীয় সংঘ আৰু আফ্ৰিকীয় সংঘ আয়োগৰ মাজত হোৱা পৰ্যালোচনাৰ অন্তত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। শীৰ্ষ সন্মিলন আৰু ইয়াৰ লগত জড়িত অন্যান্য বৈঠকৰ নতুন তাৰিখ পাৰস্পৰিক পৰামৰ্শ অনুসৰি থিৰাং কৰা হ'ব আৰু উচিত সময়ত এই বিষয়ে প্ৰকাশ কৰা হ'ব। ভাৰতে আফ্ৰিকাৰ জনসাধাৰণ আৰু চৰকাৰৰ সৈতে সহমৰ্মিতা প্ৰকাশ কৰাৰ লগতে স্বাস্থ্যজনিত পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ বাবে চলোৱা প্ৰচেষ্টাৰ প্ৰতি সমৰ্থন আগবঢ়াব বুলি প্ৰকাশ কৰে। ভাৰত আৰু আফ্ৰিকাই দেশ দুখনৰ মাজৰ শান্তি, সমৃদ্ধি, উন্নয়ন আৰু জনসাধাৰণৰ কল্যাণৰ প্ৰতি থকা পাৰস্পৰিক প্ৰতিশ্ৰুতিবদ্ধতাৰ ওপৰত নিৰ্ধাৰিত দীৰ্ঘদিনীয়া অংশীদাৰিত্বৰ বিষয়েও দোহাৰে। মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে সকলো সদস্য ৰাষ্ট্ৰ, বিশেষকৈ আফ্ৰিকীয় দেশসমূহৰ ব্যাপক অংশগ্ৰহণ সুনিশ্চিত কৰাৰ উদ্দেশ্যে আন্তঃৰাষ্ট্ৰীয় বিগ কেট এলায়েন্স শীৰ্ষ সন্মিলনো পিছুৱাই দিয়া হৈছে। সহযোগী আৰু সংশ্লিষ্ট পক্ষসমূহৰ সৈতে আলোচনাৰ অন্তত এই সন্মিলনৰ পৰৱৰ্তী দিন ঘোষণা কৰা হ'ব।

0: ভাৰতীয় ৰেলৱেৰ খাদ্য পৰিৱেশন আৰু পৰ্যটন নিগম IRCTCয়ে 2026-27 পৰ্যটন বৰ্ষৰ বাবে অধিক উন্নতমানৰ গোল্ডেন চেৰিয়ট বিলাসী ট্ৰেইন মুকলি কৰিছে। পৰ্যটকসকলৰ বাবে এই ৰেলত উন্নতমানৰ আধুনিক সা সুবিধাৰ লগতে বিশেষ অফাৰৰো ব্যৱস্থা কৰা হৈছে। IRCTCয়ে এখন বিবৃতিযোগে প্ৰকাশ কৰা অনুসৰি দক্ষিণ ভাৰতৰ চহকী সাংস্কৃতিক ঐতিহ্য আৰু প্ৰাকৃতিক সৌন্দৰ্য প্ৰদৰ্শনৰ বাবে জনাজাত গোল্ডেন চেৰিয়ট এতিয়া পৰম্পৰাগত শোভা আৰু আধুনিক আৰামদায়ী ৰূপত পুনৰ ঘূৰি আহিছে। ৰেলখনৰ আভ্যন্তৰীণ সাজসজ্জাক নতুন ৰূপত সজাই তোলা হৈছে। উন্নতমানৰ ডবা, আৰামদায়ক আচবাব, স্মাৰ্ট টিভি, ৱাইফাই সম্বলিত মনোৰঞ্জন ব্যৱস্থাৰো সুবিধা কৰা হৈছে। সুৰক্ষাৰ বাবে CCTV কেমেৰা স্থাপন কৰাৰ লগতে আধুনিক অগ্নি নিৰ্বাপন সংকেত লগোৱা হৈছে। এই বিলাসী ৰেলৰ 40টা কেবিনত 80জন লোকে যাত্ৰা কৰিব পাৰিব। সমাগত পৰ্যটন বৰ্ষৰ বাবে 3টা বিশেষ যাত্ৰা পেকেজৰ বিষয়ে ইতিমধ্যে ঘোষণা কৰা হৈছে। ইয়াৰে প্ৰাইড অৱ কৰ্ণাটক 6-দিনীয়া পেকেজ আৰু ইয়াৰ জৰিয়তে যাত্ৰীসকলে বেংগালুৰু, মাইচুৰু, হাম্পি আৰু গোৱা ভ্ৰমণ কৰিব পাৰিব। সেইদৰে জুৱেল অৱ ছাউথ যাত্ৰাত মাইচুৰু, মহাবলীপুৰম, তাঞ্জাবুৰ আৰু কোচিনক সামৰি লোৱা হৈছে। কেন্দ্ৰীয় চৰকাৰে দেশত খাৰুৱা তেল, পেট্ৰল, ডিজেল আৰু ৰন্ধন গেছ পৰ্যাপ্ত পৰিমাণে মজুত আছে আৰু শোধনাগাৰসমূহে চাহিদা পূৰণৰ বাবে সম্পূৰ্ণ প্ৰচেষ্টা অব্যাহত ৰাখিছে বুলি পুনৰ প্ৰকাশ কৰিছে। ৰন্ধন গেছৰ উৎপাদন বৃদ্ধি কৰা হৈছে আৰু শোধনাগাৰসমূহত প্ৰতিদিনে 46-47 হাজাৰ টন ৰন্ধন গেছ উৎপাদন হৈছে। নতুন দিল্লীত কালি পশ্চিম এছিয়াৰ পৰিস্থিতি সম্পৰ্কীয় আন্তঃ মন্ত্ৰালয় পৰ্যায়ৰ এখন সংবাদমেলত পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ যুটীয়া সচিব সুজাতা শৰ্মাই কয় যে যোগান সুস্থিৰ হৈ আছে আৰু পেট্ৰল পাম্পসমূহত পেট্ৰলৰ উপলভ্যতা ৰখাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ৰন্ধন গেছো পৰ্যাপ্ত পৰিমাণে মজুত আছে আৰু বিগত 3টা দিনত 1,34,00,000 ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰ যোগান ধৰা হৈছে। ইপিনে পহিলা মেৰ পৰা এতিয়ালৈকে 1,32,000 টন বাণিজ্যিক চিলিণ্ডাৰৰ যোগান ধৰা হৈছে। প্ৰাকৃতিক গেছ সন্দৰ্ভত তেওঁ কয় যে PNG সংযোগ 7,60,000তকৈও অধিক পৰিয়াললৈ প্ৰসাৰিত কৰা হৈছে। তদুপৰি 2,81,000 PNG সংযোগৰ বাবে আন্তঃগাঁথনি নিৰ্মাণ কৰা হৈছে। IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত গুজৰাট টাইটানছে চেন্নাই ছুপাৰ কিংছক 89 ৰাণত পৰাস্ত কৰে। চেন্নাই ছুপাৰ কিংছে 230 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি 13 অভাৰ আৰু 4টা বলত আটাইকেইটা উইকেট হেৰুৱাই 140 ৰানহে কৰিবলৈ সমৰ্থ হয়। চেন্নাইৰ হৈ শিৱম দুবে সৰ্বাধিক 47 ৰাণ কৰে। গুজৰাটৰ মহম্মদ চিৰাজ, ৰচিদ খান আৰু কাগিছু ৰাবাদাই 3টাকৈ উইকেট লাভ কৰে। প্ৰতিযোগিতাত আজি হায়দৰাবাদত হ'বলগীয়া এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেটি পুনৰ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি নতুন দিল্লীত ছাইপ্ৰাছৰ ৰাষ্ট্ৰপতি নিকোছ ক্ৰিষ্টোডুলাইছৰ সৈতে আলোচনাত মিলিত হ'ব। 2019 চনৰ পুলৱামা সন্ত্ৰাসবাদী আক্ৰমণৰ মূল ষড়যন্ত্ৰকাৰী হামজা বুৰহান কালি অচিনাক্ত বন্দুকধাৰীৰ গুলীচালনাত নিহত হয়। মণিপুৰ আৰক্ষীৰ মুৰববী ৰাজীৱ সিঙক কেবিনেট সচিবালয়ৰ সুৰক্ষা সচিব হিচাপে নিযুক্তি দিয়া হৈছে। দিল্লীত পহিলা জুনত হ'বলগীয়া প্ৰথম আন্তঃৰাষ্ট্ৰীয় বিগ কেট এলায়েন্স শীৰ্ষ সন্মিলন সম্প্ৰতি স্থগিত ৰখা হৈছে আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা গুজৰাট টাইটানছে চেন্নাই ছুপাৰ কিংছক 89 ৰাণত পৰাস্ত কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি 7:55 মিনিটত শুনিবলৈ পাব।
1: আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰু বিবিধ ভাৰতী গুৱাহাটী আজি পুৱা আগবঢ়াইছে ভাস্বতী দেৱী শৰ্মাই, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ।

0: দিবস। শ্ৰীপদ অমৃত ডাঙ্গে আছিল ভাৰতীয় কমিউনিষ্ট পাৰ্টীৰ প্ৰতিষ্ঠাপক সদস্য। ভাৰতীয় ট্ৰেড ইউনিয়ন আন্দোলনৰো এগৰাকী অগ্ৰণী ব্যক্তি আছিল শ্ৰীপদ অমৃত ডাঙ্গে। ভাৰতত ব্ৰিটিছ শাসনৰ বিৰুদ্ধে জাতীয়তাবাদী আন্দোলনে তেখেতক সক্ৰিয় ৰাজনীতিৰ প্ৰতি আকৰ্ষিত কৰিছিল। ইয়াৰ উপৰি স্বাধীনতা সংগ্ৰামী বাল গংগাধৰ তিলকৰ কৰ্মই ডাঙ্গেক গভীৰভাৱে অনুপ্ৰাণিত কৰিছিল। পাছলৈ 1920 চনত মহাত্মা গান্ধীয়ে অসহযোগ আন্দোলন আৰম্ভ কৰাৰ সময়ত শ্ৰীপদ অমৃত ডাঙ্গে শিক্ষা জীৱন ত্যাগ কৰি স্বাধীনতা সংগ্ৰামত নামি পৰিছিল। প্ৰখ্যাত চিনেমা পৰিচালক, সমালোচক, লেখক, শিক্ষক তথা ইতিহাসবিদ চিদানন্দ দাসগুপ্তাৰ আজি স্মৃতি দিৱস। 1947 চনত চিদানন্দ দাসগুপ্তাই তেখেতৰ বন্ধু তথা প্ৰখ্যাত চিনেমা নিৰ্মাতা সত্যজিৎ ৰায়, আৰ পি গুপ্তা, বংশী চন্দ্ৰগুপ্ত আদিৰ সৈতে লগ হৈ কলিকতা চলচ্চিত্ৰ সমাজ প্ৰতিষ্ঠা কৰিছিল। কলেজৰ অধ্যাপনাৰ পৰা বিজ্ঞাপনৰ জগতত ভৰি দিয়া চিদানন্দ দাসগুপ্তাই জীৱনকালত মুঠ 7খন ছবি পৰিচালনা কৰিছিল। ইয়াৰ ভিতৰত আমোদিনী আৰু বিলাত ফেৰত নামৰ 2খন পূৰ্ণদৈৰ্ঘ্যৰ চিনেমাৰ বিপৰীতে বাকীসমূহ আছিল তথ্যচিত্ৰ। 1987 চনত তেখেতে চিনেমা সম্পৰ্কীয় সমালোচনাত্মক ৰচনাৰ বাবে ৰাষ্ট্ৰপতি বঁটা লাভ কৰিছিল। স্কটিছ সাহিত্যিক তথা শার্লক হোমছ নামৰ অমৰ চৰিত্ৰ সৃষ্টিকাৰী ছাৰ আৰ্থাৰ কনান ডয়েলৰ জন্ম হয় 1859 চনৰ 22 মে' তাৰিখে। 1887 চনত খ্ৰীষ্টমাছ এনুৱেল আলোচনীত প্ৰকাশ পোৱা কনান ডয়েলৰ গল্প আ ষ্টাডি ইন স্কাৰলেটে তেখেতলৈ প্ৰথম সাফল্য কঢ়িয়াই আনিছিল। অন্য বহুতো ৰহস্য আৰু বুৰঞ্জীমূলক ৰোমাঞ্চ তেখেতে লিখিছিল যদিও শার্লক হোমছ চৰিত্ৰ থকা তেখেতৰ ডিটেক্টিভ কাহিনীবোৰে তেখেতক অধিক জনপ্ৰিয় কৰি তুলিছিল। আৰ্থাৰ কনান ডয়েল আছিল একেধাৰে এগৰাকী বুৰঞ্জীবিদ, ঘৰিয়াল চিকাৰী, খেলুৱৈ, যুদ্ধৰ সংবাদদাতা আৰু আধ্যাত্মিকতাবাদী। বোৱাৰৰ যুদ্ধৰ সময়ত দক্ষিণ আফ্ৰিকাৰ চিকিৎসালয়ত আগবঢ়োৱা সেৱাৰ বাবে 1902 চনত তেখেতক নাইট উপাধি প্ৰদান কৰা হৈছিল। 1930 চনত এইগৰাকী স্কটিছ সাহিত্যিকৰ মৃত্যু হয়। এগৰাকী ফৰাচী ৰোমান্টিক লেখক, কবি, ৰচনাকাৰ, নাট্যকাৰ, সাংবাদিক তথা মানৱতাবাদী লেখক ভিক্টৰ হিউগোৰ আজি স্মৃতি দিৱস। তেখেতৰ বিখ্যাত ৰচনাসমূহৰ ভিতৰত আছিল দ্য হান্সবেক অৱ নট্ৰেডেম আৰু লেছ মিজাৰেবলছ উপন্যাস। হিউগোৰ নাটক ক্ৰমৱেল আৰু হাৰ্নানীৰে ৰোমান্টিক সাহিত্য আন্দোলনত তেখেতে অৱদান আগবঢ়াইছিল। হিউগোৰ জীৱনকাল আৰু মৃত্যুৰ পাছতো হিউগোৰ ৰচনাসমূহে সংগীতক অনুপ্ৰাণিত কৰিছে, য'ত আছে অপেৰা ৰিগোলেট্টো আৰু মিউজিকেল লেছ মিজাৰেবলছ আৰু নট্ৰেডেম ডি পেৰিছ। তেখেতে জীৱনকালত 4000ৰো অধিক অংকন প্ৰস্তুত কৰিছিল আৰু মৃত্যুদণ্ড আৰু দাসত্ব বিলুপ্ত কৰাৰ দৰে সামাজিক কাৰণৰ বাবে প্ৰচাৰ চলাইছিল। যদিও ভিক্টৰ হিউগো সৰুৰে পৰা এগৰাকী প্ৰতিশ্ৰুতিবদ্ধ ৰয়েলিষ্ট আছিল, দশক দশক পাৰ হোৱাৰ লগে লগে হিউগোৰ মতামত সলনি হৈছিল আৰু তেখেতে গণতন্ত্ৰবাদৰ আৱেগিক সমৰ্থক হৈ পৰিছিল। ৰাজনীতিত ডেপুটি আৰু ছিনেটৰ উভয় হিচাপে তেখেতে কাৰ্যনিৰ্বাহ কৰিছিল। হিউগোৰ ৰচনাই তেখেতৰ সময়ৰ বেছিভাগ ৰাজনৈতিক আৰু সামাজিক বিষয় আৰু কলাত্মক ধাৰাক স্পৰ্শ কৰিছিল। নিৰপেক্ষতাবাদৰ বিৰোধিতা আৰু সাহিত্যিক উচ্চতাই তেখেতক জাতীয় নায়ক হিচাপে প্ৰতিষ্ঠা কৰিছিল। 1885 চনৰ 22 মে' তাৰিখে 83 বছৰ বয়সত হিউগোৰ মৃত্যু হয়।
1: হাৰ্ট এটেক, ষ্ট্ৰোক, ৰোড এক্সিডেণ্ট, শিশুৰ জৰুৰী অৱস্থা, পেটৰ বিষ বা গেষ্ট্ৰিক ব্লিডিং, তৎক্ষণাত আহক এপ'লো এক্সেল কেয়াৰ হাস্পাতালৰ ইমাৰ্জেঞ্চি বিভাগলৈ। ইয়াত আছে অভিজ্ঞ জৰুৰীকালীন চিকিৎসকৰ দল, আধুনিক ICU আৰু ইমাৰ্জেঞ্চি OT, 24 ঘণ্টাই সাজু আপোনাৰ সেৱাত। এপ'লো এক্সেল কেয়াৰ হাস্পাতাল, পশ্চিম বৰাগাঁও, গুৱাহাটী। ফোন নম্বৰটি হৈছে 9957568450।
0: ইতিহাসৰ পাত লুটিয়াই চালে আমি পাওঁ 1762 চনত ছুইডেন আৰু প্ৰুছিয়াই হামবাৰ্গ চুক্তিত স্বাক্ষৰ কৰে। আমেৰিকাৰ ৰাষ্ট্ৰপতি আব্ৰাহাম লিংকনে লাইফ বোটৰ পেটেণ্ট লাভ কৰে 1849 চনত। 1906 চনত ৰাইট ভাতৃদ্বয়ে উৰন্ত সৰঞ্জাৰ ফ্লাইং মেচিনৰ পেটেণ্ট লাভ কৰে। উত্তৰ আৰু দক্ষিণ ইউনান সংযুক্ত হৈ নতুন ইউনান গণতন্ত্ৰৰ প্ৰতিষ্ঠা কৰা হয় 1990 চনত। অষ্ট্ৰেলিয়ান আমেৰিকান বিজ্ঞানী থমাছ গোল্ডৰ জন্ম হয় 1920 চনত। ভাৰতীয় ক্ৰিকেটাৰ ইৰাপল্লী প্ৰসন্নৰ জন্ম হয় 1940 চনত। ভাৰতীয় শাসক শ্বেৰশ্বাহ ছুৰীৰ মৃত্যু হয় 1545 চনত।
1: সকলোৰে বাবে সামাজিক সুৰক্ষা অটল পেঞ্চন যোজনা মোদীজির

0: संकल्प।
1: योजना उन नौजवानों के लिए है ताकि आप जब 60 साल के होंगे आपको कभी किसी के सहारे की जरूरत न पड़े, आप अपना बुढ़ापा भी गौरव के साथ बिता सको।
0: এতিয়ালৈ এই যোজনাত 8,85,00,000তকৈ অধিক লাভাৰ্থী জড়িত হৈছে। যদি আপুনিও 18-40 বছৰৰ ভিতৰৰ, তেন্তে মাহিলী অটল পেঞ্চনৰ সৈতে যোজনাৰ 3টা নিশ্চিত লাভৰ বিষয়ে জানিবলৈ নিজৰ বেংকৰ শাখাৰ সৈতে যোগাযোগ কৰক।
2: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
3: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
2: তাৰ মানে?
3: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
2: তাত কি হয়?
3: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
2: মানে
3: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
2: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
0: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: প্ৰস্তুতা এতিয়া আগবঢ়াইছো আজি গুৱাহাটীৰ পৰা প্ৰকাশিত কেইখনমান বাতৰি কাকতৰ প্ৰধান বাতৰিসমূহ। আজি বিয়লি 6 বজাত গুৱাহাটীৰ লাল গণেশৰ নৱনিৰ্মিত উড়ন সেতু, ডঃ শ্যামাপ্ৰসাদ মুখাৰ্জী উড়ন সেতু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই শুভ উদ্বোধন কৰিব। অসম বিধানসভাত ইতিহাস ৰচনা কৰি দ্বিতীয়বাৰৰ বাবে অধ্যক্ষ হিচাপে নিৰ্বাচিত হৈছে ভৱানীপুৰ সৰভোগৰ বিজেপি বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস। বিধি পৰম্পৰা অনুসাৰে আৰম্ভ হ'ল 17th অসম বিধানসভা। বিধানসভাৰ অধিৱেশনৰ প্ৰথম দিনটোতে নৱনিৰ্বাচিত সদস্যসকলক বিধায়ক হিচাপে শপত বাক্য পাঠ কৰোৱালে প্ৰথম অধ্যক্ষ চন্দ্ৰমোহন বাটোৱাৰীয়ে। বিধানসভাৰ প্ৰথম দিনটোতে ৰচনা হ'ল নতুন ইতিহাসৰ আনুষ্ঠানিক স্বীকৃত ভাষাৰ বাদেও সংযোজিত হৈছে আন কেইবাটাও স্থানীয় ভাষা। পশ্চিম এছিয়াত সৃষ্টি হোৱা পৰিস্থিতিৰ বিৰূপ প্ৰভাৱত দেশৰ অৰ্থনীতিত পৰা চাপৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় চৰকাৰে ব্যয় সংকোচনৰ বাবে জনোৱা আহ্বান আৰু এই সন্দৰ্ভত দেশৰ মুখ্য ন্যায়াধীশৰ পৰা লাভ কৰা পত্ৰৰ পাছত গুৱাহাটী উচ্চ ন্যায়ালয়ে নিজৰ লগতে ইয়াৰ অধীনস্থ জিলা আদালতসমূহৰ বাবে মিতব্যয়িতা সম্পৰ্কীয় নীতি নিৰ্দেশনা সম্বলিত SOP জাৰি কৰিছে। এদিন এৰি এদিন 50% কৰ্মচাৰীৰে চলিব গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাম। বিশ্বৰ কূটনৈতিক মঞ্চত উজ্বলিল অসমীয়াৰ পৰিচয়। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়াক উপহাৰ দিলে অসমৰ এৰিচাদৰ। কেৱল সন্দেহৰ ভিত্তিত একপক্ষীয়ভাৱে একাংশ লোকক বিদেশী ঘোষণা কৰা কাৰ্যক কঠোৰ ভাষাৰে সমালোচনা কৰি ৰাজ্যৰ বিদেশী ন্যায়াধীকৰণক বিদেশী ঘোষিত 24 ব্যক্তিৰ পুনৰ শুনানি ল'বলৈ উচ্চতম ন্যায়ালয়ে নিৰ্দেশনা জাৰি কৰিছে। ব্যয়বহুল পৰীক্ষাগাৰৰ সঁজুলি অবিহনে অতি সূক্ষ্ম বস্তু পৰ্যবেক্ষণত সহায় কৰিব পৰা পৰ্টেবল মাইক্ৰস্কোপ স্মাৰ্টফোন উদ্ভাৱন কৰিছে তেজপুৰ বিশ্ববিদ্যালয়ে। 2019 চনৰ দেশ কপাই যোৱা পুলৱামা আক্ৰমণৰ অন্যতম ষড়যন্ত্ৰকাৰী হামজা বুৰহানক কোনোবা অজ্ঞাতকাৰীয়ে গুলী কৰি হত্যা কৰে। খেলৰ পিছত আছে চলিত IPLত আজি সন্ধিয়া 7:30 পৰা ছানৰাইজাৰ্ছ হায়দৰাবাদৰ মুখামুখি হ'ব ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু। অসম সন্তান অস্মিতা চলিহাই মালয়েছিয়া মাষ্টাৰ্ছ ছুপাৰ 500 বেডমিণ্টন টুৰ্ণামেণ্টত কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। প্ৰস্তুতা আজি পুৱাৰ বাবে নিৰ্ধাৰিত সময় শেষ হৈ আহিল। আপোনাৰ আজিৰ দিনটো শুভ হোৱাৰ কামনাৰে মই ভাস্বতী দেৱী শৰ্মাই অনুষ্ঠানটি ইমানতে সামৰিছো। নমস্কাৰ।

আজি পুৱা অনুষ্ঠানটিৰ প্ৰযোজনা আছিল কাৰ্তিক সূত্ৰধৰৰ। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক লোকনাথ গোস্বামীৰ কণ্ঠৰ কেইটিমান গীত।

0: তোৰ লৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
1: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
0: পিছে এনে যত্ন ক'ত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
0: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
1: নহয় অ', শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
0: অঁ, সঁচাকৈয়ে বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি

0: প্রয়োজন।
1: হোমিওপ্যাথিক আঞ্চলিক গবেষণা প্রতিষ্ঠান ভেটাপাড়া গুৱাহাটী। আকাশবাণীত বিজ্ঞাপন দিয়ক, অগণিত শ্রোতার কাষ চাপক।
2: Our voice gets you heard everywhere.
1: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
2: 6900453528।
1: আকাশবাণী গুৱাহাটী, সর্বক্ষণ।
3: ডেজার্ট আহি গল, পিছে আমার চ্যাম্পিয়ন অহাই নাই এতিয়ালৈ।
4: বিল ভরার আগতে তো আহিব নহয়।
5: ওই সোয়ালিহত কি করি আছো?
6: বিললৈ রয় আছো।
5: তোমার কার্ডখন দিয়া না, পিন দিয়া।
7: আরবিআই কয় যে আপনার পিন, ওটিপি, সিভিভি বা ইন্টারনেট ব্যাংকিং পাসওয়ার্ড কাকুই নিদিব। অনলাইন ব্যাংকিং কেবল নিজের কম্পিউটার, মোবাইল বা সিকিউর নেটওয়ার্কের পরাহে করিব।
8: হে, এয়া খুয়ার চ্যাম্পিয়নশিপ আছিল নাকি?
7: আরবিআই কয় জানি ল, সতর্ক হোক।
9: আকাশবাণী গুৱাহাটীত অসমীয়া, চাহ জনগোষ্ঠীয় ভাষা, বড়ো, কাৰ্বি আৰু নেপালী ভাষাৰ বাবে অংশকালীন ভিত্তিক প্ৰয়োজন হোৱা ঘোষক ঘোষিকাৰ লিখিত পৰীক্ষা অহা 31 মে দেওবাৰে অনুষ্ঠিত হ'ব। কটন বিশ্ববিদ্যালয়ৰ নিউ একাডেমিক বিল্ডিঙত পুৱা 10 বজাত আৰম্ভ হ'ব লগা এই পৰীক্ষাৰ প্ৰৱেশ পত্ৰ প্ৰাৰ্থীসকললৈ মেইলযোগে প্ৰেৰণ কৰা হৈছে। কোনো প্ৰাৰ্থীয়ে 25 মেৰ ভিতৰত প্ৰৱেশ পত্ৰ মেইলযোগে নাপালে আমাৰ কেন্দ্ৰৰ সমন্বয় শাখাৰ সৈতে যোগাযোগ কৰিবলৈ জনোৱা হ'ল। পৰীক্ষালৈ আহোঁতে প্ৰাৰ্থীসকলে এই প্ৰৱেশ পত্ৰৰ লগতে এখন ফটো পৰিচয় পত্ৰ অনাটো বাধ্যতামূলক।
10: হেৰৌ, এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
11: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
10: কোন ঠাই?
11: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
10: তাত হেৰৌ কি কি সুবিধা পোৱা যায়?
11: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
12: তেন্তে মইও এবাৰ যাব লাগিব।
11: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
1: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।

0: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতে আঞ্চলিক বাতৰি 8 বজাত সমাচাৰ প্ৰভাত আৰু 8:15 মৰ্নিং নিউজ শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী। এতিয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই সংগীতা শৰ্মা। ষোড়শ অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনৰ আজি দ্বিতীয় দিনা ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই সংবিধানৰ 176(1) অনুচ্ছেদৰ অধীনত ভাষণ দিব। ইয়াৰ পাছতে ৰাজ্যপালৰ ভাষণ সন্দৰ্ভত ধন্যবাদ সূচক প্ৰস্তাৱ দিয়া হ'ব। অধিৱেশনৰ কালি প্ৰথম দিনা বিৰোধী পক্ষৰ 24 বিধায়ককে ধৰি মুঠ 126 নৱনিৰ্বাচিত বিধায়কে শপত গ্ৰহণ কৰে। বিধানসভাৰ ইতিহাসত নতুন অধ্যায়ৰ সূচনা কৰি প্ৰথমবাৰৰ বাবে বিধায়কসকলে 8ম অনুসূচী বহিৰ্ভূত ভাষাত শপত গ্ৰহণ কৰে। শাসনাধিষ্ঠিত এন ডি এ মিত্ৰজিতৰ মনোনীত প্ৰাৰ্থী তথা ভৱানীপুৰ সৰভোগ সমষ্টিৰ বিধায়ক ৰঞ্জিত কুমাৰ দাস বিনা প্ৰতিদ্বন্দ্বিতাৰে বিধানসভাৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত হোৱাত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই শ্ৰীদাসক অভিনন্দন জনায়। লোকসভাৰ অধ্যক্ষ ওম বিৰলায়ো অসম বিধানসভাৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত হোৱাৰ বাবে ৰঞ্জিত কুমাৰ দাসক অভিনন্দন জ্ঞাপন কৰে। অধিৱেশনত অহা 25 মে'ত ৰাজ্যপালৰ ভাষণক লৈ বিতৰ্ক অনুষ্ঠিত হ'ব। 4-দিনীয়া এই অধিৱেশনৰ 26 মে'ত অন্ত পৰিব। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ উদ্যোগত কালি এটা বক্তৃতা অনুষ্ঠান অনুষ্ঠিত হয়। অসমৰ বিশিষ্ট ভাষাবিদ লোক সংস্কৃতিৰ গৱেষক তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক ডঃ উপেন ৰাভা হাকাচামে অসমীয়া নৱপ্ৰজন্মৰ ভাষা শীৰ্ষক বক্তৃতা প্ৰদান কৰে। যুৱ প্ৰজন্ম প্ৰসংগৰে আৰম্ভ কৰা বক্তৃতাটি অধ্যাপকগৰাকীয়ে বৰ্তমান যুগত অসমীয়া ভাষাই কেনেদৰে দ্ৰুতগতিত ৰূপ সলাইছে সেই সন্দৰ্ভত উদাহৰণসহ আলোচনা কৰে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক অধ্যাপিকা গৱেষক আৰু শতাধিক শিক্ষাৰ্থীয়ে এই বক্তৃতা অনুষ্ঠানত অংশগ্ৰহণ কৰে। জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ৰ অধীনত দেশজুৰি চলি থকা জনভাগিদাৰী অভিযানৰ অংশ হিচাপে কালি নগাঁও জিলাৰ কঠীয়াতলী উন্নয়ন খণ্ডৰ অন্তৰ্গত কঠীয়াতলী আৰু দক্ষিণ ননৈ পঞ্চায়তত প্ৰায় 200 ৰোগীক ঔষধ যোগান ধৰা হয়। এই কাৰ্যসূচীত চিকিৎসকৰ নেতৃত্বত স্বাস্থ্যকৰ্মীৰ এটা দলে প্ৰায় 150 ৰোগীৰ স্বাস্থ্য পৰীক্ষা কৰে। মৰিগাঁও জিলাৰ চৰাইবাহী ভুমুৰাগেৰীৰ অন্তৰ্গত

0: গত নাট্যচূড়াত এখন সজাগতামূলক সভা অনুষ্ঠিত হয়। সভাখনত বিভিন্ন চৰকাৰী জনকল্যাণমূলক আঁচনি সম্পৰ্কে সজাগতা সৃষ্টিৰ লগতে তৃণমূল পৰ্যায়ত যোগ্য হিতাধিকাৰীসকলে যাতে এই আঁচনিসমূহৰ সুবিধা লাভ কৰে তাৰ বাবে জনসাধাৰণৰ সক্ৰিয় অংশগ্ৰহণ সন্দৰ্ভত গুৰুত্ব আৰোপ কৰা হয়। সদৌ ডিব্ৰুগড় ছাত্ৰ সন্থাই চহৰখনৰ সামাজিক পৰিৱেশ বিনষ্ট কৰিব পৰা প্ৰতিষ্ঠানসমূহৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবীৰে জিলা আয়ুক্তক কালি এখন স্মাৰকপত্ৰ প্ৰদান কৰে। সদৌ ডিব্ৰুগড় ছাত্ৰ সন্থাৰ সভাপতি আৰু সাধাৰণ সম্পাদকে চহৰখনৰ মাজমজিয়াত অৱস্থিত মাদক দ্ৰব্যৰ বিপণী আৰু পাবসমূহত নিশা 10 বজাৰ পাছত হোৱা ডি জে পাৰ্টিসমূহে অসামাজিক পৰিৱেশৰ সৃষ্টি কৰা বুলি অভিযোগ কৰে। এনে ঘটনাই সাধাৰণ ৰাইজ, ছাত্ৰ সমাজ আৰু অভিভাৱকসকলক গভীৰভাৱে উদ্বিগ্ন কৰিছে বুলি তেওঁলোকে দাবী কৰে। এনে প্ৰতিষ্ঠানসমূহত নিশা দেৰিলৈকে মাদক দ্ৰব্যৰ প্ৰচলনৰ ফলত মাৰপিটৰ দৰে ঘটনা, পথ দুৰ্ঘটনা, অসামাজিক আচৰণ আদিয়ে সাধাৰণ নাগৰিকৰ জীৱন আৰু সম্পত্তিৰ প্ৰতিও ভাবুকিৰ সৃষ্টি কৰিছে। এই ক্ষেত্ৰত উচিত ব্যৱস্থা গ্ৰহণেৰে অসমৰ দ্বিতীয়খন মহানগৰী ডিব্ৰুগড়ক আদৰ্শ মহানগৰ হিচাপে গঢ়ি তোলা হ'ব বুলি সদৌ ডিব্ৰুগড় ছাত্ৰ সন্থাই আশা প্ৰকাশ কৰে। মাজুলী জিলাৰ অতিৰিক্ত জিলা আয়ুক্ত শুভ্ৰম আদিত্য বৰাৰ নেতৃত্বত গঠিত কৰ্মবাহিনীৰ এটা দলে কালি কমলাবাৰী অঞ্চলৰ পাইকাৰী আৰু খুচুৰা বজাৰ আকস্মিকভাৱে পৰিদৰ্শন কৰে। দলটোৱে সামগ্ৰীৰ মজুত, মূল্যসূচী বোৰ্ড, ট্ৰেড লাইচেন্স আদি পৰীক্ষা কৰাৰ লগতে ব্যৱসায়ীসকলক প্ৰতিদিনে মূল্য তালিকা প্ৰদৰ্শন কৰিবলৈ আৰু বেচা কিনাৰ সঠিক ৰচিদ নিয়ন্ত্ৰণ কৰিবলৈ নিৰ্দেশ দিয়ে। পৰিদৰ্শনকালত ব্যৱসায়ীসকলক নিৰ্ধাৰিত সময়ৰ ভিতৰত সকলো চৰকাৰী অনুজ্ঞাপত্ৰ নবীকৰণ কৰিবলৈ আহ্বান জনোৱা হয়। তদুপৰি বজাৰত মূল্য সুস্থিৰ ৰাখিবলৈ আৰু সামগ্ৰীৰ মজুতকৰণ বা কলা বজাৰৰ পৰা বিৰত থাকিবলৈ কঠোৰভাৱে সকিয়নি দিয়া হয়। বিশিষ্ট সংস্কৃত পণ্ডিত অধ্যাপক ৰাজেন্দ্ৰনাথ শৰ্মাক 2025 বৰ্ষৰ আনন্দৰাম বৰুৱা বঁটা প্ৰদান কৰা হৈছে। সংস্কৃত ভাষাৰ বিদগ্ধ পণ্ডিত, প্ৰথম অসমীয়া প্ৰশাসনিক বিষয়া আনন্দৰাম বৰুৱাৰ 176 সংখ্যক জয়ন্তী উপলক্ষে কালি গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰেক্ষাগৃহত আয়োজিত স্মৃতিচাৰণ সভাত তেওঁক এই বঁটা প্ৰদান কৰা হয়। আনন্দৰাম বৰুৱা ভাষা কলা সংস্কৃতি সংস্থাৰ উদ্যোগত সভাত আনন্দৰাম বৰুৱা ভাষা কলা সংস্কৃতি সংস্থাৰ কাৰ্যকৰী সমিতিৰ অধ্যক্ষ তাৰিণীকান্ত গোস্বামী আৰু সঞ্চালক ডঃ সুদেশনা ভট্টাচাৰ্যই অধ্যাপকগৰাকীক এই বঁটা প্ৰদান কৰে। এই বঁটাত আছে নগদ 1,00,000 টকা, এখন শৰাই, প্ৰশস্তি পত্ৰ, চেলেং চাদৰ, গামোচা আৰু কিতাপৰ টোপোলা। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। আমাৰ পৰৱৰ্তী বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।
1: বেটা মই কাল আপনে ভতিজে কে ঘৰ হোকে আয়া, দেখ কৰ হেৰান ৰহ গিয়া কি ভো লোগ দিন ভৰ এচি চলাতে হ্যাঁ, রোজ ওয়াশিং মেশিন চলাতে হ্যাঁ, ঘর মে দো দো ফ্রিজ হ্যাঁ, ফির ভি উসকা বিজলি বিল পতা হ্যায় কিতনা আতা হ্যায়? জিরো। মানে পুছা তো ভতিজা বোলা, চাচা জি সব উপর ওয়ালে কি দয়া হ্যায়, মতলব সোলার প্যানেল কি। মানে সোচা আব তো লগওয়ানা হি পড়েগা।
2: পিএম সূর্য ঘর মুফত বিজলি যোজনা জুড়নে কে লিয়ে রেজিস্টার করে pmsuryaghar.gov.in পর। হর ঘর সূর্য ঘর।
3: नमस्कार, आकाशवाणी से समाचार प्रभात के साथ मैं फरहत नाज। और अब मुख्य समाचार। प्रधानमंत्री नरेंद्र मोदी आज नई दिल्ली में साइप्रस के राष्ट्रपति निकोस क्रिस्टोडोलाइडस के साथ वार्ता करेंगे। नई दिल्ली में पहली जून को आयोजित होने वाला पहला अंतर्राष्ट्रीय बिग कैट लाइन शिखर सम्मेलन स्थगित। रेलवे ने यात्रियों से सतर्क रहने और रेलवे परिसर में किसी भी संदिग्ध गतिविधि या व्यक्ति की सूचना तुरंत हेल्पलाइन नंबर 139 पर देने को कहा। कलकत्ता उच्च न्यायालय ने आरजी कर दुष्कर्म हत्या मामले में आरोपों को छिपाने की जांच के लिए सीबीआई की विशेष टीम गठित करने का आदेश दिया। पुलवामा आतंकी हमले के एक मास्टरमाइंड हमजा बुरहान को पाकिस्तान के कब्जे वाले जम्मू कश्मीर में अज्ञात हमलावरों ने मार गिराया। अमेरिका के विदेश मंत्री मार्को रूबियो ने कहा, अमेरिका भारत की आवश्यकता के अनुसार ऊर्जा की आपूर्ति करने को तैयार। और आईपीएल क्रिकेट में गुजरात टाइटंस ने चेन्नई सुपर किंग्स को 89 रन से हराया। अब समाचार विस्तार से। प्रधानमंत्री नरेंद्र मोदी आज नई दिल्ली में साइप्रस के राष्ट्रपति निकोस क्रिस्टोडोलाइडस से वार्ता करेंगे। श्री क्रिस्टोडोलाइडस कल नई दिल्ली पहुंचे। सड़क परिवहन और राजमार्ग राज्य मंत्री अजीत टम्टा ने हवाई अड्डे पर उनका स्वागत किया। इससे पहले श्री क्रिस्टोडोलाइडस मुंबई भी आ चुके हैं। उनके साथ एक उच्च स्तरीय प्रतिनिधिमंडल भी आया है। हमारे संवाददाता ने बताया है कि राष्ट्रपति निर्वाचित होने के बाद श्री क्रिस्टोडोलाइडस की ये पहली भारत यात्रा है।
4: प्रधानमंत्री नरेंद्र मोदी और साइप्रस के राष्ट्रपति विभिन्न पारस्परिक हितों के

লুইতৰ পাৰৰে চেনেহী গাঁৱৰে ঠিকনা পাবলৈ নাই, ভৰ লুইততে কালবাৰিষাত গাঁওখন উটি যায়। আজি গীতিমালিকা অনুষ্ঠানত প্ৰথমে আগবঢ়াইছোঁ ভাৰতী চহৰীয়াৰ কণ্ঠৰ এই গীত, গীতিকাৰ অজিত বৰদলৈ, প্ৰযোজনা অসীম হাজৰিকাৰ।

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মই এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: গীতিমালিকা অনুষ্ঠানত এইবাৰৰ শিল্পী দেৱেন বসুমতাৰী, গীতৰ কথা জিমনি চৌধুৰীৰ, প্ৰযোজনা জয়ন্ত দাসৰ।

0: গীতিমালিকা অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা।
1: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ, কথাটো কি?
2: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
1: তাৰ মানে?
2: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত কি হয়?
2: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
1: মানে
2: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
1: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
3: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: গীতিমালিকা অনুষ্ঠানত এইবাৰ শুনো আহক দীতিমণি বৰুৱাৰ কণ্ঠৰ ইতিগীত, গীতিকাৰ পৰাগ কুমাৰ ভট্টাচাৰ্য, প্ৰযোজনা অনুপম চৌধুৰীৰ।

আজিৰ গীতিমালিকা অনুষ্ঠানৰ শেষত শুনাবলৈ লৈছোঁ ডলি পুৰকেষ্ট্ৰাৰ কণ্ঠৰ এটি গীত। গীতৰ কথা প্ৰেম নাৰায়ণ নাথৰ, প্ৰযোজনা বিপুল বৰুৱাৰ।

0: আজি পুৱা 9:25 অসমৰ মাননীয় ৰাজ্যপাল শ্ৰী লক্ষ্মণ প্ৰসাদ আচাৰ্যই অসম বিধানসভাত প্ৰদান কৰা ভাষণৰ পোনপটীয়া প্ৰচাৰ শুনিবলৈ পাব। আঠ ধৰিব ইন্দ্ৰজিৎ দাসে, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ। আজি সন্ধিয়া 6:10 কৃষি জগত অনুষ্ঠানত পশুধনৰ বৰ্ষাকালীন যতন এই বিষয়ক এটি আলোচনাত ভাগ ল'ব ডাঃ অনুজ দত্ত আৰু ডাঃ বিজিৎ দেৱ চৌধুৰীয়ে। আঠ ধৰিব ভাস্কৰ জ্যোতি আচাৰ্যই, প্ৰযোজনা উৎপল বৰাৰ। নিশা 8:02 ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠানত জলপদুমৰ পাঞ্চুৰ প্ৰথম খণ্ড, ৰচনা দিলীপ ফুকনৰ, পাঠ আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ।
1: আকাশবাণীত বিজ্ঞাপন দিয়ক, অগণিত শ্ৰোতাৰ কাষ চাপক।
2: Our voice gets you heard everywhere.
1: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
2: 6900453528।
1: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে।
0: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতে পুৱাৰ আঞ্চলিক বাতৰি আৰু 9:15 ধেমাজি জিলাৰ ৰেহ ৰূপ শুনিবলৈ পাব।
3: এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰিৰ প্ৰধান বাতৰিসমূহৰ ভিতৰত আছে, ৰাজ্যপালৰ ভাষণেৰে 16 অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনৰ আজি দ্বিতীয় দিনাৰ কাৰ্যক্ৰমণিকা আৰম্ভ, ৰাজ্যত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য নিয়ন্ত্ৰণৰ বাবে জিলা প্ৰশাসনসমূহৰ ব্যৱস্থা গ্ৰহণ, ব্যয় সংকোচনৰ লক্ষ্যৰে প্ৰতি সপ্তাহৰ সোমবাৰ আৰু শুকুৰবাৰে আদালতৰ সকলো শুনানি ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে গ্ৰহণ কৰাত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ গুৰুত্ব আৰোপ, পৰিবহণ আন্তঃগাঁথনিত নৱতম সংযোজন হিচাপে আজি গুৱাহাটীৰ লালগণেশত ডঃ শ্যামাপ্ৰসাদ মুখাৰ্জী উড়ন সেতু উদ্বোধন, আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা অনুষ্ঠিত এখন খেলত চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে গুজৰাট টাইটানছৰ 89 জয়লাভ। নমস্কাৰ, বাতৰিৰ সৈতে মই সংগীতা শৰ্মা। এতিয়া বিতং বাতৰি। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ ভাষণেৰে 16 অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনৰ আজি দ্বিতীয় দিনাৰ কাৰ্যক্ৰমণিকা আৰম্ভ হ'ব। ইয়াৰ পাছতে ৰাজ্যপালৰ ভাষণ সন্দৰ্ভত ধন্যবাদ সূচক প্ৰস্তাৱ উত্থাপন কৰা হ'ব। অধিৱেশনৰ কালি প্ৰথম দিনা নৱনিৰ্বাচিত বিধায়কসকলে শপত গ্ৰহণ কৰে। বিধানসভাৰ ইতিহাসত নতুন অধ্যায়ৰ সূচনা কৰি প্ৰথমবাৰৰ বাবে বিধায়কসকলে অষ্টম অনুসূচী বহিৰ্ভূত ভাষাত শপত গ্ৰহণ কৰে। শাসনাধিষ্ঠিত NDA মিত্ৰজোঁটৰ মনোনীত প্ৰাৰ্থী তথা ভৱানীপুৰ সৰভোগ সমষ্টিৰ বিধায়ক ৰঞ্জিত কুমাৰ দাস বিনা প্ৰতিদ্বন্দ্বিতাৰে বিধানসভাৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত হোৱাত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই শ্ৰীদাসক অভিনন্দন জনায়। লোকসভাৰ অধ্যক্ষ ওম বিৰলায়ো অসম বিধানসভাৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত হোৱাৰ বাবে ৰঞ্জিত কুমাৰ দাসক অভিনন্দন জনায়। অধিৱেশনত অহা 25 ৰাজ্যপালৰ ভাষণক লৈ বিতৰ্ক অনুষ্ঠিত হ'ব। 4-দিনীয়া এই অধিৱেশনৰ 26 অন্ত পৰিব। ৰাজ্যত প্ৰশাসনে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য নিয়ন্ত্ৰণৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে। এনে ব্যৱস্থাৰ অংশ হিচাপে গোলাঘাট জিলা প্ৰশাসনে কালি গোলাঘাট নগৰৰ বিভিন্ন বজাৰত অভিযান চলায়। যোগান বিভাগৰ নেতৃত্বত কৃষি, মীন আৰু পশুপালন বিভাগৰ বিষয়াৰে গঠিত বিশেষ গোটে গোলাঘাটৰ চক বজাৰ আৰু বাছষ্টেণ্ড এলেকাত অভিযান চলায় আৰু বজাৰৰ পৰিস্থিতি পৰ্যবেক্ষণ কৰে। জিলা আয়ুক্ত পূবালী গোহাঁইৰ নিৰ্দেশ মৰ্মে চলোৱা এই অভিযানৰ জৰিয়তে বজাৰত অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম সুস্থিৰ কৰি ৰখা, কলা বজাৰ প্ৰতিৰোধ কৰা আৰু গ্ৰাহকসকলক উপযুক্ত দামত সামগ্ৰী যোগান নিশ্চিত কৰাত বিশেষ গুৰুত্ব আৰোপ কৰা হয়। প্ৰশাসনে প্ৰতিখন দোকানৰ সন্মুখত দামৰ তালিকা স্পষ্টভাৱে আঁৰি থবলৈ নিৰ্দেশ দিয়ে। মাজুলীৰ অতিৰিক্ত জিলা আয়ুক্ত শুভ্ৰম আদিত্য বৰাৰ নেতৃত্বত গঠিত কৰ্মবাহিনীৰ এটা দলে কালি কমলাবাৰী অঞ্চলৰ পাইকাৰী আৰু খুচুৰা বজাৰ আকস্মিকভাৱে পৰিদৰ্শন কৰে। দলটোৱে মজুত ৰখা সামগ্ৰীৰ পৰিমাণ, মূল্যসূচীৰ তালিকা, বাণিজ্যিক অনুজ্ঞাপত্ৰ আদি পৰীক্ষা কৰাৰ লগতে ব্যৱসায়ীসকলক প্ৰতিদিনে মূল্য তালিকা প্ৰদৰ্শন কৰিবলৈ আৰু বেচা কিনাৰ সঠিক ৰচিদ নিয়ন্ত্ৰণ কৰিবলৈ

0: নিৰ্দেশ দিয়ে। পৰিদৰ্শন কালত ব্যৱসায়ীসকলক নিৰ্ধাৰিত সময়ৰ ভিতৰত সকলো চৰকাৰী অনুজ্ঞাপত্ৰ নবীকৰণ কৰিবলৈ আহ্বান জনোৱা হয়। তদুপৰি বজাৰত মূল্য সুস্থিৰ ৰাখিবলৈ আৰু সামগ্ৰীৰ অবৈধ মজুতকৰণ বা কোলা বজাৰৰ পৰা বিৰত থাকিবলৈ কঠোৰ সকিয়নি দিয়া হয়। ডিব্ৰুগড়তো অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম নিৰীক্ষণ আৰু বজাৰ ব্যৱস্থাপনা শক্তিশালী কৰাৰ উদ্দেশ্যে পৰহি জিলা পৰ্যায়ত কাৰ্যবাহী এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। জিলা আয়ুক্ত বিক্ৰম কুইৰীৰ অধ্যক্ষতাত অনুষ্ঠিত এই বৈঠকত নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ বজাৰ মূল্য, যোগান ব্যৱস্থা আৰু উপলভ্যতাৰ শেহতীয়া পৰিস্থিতি পৰ্যালোচনা কৰা হয়। ব্যয় সংকোচনৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই উচ্চতম ন্যায়ালয়ে জাৰি কৰা নীতি নিৰ্দেশনাৰ আধাৰতে গুৱাহাটী উচ্চ ন্যায়ালয়েও এই সম্পৰ্কীয় অধিসূচনা জাৰি কৰিছে। এই অনুসৰি প্ৰতি সপ্তাহত দুদিনকৈ অনলাইনৰ জৰিয়তে আদালতৰ কাম কাজ সম্পন্ন হ'ব। তদুপৰি প্ৰতি সপ্তাহৰ সোমবাৰ আৰু শুকুৰবাৰে আদালতৰ সকলো শুনানি অনলাইন অৰ্থাৎ ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে গ্ৰহণ কৰাত গুৰুত্ব আৰোপ কৰা হৈছে। এই ক্ষেত্ৰত আদালতৰ সংশ্লিষ্ট বিষয়াসকলে অংশীদাৰসকলৰ সৈতে যোগাযোগৰ ব্যৱস্থা কৰিব। ইন্ধন ৰাহি কৰাৰ স্বাৰ্থত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশসকলে গাড়ী ভাগ বতোৱাৰা কৰি কৰ্মক্ষেত্ৰলৈ অহা যোৱা কৰিবলৈ পৰামৰ্শ আগবঢ়োৱা হৈছে। তদুপৰি প্ৰশাসনীয় কাম কাজৰ বাবে চৰকাৰী গাড়ী ব্যৱহাৰৰ ক্ষেত্ৰতো কিছু বাধা নিষেধ আৰোপ কৰা হৈছে। ইপিনে এদিনত 50% কৰ্মচাৰীয়ে প্ৰশাসনীয় কাম কাজ কৰিব লাগিব বুলি নিৰ্দেশটোত উল্লেখ কৰা হৈছে। কাৰ্যালয়লৈ নহা আন 50% কৰ্মচাৰীয়ে ঘৰৰ পৰা অনলাইনযোগে কাম কৰিব লাগিব। অহা 25 মেৰ পৰা এই নিৰ্দেশ কাৰ্যকৰী হ'ব আৰু 26 জুনলৈ বাহাল থাকিব। ৰাজ্যৰ পৰিবহন আন্তঃগাঁথনিত নৱতম সংযোজন হিচাপে আজি গুৱাহাটীৰ লালগণেশত ডঃ শ্যামাপ্ৰসাদ মুখাৰ্জী উড়ন সেতু উদ্বোধন কৰা হ'ব। সন্ধিয়া 6 বজাত আয়োজিত উদ্বোধনী অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে গুৱাহাটীৰ সাংসদ বিজুলী কলিতা মেধি, নৱনিৰ্বাচিত বিধায়ক প্ৰদ্যুৎ বৰদলৈ, বিজয় কুমাৰ গুপ্তা, দীপ্তু ৰঞ্জন শৰ্মা, ডঃ তপন দাস আৰু গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া উপস্থিত থাকিব। 2.8 কিলোমিটাৰ দীৰ্ঘৰ এই উড়ন সেতুখন 376 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে। বিশিষ্ট সংস্কৃত পণ্ডিত অধ্যাপক ৰাজেন্দ্ৰ নাথ শৰ্মাক 2025 বৰ্ষৰ আনন্দৰাম বৰুৱা বঁটা প্ৰদান কৰা হৈছে। সংস্কৃত ভাষাৰ বিদগ্ধ পণ্ডিত, প্ৰথম অসমীয়া প্ৰশাসনিক বিষয়া আনন্দৰাম বৰুৱাৰ 176 সংখ্যক জয়ন্তী উপলক্ষে কালি গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰেক্ষাগৃহত আয়োজিত স্মৃতিচাৰণ সভাত তেওঁক এই বঁটা প্ৰদান কৰা হয়। আনন্দৰাম বৰুৱা ভাষা কলা সংস্কৃতি সংস্থাৰ উদ্যোগত সভাত আনন্দৰাম বৰুৱা ভাষা কলা সংস্কৃতি সংস্থাৰ কাৰ্যকৰী সমিতিৰ অধ্যক্ষ তাৰিণীকান্ত গোস্বামী আৰু সঞ্চালক ডঃ সুদেশনা ভট্টাচাৰ্যই অধ্যাপকগৰাকীক এই বঁটা প্ৰদান কৰে। এই বঁটাত আছে নগদ 1,00,000 টকা, এখন শৰাই, প্ৰশস্তি পত্ৰ, চেলেং চাদৰ, গামোচা আৰু কিতাপৰ টোপোলা। বঁটা লাভ কৰি তেওঁ এইদৰে কয়।
1: আনন্দৰাম বৰুৱা এৱাৰ্ড ৰাষ্ট্ৰপতিৰ পিছতে এইটো মহামূল্যৱান এটা এৱাৰ্ড আৰু এই আনন্দৰাম বৰুৱাৰ মানে এৱাৰ্ড বুলি যিয়ে নহওক আনন্দ বৰুৱাৰ নামেই যথেষ্ট যে সমগ্ৰ অসমবাসী আচলতে আনন্দৰাম বৰুৱাৰ ওচৰত যিনি চিৰকৃতজ্ঞ, কাৰণ যিজন আনন্দৰাম বৰুৱাই অসমক অকল ভাৰততে নহয় বিশ্ববিখ্যাত কৰিছে অসমক, এইকাৰণে যে তেখেতৰ যিটো মহাকবি ভৱভূতিৰ মহাবীৰ চৰিত নাটকৰ ওপৰত তেখেতে যে সংস্কৃত ভাষ্য লিখিলে জানকীৰাম ভাষ্য, যি জানকীৰাম ভাষ্য নামটো তেওঁ ককায়েকৰ নামত দিলে, ককায়েকৰ নাম জানকীৰাম, গতিকে সেই জানকীৰাম ভাষ্য সংস্কৃত লিখিছে, মডাৰ্ণ স্কলাৰ হৈও ইংলিছ মাধ্যমত পঢ়া শুনা কৰিও তেখেতে সংস্কৃতত ভাষ্য লিখা প্ৰথমগৰাকী অসমীয়া আধুনিক পণ্ডিত নিঃসন্দেহে।
0: ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই কালি লোকভৱনত ডঃ সুধীৰ কুমাৰ জৈনৰ ৰচিত ডায়েবেটিক ফুড চম আননোন ফেক্টছ নামৰ গ্ৰন্থখন উন্মোচন কৰে। গ্ৰন্থ উন্মোচন কৰি দিয়া ভাষণত ৰাজ্যপালগৰাকীয়ে কয় যে বৰ্তমান সময়ত মধুমেহ ৰোগৰ প্ৰাদুৰ্ভাৱ আৰু ইয়াৰ সৈতে জড়িত স্বাস্থ্যজনিত সমস্যা বৃদ্ধি পোৱাৰ ফলত এই ক্ষেত্ৰত সজাগতা সৃষ্টি আৰু সময়মতে চিকিৎসা গ্ৰহণৰ প্ৰয়োজনীয়তা আহি পৰিছে। তেওঁ কয় যে মধুমেহ ৰোগীৰ ভৰিৰ যতনৰ সঠিক প্ৰমাণিত আৰু সহজে বুজিব পৰা তথ্যৰে সমৃদ্ধ গ্ৰন্থখন মধুমেহ ৰোগী চিকিৎসা কৰ্মীসকলৰ বাবে পথ প্ৰদৰ্শক হিচাপে কাম কৰিব। ৰাজ্য চৰকাৰে গুৱাহাটীৰ আন্তঃগাঁথনি শক্তিশালী কৰাৰ লগতে জনসাধাৰণৰ জীৱন ধাৰণ সুচল কৰাৰ লক্ষ্যৰে মহানগৰখনৰ 20খন উড়ন সেতু আৰু নগৰীয়া কৰিডৰত উলম্ব বাগিচা স্থাপনৰ পৰিকল্পনা কৰিছে। এই আঁচনিৰ অধীনত মহানগৰীৰ ব্যস্ত পথ আৰু উড়ন সেতুৰ মাজৰ কংক্ৰিটেৰে নিৰ্মিত প্ৰায় 8,000 বৰ্গমিটাৰ অংশ সেউজীয়া পৰিৱেশলৈ ৰূপান্তৰ কৰা হ'ব। চৰকাৰে প্ৰকাশ কৰা মতে নগৰ উন্নয়ন আৰু পৰিৱেশ সংৰক্ষণৰ মাজত ভাৰসাম্য ৰক্ষা কৰি অধিক বাসোপযোগী, স্বাস্থ্যসন্মত আৰু পৰিৱেশ অনুকূল গুৱাহাটী গঢ়ি তোলাই এই পদক্ষেপৰ মূল উদ্দেশ্য। গুৱাহাটী নগৰ আধুনিকীকৰণ অভিযানৰ অংশ হিচাপে ৰূপায়ণ কৰিবলগীয়া এই পদক্ষেপৰ জৰিয়তে বৰ্তমান

0: অসমৰ নাগৰিক আৰু পৰিবহণ আন্তঃগাঁথনিত সেউজীয়া পৰিৱেশৰ সমন্বয়ত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে। উলম্ব বাগিচাই নগৰীয়া তাপমাত্ৰা হ্ৰাস, ধূলি আৰু প্ৰদূষণ নিয়ন্ত্ৰণ, বায়ুৰ গুণাগুণ উন্নত আৰু সৌন্দৰ্য বৃদ্ধি কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি বিশেষজ্ঞসকলে মত প্ৰকাশ কৰিছে। বিশেষজ্ঞসকলৰ মতে এই উলম্ব বাগিচা প্ৰকল্পই গুৱাহাটী মহানগৰৰ জীৱনলৈ ইতিবাচক পৰিৱৰ্তন আনিব। প্ৰকল্পটো ৰূপায়ণৰ বাবে বিশেষজ্ঞ আৰু নগৰ পৰিকল্পনাবিদৰ সহায় লোৱা হ'ব। ঈদ উজ জোহা উদযাপনৰ ব্যৱস্থাপনা সন্দৰ্ভত কালি ধুবুৰী জিলা আয়ুক্তৰ সভাকক্ষত এখন প্ৰস্তুতি সভা অনুষ্ঠিত হয়। জিলা আয়ুক্ত মেঘনিধি দাহালৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত শ্ৰীদাহালে জিলাখনত শান্তিপূৰ্ণভাৱে ঈদ উদযাপনৰ বাবে আহান জনায়। জিলা আয়ুক্তই অসম গো সংৰক্ষণ আইন 2001ৰ বিধানসমূহৰ বিষয়ে সকলোকে অৱগত কৰি এই আইনৰ অধীনত যথাযথ অনুমতি পত্ৰ অবিহনে গো হত্যা, বিক্ৰী আৰু পৰিবহণত কঠোৰভাৱে নিষেধাজ্ঞা আৰোপ কৰা হৈছে বুলি স্পষ্ট কৰি দিয়ে। শ্ৰীদাহালে সভাত উপস্থিত থকা মছজিদ আৰু ঈদগাহসমূহৰ প্ৰতিনিধিসকলক নিজ নিজ সম্প্ৰদায়ক এই আইনৰ বিধানসমূহৰ বিষয়ে অৱগত কৰিবলৈ আৰু কোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ যাতে সৃষ্টি নহয় তাৰ প্ৰতি সতৰ্ক হৈ থাকিবলৈ আহান জনায়। তেওঁ জিলা পশু চিকিৎসা বিষয়াক প্ৰয়োজন অনুযায়ী পৰিদৰ্শন আৰু প্ৰমাণীকৰণৰ দায়িত্ব পালন কৰিবলৈ আহান জনায়। জিলা আয়ুক্তগৰাকীয়ে লগতে স্বাস্থ্য বিভাগক ভিৰ থকা ঈদগাহসমূহত যিকোনো জৰুৰীকালীন চিকিৎসাৰ বাবে এম্বুলেন্সৰ ব্যৱস্থা কৰিবলৈও নিৰ্দেশ দিয়ে। উল্লেখযোগ্য যে অহা 28 মে'ত ৰাজ্যজুৰি ইছলাম ধৰ্মীয় লোকসকলে পবিত্ৰ ঈদ উজ জোহা উদযাপন কৰিব। এইবাৰ ধুবুৰী জিলাত পবিত্ৰ ঈদৰ সময়ত গৰু আৰু মহ কোৰবানী দিয়াৰ পৰা ইছলাম ধৰ্মীয় লোকসকল বিৰত থাকিব। ধুবুৰী জিলা মাৰ্কাজ কমিটী আৰু কেন্দ্ৰীয় ঈদগাহ সমিতিয়ে এটা যুটীয়া প্ৰেছ বাৰ্তাৰ জৰিয়তে এই বিষয়ে ঘোষণা কৰে। ধুবুৰী জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত কালি জিলা প্ৰশাসন আৰু ধৰ্মীয় সংগঠনসমূহৰ মাজত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। বৈঠকত ঈদৰ সময়ত জিলাখনত শান্তি, সম্প্ৰীতি আৰু আইন শৃংখলা পৰিস্থিতি অটুট ৰখা সন্দৰ্ভত বিতংভাৱে আলোচনা কৰা হয়। চৰকাৰী নিয়ম আৰু সমাজৰ সকলো শ্ৰেণীৰ মাজত ঐক্য সম্প্ৰীতি বৰ্তাই ৰখাৰ স্বাৰ্থত এইবাৰ ধুবুৰীত গৰু আৰু মহ কোৰবানী দিয়া সম্পূৰ্ণৰূপে বন্ধ ৰখা হ'ব। ইয়াৰ পৰিৱৰ্তে ধৰ্মপ্ৰাণ ৰাইজে কেৱল ছাগলী আৰু ভেড়াহে কোৰবানী কৰিব। ধুবুৰী জিলাৰ সমগ্ৰ ইছলাম ধৰ্মীয় ৰাইজক ধৰ্মীয় অনুষ্ঠানসমূহৰ দ্বাৰা জাৰি কৰা এই বিশেষ নিয়ম নীতি তথা আহ্বান শ্ৰদ্ধাৰে মানি চলিবলৈ সমিতিয়ে অনুৰোধ জনাইছে। আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত কাইলৈ নিশা 8:02 সমাজ জীৱনত কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰভাৱ সম্পৰ্কীয় এটি আলোচনা প্ৰচাৰ কৰা হ'ব। আলোচনাত অংশগ্ৰহণ কৰিব বিষয়বস্তুৰ বিশেষজ্ঞ ইন্দ্ৰনীল তালুকদাৰ আৰু কাব্যনীল তালুকদাৰে। অনুষ্ঠানটিৰ আঁত ধৰিব জিন্তি ৰাণী ডেকাই। এই অনুষ্ঠানটিৰ প্ৰযোজনা আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ। IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত গুজৰাট টাইটানছে চেন্নাই ছুপাৰ কিংছক 89 ৰাণত পৰাস্ত কৰে। চেন্নাই ছুপাৰ কিংছে 230 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি 13 অভাৰ আৰু 4টা বলত আটাইকেইটা উইকেট হেৰুৱাই 140 ৰানহে কৰিবলৈ সমৰ্থ হয়। চেন্নাইৰ হৈ শিৱম দুবে সৰ্বাধিক 47 ৰান কৰে। গুজৰাটৰ মহম্মদ ছিৰাজ, ৰশিদ খান আৰু কাগিছুৰাবাদাই 3টাকৈ উইকেট লাভ কৰে। ইয়াৰ পূৰ্বে গুজৰাট টাইটানছে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 4টা উইকেটৰ বিনিময়ত 229 ৰান কৰে। প্ৰতিযোগিতাত আজি হায়দৰাবাদত হ'বলগীয়া এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাও আহক অৰূপ কুমাৰ শৰ্মাৰ সৈতে।
1: 16শ অসম বিধানসভাৰ প্ৰথমখন অধিৱেশন, দেশৰ ৰাজনীতিত জেনজিৰ ধুমুহা, সামাজিক মাধ্যমত কংগ্ৰেছ জনতা পাৰ্টীক লৈ আলোড়ন সৃষ্টি হোৱাৰ বাতৰি আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহে প্ৰথম পৃষ্ঠাত ভিন ভিন শিৰোনামেৰে প্ৰকাশ কৰিছে। বিজেপিৰ অসম প্ৰদেশৰ প্ৰাক্তন সভাপতি, প্ৰাক্তন মন্ত্ৰী তথা 4 বাৰৰ বিধায়ক ৰঞ্জিত কুমাৰ দাসে কালি 2বাৰৰ বাবে বিধানসভাৰ অধ্যক্ষ হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ বাতৰি, অভিলেখ ৰোশী 2বাৰৰ বাবে বিধানসভাৰ অধ্যক্ষ পদত ৰঞ্জিত কুমাৰ দাস শিৰোনামেৰে দৈনিক অসম কাকতে প্ৰকাশ কৰিছে। একেটা বাতৰিক অসমীয়া খবৰ কাকতসহ প্ৰায় আটাইকেইখন কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। 5 দেশীয় ভ্ৰমণ সামৰি দেশলৈ উভতি অহাৰ পাছত প্ৰধানমন্ত্ৰীৰ নেতৃত্বত কালি কেন্দ্ৰীয় মন্ত্ৰীসভাৰ গুৰুত্বপূৰ্ণ বৈঠকত পশ্চিম এছিয়াৰ যুদ্ধৰ ফলত সৃষ্টি হোৱা সংকট সম্পৰ্কে আলোচনা হোৱাৰ বাতৰি অসমীয়া প্ৰতিদিন কাকতে 4.5 ঘণ্টাৰ কেবিনেট বৈঠকত এছিয়াৰ যুদ্ধৰ প্ৰভাৱক লৈ বিস্তাৰিত আলোচনা শিৰোনামেৰে প্ৰকাশ কৰিছে। আমাৰ অসম কাকতে মেলনিক মুগাৰ সাজ উপহাৰ মোদীৰ শিৰোনামেৰে প্ৰধানমন্ত্ৰী মোদীয়ে শেহতীয়া ইটালী ভ্ৰমণৰ সময়ত দেশখনৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেলনিক অসমৰ এৰী চাদৰ আৰু সুগন্ধি জহা চাউল উপহাৰ হিচাপে প্ৰদান কৰাৰ বাতৰি গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। একেটা বাতৰিক নিয়মীয়া বাৰ্তা আৰু দ্য চেণ্টিনেল কাকতেও

0: প্ৰথম স্থান দিছে। দৈনিক জনমভূমি কাকতে কোকৰাঝাৰৰ ধোলামৰা লালকুৰা চাবাগিচাৰ পুখুৰীত দুগৰাকী আদিবাসী ছাত্ৰীৰ মৃতদেহ উদ্ধাৰ হোৱাৰ বাতৰি মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। অষ্টম অনুসূচীত নাথাকিলেও ষোড়শ বিধানসভাত কালি কেইবাগৰাকীও বিধায়কে ৰাভা কাৰ্বি ৰাজবংশী ভাষাত শপত গ্ৰহণ কৰাৰ বাতৰি দৈনিক অগ্ৰদূত কাকতে আঠোটাকৈ ভাষাত বিধানসভাত শপত গ্ৰহণ নৱনিৰ্বাচিত সদস্যগণৰ শিৰোনামেৰে আলোকচিত্ৰ সহকাৰে প্ৰকাশ কৰিছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ইৰাণৰ সৈতে আলোচনা অন্তিম পৰ্যায়ত উপনীত হোৱা বুলি কৰা মন্তব্য দি আছাম ট্ৰিবিউন কাকতে ট্ৰাম্প চেজ টকছ উইথ ইৰাণ ইন ফাইনেল ষ্টেজ শিৰোনামেৰে প্ৰকাশ কৰিছে। এতিয়া পৰৱৰ্তী বাতৰি শুনক সংগীতাৰ পৰা।
1: ধন্যবাদ গৰু। বতৰৰ বতৰা। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ঘাইকৈ ডাৱৰীয়া হৈ থকাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 34 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটি পুনৰ এবাৰ। ৰাজ্যপালৰ ভাষণেৰে 16 অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনৰ আজি দ্বিতীয় দিনাৰ কাৰ্যক্ৰমণিকা আৰম্ভ। ৰাজ্যত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য নিয়ন্ত্ৰণৰ বাবে জিলা প্ৰশাসনসমূহৰ ব্যৱস্থা গ্ৰহণ। ব্যয় সংকোচনৰ লক্ষ্যৰে প্ৰতি সপ্তাহৰ সোমবাৰ আৰু শুকুৰবাৰে আদালতৰ সকলো শুনানি ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে গ্ৰহণ কৰাত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ গুৰুত্ব আৰু পৰিবহণ আন্তঃগাঁথনিত নৱতম সংযোজন হিচাপে আজি গুৱাহাটীৰ লাল গণেশত ডঃ শ্যামাপ্ৰসাদ মুখাৰ্জী উড়ন সেতু উদ্বোধন। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা অনুষ্ঠিত এখন খেলত চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে গুজৰাট টাইটানছৰ 89 ৰাণত জয়লাভ। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি দিনৰ 11 বজাত শুনিবলৈ পাব।

0: জিলার রেহরুখ।
1: নমস্কাৰ শ্ৰোতাসকল, জিলা ৰেহৰূপত আজি আপোনালোকৰ বাবে লৈ আহিছো ধেমাজি জিলাৰ ৰেহৰূপ। আজি আমাক সংগ দিছে ধেমাজিৰ পৰা আমাৰ সংবাদদাতা হৰেন্দ্ৰ নাথ শৰ্মাই। ধেমাজি জিলাৰ তিনিওটা বিধানসভা সমষ্টিত বিজেপি মিত্ৰজোঁটে বিপুল ভোটৰ ব্যৱধানত এইবাৰৰ নিৰ্বাচনত জয়লাভ কৰিছে। বৃহস্পতিবাৰৰ পৰা অনুষ্ঠিত ১৬শ অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনৰ প্ৰথম দিনাই শপত গ্ৰহণ কৰিছে জিলাখনৰ আটাইকেইগৰাকী জনপ্ৰতিনিধিয়ে। এই সন্দৰ্ভত বিতংভাৱে জনাইছে আমাৰ সংবাদদাতা হৰেন্দ্ৰ নাথ শৰ্মাই।
2: যোৱা 4 মে'ত অনুষ্ঠিত অসম বিধানসভাৰ সাধাৰণ নিৰ্বাচনৰ ভোটগণনা অন্তত ধেমাজি জিলাৰ তিনিওটা বিধানসভা সমষ্টিতে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীয়ে বিপুল ভোটৰ ব্যৱধানত কংগ্ৰেছ নেতৃত্বাধীন বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থীক ধৰাশায়ী কৰি বিজয় সাব্যস্ত কৰে। ধেমাজি মহাবিদ্যালয় চৌহদত সুচাৰুৰূপে হোৱা ভোটগণনাৰ প্ৰথম ৰাউণ্ডৰ পৰাই ধেমাজি, চিচি বৰগাঁও আৰু জোনাই বিধানসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীকেইগৰাকীয়ে অগ্ৰগতি লাভ কৰে আৰু গণনা প্ৰক্ৰিয়াৰ অন্তত আটাইকেইগৰাকী প্ৰাৰ্থীয়ে বিশাল ভোটৰ ব্যৱধানত বিজয় সাব্যস্ত কৰে। নিৰ্বাচনী ফলাফল অনুসৰি 78 নং ধেমাজি বিধানসভা সমষ্টিত বিজেপি প্ৰাৰ্থী অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী ডাক্তৰ অনুজ পেগুৱে বিৰোধী কংগ্ৰেছ দলৰ প্ৰাৰ্থী শৈলেন সোণোৱালক 32,229 ভোটৰ ব্যৱধানত পৰাভূত কৰি বিজয়ী হয়। ডাক্তৰ পেগুৱে সমষ্টিটোত তৃতীয়বাৰৰ বাবে জয়ী হৈ অসম বিধানসভালৈ নিৰ্বাচিত হয়। একেদৰে 80 নং জোনাই বিধানসভা সমষ্টিত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ভুৱন পেগুৱে বিৰোধী কংগ্ৰেছ দলৰ প্ৰাৰ্থী ৰাজু কুমাৰ মেদকক 80,124 ভোটৰ বিশাল ব্যৱধানত পৰাস্ত কৰে। ভুৱন পেগুৱে সমষ্টিটোৰ পৰা চতুৰ্থবাৰৰ বাবে জয়ী হৈ অসম বিধানসভালৈ নিৰ্বাচিত হৈছে। ইফালে জিলাখনৰ নতুন সমষ্টিৰূপে চৰ্চিত 79 নং চিচি বৰগাঁও বিধানসভা সমষ্টিত এইবাৰ প্ৰথমজন বিধায়কৰূপে সমষ্টিটোৰ পৰা বিজয় সাব্যস্ত কৰে বিজেপি প্ৰাৰ্থী জীৱন গগৈয়ে। ইপিনে কালিৰে পৰা অনুষ্ঠিত অসম বিধানসভাৰ 16 সংখ্যক অধিৱেশনৰ প্ৰথম দিনটোতে জিলাখনৰ 3গৰাকী জনপ্ৰতিনিধিয়ে বিধানসভাৰ মজিয়াত শপত গ্ৰহণ কৰিছে।
1: অসম অৰুণাচলৰ সীমান্তৱৰ্তী ধেমাজি জিলাৰ গেৰুকামুখত নিৰ্মাণ হৈ থকা 2,000 মেগাৱাট শক্তিসম্পন্ন নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত শেহতীয়াকৈ বাণিজ্যিক উৎপাদন আৰম্ভ কৰা হৈছে। এই সন্দৰ্ভত বিস্তৃতভাৱে জনাইছে আমাৰ সংবাদদাতা হৰেন্দ্ৰ নাথ শৰ্মাই।
2: লখিমপুৰ, ধেমাজি আৰু মাজুলীবাসী ৰাইজৰ প্ৰবল আপত্তি আৰু বিভিন্ন দল সংগঠনৰ দীৰ্ঘদিনীয়া প্ৰতিবাদৰ মাজতো নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ দিশে আগবাঢ়িছে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প। যোৱা 8 মে'ৰ নিশাৰ পৰা প্ৰকল্পটোৰ চতুৰ্থটো ইউনিটৰ পৰা বিদ্যুতৰ বাণিজ্যিক উৎপাদন আৰম্ভ হোৱাত বৰ্তমানে প্ৰকল্পটোৱে 1,000 মেগাৱাট বিদ্যুৎ শক্তি উৎপাদনৰ কাৰ্যক্ষমতা অৰ্জন কৰিছে। নিৰ্মাণকাৰী সংস্থা NSPCৰ এক কৰ্তৃত্বশীল সূত্ৰই জনোৱা অনুসৰি প্ৰকল্পটোৰ মুঠ 8টা ইউনিটৰ ভিতৰত

0: বৰ্তমানলৈকে 4টা ইউনিটৰ কমিশ্যনিং হৈছে আৰু ইয়াৰ জৰিয়তে একোটা ইউনিটৰ পৰা 250 মেগাৱাটকৈ বিদ্যুৎ শক্তি উৎপাদন কৰি বৰ্তমানলৈকে প্ৰকল্পটোৱে 1000 মেগাৱাট বিদ্যুৎ শক্তি উৎপাদনৰ সক্ষমতা অৰ্জন কৰিছে। শেহতীয়াকৈ 4টা ইউনিটৰ বাবে জলবিদ্যুৎ প্ৰকল্পটোত 4টাকৈ টাৰ্বাইন ঘূৰাই মুঠ 1000 মেগাৱাট বিদ্যুৎ শক্তি উৎপাদন কৰিছে। ভাৰত চৰকাৰৰ শক্তি মন্ত্ৰণালয়ৰ অধীনস্থ NSPC লিমিটেডে আগন্তুক এবছৰৰ ভিতৰত প্ৰকল্পটোৰ আন 4টা ইউনিটৰো কাৰ্যক্ষম কৰি নিৰ্ধাৰিত 2000 মেগাৱাট বিদ্যুৎ শক্তি উৎপাদনৰ লক্ষ্যত আগবাঢ়িছে।
1: বিশিষ্ট সাহিত্যিক লোকসংস্কৃতি

0: এবছৰৰ ভিতৰত প্ৰকল্পটোৰ আন চাৰিটা ইউনিটৰো কাৰ্যক্ষম কৰি নিৰ্ধাৰিত 2000 মেগাৱাট বিদ্যুৎ শক্তি উৎপাদনৰ লক্ষ্যত আগবাঢ়িছে।
1: বিশিষ্ট সাহিত্যিক, লোক সংস্কৃতিৰ গৱেষক, চিত্ৰশিল্পী ডঃ পুষ্প গগৈলৈ এইবাৰ অসম সাহিত্য সভাই সভাপতিৰ বিশেষ সাহিত্য সন্মান 2025 আগবঢ়াইছে। এইগৰাকী স্বনামধন্য সাহিত্যিকৰ বিষয়ে সবিশেষ জনাইছে আমাৰ সংবাদদাতাই।
0: অসমীয়া ভাষা সাহিত্য ক্ষেত্ৰলৈ অনবদ্য অৱদানৰ স্বীকৃতিস্বৰূপে এইবাৰ 2025-26 বৰ্ষৰ বাবে ৰাজ্যখনৰ 5 গৰাকী স্বনামধন্য সাহিত্যিকলৈ অসম সাহিত্য সভাই আগবঢ়াইছে অসম সাহিত্য সভাৰ সভাপতিৰ বিশেষ সাহিত্য সন্মান। অসমীয়া ভাষা সাহিত্যৰ সৰ্ববৃহৎ জাতীয় অনুষ্ঠান ৰূপে পৰিচিত অসম সাহিত্য সভাই যোৱা 16 মে'ত গুৱাহাটীৰ সংগীতাচাৰ্য লক্ষীৰাম বৰুৱা সদনত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত অসমৰ বিশিষ্ট সাহিত্যিক ডক্টৰ পুষ্প গগৈ, জিতুমণি বৰা, নোমল মাহাত্ৰা, দেৱীপ্ৰসাদ বাগ্ৰদিয়া আৰু উপেন্দ্ৰ বৰকটকীলৈ এই সন্মান আগবঢ়াইছে। ধেমাজিৰ নিবাসী বিশিষ্ট সাহিত্যিক, টাই ভাষা সংস্কৃতিৰ গৱেষক, চিত্ৰশিল্পী ডক্টৰ পুষ্প গগৈলৈ সাহিত্য সভাই এই সন্মান প্ৰদান কৰাত স্বাভাৱিকতে ধেমাজিৰ বৌদ্ধিক সমাজে সন্তোষ প্ৰকাশ কৰিছে আৰু সাহিত্য সভাই আজীৱন সাহিত্য চৰ্চাৰে জড়িত এগৰাকী যোগ্য ব্যক্তিক এই সন্মান প্ৰদান কৰিছে বুলি মন্তব্য কৰিছে।
1: জিলাৰ দেশৰূপত আজিলৈ ইমানেই। কাইলৈ পুৱা 9:15 বজাত লৈ আহিম আন এখন নতুন জিলাৰ দেশৰূপ। নমস্কাৰ।

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই অ?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মইও এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: আকাশবাণী গুৱাহাটীত অসমীয়া, চাহ জনগোষ্ঠীয় ভাষা, বড়ো, কাৰ্বি আৰু নেপালী ভাষাৰ বাবে অংশকালীন ভিত্তিক প্ৰয়োজন হোৱা ঘোষক ঘোষিকাৰ লিখিত পৰীক্ষা অহা 31 মে দেওবাৰে অনুষ্ঠিত হ'ব। কটন বিশ্ববিদ্যালয়ৰ নিউ একাডেমিক বিল্ডিঙত পুৱা 10 বজাত আৰম্ভ হ'ব লগা এই পৰীক্ষাৰ প্ৰৱেশ পত্ৰ প্ৰাৰ্থীসকললৈ মেইলযোগে প্ৰেৰণ কৰা হৈছে। কোনো প্ৰাৰ্থীয়ে 25 মেৰ ভিতৰত প্ৰৱেশ পত্ৰ মেইলযোগে নাপালে আমাৰ কেন্দ্ৰৰ সমন্বয় শাখাৰ সৈতে যোগাযোগ কৰিবলৈ জনোৱা হ'ল। পৰীক্ষালৈ আহোঁতে প্ৰাৰ্থীসকলে এই প্ৰৱেশ পত্ৰৰ লগতে এখন ফটো পৰিচয় পত্ৰ অনাটো বাধ্যতামূলক।
5: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ, কথাটো কি?
6: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
5: তাৰ মানে?
6: মানেটো হল হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
5: তাত কি হয়?
6: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
5: মানে
6: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
5: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: চেণ্টাৰ ফৰ কালচাৰেল ৰিচোৰ্চেছ এণ্ড ট্ৰেইনিং নামৰ সংগঠনে সাংস্কৃতিক প্ৰতিভা সন্ধান বৃত্তিৰ বাবে সংগীত, নাটক, চিত্ৰাংকন, ভাস্কৰ্য আদি বিভিন্ন ক্ষেত্ৰত অধ্যয়নৰত 10-14 বছৰ বয়সৰ শিশুৰ পৰা আবেদন বিচাৰিছে। নিৰ্বাচিতসকলক বছৰি 3,600 টকাকৈ জলপানী আৰু অধ্যয়নৰ মাচুল প্ৰদান কৰা হ'ব। অগ্ৰগতিৰ ভিত্তিত প্ৰতি 2 বছৰৰ মূৰে মূৰে এই জলপানীৰ ম্যাদ বৃদ্ধি কৰা হ'ব। বিতং তথ্য আৰু প্ৰপত্ৰৰ বাবে www.ccrtindia.gov.in এই ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 31 মে।
3: প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ।

0: আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট akashvani.gov.in-ত। নতুন ভাৰত, ন ৰূপত আকাশবাণী।
1: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
2: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
1: পিছে এনে যত্ন ক'ত পালি?
2: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
1: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
2: নহয় অ', শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
1: অঁ, সঁচাকৈ বৰ ভাল কথা,
2: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
0: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।

0: আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে অসমৰ মাননীয় ৰাজ্যপাল শ্ৰী লক্ষ্মণ প্ৰসাদ আচাৰ্যই অসম বিধানসভাত প্ৰদান কৰা ভাষণৰ পোনপটীয়া প্ৰচাৰ শুনিবলৈ পাব। আগধৰিব ইন্দ্ৰজিৎ দাসে, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ।
1: সৈতে মই ইন্দ্ৰজিৎ দাসে আপোনালোকক আদৰণি জনাইছো।

0: নমস্কাৰ শ্ৰোতাসকল, ষোড়শ সংবিধান সভাৰ মজিয়াৰ পৰা আপোনালোক সকলোকে আদৰণি জনাইছোঁ। সহকাৰী সঞ্চালক কাৰ্তিক সুদ্ৰধৰৰ সৈতে মই ইন্দ্ৰজিত দাস, কাৰিকৰী দিশত সহযোগ কৰিছে ললিত ৰায়, বিশ্বদেৱ স্বৰ্গীয়াৰী, বিজয় দাস, ধীৰাজ বৈশ্য আৰু ৰঞ্জিত দৈমাৰী। পোনপটীয়াকৈ ফেচবুক পেজত প্ৰচাৰ কৰি থকা হৈছে দায়িত্বত আছে প্ৰীতিৰেখা শৰ্মা। ইতিমধ্যে আমি আপোনালোকক জনাব বিচাৰিছোঁ যে বিধানসভাৰ অধ্যক্ষৰ আসনত উপৱিষ্ট হৈছে ৰঞ্জিত কুমাৰ দাস। মাননীয় ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই এতিয়া সকলোকে সম্বোধন কৰিব ষোড়শ সংবিধান সভাৰ আজি দ্বিতীয় দুদিন।
1: सदन के आदरणीय सदस्यगण, असम विधानसभा की 16वीं विधानसभा के प्रथम सत्र को संबोधित करते हुए माननीय अध्यक्ष श्री रंजित दास डांगरिया आंतरिक अभिनंदन और शुभेच्छा जनाइछो। तेउ दीर्घदिनिया अभिज्ञता और जनकल्याणर स्वार्थत एक সদনৰ গৰিমা আৰু ঐতিহ্যক বজাই ৰাখিব, এয়া মোৰ দৃঢ় বিশ্বাস। মই অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱক পুনৰবাৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰাৰ বাবে আন্তৰিক অভিনন্দন আৰু শুভকামনা জনাইছোঁ। বিগত 5 বছৰত তেখেতৰ সবল নেতৃত্ব আৰু সুশাসনে জনতার বিশ্বাস আর সমর্থন অর্জন করেছে। আমার অসমখনক প্রগতি আর সমৃদ্ধির পথত আর অধিক আগুয়াই লই যুবার বাবে তেখেত লই অহেক শুভকামনা জানাইছো। মই এই সদনের নবনির্বাচিত সন্মানীয় সদস্য সকলক অভিনন্দন আর শুভেচ্ছা জ্ঞাপন করছো। মোর দৃঢ় বিশ্বাস যে সমাজের সকালো শ্রেণীর আইজর বাবে বিশেষকৈ দরিদ্র আর বঞ্চিত সকলের সেবার সংকল্পরে আপনালোক কাম করে যাব। মানি সদস্যগণ, এস অবসর পর মে আপনি সম্বোধন কি শুরুয়াত ঋগ্বেদ কে এক প্রেরক শ্লোক সে করনা চাহতা হুঁ। সঙ্গচ্ছধ্বম সম্বদ্ধধ্বম সম অমনাসি জানতাম দেবাভাগম যথাপূর্বে সঞ্জনানা উপাসতে। অর্থাৎ সাথ চলে, সাথ বোলে और अपने मन को एकता एवं समरसता से जोड़ें। यह श्लोक हमें स्मरण कराता है, प्रगति और समृद्धि तभी संभव है जब हम साझा उद्देश्य, पारस्परिक सम्मान और सामूहिक संकल्प के साथ कार्य करें। हम यह मतभेदों से ऊपर उठकर असम के प्रत्येक नागरिक के कल्याण, शांति और आकांक्षाओं के प्रति स्वयं को समर्पित करने का आह्वान करता है। माननीय सदस्यगण, भारत में चुनाव लोकतंत्र की बुनियाद है।

माननीय राज्यपाल लक्ष्मण प्रसाद आचार्य ডাঙৰীয়াই ভাষণৰ আৰম্ভণি দিয়ে অসমীয়াতে। তেখেতে মাননীয় মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মা ডাঙৰীয়াক অভিনন্দন জনাৰ লগতে বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাস তেখেতক আৰু লগতে নতুনকৈ নির্বাচিত হৈ অহা বিধানসভাৰ

0: কাহিনী পড়ি আপনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পর প্রতি আপনার নিশ্চয় আগ্রহ আছে। বিবিধ ভারতী গুৱাহাটীয়ে আপনার বাবে লৈ আহিছে উপন্যাস পাঠর এটি মনোরম অনুষ্ঠান। প্রতি পুৱা 9 বজাত এতিয়ার শুনবলে পাব ধারাবাহিক উপন্যাস পাঠর অনুষ্ঠান। ধারাবাহিক উপন্যাস পাঠ বিবিধ ভারতী গুৱাহাটীত প্রতি পুৱা 9 বজাত FM এন্ডর 100.8 MHz।
1: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
2: Our voice gets you heard everywhere.
1: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
2: 6900453528।
1: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।
3: বিদ্যার্থীর অনুষ্ঠান প্রাথমিকর পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভিত্তিত ছাত্রছাত্রীক সমৃদ্ধ করা একমাত্র অনুষ্ঠান। প্রচারৰ সময় প্রতি সোম, বুধ আৰু শুক্রবাৰে বিয়লি 5:45।
4: আকাশবাণী গুৱাহাটীত অসমীয়া, চাহ জনগোষ্ঠীয় ভাষা, বড়ো, কার্বি আৰু নেপালী ভাষাৰ বাবে অংশকালীন ভিত্তিক প্ৰয়োজন হোৱা ঘোষক ঘোষিকাৰ লিখিত পৰীক্ষা অহা 31 মে দেওবাৰে অনুষ্ঠিত হ'ব। কটন বিশ্ববিদ্যালয়ৰ নিউ একাডেমিক বিল্ডিঙত পুৱা 10 বজাত আৰম্ভ হ'ব লগা এই পৰীক্ষাৰ প্ৰৱেশ পত্ৰ প্ৰাৰ্থীসকললৈ মেইলযোগে প্ৰেৰণ কৰা হৈছে। কোনো প্ৰাৰ্থীয়ে 25 মেৰ ভিতৰত প্ৰৱেশ পত্ৰ মেইলযোগে নাপালে আমাৰ কেন্দ্ৰৰ সমন্বয় শাখাৰ সৈতে

0: যোগাযোগ কৰিবলৈ জনোৱা হ'ল। পৰীক্ষালৈ আহোঁতে প্ৰাৰ্থীসকলে এই প্ৰৱেশ পত্ৰৰ লগতে এখন ফটো পৰিচয় পত্ৰ অনাটো বাধ্যতামূলক।
1: প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট akashvani.gov.in-ত। নতুন ভাৰত, ন ৰূপত আকাশবাণী।
2: বিবিধ ভাৰতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ ল'বলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166944।

0: শ্রোতাসকলে অনুষ্ঠান শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত। খন্তেক পাছতে আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী, বাতৰি পঢ়িছো পৰিস্মিতা দিহিঙীয়াই।
2: প্ৰীতি মোহন অৰ ডি এণ্ড্ৰিউ, আইয়ে বিজ্ঞান ভৱন চলে।

0: song and the national anthem. And with that, we see the Home Minister making exit from the plenary hall. And it was a wonderful occasion. People, I'm sure, are really going to cherish this all their life. All the members of the Border Security Force who have been here. And it's been a wonderful experience, a wonderful message on the Rustam Ji Memorial Speech lecture by the Home Minister, Shri Amit Shah.
1: आज का ये अलंकरण समारोह साहस समर्पण और राष्ट्र सेवा की गौरवपूर्ण परंपरा का प्रतीक है हम उन वीर जवानों को नमन करते हैं जिन्होंने अपने कर्तव्य को हमेशा सर्वोपरि रखा सीमा सुरक्षा बल द्वारा आयोजित आज के कार्यक्रम में न केवल हमारे वीर जवानों के उत्कृष्ट योगदान को सम्मानित किया बल्कि हमें राष्ट्र सेवा के मूल्यों और अधिक गहराई से समझने की प्रेरणा भी प्रदान की इन ऐतिहासिक क्षणों को समेटे मैं प्रीति मोहन अपने साथी कमेंटेटर डी एंड्रयू ओबी इंचार्ज प्रोग्राम एग्जीक्यूटिव वी के तोमर इंजीनियरिंग स्टाफ अशोक कुमार मिश्रा कमल सिंह हेमराज मीणा और कार्यक्रम के प्रस्तुतकर्ता प्रमोद कुमार के साथ आपको आकाशवाणी के स्टूडियो वापस लिए चलती हूं नमस्कार
2: अभी आप नई दिल्ली के विज्ञान भवन से सीमा सुरक्षा बल बीएसएफ के 23वें अलंकरण समारोह का सजीव विवरण सुन रहे थे विवरण दे रहे थे प्रीति मोहन और डी एंड्रयू ये आकाशवाणी है
3: श्रद्धांजलि दी है घरेलू शेयर सूचकांक आज दोपहर कारोबार में लगभग 0.7% से अधिक की वृद्धि दर्ज की गई अंतिम समाचार मिलने तक सेंसेक्स 551 अंक बढ़कर 75,734 पर था इसके साथ ही ये समाचार बुलेटिन समाप्त हुआ
4: एया आकाशवाणी गुवाहाटी एटियार बातरीर खैते म जिंतिरानी डेका এতিয়ার গায় গায় বাতৰি সমূহুল ৰাজ্যপালৰ ভাষণেৰে ষোড়শ অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনৰ আজি দ্বিতীয় দিনাৰ কাৰ্যক্ৰমণিকা আৰম্ভ ৰাজ্যপালৰ ভাষণত ব্যয় সংকোচনৰ ব্যৱস্থা অনুপ্ৰৱেশ নিয়ন্ত্ৰণ আৰু বান সমস্যাৰ সমাধানত গুৰুত্ব আৰোপ জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদনৰ আজি শুনানি গ্ৰহণ আৰু মালয়েছিয়াৰ মাষ্টাৰ্ছ ছুপাৰ্ছ 500 প্ৰতিযোগিতাত অসমৰ অস্মিতা চলিহাৰ মহিলাৰ ছিংগলছৰ কোৱাৰ্টাৰত ফাইনেলত প্ৰৱেশ এতিয়া বিতং বাতৰি ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ ভাষণেৰে ষোড়শ অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনৰ আজি দ্বিতীয় দিনাৰ কাৰ্যক্ৰমণিকা আৰম্ভ হয় ৰাজ্যপালগৰাকীয়ে ভাষণৰ আৰম্ভণিতে বিধানসভাৰ নৱনিৰ্বাচিত অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসক অভিনন্দন জনায় শ্ৰীদাসে তেওঁৰ দীৰ্ঘদিনীয়া অভিজ্ঞতাৰে জনসাধাৰণৰ স্বাৰ্থত সদনৰ গৰিমা আৰু ঐতিহ্য বৰ্তাই ৰাখিব বুলি ৰাজ্যপালগৰাকীয়ে আস্থা ব্যক্ত কৰে তেওঁ লগতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাকে ধৰি নৱনিৰ্বাচিত বিধায়কসকলকো শুভেচ্ছা জনায়
5: মই এই সদনৰ নৱনিৰ্বাচিত সন্মানীয় সদস্যসকলক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছো মোৰ দৃঢ়বিশ্বাস যে সমাজৰ হকাৰু শ্ৰেণীৰ আয়োজৰ বাবে বিশেষকৈ দৰিদ্ৰ আৰু বঞ্চিতসকলৰ সেৱাৰ সংকল্পৰে আপোনালোক কাম কৰি যাব মানি সদস্যগণ এই অৱসৰ পৰ মই আপুনি সম্বোধন কি শুৰুৱাত ঋগ্বেদ কে এক প্রেরক শ্লোক সে করনা চাহতা হুঁ সঙ্গচ্ছধ্বম সম্বদ্ধধ্বম সম ও মনাসি জানতাম দেবাভাগম যথা পূর্বে সঞ্জনানা উপাসতে অর্থাৎ সাথ চলে সাথ বোলে আর আপনে মন কো একতা এবং সমরসতা সে জোড়ে এই শ্লোক হমে স্মরণ করাতা হ্যায় প্রগতি আর সমৃদ্ধি তভি সম্ভব হ্যায় জব হম সাঝা উদ্দেশ্য পারস্পরিক সম্মান আর সামূহিক সংকল্প কে সাথ কার্য করে हमें यह मतभेदों से ऊपर उठकर असम के प्रत्येक नागरिक के कल्याण शांति और आकांक्षाओं के प्रति स्वयं को समर्पित करने का आह्वान करता है
4: ৰাজ্যপাল গৰাকীয়ে নিজৰ ভাষণত আমেৰিকা যুক্তৰাষ্ট্ৰ ইজৰাইল ইৰাণৰ সংঘৰ্ষৰ ফলত উদ্ভৱ হোৱা পৰিস্থিতিৰ বাবে ল'বলগীয়া ব্যয় সংকোচনৰ ব্যৱস্থা সীমান্ত সুৰক্ষা আৰু অনুপ্ৰৱেশৰ সৈতে জড়িত বিভিন্ন বিষয় উল্লেখ কৰে শ্ৰী আচাৰ্যই কয় যে ৰাজ্য চৰকাৰে সীমান্তৰ সুৰক্ষা উন্নত কৰাৰ লগতে অনুপ্ৰৱেশ নিয়ন্ত্ৰণ কৰাৰ বাবে কেন্দ্ৰীয় আৰু পশ্চিমবংগৰ চৰকাৰৰ সৈতে লগ লাগি কাম কৰিব তেওঁ কয় যে নতুন চৰকাৰে নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিশ্ৰুতি অনুসৰি 2,00,000 চাকৰি প্ৰদান অধিক বিনিয়োগ আকৰ্ষণ আৰু ৰাজ্যত বিদ্যুতৰ উৎপাদন বৃদ্ধিৰ বাবে কাম কৰিব
5: চৰকাৰ জনজাতি

0: और स्वदेशी समुदाय के अधिकारों और हितों की पूर्ण सुरक्षा सुनिश्चित करने के लिए अतिरिक्त 3.2 लाख चाय बागान परिवारों को भूमि अधिकार प्रदान करने के प्रयास जारी रखेगी। सामुदायिक भूमि की सुरक्षा और संरक्षित तथा परिस्थितिक रूप में संवेदनशील क्षेत्रों पर अतिक्रमण को रोकने पर विशेष जोर दिया जाएगा। सत्र भूमि और वैष्णव संस्कृत विरासत के संरक्षण, जीर्णोद्धार और सुरक्षा के लिए सत्र आयोग के गठन के माध्यम से असम सत्र संरक्षण और विकास आयोग अधिनियम 2025 को भी क्रियान्वित किया जाएगा। मेरी सरकार भावी पीढ़ियों के लिए असम की आध्यात्मिक, सांस्कृतिक और सभ्यतागत संस्थाओं को संरक्षित करने के लिए प्रतिबद्ध है। मेरी सरकार पारदर्शी, योग्यता आधारित और प्रौद्योगिकी संचालित भर्ती प्रणालियों के माध्यम से सार्वजनिक सेवा वितरण को मजबूत करने के लिए प्रतिबद्ध है।
1: ৰাজ্যপাল গৰাকীয়ে লগতে বিগত 5 বছৰত দখলীকৃত চৰকাৰী ভূমি আৰু বনাঞ্চল দখলমুক্ত কৰাৰ বাবে চলোৱা উচ্ছেদ অভিযান আগলৈ অব্যাহত থাকিব বুলি উল্লেখ কৰে। ৰাজ্যত বান সমস্যা দূৰ কৰাৰ বাবে 18,000 কোটি টকা আবণ্টন দিয়া হ'ব বুলি ৰাজ্যপাল আচাৰ্যই আশ্বাস দিয়ে। তেওঁ কয় যে ৰাজ্যখনলৈ শান্তি আৰু সুস্থিৰতা ঘূৰি আহিছে আৰু মাত্ৰ 3খন জিলাক বাদ দি সমগ্ৰ ৰাজ্যৰ পৰা সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন প্ৰত্যাহাৰ কৰা হৈছে। বিগত সময়ছোৱাত কেইবাখনো শান্তি চুক্তি আৰু বুজাবুজিৰ চুক্তি সম্পাদিত হোৱা বুলি উল্লেখ কৰি ৰাজ্যপালগৰাকীয়ে কয় যে 10,000তকৈও অধিক উগ্ৰপন্থীৰ সদস্য মূল সুঁতিলৈ ঘূৰি আহিছে। তেওঁ নিষিদ্ধ ঘোষিত আলফা স্বাধীনৰ সদস্যসকলক হিংসাৰ পথ পৰিহাৰ কৰি আলোচনাৰ মেজলৈ আহিবলৈ আহান জনায়। ৰাজ্যখনে অৰ্থনৈতিক প্ৰগতিৰ ক্ষেত্ৰত উল্লেখযোগ্য সাফল্য অৰ্জন কৰা বুলি উল্লেখ কৰি শ্ৰীআচাৰ্যই কয় যে বিগত 5 বছৰত অসমৰ মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদন প্ৰায় 16% বাৰ্ষিক চক্ৰবৃদ্ধি হাৰত বাঢ়িছে। 2028-29 বৰ্ষৰ ভিতৰত অৰ্থনীতি 10 লাখ কোটি টকালৈ বৃদ্ধি পোৱাৰ দিশে অসম অগ্ৰসৰ হৈছে বুলি তেওঁ মন্তব্য কৰে। তেওঁ কয় যে জনমূৰি আয়ু দুগুণতকৈ বৃদ্ধি পাইছে আৰু মূলধনী ব্যয় 2025-26 বৰ্ষত 26,531 কোটি টকালৈ বৃদ্ধি পাইছে। ৰাজ্যপালৰ ভাষণ চলি থকাৰ সময়তে বিৰোধী কংগ্ৰেছ দলৰ সদস্যসকলে সদন ত্যাগ কৰে আৰু সদনৰ বাহিৰত মূল্যবৃদ্ধিৰ বিৰুদ্ধে হাতে হাতে প্লে কাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত কৰে। ৰাজ্যপালৰ ভাষণৰ পাছত অধ্যক্ষই সদনৰ কাম কাজ 45 মিনিটৰ বাবে বিৰতি ঘোষণা কৰে। ইয়াৰ পাছতে শাসকীয় দলৰ বিধায়ক বিশ্বজিৎ ফুকনে ৰাজ্যপালৰ ভাষণৰ প্ৰতি ধন্যবাদসূচক প্ৰস্তাৱ উত্থাপন কৰে। বিধায়ক সুশান্ত বৰগোহাঁয়ে এই প্ৰস্তাৱৰ প্ৰতি সমৰ্থন জনায়। অধ্যক্ষই ইয়াৰ পাছতে সদনৰ কাৰ্যক্ৰমণিকা 25 মে'লৈ স্থগিত ঘোষণা কৰে। 4দিনীয়া এই অধিৱেশনৰ 26 মে'ত অন্ত পৰিব। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অন্যতম অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদনৰ শুনানি আজি গ্ৰহণ কৰা হ'ব। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ বিচাৰপীঠৰ নিৰ্দেশ অনুসৰি আৰক্ষীয়ে আজি শ্যামকানু মহন্তৰ জামিন আবেদন সন্দৰ্ভত আদালতত কেছ ডায়েৰী দাখিলৰ সম্ভাৱনা আছে। উল্লেখযোগ্য যে যোৱা 15 মে'ত অভিযুক্ত শ্যামকানু মহন্তৰ জামিনৰ সপক্ষে কলকাতাৰ পৰা ভাৰ্চুৱেল মাধ্যমেৰে অধিবক্তা ৰাজদীপ বেনাৰ্জীয়ে যুক্তি দৰ্শাইছিল আৰু চৰকাৰী পক্ষৰ হৈ মহাধিবক্তা দেৱজিৎ শইকীয়াই ওকালতি কৰিছিল। সেইদিনাই আদালতে চৰকাৰী পক্ষক আজিৰ দিনটোত গোচৰৰ কেছ ডায়েৰী দাখিল কৰিবলৈ নিৰ্দেশ দিছিল। নগাঁও জিলাৰ কৰলিয়াবৰ নলতলী আৰিমৰাৰ গুৰুকুল বিদ্যালয়ৰ ছাত্ৰ জোনাকজ্যোতি বৰদলৈ আন্তঃৰাষ্ট্ৰীয় মহাকাশ বিজ্ঞান প্ৰতিযোগিতা ISSC 2026ত উত্তীৰ্ণ হৈ নাছাৰ শিক্ষামূলক কাৰ্যসূচীলৈ নিৰ্বাচিত হৈছে। অষ্টম শ্ৰেণীৰ ছাত্ৰগৰাকী আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিশ্বপ্ৰসিদ্ধ মহাকাশ গৱেষণা সংস্থাটোৰ শিক্ষামূলক কাৰ্যসূচীলৈ নিৰ্বাচিত হোৱাত নগাঁৱৰ জিলা আয়ুক্ত দেৱাশিষ শৰ্মাই তেওঁক অভিনন্দন জ্ঞাপন কৰে। উল্লেখযোগ্য যে অহা ডিচেম্বৰ মাহৰ প্ৰথম সপ্তাহত 3দিনীয়া এই কাৰ্যসূচীৰ বাবে ছাত্ৰগৰাকী আমেৰিকালৈ যাব আৰু তাত তেওঁ নাছাৰ বিভিন্ন কাৰ্যপদ্ধতি তথা গৱেষণামূলক আলোচনাচক্ৰত অংশগ্ৰহণ কৰিব। এই ভ্ৰমণকালত জোনাকজ্যোতিয়ে বিখ্যাত মহাকাশচাৰী ডঃ থন থমাছৰ সৈতে বাৰ্তালাপ কৰিব। ৰাজ্যৰ পৰিবহণ আন্তঃগাঁথনিত নৱতম সংযোজন হিচাপে আজি গুৱাহাটীৰ লালগণেশত ডঃ শ্যামা প্ৰসাদ মুখাৰ্জী উৰণ সেতু উদ্বোধন কৰা হ'ব। সন্ধিয়া 6 বজাত আয়োজিত উদ্বোধনী অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে গুৱাহাটীৰ সাংসদ বিজুলী কলিতা মেধি, নৱনিৰ্বাচিত বিধায়ক প্ৰদ্যুৎ বৰদলৈ, বিজয় কুমাৰ গুপ্তা, দীপ্লু ৰঞ্জন শৰ্মা, ডঃ তপন দাস আৰু গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া উপস্থিত থাকিব। 2.8 কিলোমিটাৰ দৈৰ্ঘ্যৰ এই উৰণ সেতুখন 376 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে। আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত কাইলৈ নিশা 8:02 বজাত সমাজ জীৱনত কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰভাৱ সম্পৰ্কীয় এটি আলোচনা প্ৰচাৰ কৰা হ'ব। আলোচনাত অংশগ্ৰহণ কৰিব বিষয়বস্তু বিশেষজ্ঞ ইন্দ্ৰনীল তালুকদাৰ আৰু কাব্যনীল তালুকদাৰে।

0: এই অনুষ্ঠানটিৰ প্ৰযোজনা আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ। বাক্সা জিলাৰ গৰুমাৰাত বনৰীয়া হাতীৰ আক্ৰমণত মহোদৰ বড়ো নামৰ এজন লোক গুৰুতৰভাৱে আহত হয়। মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা দুটা হাতীয়ে কৰা আক্ৰমণত আহত লোকগৰাকীক মছলপুৰ অসামৰিক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও উন্নত চিকিৎসাৰ বাবে তেওঁক পুনৰ বৰপেটা চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়। অঞ্চলটোত খাদ্যৰ সন্ধানত জনাঞ্চললৈ ওলাই অহা হাতীকে ধৰি আন বনৰীয়া জীৱ জন্তুৱে সৃষ্টি কৰা সন্ত্ৰাস নিয়ন্ত্ৰণ কৰিবলৈ বিভিন্ন দল সংগঠনে চৰকাৰক আহান জনাইছে। আনহাতে গোৱালপাৰা জিলাৰ লক্ষীপুৰতো বনৰীয়া হাতীৰ এটা জাকে বিচৰণ কৰা পৰিলক্ষিত হৈছে। এই হাতীৰ জাকটো খাদ্যৰ সন্ধানত মেঘালয়ৰ পৰা লক্ষীপুৰৰ বনাঞ্চললৈ নামি অহা বুলি প্ৰত্যক্ষদৰ্শীয়ে প্ৰকাশ কৰিছে। কুৱালালামপুৰত অনুষ্ঠিত মালয়েছিয়া মাষ্টাৰ ছুপাৰ 500 প্ৰতিযোগিতাত অসমৰ অস্মিতা চলিহাই মহিলা শাখাৰ ছিংগলছৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। অস্মিতাই কালি প্ৰি কোৱাৰ্টাৰ ফাইনেলত মালয়েছিয়াৰ গহজিন ৱেক 21-13, 21-16 গেমত পৰাস্ত কৰে। খেলুৱৈগৰাকীয়ে ছুপাৰ 500 প্ৰতিযোগিতাত তৃতীয়বাৰৰ বাবে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি হায়দৰাবাদত হ'বলগীয়া এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। ৰাজ্যপালৰ ভাষণেৰে 16 অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনৰ আজি দ্বিতীয় দিনাৰ কাৰ্যক্ৰমণিকা আৰম্ভ। ৰাজ্যপালৰ ভাষণত ব্যয় সংকোচনৰ ব্যৱস্থা, অনুপ্ৰৱেশ নিয়ন্ত্ৰণ আৰু বান সমস্যাৰ সমাধানত গুৰুত্ব আৰোপ। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত শ্যাম খানু মহন্তৰ জামিন আবেদনৰ আজি শুনানি গ্ৰহণ। আৰু মালয়েছিয়া মাষ্টাৰ্ছ ছুপাৰ 500 প্ৰতিযোগিতাত অসমৰ অস্মিতা চলিহাৰ মহিলাৰ ছিংগলছৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ। আমাৰ এতিয়াৰ বাতৰি ইমানে। পৰৱৰ্তী বাতৰি 1:40 বজাত শুনিবলৈ পাব।
1: এই অনুষ্ঠান প্ৰচাৰ হৈছে আকাশবাণী গুৱাহাটীৰ। আৰম্ভ কৰিছো হিন্দী চিনেমাৰ গীতৰ অনুষ্ঠান। প্ৰথম গীতটি লাভ আজকাল চিনেমাৰ পৰা, কণ্ঠদান কৰিছে মোহিত চৌহানে।

এফ এম বেণ্ডৰ 101.6 মেগাহৰ্টজত, মিডিয়াম ৱেভৰ 411.5 মিটাৰত আৰু 729 কিলোহৰ্টজত শ্ৰোতাসকলে শুনিছে হিন্দী চিনেমা।

তুমবিন চিনেমাখনৰ পৰা অৰিজিৎ সিঙৰ কণ্ঠৰ গীতটি শুনিলে। আৰু এই গীতটিৰে সামৰিছোঁ আজিৰ হিন্দী চিনেমাৰ গীতৰ অনুষ্ঠানটি। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আইডিউৰ বুলনী।

0: সমূহ শ্ৰোতালৈ প্ৰীতিভৰা সম্ভাষণ জনাই মই নিভাই মুকলি কৰিছোঁ আজিৰ বুলনি। প্ৰিয় শ্ৰোতা, বুলনিত আজি আপোনালোকৰ বাবে লৈ আহিছোঁ লগ পাওঁ আহক শিতান্তি। এই শিতানত আজি আমাৰ শ্ৰোতাসকলে লগ পাব এগৰাকী প্ৰতিভাময় গল্পকাৰক,
1: চহা জীৱনৰ নিভাজ ছবি কলমেৰে আঁকি ভাল পোৱা
0: এইগৰাকী গল্পকাৰৰ গল্পই বিগত 3 দশক ধৰি নাৰী মনোজগতৰ কথা অতি সূক্ষ্মতাৰে প্ৰকাশ কৰি আহিছে। 2005 চনত প্ৰিয় আলাপ শীৰ্ষক গল্প সংকলনৰ বাবে মুনীন বৰকটকী বঁটা আৰু 2014 চনত জহৰ মহৰ শীৰ্ষক গল্প সংকলনখনৰ বাবে সাহিত্য একাডেমীৰ যুৱ বঁটা লাভ কৰা বৰ্তমান সময়ৰ এইগৰাকী সুদক্ষ গল্পকাৰ মণিকা দেৱীক আজি আমি আমাৰ বুলনিৰ মজিয়ালৈ মাতিছোঁ। ইতিমধ্যে 10খন গল্প সংকলন প্ৰকাশ পাইছে তেওঁৰ। আটাইকেইখনতে চহা জীৱনৰ সাৰল্য মাধুৰ্যৰ সমান্তৰালভাৱে জটিল সমাজ বাস্তৱতাৰো প্ৰকাশ ঘটিছে। মণিকা দেৱীৰ গল্পত সম্পৰীক্ষা ধৰ্মিতাৰ পৰিৱৰ্তে আমি পাওঁ সৰল বৰ্ণনা ৰীতিৰে কাহিনী নিৰ্ভৰ সুখপাঠ্য গদ্য। তেওঁৰ প্ৰায় প্ৰতিটো গল্পই পাঠকক অনিৰ্বচনীয় পঠন অভিজ্ঞতা প্ৰদান কৰে। পটভূমিৰ সৈতে প্ৰগাঢ় সম্পৰ্ক, বিষয়বস্তুৰ পৰ্যাপ্ত ক্ষেত্ৰ অধ্যয়নে ঋদ্ধ কৰা সাহিত্য চৰ্চাৰে অসমৰ সাহিত্য ক্ষেত্ৰত উজ্বলি থকা মণিকা দেৱীৰ জীৱন আৰু সাহিত্য চৰ্চাৰ বিষয়ে আজি আমি কিছু কথা পাতিম। বাইদেউ, আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ।
2: নমস্কাৰ।
0: প্ৰিয় আলাপ, সখিয়তী, মৈদামৰ জোনাকী, জহৰ মহৰ, বানপানী আহিছে চমাকে ভমাকে, বুঢ়াটোৱে ক'লে, বৈতৰণী, কোনখন গল্পৰ কোনটো গল্পৰ কথা ক'ম? আপোনাৰ প্ৰতিটো গল্প পঢ়িলে এনে লাগে আপুনি যেন সেই কাহিনী সেই সময়ছোৱাত নিজেই সোমাই আছে। জীৱনৰ পৰা বুটলি অনা এই গল্পবোৰ লিখাৰ কলা আপুনি কিদৰে আয়ত্ত কৰিলে? আজি আপোনাক আমাৰ ষ্টুডিঅ'ত পাই প্ৰথমে মোৰ এই কথাই জানিবলৈ মন গৈছে, লিখাৰ অনুপ্ৰেৰণা আপুনি কিদৰে পালে?
2: হয়, ধন্যবাদ। আচলতে মানুহেই মোৰ লেখাৰ প্ৰধান উপজীৱ্য, মানুহেই অনুপ্ৰেৰণা। মই ভাবোঁ যে মানুহৰ মাতষাৰতকৈ মধুৰ আন একোৱে হ'ব নোৱাৰে। আচলতে শৈশৱকালত আমাক বিভিন্ন মাত কথাই আৱৰি ৰাখিছিল, নহয়নে বাৰু? হালোৱাৰ গৰু খেদাৰ মাত, পথাৰত ৰোৱনীৰ মাত, মৰণাৰ পৰা ভাহি অহা সেই সেই শব্দ, পাৰৰ ৰোণ, দুপৰৰ আকৌ সেই বন কুহাৰ মাত, ক'ৰবাত হয়তো কেঁচুৱাই কান্দি উঠিল, কোনোবাই কাৰোবাক ৰিঙিয়াই মাতিলে, কাৰোবাৰ কেতিয়াবা থয়া নথয়া কাজিয়াই লাগিল, আকৌ তাঁতশালৰ খিটখিটনি, ঢেঁকীৰ গুমগুমনি,

0: হয়তো ভাইহি আহিল এফাকি বিয়ানাম ৰেডিঅ' বাজি
1: ৰেডিঅ'
0: থাকোঁতে,
1: শুনিছিল
0: হয়
1: আপুনি?
0: হয়, বা আইনাম ভাইহি আহিল বা তিনিচুকনি গীত নিথকত শুনা এই শব্দবোৰে আমাক কল্পনা ৰাজ্য এখনলৈ লৈ গৈছিল। তাহানিতে শুনা এই শব্দবোৰে আজিও চোন আচ্ছন্ন কৰিয়েই ৰাখে।
1: এইবোৰ আচলতে আমাৰ জীৱনত সোমাই আছিল,
0: সম্পৃক্ত হৈ আছিল,
1: হৈ আছিলে।
0: আৰু আৰু এটা কথা, গল্পময় মানৱ জীৱন, বিচিত্ৰ মানৱ চৰিত্ৰ, এজন মানুহৰ মাজতে কত ৰূপ থাকে দেখোন, নিজৰ মাজতেই আমি কিমান সত্তা বিচাৰি পাওঁ। মানৱ জীৱনৰ এই বিচিত্ৰতাই মোক গল্প লিখিবলৈ তাড়িত কৰে বা অনুপ্ৰাণিত কৰে।
1: তেনেকৈ আপুনি
0: তেনেকৈ
1: কটন কলেজত পঢ়া সময়ৰ পৰা আপোনাৰ গল্পকাৰ পৰিচয়টো গঢ় ল'বলৈ আৰম্ভ কৰিছিল।
0: হয় হয়।
1: তাৰ আগতে প্ৰথম কেতিয়া গল্প লিখিছিল?
0: মই আচলতে সন্দিকৈ মহাবিদ্যালয়ত পঢ়ি থাকোঁতে প্ৰথম গল্পটো মোৰ প্ৰকাশ হৈছিলে শ্ৰদ্ধাৰ হোমেন বৰগোহাঁই ছাৰৰ সম্পাদনাত অসমবাণীত। সেইটো মোৰ প্ৰথম গল্প আছিলে। তাৰপিছত মই যেতিয়া কটন কলেজলৈ আহিলোঁ, এটা বিশাল পৰিসৰ এটা পালোঁ আৰু চিন্তাৰ আমাৰ পৰিধিও কিছু মুক্ত হ'ল বা দৃষ্টিভংগীও অকণমান সলনি হ'ল। এই পৰিৱেশটোৱে মোক যথেষ্ট সহায় কৰিছিলে। আৰু এটা মজাৰ ঘটনাও ঘটিছিলে এইখিনি সময়তে, কটনিয়ানৰ কাৰণে মোক গল্প লিখিবলৈ দিছিলে। তাৰপিছত গল্পটো নিবলৈ অহা কথা আছিল সম্পাদকগৰাকীয়ে, মোতকৈ সৰু হ'ব, মই ভাইটি বুলিয়ে মাতিছিলোঁ। এজন বেলেগ আহিল, তেওঁ এজন সম্ভাৱনাময় কবি, তেওঁ মোৰ ভাইটিয়ে। তেওঁ আহি ক'লে যে গল্পটো খুজিছে, মই দি দিলোঁ, যে মই ভাবিলোঁ যে কটনিয়ানৰ গল্পটোৱে খুজিছে, কিন্তু সেই গল্পটো নি তেওঁ বেলেগত প্ৰকাশ কৰিলে। সেই লৈ দুয়োজনৰ মাজত এখন মানে মনোমালিন্যৰ নিচিনাও হৈছিলে, কিন্তু পিছলৈ ঠিক হ'ল। মোৰ ভাবিয়ে ভাল লাগিছিল যে মোৰ গল্পৰ কাৰণেও এনেকুৱা এটা পৰিৱেশ সৃষ্টি হৈছে
1: সেই সময়তে।
0: হয় হয়, সেইটো আচলতে সেইবিলাক উৎসাহজনক পৰিৱেশ পৰিস্থিতি আছিলে তেতিয়া। আৰু
1: গল্প লিখনৰ এই যাত্ৰাৰ আধৰিয়ে কথাখিনি আমি আগবঢ়াই নিম।
0: হয়,
1: আপুনি ক'লে যে প্ৰথম সন্দিকৈ কলেজত থাকোঁতে অসমবাণীত প্ৰথম আপোনাৰ প্ৰকাশ পাইছিল। হয়, স্কুলীয়া দিনৰ কথা অকণমান কওকচোন। স্কুলীয়া দিনত আপুনি লিখা মেলা অনুশীলন কৰিছিলে?
0: আমাৰ ঘৰখনত এটা মানে পঢ়া শুনা লিখা মেলাৰ পৰিৱেশ এটা সৰুৰে পৰাই পাইছিলোঁ। দেউতাহঁতে মানে ইমান কিতাপ কিনি দিছিলে আৰু আমি তেতিয়া আচলতে উভয়নদীকে একো বস্তুৱে পোৱা নাছিলোঁ। কিতাপ কিন্তু পাইছিলোঁ, যিমান মানে বিচাৰোঁ আমি সিমান কিতাপ পাইছিলোঁ, বা সঁফুৰা মৌচাক এই আলোচনীসমূহ পাইছিলোঁ, আমি ৰৈ থাকিছিলোঁ। আৰু সেই পৰিৱেশটোৱে মানে আমাক সহায় কৰিছিলে এটা, আৰু মই ভাবোঁ যে এটা সংবেদনশীল মনৰ দৰকাৰ। এই কথাবিলাকে আমাক শৈশৱকালতে সংবেদনশীল মন গঢ়ি উঠাত সহায় কৰিছিল এই ঘৰুৱা পৰিৱেশে। আৰু সৰুতে আইতাৰ মুখত শুনা সাধু কথাবোৰ, মাৰ মুখত শুনা নিচুকনি গীতবোৰে আমাৰ বাবে খুলি দিছিল কল্পনা বাৰীত
1: দুৱাৰ
0: পিছলৈ। আৰু আৰু বাচক বনীয়া অসমীয়া কবিতাবোৰ সৰু কালতে মায়ে মোক পঢ়ি শুনাইছিল, বুজায়ো দিছিল, যেনেকুৱা হেম বৰুৱাৰ মমতাৰ চিঠি শুনি পেলাই মই বহুত কান্দিছিলোঁ। গতিকে এনেকুৱা ধৰণৰ পৰিৱেশ ঘৰতে পাইছিলোঁ।
1: আপোনাৰ ঘৰখনৰ কথা ওলাইছে যেতিয়া, সুধিবলৈ মন গৈছে আপোনাৰ মাৰ কথা। আপুনি ক'লে তেওঁ
0: শিক্ষয়িত্ৰী আছিল, এতিয়া
1: আৰু আপোনাৰ দেউতা?
0: মোৰ দেউতা কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আছিল, এজি অফিচত কাম কৰিছিল দেউতা। দেউতা আৰু মায়ে মানে আমাক সেই পৰিৱেশটো দিছিলে। মায়ে স্কুলত লৈ যোৱাৰ সময়ত আমাক ৰাস্তাৰ ওচৰৰ গছবোৰ চিনাই গৈছিল, চৰাইবোৰ চিনাই গৈছিল, ফলৰ গুটিবোৰ চিনাই গৈছিল, সৰু সৰু বন শাকবোৰ চিনাই গৈছিল। প্ৰকৃতিৰ লগত সম্পৃক্ত হোৱাৰ আমি একেবাৰে সুযোগ এটা পাইছিলোঁ,
1: এটা বৰ্ণময় পৰিৱেশীয়া দিনত। আৰু সেই ঘৰখনৰ পৰা পোৱা, সেই পৰিৱেশৰ পৰা পোৱা, সেই সমাজ সেই সময়ৰ পৰা পোৱা অনুপ্ৰেৰণা, সেইখিনি আপোনাক লেখক হোৱাৰ প্ৰেৰণা
0: দিছে।
1: যিখন গাঁৱত আপুনি ডাঙৰ হৈছিলে, সেই গাঁওখনৰ, সেই গাঁৱৰ মানুহবোৰ, আপোনাৰ বেছিভাগ গল্পতে আমি গাঁৱৰ ছবি দেখিবলৈ পাওঁ।
0: মই এই ক্ষেত্ৰত সৌভাগ্যৱান যে মই দুখন গাঁও পাইছোঁ। মোৰ শৈশৱ আৰু কৈশোৰ পাৰ হৈছে নামখলা আৰু মেনাপাৰা নামৰ গাঁও দুখনত। নামখলা হ'ল মোৰ পিতৃ গাঁও আৰু মেনাপাৰা হৈছে দৰং জিলাত, নামখলা হৈছে নলবাৰী জিলাত। দুয়োটা সংস্কৃতিয়ে মই মানে পাইছোঁ আৰু চহা জীৱনটো দুয়োখন গাঁৱতে মই অত্যন্ত ওচৰৰ পৰা প্ৰত্যক্ষ কৰাৰ সুযোগ পাইছিলোঁ আৰু বুজা হোৱাৰে পৰাই সেই সুযোগ পাইছোঁ। গয়া জীৱনৰ সুখ দুখ বা বেদনা বা খাটি খোৱা মানুহৰ যি মানে মনোবল, অথবা মনোবলো আছে অথচ শ্ৰান্তিও আছে, এই সকলোবোৰৰ সৈতে
1: সংগ্ৰামো আছে, উপভোগ্য
0: হয়, এই সকলোবোৰৰ সৈতে একাত্ম হৈ ডাঙৰ হৈছোঁ। আৰু সেইকাৰণে গাঁৱৰ জীৱনৰ প্ৰতি টানটো মোৰ মানে আজীৱন থাকিলে আৰু গাঁৱৰ বোকা পানীতেই জীপ লৈ

0: হৈছে মোৰ জীৱনবোধ।
1: হয়
0: সেইকাৰণে চাগে মোৰ গল্পবোৰত চহা জীৱনৰ ছবি বাৰে বাৰে
1: হয়
0: আহে।
1: হয় হয় অথচ আপুনি যোৱা 3 দশক ধৰি মহানগৰীৰ বাসিন্দা,
0: হয় হয়
1: মহানগৰীত আপোনাৰ উচ্চ শিক্ষাৰ বাবে আহি তাৰপিছত আপুনি এতিয়ালৈকে মহানগৰীৰ বাসিন্দাই,
0: হয় হয়
1: মহানগৰীক জীৱনৰ যান্ত্ৰিকতাত
0: হয়
1: এই দীঘলীয়া সময়ছোৱা কটোৱাৰ পিছতো
0: হয় হয়
1: আপোনাৰ গল্পত বাৰে বাৰে গাঁৱে ভুমুকি মাৰে, গাঁৱৰ জীৱন, গাঁৱৰ পৰিৱেশ,
0: হয়
1: গাঁৱৰ পথাৰ,
0: হয়
1: গাঁৱৰ জনজীৱন,
0: হয়
1: সকলোখিনি আমি পাওঁ,
0: হয়
1: পাঠকে পায়। মহানগৰীৰ কথা বতৰা, মহানগৰীৰ এই জীৱনক লৈ আপোনাৰ গল্প খুব কম আছে,
0: হয়
1: যদিও আপুনি
0: আছে
1: লিখিছে
0: কিন্তু
1: খুব কম আছে, গাঁওখনৰ প্ৰতি আপোনাৰ টানটো বেছি বুলি আপুনি ক'লে।
0: মোৰ এতিয়াও এনেকুৱা লাগে, ইমান বছৰ হৈ গ'ল গুৱাহাটীত থকা বা মহানগৰত থকা, মই জানো ইয়াৰ আলহী, এনেকুৱা লাগে। আচলতে মই জানো সেই গাঁৱৰে সেই বাসিন্দা মই নিজেও হৈ আছোঁ, বা সেই গাঁওখন মই কঢ়িয়াই লৈ ফুৰিছোঁ মনৰ মাজত। গতিকে কিবা এটা লিখিম বুলি ভাবিলেই সেই সমলবোৰে মোক আহি মানে জুমুৰি দি ধৰে। হয়
1: এই গাঁৱৰ যে ইমান সুন্দৰ আপুনি বৰ্ণনা দিয়ে, পঢ়ি থাকিলে পঢ়ি থাকিবলৈ মন যায়, গল্প এটা শেষ হ'লে এনেকুৱা লাগে, মই নিজে পাঠক হিচাপে কৈছোঁ, গল্প এটা কিয় শেষ হ'ল এনেকুৱা লাগে। আপোনাৰ উপন্যাস এখন লিখিবলৈ মন নাযায়নে দীঘল?
0: লিখিব ইচ্ছা যায়, ভবাটো ভাবোঁৱেই, কিন্তু উপন্যাসে যি সময় দাবী কৰে বা যি মেধা দাবী কৰে বা যি মানে জীৱনবোধৰ যি বিস্তৃতি দাবী কৰে, সেইখিনি মোৰ মাজত কিমান আছে মই সন্দেহ, মোৰ নিজৰে মোৰ সন্দেহে আঁতৰা নাই। গতিকে প্ৰস্তুত হৈ উঠিবলৈ চাগে অলপ সময় লাগিব।
1: উপন্যাসৰ কাৰণে আপুনি পৰিকল্পনা কেতিয়াবা হাতত ল'ম বুলি ভাবিছেনে?
0: আচলতে মই গল্পৰ ক্ষেত্ৰতো পৰিকল্পনা কৰি মই একোৱে নকৰোঁ, গতিকে উপন্যাসৰ ক্ষেত্ৰতো পৰিকল্পনা এতিয়ালৈকে কৰা নাই, যদিও মনতে ভাবোঁ লিখিব পাৰিলে ভাল আছিল।
1: সাহিত্যৰ ধাৰাৰ ভিতৰত গল্পতে আপুনি সিদ্ধহস্ত,
0: সিদ্ধহস্ত বুলি সেয়া বৰুৱাৰ হাতত বাৰু, সিদ্ধহস্ত বুলি মই
1: নকওঁ। কবিতা লিখিছিল নে কেতিয়াবা?
0: সপ্তমমান শ্ৰেণীত পঢ়ি থাকোঁতে এটা কবিতা লিখিছিলোঁ, যদিও সেইটো ক'তো প্ৰকাশ হোৱা নাছিল। আমি আচলতে তেতিয়া প্ৰকাশ ক'ত হয় ক'ত দিব লাগে এইবিলাক জনা নাছিলোঁ, আজিকালিৰ নিচিনা সুবিধাও তেতিয়া নাছিলে, গতিকে সেইটো তেনেকৈ ৰৈ গ'ল আৰু হেৰাইও গ'ল।
1: আপুনি যদিও কাব্য চৰ্চাৰ অব্যাহত ৰখা নাই, কিন্তু আমি প্ৰায়ে আপোনাৰ গল্পত কাব্যময়তা দেখা পাওঁ। আপোনাৰ যি পৰিৱেশৰ বৰ্ণনা, গাঁৱৰ পৰিৱেশৰ বৰ্ণনা, প্ৰকৃতিৰ বৰ্ণনা, এক কাব্যধৰ্মিতা বিচাৰি পাওঁ।
0: সেই গল্পত কাব্যিকতা আছে বুলি কয় বহুতে, আৰু মই নিজে আচলতে ইমান সচেতন হৈ নিলিখোঁ যে, কিন্তু এই জীৱনৰ যিটো যাদুকৰী দিশ, ৰহস্যময়তা যিটো, সেইটোৱে মোক খুব আকৰ্ষণ কৰে, আৰু সেইকাৰণে চাগে অকণমান কাব্যিক হয় কেতিয়াবা মোৰ গল্পসমূহৰ কিছুমান বাক্য বা শাৰী।
1: আৰু আপুনি গানো লিখিছে, আকাশবাণীত আপোনাৰ গান প্ৰচাৰো
0: হৈছে। হয়, ক্ষেত্ৰত মই এটা কথা কওঁ যে, গান আমি ইমান ৰেডিঅ' যোগে, আকাশবাণীৰ গীতিমালিকা যোগে ইমান গান শুনিছোঁ, আমাৰ অসমীয়া গীতি সাহিত্য ইমান চহকী, সেয়া ৰেডিঅ' যোগেহে আমি মানে অৱগত হৈছিলোঁ। সেই গানবোৰ মজ্জাত সোমাই গৈছিলে, আৰু সেইবোৰ শুনি শুনিয়ে, সেই গানসমূহ শুনি শুনিয়ে এনেকুৱা লাগে নিজেও লিখিম নেকি, কিন্তু গান লিখা কামটো একেবাৰে মোৰ কাৰণে সাধাৰণ কথা নহয়, সহজ কথা নহয়, এইটো বহুত কঠিন কাম। লিখিবলৈ চেষ্টা কৰিছিলোঁ।
1: আকাশবাণীৰ বাবে গান লিখাৰ কথা কেতিয়া ভাবিলে?
0: আচলতে আমি সৰুৰে পৰাই গান শুনিছোঁ, আৰু শুনিছোঁ আকাশবাণীৰ গীতিমালিকা যোগে, অসমীয়া গীতি সাহিত্য যে ইমান চহকী, আমি আকাশবাণীৰ গীতিমালিকা শুনি শুনিয়েই সেই কথা অৱগত হৈছিলোঁ। তেতিয়া ইচ্ছা জাগিছিলে যে গান লিখোঁ, কিন্তু গান লিখা কথাটো ইমান সহজ নহয়, মোৰ ভাবেতো সহজ নহয়ে, এইটো এটা কঠিন কাম। লিখিবলৈ চেষ্টা কৰিছিলোঁ, আৰু মোৰে সৌভাগ্য যে আকাশবাণী যোগে গান দুটা প্ৰচাৰ হৈছে, আৰু গাইছে স্বনামধন্য শিল্পী পুলক বেনাৰ্জীদেৱে, সুৰ কৰিছে আমাৰ স্বনামধন্য সুনীল দেৱে, গতিকে এয়া মোৰ বাবে সৌভাগ্যৰ কথা। আৰু মোৰ গীত আন শিল্পীয়েও গাইছে, শ্ৰদ্ধাৰ মিতালী দেৱ বাইদেৱে গাইছে মোৰ গীত, আৰু দ্বিজেন্দ্ৰ মোহন দেৱশৰ্মাই গাইছে, ইন্দ্ৰাণী নন্দী দত্তইও গাইছিলে, এনেদৰে বহুতে গাইছে, সেয়াও মোৰ বাবে সৌভাগ্যৰ কথা।
1: সংগীতৰ সৈতে জড়িত হোৱাৰ এই প্ৰেৰণাটো আপুনি ক'ৰ পৰা পাইছিলে?
0: এই ক্ষেত্ৰত মোৰ মামাহঁতৰ ঘৰখনৰ কথা ক'বই লাগিব, অতি সংস্কৃতিবান মোৰ মামাহঁতৰ ঘৰখন, আৰু মোৰ দুগৰাকীকৈ মামা আকাশবাণী গুৱাহাটীৰ স্বীকৃতিপ্ৰাপ্ত কণ্ঠশিল্পী, তেখেতসকলৰ পৰা মই সৰুতে গান গোৱাৰ মানে প্ৰেৰণা পাইছিলোঁ। মামাই লিখিও দিছিলে মোৰ কাৰণে সৰুতে ষ্টেজত গাবৰ কাৰণে, মামাই নিজে মঞ্চত গান পৰিৱেশন কৰিছিলে, সেই সময়ত ময়ো জোৰ কৰিছিলোঁ ময়ো গাম ময়ো গাম, মামাই মোৰ কাৰণে লিখি দিছিলে, মোৰ ডাঙৰ মামা আৰু মাজু মামাই এই ক্ষেত্ৰত মোক বহুতখিনি প্ৰেৰণা দিছিলে। গতিকে

0: গানলৈ অহাৰ ক্ষেত্ৰত মোৰ মামাহঁতৰ অৱদানৰ কথা মই ক'বই লাগিব, স্বীকাৰ কৰিবই লাগিব। আৰু ৰেডিঅ'টো মানে পুৰা সংগীত
1: সম্পৰ্কৰ কথা, আকাশবাণীৰ সৈতে আপোনাৰ যি সান্নিধ্য, সেই কথা আপুনি প্ৰায়ে লিখে, কওকচোন অকণমান।
0: এৰাব নোৱাৰা সান্নিধ্য, এনেকুৱা এটা সময় আছিলে য'ত যেতিয়া ৰাতিপুৱা উঠি পেলাই প্ৰথম ৰেডিঅ'টোৱে লগাইছিলোঁ আৰু শোৱাৰ সময়তহে ৰেডিঅ'টো বন্ধ হৈছিলে, এটা অনুষ্ঠানো বাদ নিদিছিলোঁ। আৰু ৰেডিঅ'ই আমাক আচলতে ৰেডিঅ' আমি আচলতে ৰেডিঅ'ই গঢ় দিয়া মানুহ, ৰেডিঅ'ই আমাৰ মনো ভাঙিছে দেই। কাৰণ যেতিয়া হেৰি অকণিৰ মেলত সেই শেষৰ সময়খিনি বাইদেউ যাওঁ কেনেকুৱা কান্দো, আকৌ ৰৈ থাকোঁ, মানে ৰেডিঅ'ই আমাক অপেক্ষাৰ সেই মাধুৰ্যও শিকাইছে যে আকৌ এসপ্তাহ হ'লে আমি ৰৈ থাকিম সেই সময়খিনিলৈ। আৰু মই এইটো কথা আগতেও কৈছোঁ যে এটা গান হঠাতে বাজি উঠিল গীতিমালিকাত, গানটো ইমান ভাল পাওঁ, লিখি লওঁ বুলি বহিলোহে গানটোৰ মানে অস্থায়ীখিনি গ'লে অন্তৰাখিনিহে পালোঁ, আকৌ পিছৰ কেতিয়া বাজেটো ঠিক নাই, আকৌ ৰৈ থাকোঁ যে স্থায়ীখিনি কেতিয়া লিখি লওঁ। ৰেডিঅ'ই আমাক বহুত শিকাইছে, ৰেডিঅ'ৰ ওচৰত চিৰ কৃতজ্ঞ। মানে
1: আপুনি শৈশৱৰ পৰা পাই অহা ঘৰখনৰ কথা আমি জানিলোঁ, আপুনি কিদৰে সেই ঘৰখনৰ পৰা প্ৰেৰণা পাইছে, আপোনাৰ এতিয়াৰ যিখন ঘৰ সেই বিষয়ে কিছু কথা জানিবলৈ বিচাৰিছোঁ, আপোনাৰ পাৰিবাৰিক জীৱনৰ বিষয়ে।
0: হয়, মোৰ স্বামী এগৰাকী চিত্ৰ ভাস্কৰ্য শিল্পী, আৰু তেওঁ চিত্ৰ ভাস্কৰ্যৰ কামত যেতিয়া ব্যস্ত হৈ থাকে সেই সময়খিনিয়ে মোক আচলতে খুব অনুপ্ৰেৰণা দিয়ে, সেইখিনি মোৰ বাবে মহাৰ্ঘ সময়, মই বৰ ভাল পাওঁ। ঘৰুৱাভাৱে চলিবলৈ মানে ঘৰত যিখিনি কাম কাজ কৰিবলগীয়া হয় সেইখিনি আমি নিজেই ভগাই মেলি কৰোঁ, সেইখিনিতো মই তেওঁৰ পৰা বহুতখিনি সহায় পাওঁ। আৰু ল'ৰা ছোৱালী দুটাও, মোৰ ছোৱালীজনী এবাৰ মেট্ৰিক পাছ কৰিছে, ল'ৰাটো এবাৰ সপ্তমমান শ্ৰেণীত, সিহঁতেও মোক বহুতখিনি মানে সহায় কৰে।
1: আপোনাৰ চাৰিজন সদস্য, চাৰিওজনেই সৃজনীশীল কাম কাজত ব্যস্ত নহয় জানো, এই ঘৰখনৰ এই পৰিৱেশটোৱে নিশ্চয় আপোনাক কেতিয়াও আপোনাৰ লেখা মেলাৰ ক্ষেত্ৰতো আপোনাক সহায় কৰে
0: কৰে কৰে হয়। এটা কথা ভাল লাগে যে আমাৰ এওঁলোকৰ মূল ঘৰখন এতিয়াও মানে যৌথ পৰিয়াল, আৰু আমাৰ এওঁলোকৰ ঘৰখনৰ এওঁলোকৰ ককাক পাঁচগৰাকী, আইতাক পাঁচগৰাকী, তেনেদৰে সেই আইতাসকল, মই ককাসকলক পোৱা নাই কিন্তু এতিয়াও যৌথ হৈ থকা সেই আইতাসকলক মই পাইছিলোঁ, আৰু আইতাকৰ মৰমৰ মাজতে আমাৰ এওঁলোক ডাঙৰ হৈছিলে। গতিকে কোন কাৰ নাতি, কোন কাৰ ল'ৰা, এনেকুৱা ধৰণৰ চিন নাছিলে তাৰমানে ঘৰখনত। সেই কথাটোৱে মই বিয়া হৈ অহাৰ বহুদিন পিছলৈকেও মই জনা নাছিলোঁ কোনগৰাকীনো কাৰ আচল আইতাক, এই ধাৰণাটো নাছিলে, সকলোৱে সকলোৰে আইতাক বা সকলোৱে সকলোৰে নিজৰ। সেই কথাটোৱে মোক বহুত অনুপ্ৰাণিত কৰে, বহুত ভাল লাগে এই কথাবিলাক। এতিয়া আইতাকেইগৰাকীও এতিয়া ইহ সংসাৰত নাই,
1: তেনেধৰণৰ যৌথ পৰিয়ালৰ ছবি আজিৰ দিনত বিৰল
0: বিৰল, একেবাৰে বিৰল। আৰু মই সৌভাগ্যৱান যে মোক এতিয়াও মোৰ পেহী শাহু বা জে শাহুসকলেও, মই কেতিয়াও অনুভৱ নকৰোঁ যে তেওঁলোক মোৰ শাহু, তেওঁলোক মোৰ নিজৰ বাৰ নিচিনা, পেহীৰ নিচিনা, এনেকুৱা খুব অনুপ্ৰাণিত কৰে।
1: সেই সম্পৰ্ক আৰু সান্নিধ্যৰ কথাও আপোনাক সমৃদ্ধ কৰিছে,
0: খুব সমৃদ্ধ কৰে মোৰ। আমি এতিয়া ইয়াতো গুৱাহাটীতো আমি যৌথ পৰিয়ালৰ নিচিনাই, মোৰ আমাৰ এওঁলোকৰ বৰদেউতাকৰ ল'ৰা আৰু আমি পৰিয়াল দুটা একেলগে থাকোঁ, গতিকে এই কথাবোৰো ভাল লাগে, মানে বিপদে আপদে আমি এক হৈ আছোঁ, সেই কথাবিলাকে মানে আজিৰ যুগত আমাৰ ল'ৰা ছোৱালীবিলাকৰ ক্ষেত্ৰত মনতো এটা ভাল প্ৰভাৱ পেলায় বুলি মই ভাবোঁ। আৰু এওঁলোকৰ কথাবিলাক আমি সাধুকথাৰ নিচিনাকৈ শুনো, বা মোৰ ল'ৰা ছোৱালীহঁতেও সাধুকথাৰ নিচিনাকৈ শুনে, শুনি তাৰ পৰাই গল্প লিখিবলৈ সিহঁতে চেষ্টা কৰে, সেই কথাবিলাকে ভাল লাগে আৰু।
1: সেইবোৰো জীৱনৰ একো একোটা সম্পদ নহয় জানো। হয়, আৰু স্বামী সন্তান, আপুনি শিক্ষয়িত্ৰী এগৰাকী, শিক্ষকতা, সংসাৰ, এই সকলোৰে মাজতো গল্প লিখি যোৱাৰ আপুনি যি তাগিদা অনুভৱ কৰে, সময়খিনি কিদৰে আপুনি
0: সময় ব্যৱস্থাপনা কৰে, অকণমান কঠিন হয় সময় উলিওৱাৰ ক্ষেত্ৰত, কিন্তু তথাপিও উলিয়াবলৈ চেষ্টা কৰোঁ। কাৰণ যিহেতু মই যদি নিলিখোঁ তেতিয়াহ'লে মই হৈয়ে নাথাকিম, মোৰ এনেকুৱা এটা অনুভৱ হয় আৰু তেতিয়া বিষাদে আগুৰি ধৰে, গতিকে সময়খিনি মই যেনেকৈ হ'লেও উলিয়াওঁ। কিন্তু সকলোকে সময় দিব লাগিব, মোৰ কাৰণে মোৰ ছাত্ৰ ছাত্ৰীসকলকো মই অগ্ৰাধিকাৰ দিব লাগিব, তেওঁলোকক সময় দিব লাগিব, মোৰ ল'ৰা ছোৱালী দুটাকো দিব লাগিব, বা ঘৰুৱাভাৱেও মই সময় দিব লাগিব, গতিকে গোটেইখিনি মিলাবলৈ যত্ন কৰোঁ। আৰু সেইকাৰণে চাগে মোৰ গল্পৰ সংখ্যা ইমান নাই, কম, আৰু তাৰ মাজতে লিখিবলৈ চেষ্টা কৰোঁ।
1: আপোনাৰ প্ৰিয় লেখক কাৰ লেখা পঢ়ি আপুনি ভাল পায়?
0: প্ৰিয় লেখকটো বহুতেই আছে, অসমীয়া সাহিত্যৰ ক্ষেত্ৰত যদি ক'ব যাওঁ তেতিয়াহ'লে মোৰ সৰ্বকালৰ সৰ্বপ্ৰিয় সাহিত্যিকগৰাকীয়ে হৈছে সৌৰভ কুমাৰ চলিহা, তেখেতৰ গল্প মই খুব ভাল পাওঁ।

0: আৰু বিদেশী সাহিত্যও মই কিছু কিছু অধ্যয়ন কৰিছোঁ, মোৰ বেন অক্ৰি, এলিচ ৱাকাৰ, কুণ্ডেৰা, মাৰ্কেজ এখেতসকলৰ লেখা মোৰ খুবেই ভাল লাগে। বাংলা সাহিত্যও অধ্যয়ন কৰিছোঁ, মোৰ বাংলা সাহিত্যই মোক অতিকে আকৰ্ষণ কৰে।
1: হয়, আপোনাৰ গল্পৰ ইংৰাজী সংকলনো প্ৰকাশ পাইছে, ভাষাৰ পৰিধিভেদি বহল জগতলৈ যে অনুবাদৰ জৰিয়তে আগুৱাই যাব পাৰিছে, এইটো নিশ্চয় এটা আশাৰ বতৰা নহয় জানো? এই ক্ষেত্ৰত অনুবাদৰ
0: ভূমিকা আছে
1: কেনেকুৱা ধৰণৰ?
0: অনুবাদৰ বহুতখিনি ভূমিকা আছে, কাৰণ আমাৰ গল্পখিনি বাহিৰত

0: জৰিয়তে আগুৱাই যাব পাৰিছে, এইটো নিশ্চয় এটা আশাৰ বতৰা নহয় জানো? এইক্ষেত্ৰত অনুবাদৰ
1: ভূমিকা আছে কেনেকুৱা ধৰণৰ? অনুবাদৰ বহুতখিনি ভূমিকা আছে, কাৰণ আমাৰ গল্পখিনি বাহিৰলৈ উলিয়াই নিয়াৰ ক্ষেত্ৰত, অন্য পাঠকৰ সন্মুখত তুলি ধৰাৰ ক্ষেত্ৰত অনুবাদৰ বিশাল ভূমিকা এটা আছে। অনুবাদ হৈ আছে
0: যিখিনি হ'ব লাগিছিল,
1: হয় হয় অনুবাদ হৈ আছে, কিন্তু আৰু হোৱাৰ থল আছে নিশ্চয়। আৰু এটা কথা যে আমাৰ অসমীয়া ভাষাটো এনেকুৱা ধৰ ইমান বৈচিত্ৰময়, আমাৰ ভাষাটো ইমান বেছি কালিকাযুক্ত যে সেইটো মানে অনুবাদত কিমান দূৰ ফুটি উঠে সেইটোও এটা কথা আছে। গতিকে সেই প্ৰত্যাহ্বানসমূহ নেওচি অনুবাদকসকলে আগবাঢ়ি যাব লাগিব।
0: ভাষাৰ কালিকা বুলি কওঁতে মনত পৰিছে আপোনাৰ হাং যিটো গল্প, এই হাং শব্দ এটা শব্দক লৈ আপুনি এটা গল্প লিখিছিল, হাং বুলি আপোনাৰ এখন গল্প সংকলনো প্ৰকাশ পাইছে। হাং নলবাৰীত ব্যৱহাৰ হোৱা উপভাষাৰ এটা শব্দ, সেই হাং শব্দটোক লৈ আপুনি ইমান সুন্দৰকৈ গোটেই গল্পটোৰ পটভূমিয়েই সেই হাং শব্দটোৱে নহয় জানো? গতিকে অনুবাদৰ ক্ষেত্ৰত সেইবোৰ দিশত মনোযোগ দিবলগীয়া কথা, বা কিমান দূৰ তাত প্ৰতিপন্ন হ'ব অনুবাদ,
1: সেইটো এটা ডাঙৰ কথা।
0: শেহতীয়াকৈ আপুনি কি লিখিছে, কিবা নতুন পৰিকল্পনা?
1: পৰিকল্পনা কৰি কাম কাজ কৰা নহয়, গল্পই লিখিছোঁ আৰু। এয়াই গল্প মই বহুদিন লিখিব মানে সময় পোৱা নাছিলোঁ।
0: নতুন কিতাপ প্ৰকাশৰ কথা
1: মানে যুঁজা চলি আছে আৰু।
0: হয়, নিৰৱচ্ছিন্নভাৱে আপুনি যিহেতু লিখি আছে এগৰাকী গল্পকাৰ হিচাপে, আপুনি নতুন গল্পকাৰসকলক কি ক'ব খোজে বৰ্তমান সময়ৰ যিখিনি যুৱচাম?
1: আচলতে নতুন গল্পকাৰসকলকনো কি ক'ম, মইহে তেওঁলোকৰ পৰা শিকি থাকোঁ। তেওঁলোক ইমান মেধাৱী, ইমান নতুন নতুন দিশত তেওঁলোকে কাম কৰি আছে, আৰু এনেকুৱা নহয় যে অকল গল্পৰ ক্ষেত্ৰখনতে তেওঁলোকে কাম কৰি আছে, বিভিন্ন নতুন নতুন দিশবিলাক তেওঁলোকে উন্মোচন কৰি তাৰ ওপৰত তেওঁলোকে অধ্যয়ন কৰি আছে বা সেইমতে কাম কাজ কৰি আছে। সেই কথাটোৱে মোকে আচলতে খুব উৎসাহ যোগায়। গতিকে মই তেওঁলোকক এটা কথাই ক'ব বিচাৰিছোঁ যে মানুহৰ ওচৰ চাপি মানুহৰ কথা কৈ যাওক তেওঁলোকে তেওঁলোকৰ নিজা মাধ্যমেৰে।
0: অসমৰ সাম্প্ৰতিক সমস্যা, অসমৰ সাম্প্ৰতিক পৰিৱেশ, সমসাময়িক যিখিনি সময়, সেই সময়ক লৈও নিশ্চয় লিখাৰ গল্প লিখাৰ অকল কল্পনাপ্ৰসূত নহয়, সেই ধৰণে লিখাৰ এটা আপুনি পৰামৰ্শ দিব খোজে নেকি যে তেনেকুৱা ধৰণৰ বিষয়ে ল'ব লাগে?
1: হয়, কাৰণ ইমান বেছি সামাজিক পৰিৱৰ্তনবিলাক ঘটি আছে, আৰ্থ সামাজিক দিশতে হওক বা বিভিন্ন আমাৰ ৰাজনৈতিক দিশতে হওক, আমি বিভিন্ন ঘটনা পৰিঘটনাবোৰ দেখি আছোঁ। সেইবোৰ গল্পলৈ তুলি আনিলে ভাল, আৰু গল্প বা সৃষ্টিশীল মাধ্যমলৈ, যাতে সেই সমস্যাবোৰ কিছুমান মানুহক বকাই আছে, সেই সমস্যা কিছুমানত তেওঁলোকে এটা দিশ পায়, এটা গতি পায় তাৰ মাধ্যমেৰে।
0: আপোনাৰ গল্প লিখাৰ যাত্ৰা, আপোনাৰ জীৱন, এই সম্পৰ্কে আমি কিছু কথা আজি পাতিলোঁ। খুব ভাল লাগিল আপোনাক আমাৰ ষ্টুডিঅ'ত পাই। আপুনি আপোনাৰ সৈতে আপোনাৰ গান লিখাৰ কথা ওলাইছিল, গানৰ কথা আপুনি কৈছিল, আপুনি নিজে লিখা গান এতিয়া আমাক গুণগুণাই শুনাব নেকি?
1: আচলতে এই সময়খিনি মোৰো বহুত ভাল লাগিল। মই আচলতে কথা কোৱাত ইমান ভাল নহয়, কিন্তু আজি এই সময়খিনি কেনেকৈ পাৰ হৈ গ'ল মই নিজেই গম নাপালোঁ। গান মই আচলতে গান নাগাওঁ, কিন্তু গানৰ মুগ্ধ শ্ৰোতাহে, মই নিজে লিখা গান এটাই বাৰু গাওঁ। এই গীতটো মিতালী দেৱ বাইদেৱে গাইছিল আৰু এই সুৰ দিছিলে ইন্দ্ৰাণী নন্দী দত্তই।

0: খুব ধুনীয়া, খুব সুন্দৰ বাইদেউ। আপুনি নিজে লিখা গান আৰু আপোনাৰ নিজৰ কণ্ঠত শুনি ইমানেই ভাল লাগিছে, শুনি থাকিলে মন গৈছে।
1: এই সময়খিনিৰ লগত মিলাকে আচলতে গালো যে ক্ষণটো ইমান ভাল লাগিছে মোৰো।
0: হয়, অৰ্থবহ
1: হয় হয়,
0: খুব ভাল লাগিল আপোনাৰ সৈতে কথা পাতি। অসমীয়া জনজীৱন, সমাজ জীৱন আৰু সমসাময়িক সময়ৰ গল্প আপুনি এনেদৰেই লিখি যাওক। অতুলনীয় স্বাচ্ছন্দ্যৰে আপোনাৰ কথনশৈলীয়ে পাঠকক সদায় বিস্ময় বিমুগ্ধ কৰি ৰাখক। পাঠকৰ গল্পকাৰ হৈ অবিৰতভাৱে আপুনি সাহিত্য চৰ্চা কৰি যাওক। এই আশাৰে আজি আমাৰ কথা বতৰা সামৰিছোঁ। আপোনাক লগ পাই খুব ভাল লাগিল। আপুনি আমাক এইখিনি সময় দিয়াৰ বাবে অশেষ ধন্যবাদ।
1: ধন্যবাদ, ময়ো শ্ৰোতাসকললৈ ধন্যবাদ জনাইছোঁ আৰু আশীৰ্বাদ বিচাৰিছোঁ যাতে লিখি যাব পাৰোঁ। আৰু
0: আপোনাৰ সৈতে আপোনাৰ জীৱন আৰু গল্পৰ কথা পতাৰ এই সুন্দৰ সময়খিনিৰ মুখনি মাৰিবলৈ লৈছোঁ। আকাশবাণীৰ বাবে আপুনি লিখা এটি গীতেৰে শ্ৰোতাসকল আহকচোন, মণিকা দেৱীৰ সৈতে হোৱা কথোপকথনৰ শেষত

শ্রোতাসকল, আজিলৈ আমাৰ বুলনিৰ সময়ো উকলিল। বুলনি সামৰি মই নিভাই আজিলৈ বিদায় লৈছোঁ। নমস্কাৰ।

0: আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা শ্ৰোতাসকলে শুনিছে জিন্তী তালুকদাৰৰ কণ্ঠৰ আধুনিক গীত।
1: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ, কথাটো কি?
2: নহ'ব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
1: তাৰ মানে?
2: মানেটো হ'ল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত কি হয়?
2: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহ'লেতো গাখীৰতে মহৰ খুটি।
1: মানে
2: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
1: তেতিয়াহ'লে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
3: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: জিন্তী তালুকদাৰৰ কণ্ঠৰ এইবাৰৰ গীতৰ ৰচনা হীৰেণ ভট্টাচাৰ্যৰ।

আধুনিক গীতৰ অনুষ্ঠানটি সজোৱা হ'ল জিন্তী তালুকদাৰৰ কণ্ঠৰ গীতেৰে, গীতিকাৰ অঞ্জলি বৰুৱা আৰু হীৰেণ ভট্টাচাৰ্য। আজি নিশা 7:45 পুনৰ প্ৰচাৰ কৰা হ'ব জিন্তী তালুকদাৰৰ কণ্ঠৰ আধুনিক গীত। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। নিবেদন কৰা হৈছে বিপুল চন্দ্ৰ নাথ আৰু সংগীতসকলে গোৱা ওজাপালি।

0: চন্দ্ৰধৰ ৰজাই লখিমধৰক বিয়া কৰাবৰ কাৰণে
1: উজনি নগৰৰ ফালে বাপাৰ ছোৱালীটো শুদ্ধৰ কাৰণে মই যাত্ৰা কৰিম বুলি ভাবিছো।
0: সেয়া তুমি কালি
1: অহা কালি ৰাতিপুৱাই পুৱাই আমি বাপাবোৰ দুইজন যাব লাগিব। যেতিয়াই
0: তুৰন্তে তুমি অলপমান
1: খোৱা লোৱাৰ ব্যৱস্থাখিনি কৰি দিবি
0: আৰু চলিচানাটো গা পা ধুৱাই
1: অলপ পৰিষ্কাৰ কৰি দিবি কইনা।
0: এইবুলি চান্দু সদাগৰে সোণেকীয়াক কৈছে।
1: কোৱাৰ লগে লগে পিছদিনাখনা সুন্দৰ মতে সোণেকীয়াই খোৱা লোৱাৰ ব্যৱস্থাখিনি কৰি দিলা
0: আৰু চুচন মাজন কৰি লখিমধৰকো
1: সদায় গচাই লৈছি
0: আৰু সদাগৰে কৈছে বোলা কইনা
1: তুমি অলপমান বাপা
0: আমাৰ আগৰ দিনৰ সেই লোহাৰ চাউল কেইটা
1: যেকেইটা আছিল
0: তাৰে আধাকিটা
1: সুন্দৰকৈ মোৰ বিৰি মোনাখনত একভাগ ঘূৰাই দিবি।
0: সেয়া মই কইনা সুধিম
1: এনেকুৱাকৈ সুধি মই পৰীক্ষা নিৰীক্ষা কৰিম যোনাই নেকি মোক লোহা চাউল সিজাই ভাত খুৱাব পাৰিব।
0: সেই কইনাহে মোৰ বাপালে
1: মই বিয়া কৰাই আনি গতিকে মই তোমাক ক'লো। এইবুলি কোৱাৰ লগে লগে সোণেকীয়াই কি কৈছে সেই লোহা চাউলকেইটা দুইভাগ কৰি লৈ একভাগ সুন্দৰকৈ বিৰি মোনাত ঘূৰাই দিলা।
0: এনেতে সদাগৰ আগত লখিমধৰ পিছত
1: এনেৰকমে
0: গৈ গৈ কিছু দূৰ
1: তুমি
0: এটা খোৱা লোৱা কৰ
1: আৰু মই অলপমান বহুত সময় হ'ল মই এডাল মিক্সাৰ জ্বলাই খাওঁ বাপা।
0: এনে ৰকমে সদাগৰে বহি
1: আপোনাৰ পশ্চিম ফালে মুখখন কৰি বহি ল'লা
0: আৰু উজনি নগৰৰ ফালৰ পৰা
1: ইফালে কি হ'ল বেফুলাই কেইজনীমান সখীয়েকক লগত লৈ সেই তীৰ্থ মুক্তেশ্বৰলৈ গা ধুবৰ কাৰণে আহিছে।
0: হেন সময়তে নেতাই পদ্মাক কৈছে
1: আপোনাৰ নেতাই পদ্মাক কৈছে বোলে চেনামাই
0: এটা কথা হ'ল
1: সদাগৰ আছে ছোৱালী সুধব
0: আৰু বেফুলাই গা ধুব
1: কি সুন্দৰকৈ সখীয়েকহঁতক লগত লৈ গা ধুই আছে দেখিছ
0: এইখিনিতে যাই তুমি এটা বেফুলা
1: আশীৰ্বাদ এটা দি থৈ আহে হৰাই
0: বেফুলাৰ কাষলৈ।

0: কৈছি নেতাৰ কথা শুনি পদ্মা
1: পুনা পদ্মাই কি কৰিলা সুন্দৰ মতা এটা বামুনি ৰূপ ল'লা
0: হয় হয়
1: লৈ বেপুলা গাভী ডেকা চলৰ কাষলৈ এতিয়া যাই আছিল
0: যায়ে
1: হা পুনা বেপুলা ওচৰ ৰৈ লৈছি
0: মাত দিছি এই হৰা
1: হা চানামাই
0: তোৰ গেৰুৱাৰ পানী দি মোক গা ধুৱাই দিয়া কা
1: সৰ্ব শৰীৰটো তই তুমি ধুৱাই দিলি হয় হা গতিকে মোক তুমি ইমান ডাঙৰ অপমান কিয় কৰিলি
0: গতিকে তোক মই অভিশাপ দিব লাগছিল এটা আশীৰ্বাদ দি থৈ যাওঁ
1: এটা আশীৰ্বাদ তোমাক মই দিওঁ তুমি লৈছো বাৰু
0: এই বুলি ধুনীয়াকে
1: হা এতিয়া সুন্দৰকে

ওজাপালি শুনিলে বিপুল চন্দ্ৰ নাথ আৰু সংগীসকলৰ কণ্ঠত। শ্ৰোতাসকলে অনুষ্ঠান শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। বাদ্য সংগীতৰ অনুষ্ঠানত এতিয়া শুনোৱা হওক শংকৰ দাসৰ মেণ্ডলিন বাদন।

0: বাদ্য সংগীতৰ অনুষ্ঠানত শংকৰ দাসৰ মেণ্ডলিন বাদন শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। এতিয়াৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী কৰাৰ উদ্দেশ্যে নতুন দিল্লীত ছাইপ্ৰাছৰ ৰাষ্ট্ৰপতি নিকোছ ক্ৰিষ্টোডলিডেছৰ সৈতে বৈঠকত মিলিত হয়। নতুন দিল্লীত অহা 26 মে'ত কোৱাড বিদেশ মন্ত্ৰীসকলৰ বৈঠক অনুষ্ঠিত হ'ব। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ ভাষণেৰে 16 অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনৰ আজি দ্বিতীয় দিনাৰ কাৰ্যক্ৰমণিকা আৰম্ভ হয়। ভাৰতৰ চন্দ্ৰযান 3 অভিযানলৈ আমেৰিকাৰ বৈমানিক আৰু মহাকাশ বিজ্ঞান প্ৰতিষ্ঠানে 2026 বৰ্ষৰ গৰ্ডাৰ্ড মহাকাশ বিজ্ঞান বঁটা আগবঢ়াইছে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি হায়দৰাবাদত হ'বলগীয়া এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এতিয়া শুনক বিতং বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী কৰাৰ উদ্দেশ্যে আজি নতুন দিল্লীত ছাইপ্ৰাছৰ ৰাষ্ট্ৰপতি নিকোছ ক্ৰিষ্টোডলিডেছৰ সৈতে বৈঠকত মিলিত হয়। দুয়োগৰাকী নেতাই বিভিন্ন আঞ্চলিক আৰু গোলকীয় বিষয়ত মত বিনিময় কৰে। ছাইপ্ৰাছৰ ৰাষ্ট্ৰপতিগৰাকী 4-দিনীয়া ভ্ৰমণসূচীৰে ভাৰতলৈ আহিছে। তেওঁৰ সৈতে দেশখনৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ কনষ্টাণ্টিনোছ কম্বোছ, পৰিবহণ আৰু যোগাযোগ মন্ত্ৰী এলেক্সিছ ভাভেডেছ, শীৰ্ষ বিষয়া আৰু ব্যৱসায়ী নেতাসকলকে ধৰি উচ্চ পৰ্যায়ৰ প্ৰতিনিধিৰ এটা দল ভাৰতলৈ আহিছে। শ্ৰীনিকোছে আজি সন্ধিয়া ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ কৰিব। নতুন দিল্লীত অহা 26 মে'ত কোৱাড বিদেশ মন্ত্ৰীসকলৰ বৈঠক অনুষ্ঠিত হ'ব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰৰ আমন্ত্ৰণ মৰ্মে অষ্ট্ৰেলিয়াৰ বিদেশ মন্ত্ৰী পেনি ৱং, জাপানৰ বিদেশ মন্ত্ৰী টছিমিটছো মটেগি আৰু আমেৰিকাৰ বিদেশ মন্ত্ৰী মাৰ্কো ৰুবিঅ' এই বৈঠকত অংশ লোৱাৰ বাবে আহিব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কয় যে মুক্ত ভাৰত প্ৰশান্ত মহাসাগৰীয় খণ্ডৰ বাবে কোৱাডৰ দৰ্শনৰ প্ৰতি লক্ষ্য ৰাখি বিগত বৰ্ষৰ 1 জুলাইত ৱাশ্বিংটন ডিচিত অনুষ্ঠিত আলোচনাক লৈ বিদেশ মন্ত্ৰীসকলে পৰৱৰ্তী আলোচনাত ভাগ ল'ব। তেওঁলোকে কোৱাড ৰাষ্ট্ৰকেইখনৰ সহযোগিতা বৃদ্ধি সন্দৰ্ভত মত বিনিময় কৰাৰ লগতে সম্প্ৰতি ৰূপায়ণ হৈ থকা কোৱাড পদক্ষেপৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰিব। তদুপৰি ভাৰত প্ৰশান্ত মহাসাগৰীয় খণ্ডৰ শেহতীয়া বিকাশ তথা পাৰস্পৰিক স্বাৰ্থ সম্বলিত আন্তঃৰাষ্ট্ৰীয় বিষয় সন্দৰ্ভতো বৈঠকত গুৰুত্ব দিয়া হ'ব। অষ্ট্ৰেলিয়া, জাপান আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিদেশ মন্ত্ৰীসকলে এই ভ্ৰমণৰ সময়তে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হোৱাৰ উপৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰাৰ সম্ভাৱনা আছে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ ভাষণেৰে 16 অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনৰ আজি দ্বিতীয় দিনাৰ কাৰ্যক্ৰমণিকা আৰম্ভ হয়। ৰাজ্যপালগৰাকীয়ে নিজৰ ভাষণত আমেৰিকা যুক্তৰাষ্ট্ৰ, ইজৰাইল, ইৰাণৰ সংঘৰ্ষৰ ফলত উদ্ভৱ হোৱা পৰিস্থিতিৰ বাবে ল'বলগীয়া ব্যয় সংকোচনৰ ব্যৱস্থা, সীমান্ত সুৰক্ষা আৰু অনুপ্ৰৱেশৰ সৈতে জড়িত বিভিন্ন বিষয় উল্লেখ কৰে। শ্ৰী আচাৰ্যই কয় যে ৰাজ্য চৰকাৰে সীমান্তৰ সুৰক্ষা উন্নত কৰাৰ লগতে অনুপ্ৰৱেশ নিয়ন্ত্ৰণ কৰাৰ বাবে কেন্দ্ৰীয় আৰু পশ্চিমবংগৰ চৰকাৰৰ সৈতে লগ লাগি

কাম কৰিব। তেওঁ কয় যে নতুন চৰকাৰে নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিশ্ৰুতি অনুসৰি 2 লাখ চাকৰি প্ৰদান, অধিক বিনিয়োগ আকৰ্ষণ আৰু ৰাজ্যত বিদ্যুতৰ উৎপাদন বৃদ্ধিৰ বাবে কাম কৰিব। ৰাজ্যপালগৰাকীয়ে লগতে বিগত 5 বছৰত দখলীকৃত চৰকাৰী ভূমি আৰু বনাঞ্চল দখলমুক্ত কৰাৰ বাবে চলোৱা উচ্ছেদ অভিযান আগলৈও অব্যাহত থাকিব বুলি উল্লেখ কৰে। ৰাজ্যত বান সমস্যা দূৰ কৰাৰ বাবে 18,000 কোটি টকা আবণ্টন দিয়া হ'ব বুলি তেওঁ আশ্বাস দিয়ে। তেওঁ কয় যে ৰাজ্যখনলৈ শান্তি আৰু সুস্থিৰতা ঘূৰি আহিছে আৰু মাত্ৰ 3খন জিলাক বাদ দি সমগ্ৰ ৰাজ্যৰ পৰা সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন প্ৰত্যাহাৰ কৰা হৈছে। বিগত সময়ছোৱাত কেইবাখনো শান্তি আৰু বুজাবুজিৰ চুক্তি সম্পাদিত হোৱা বুলি উল্লেখ কৰি ৰাজ্যপালগৰাকীয়ে কয় যে 10,000তকৈ অধিক উগ্ৰপন্থী সদস্য মূল সুঁতিলৈ ঘূৰি আহিছে। তেওঁ নিষিদ্ধ ঘোষিত আলফা স্বাধীনৰ সদস্যসকলক হিংসাৰ পথ পৰিহাৰ কৰি আলোচনাৰ মেজলৈ আহিবলৈ আহ্বান জনায়। শ্ৰী আচাৰ্যই জনজাতীয় আৰু খিলঞ্জীয়া লোকসকলৰ পৰম্পৰাগত অধিকাৰ, ৰীতি নীতি আৰু সামাজিক প্ৰতিষ্ঠানসমূহক সম্পূৰ্ণৰূপে সুৰক্ষিত কৰি উমৈহতীয়া দেৱানী বিধি প্ৰণয়ন আৰু কাৰ্যকৰী কৰাৰ দিশত চৰকাৰে কাম কৰিব বুলি উল্লেখ কৰে। ইয়াৰ জৰিয়তে ৰাজ্যৰ খিলঞ্জীয়া সমাজৰ অন্যান্য সাংস্কৃতিক ঐতিহ্য আৰু পৰম্পৰাগত ব্যৱস্থা সংৰক্ষণ কৰি সমতা আৰু ন্যায় নিশ্চিত কৰা হ'ব বুলি ৰাজ্যপালগৰাকীয়ে প্ৰকাশ কৰে। ৰাজ্যপালৰ ভাষণৰ পাছত অধ্যক্ষই সদনৰ কাম কাজ 45 মিনিটৰ বাবে বিৰতি ঘোষণা কৰে। ইয়াৰ পাছতে শাসকীয় দলৰ বিধায়ক বিশ্বজিৎ ফুকনে ৰাজ্যপালৰ ভাষণৰ প্ৰতি ধন্যবাদসূচক প্ৰস্তাৱ উত্থাপন কৰে। বিধায়ক সুশান্ত বৰগোহাঁয়ে এই প্ৰস্তাৱৰ প্ৰতি সমৰ্থন জনায়। অধ্যক্ষই ইয়াৰ পাছতে সদনৰ কাৰ্যক্ৰমণিকা 25 মে'লৈ স্থগিত ঘোষণা কৰে। 4দিনীয়া এই অধিৱেশনৰ অহা 26 মে'ত অন্ত পৰিব। ভাৰতৰ চন্দ্ৰযান 3 অভিযানলৈ আমেৰিকাৰ বৈমানিক আৰু মহাকাশ বিজ্ঞান প্ৰতিষ্ঠানে 2026 বৰ্ষৰ গৰ্ডাৰ্ড মহাকাশ বিজ্ঞান বঁটা আগবঢ়াইছে। আমেৰিকা যুক্তৰাষ্ট্ৰত থকা ভাৰতৰ ৰাষ্ট্ৰদূত বিনয় কোৱাত্ৰাই ভাৰতীয় মহাকাশ গৱেষণা প্ৰতিষ্ঠান ইছৰোৰ হৈ এই বঁটা গ্ৰহণ কৰে। ৰাষ্ট্ৰদূতগৰাকীয়ে তেওঁৰ বক্তব্যত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মহাকাশ দৰ্শন 2047ৰ কথা উল্লেখ কৰি গভীৰ মহাকাশ অন্বেষণ, মানৱ মহাকাশযান আৰু বাণিজ্যিক মহাকাশ খণ্ডৰ দ্ৰুত বিকাশৰ ক্ষেত্ৰত ভাৰতৰ ৰূপৰেখা সন্দৰ্ভত আলোকপাত কৰে। শ্ৰীকোৱাত্ৰাই মহাকাশ অন্বেষণৰ দিশত দুয়োখন দেশৰ মাজৰ সুদৃঢ় অংশীদাৰিত্বত গুৰুত্ব আৰোপ কৰি ভাৰত আৰু আমেৰিকাৰ চৰকাৰ, উদ্যোগ আৰু গৱেষণা প্ৰতিষ্ঠানসমূহৰ মাজত শক্তিশালী সহযোগিতাৰ বাবে আহ্বান জনায়। উল্লেখযোগ্য যে 2023 চনৰ 23 আগষ্টত চন্দ্ৰৰ দক্ষিণ মেৰুত সফল অৱতৰণ কৰা প্ৰথমখন মহাকাশযান হিচাপে চন্দ্ৰযান 3ৰ ইতিহাস ৰচনা কৰে। চৰকাৰে সীমান্ত অঞ্চল অধিক দুৰ্ভেদ্য কৰি গঢ়ি তোলাৰ উদ্দেশ্যে স্মাৰ্ট সীমান্ত প্ৰকল্প মুকলি কৰিব। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি নতুন দিল্লীত অনুষ্ঠিত BSFৰ এটা অনুষ্ঠানত অংশগ্ৰহণ কৰি এইদৰে কয়। শ্ৰীশ্বাহে কয় যে এই প্ৰকল্প ড্ৰোন, ৰাডাৰ, কেমেৰা আৰু অন্যান্য প্ৰযুক্তি উপকৰণেৰে সমৃদ্ধ কৰি তোলা হ'ব। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে আন্তঃৰাষ্ট্ৰীয় সীমান্ত অঞ্চল নিৰাপত্তা সীমান্তৰ ভূখণ্ডৰ দায়বদ্ধতা হিচাপে গ্ৰহণ কৰাৰ লগতে ইয়াৰ প্ৰত্যাহ্বানসমূহো সেই দৃষ্টিৰে মোকাবিলা কৰা হ'ব। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে এটা সংহত আৰু সৰ্বাত্মক নিৰাপত্তা পৰিকাঠামো গঢ়ি তোলাত বিশেষ গুৰুত্ব আৰোপ কৰে। উল্লেখযোগ্য যে 1965 চনত 25টা বেটেলিয়ন আৰু সীমিত সমলেৰে গঠন কৰা সীমান্ত নিৰাপত্তা বাহিনী BSF বৰ্তমান বিশ্বৰ বৃহৎ সীমান্ত নিৰাপত্তা বাহিনীলৈ পৰিৱৰ্তিত হৈছে। বৰ্তমান এই বাহিনীত প্ৰায় 2,70,000 লোক বিভিন্ন পৰ্যায়ত নিয়োজিত হৈ আছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি ৰাজা ৰামমোহন ৰায়ৰ জয়ন্তী উপলক্ষে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। এটা বাৰ্তাত শ্ৰীশ্বাহে কয় যে ব্ৰাহ্ম সমাজৰ প্ৰতিষ্ঠাপনৰ যোগেৰে ৰামমোহন ৰায়ে জনসাধাৰণক কুসংস্কাৰ, অন্ধবিশ্বাস আৰু অসমতাৰ বিৰুদ্ধে সজাগ কৰি তুলিছিল। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে গৌড়ীয় ব্যাকৰণৰ যোগেৰে ৰামমোহন ৰায়ে বাংলা ভাষাক নতুন আদৰ্শ তথা বুদ্ধিদীপ্ত দিশ নিৰ্দেশনা প্ৰদান কৰে। শিক্ষা, সমাজ সংস্কাৰ আৰু ৰাজহুৱা প্ৰশাসনৰ ক্ষেত্ৰত ৰাজা ৰামমোহন ৰায়ে আগবঢ়োৱা অৱদানে আধুনিক ভাৰতৰ ভেটি শক্তিশালী কৰি গঢ়ি তোলা বুলি মন্ত্ৰী শ্ৰীশ্বাহে প্ৰকাশ কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে ৰাজা ৰামমোহন ৰায়ৰ আদৰ্শই ৰাষ্ট্ৰ নিৰ্মাণ আৰু সমাজ সচেতনতাৰ ক্ষেত্ৰত সদায় পথ দেখুৱাই আহিছে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙেও মহান সমাজ সংস্কাৰক ৰাজা ৰামমোহন ৰায়ৰ জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। এটা বাৰ্তাত শ্ৰীসিঙে কয় যে ৰাজা ৰামমোহন ৰায়ে সামাজিক ব্যাধি, অন্ধবিশ্বাস, সতী যোৱা প্ৰথা আদি অমানৱীয় পৰম্পৰাৰ বিৰুদ্ধে যুঁজ দিয়াৰ লগতে আধুনিক ভাৰতৰ ভেটি নিৰ্মাণ আৰু শক্তিশালী কৰি গঢ়ি তোলাত অৱদান আগবঢ়াই গৈছে। প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে লগতে কয় যে ৰামমোহন ৰায়ৰ প্ৰগতিবাদী চিন্তা চৰ্চা আৰু সমাজ সংস্কাৰৰ ক্ষেত্ৰত উৎসৰ্গীকৃত মনোভাৱে

হোক এগৰাকী দূৰদৃষ্টিসম্পন্ন নেতা কৰি গঢ়ি তুলিছে। ৰাষ্ট্ৰ নিৰ্মাণৰ ক্ষেত্ৰত তেওঁৰ অৱদানৰ কথা সমাজে সদায় শ্ৰদ্ধাৰে স্মৰণ কৰিব বুলিও প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি হায়দৰাবাদত হ'বলগীয়া এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। প্ৰতিযোগিতাত যোৱা নিশা আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত গুজৰাট টাইটানছে চেন্নাই ছুপাৰ কিংছক 89 ৰানত পৰাস্ত কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী কৰাৰ উদ্দেশ্যে নতুন দিল্লীত ছাইপ্ৰাছৰ ৰাষ্ট্ৰপতি নিকোছ ক্ৰিষ্টোডলিডেছৰ সৈতে বৈঠকত মিলিত হয়। নতুন দিল্লীত অহা 26 মে'ত কোৱাড বিদেশ মন্ত্ৰীসকলৰ বৈঠক অনুষ্ঠিত হ'ব। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ ভাষণেৰে 16 অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনৰ আজি দ্বিতীয় দিনাৰ কাৰ্যক্ৰমণিকা আৰম্ভ হয়। ভাৰতৰ চন্দ্ৰযান 3 অভিযানলৈ আমেৰিকাৰ বৈমানিক আৰু মহাকাশ বিজ্ঞান প্ৰতিষ্ঠানে 2026 বৰ্ষৰ গডাৰ্ড মহাকাশ বিজ্ঞান বঁটা আগবঢ়াইছে। আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি হায়দৰাবাদত হ'বলগীয়া

0: বিদেশ মন্ত্ৰীসকলৰ বৈঠক অনুষ্ঠিত হ'ব। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ ভাষণেৰে ষোড়শ অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনৰ আজি দ্বিতীয় দিনাৰ কাৰ্যক্ৰমণিকা আৰম্ভ হয়। ভাৰতৰ চন্দ্ৰযান তিনি অভিযানলৈ আমেৰিকাৰ বৈমানিক আৰু মহাকাশ বিজ্ঞান প্ৰতিষ্ঠানে 2026 বৰ্ষৰ গৰ্ডাৰ্ড মহাকাশ বিজ্ঞান বঁটা আগবঢ়াইছে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি হায়দৰাবাদত হ'বলগীয়া এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বিয়লি 3 বজাত শুনিবলৈ পাব।
1: মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক বিজয়া বৰাৰ কণ্ঠৰ লোকগীত।

0: লৰাটো কেতিয়া বহুত সুস্থ দেখা গৈছে।
1: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
0: পিছে এনে যত্ন ক'ত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
0: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
1: নহয় অ', শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
0: অঁ, সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
2: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: শ্ৰোতাসকলে শুনিছে বিজয়া বৰাৰ কণ্ঠৰ লোকগীত।

এয়া আকাশবাণী গুৱাহাটী। এতিয়াৰ বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ ভাষণেৰে ষোড়শ অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনৰ আজি দ্বিতীয় দিনাৰ কাৰ্যক্ৰমণিকা আৰম্ভ হয়। ৰাজ্যপালগৰাকীয়ে ভাষণৰ আৰম্ভণিতে বিধানসভাৰ নৱনিৰ্বাচিত অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসক অভিনন্দন জনায়। শ্ৰীদাসে তেওঁৰ দীৰ্ঘদিনীয়া অভিজ্ঞতাৰে জনসাধাৰণৰ স্বাৰ্থত সদনৰ গৰিমা আৰু ঐতিহ্য বজাই ৰাখিব বুলি ৰাজ্যপালগৰাকীয়ে আস্থা ব্যক্ত কৰে। তেওঁ লগতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাকে ধৰি নৱনিৰ্বাচিত বিধায়কসকলকো শুভেচ্ছা জনায়। ৰাজ্যপালগৰাকীয়ে নিজৰ ভাষণত আমেৰিকা যুক্তৰাষ্ট্ৰ ইজৰাইল ইৰাণৰ সংঘৰ্ষৰ ফলত উদ্ভৱ হোৱা পৰিস্থিতিৰ বাবে ল'বলগীয়া ব্যয় সংকোচনৰ ব্যৱস্থা, সীমান্ত সুৰক্ষা আৰু অনুপ্ৰৱেশৰ সৈতে জড়িত বিভিন্ন বিষয় উল্লেখ কৰে। শ্ৰীআচাৰ্যই কয় যে ৰাজ্য চৰকাৰে উমৈহতীয়া দেৱানী বিধি ৰূপায়ণৰ বাবে কাম কৰি যাব। বিশেষকৈ ৰাজ্যখনৰ জনজাতীয় খিলঞ্জীয়া আৰু অন্যান্য সুৰক্ষিত সম্প্ৰদায়ৰ পৰিচয়, ভূমি অধিকাৰ, নিৰাপত্তা আৰু সাংবিধানিক স্বাৰ্থ সুৰক্ষিত কৰিবলৈ চৰকাৰ দৃঢ়প্ৰতিজ্ঞ। পূৰ্বে গ্ৰহণ কৰা সিদ্ধান্তমূলক ব্যৱস্থাক ভিত্তি কৰি অহা 5 বছৰত খিলঞ্জীয়াৰ অধিকাৰ আৰু জনসংখ্যাৰ সুৰক্ষাৰ বাবে আইনী তথা প্ৰশাসনিক পৰিকাঠামো অধিক শক্তিশালী কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা হ'ব। চৰকাৰে জনজাতীয় আৰু খিলঞ্জীয়া লোকসকলৰ পৰম্পৰাগত ৰীতি নীতি আৰু সামাজিক প্ৰতিষ্ঠানসমূহক সম্পূৰ্ণৰূপে সুৰক্ষিত কৰি উমৈহতীয়া দেৱানী বিধি প্ৰণয়ন আৰু কাৰ্যকৰী কৰাৰ দিশত কাম কৰিব বুলিও ৰাজ্যপালগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে সীমান্তৰ সুৰক্ষা উন্নত কৰাৰ লগতে অনুপ্ৰৱেশ নিয়ন্ত্ৰণ কৰাৰ বাবে কেন্দ্ৰীয় আৰু পশ্চিমবংগৰ চৰকাৰৰ সৈতে লগ লাগি কাম কৰিব। তেওঁ লগতে কয় যে নতুন চৰকাৰে নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিশ্ৰুতি অনুসৰি 2 লাখ চাকৰি প্ৰদান, অধিক বিনিয়োগ আকৰ্ষণ আৰু ৰাজ্যত বিদ্যুতৰ উৎপাদন বৃদ্ধিৰ বাবে কাম কৰিব। ৰাজ্যপালগৰাকীয়ে লগতে বিগত 5 বছৰত দখলীকৃত চৰকাৰী ভূমি আৰু বনাঞ্চল দখলমুক্ত কৰাৰ বাবে চলোৱা উচ্ছেদ অভিযান আগলৈ অব্যাহত থাকিব বুলি উল্লেখ কৰে। ৰাজ্যত বান সমস্যা দূৰ কৰাৰ বাবে 18,000 কোটি টকা আবণ্টন দিয়া হ'ব বুলি ৰাজ্যপাল আচাৰ্যই আশ্বাস দিয়ে। তেওঁ কয় যে ৰাজ্যখনলৈ শান্তি আৰু সুস্থিৰতা ঘূৰি আহিছে আৰু মাত্ৰ 3খন জিলাক বাদ দি সমগ্ৰ ৰাজ্যৰ পৰা সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন প্ৰত্যাহাৰ কৰা হৈছে। বিগত সময়ছোৱাত কেইবাখনো শান্তি চুক্তি আৰু বুজাবুজিৰ চুক্তি সম্পাদিত হোৱা বুলি উল্লেখ কৰি ৰাজ্যপালগৰাকীয়ে কয় যে 10,000তকৈ অধিক উগ্ৰপন্থীৰ সদস্য মূল খুঁটিলৈ ঘূৰি আহিছে। তেওঁ নিষিদ্ধ ঘোষিত আলফা স্বাধীনৰ সদস্যসকলক হিংসাৰ পথ পৰিহাৰ কৰি আলোচনাৰ মেজলৈ আহিবলৈ আহ্বান জনায়। ৰাজ্যখনে অৰ্থনৈতিক প্ৰগতিৰ ক্ষেত্ৰত উল্লেখযোগ্য সাফল্য অৰ্জন কৰা বুলি উল্লেখ কৰি শ্ৰীআচাৰ্যই কয় যে বিগত 5 বছৰত অসমৰ মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদন প্ৰায় 16% বাৰ্ষিক চক্ৰবৃদ্ধি হাৰত বাঢ়িছে। 2028-29 বৰ্ষৰ ভিতৰত অৰ্থনীতি 10 লাখ কোটি টকালৈ বৃদ্ধি পোৱাৰ দিশে অসম অগ্ৰসৰ হৈছে বুলি তেওঁ মন্তব্য কৰে। তেওঁ কয় যে জনমৰি আয়ু দুগুণতকৈ বৃদ্ধি পাইছে আৰু মূলধনী ব্যয় 2025-26 বৰ্ষত 26,531 কোটি টকালৈ বৃদ্ধি পাইছে। ৰাজ্যপালৰ ভাষণ চলি থকাৰ সময়তে বিৰোধী কংগ্ৰেছ দলৰ সদস্যসকলে সদন ত্যাগ কৰে আৰু সদনৰ বাহিৰত মূল্য বৃদ্ধিৰ বিৰুদ্ধে হাতে হাতে প্লে কাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত কৰে। ৰাজ্যপালৰ ভাষণৰ পাছত অধ্যক্ষই সদনৰ কাম কাজ 45 মিনিটৰ বাবে বিৰতি ঘোষণা কৰে। ইয়াৰ পাছতে শাসকীয় দলৰ বিধায়ক বিশ্বজিৎ ফুকনে ৰাজ্যপালৰ ভাষণ সন্দৰ্ভত ধন্যবাদসূচক প্ৰস্তাৱ উত্থাপন কৰে। বিধায়ক সুজান্ত বৰগোহাঁয়ে এই প্ৰস্তাৱৰ প্ৰতি সমৰ্থন জনায়। অধ্যক্ষই ইয়াৰ পাছতে সদনৰ কাৰ্যক্ৰমণিকা 25 মে'লৈ স্থগিত ঘোষণা কৰে। 4দিনীয়া এই অধিৱেশনৰ 26 মে'ত অন্ত পৰিব। বানপানী আৰু সম্ভাব্য প্ৰাকৃতিক দুৰ্যোগৰ প্ৰতি লক্ষ্য ৰাখি ধুবুৰী জিলাৰ বিলাচীপাৰা সমজিলা প্ৰশাসনে বিশেষ সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে। বিলাচীপাৰা সমজিলা আয়ুক্তৰ নিৰ্দেশ মৰ্মে দুৰ্যোগৰ সময়ত জৰুৰীকালীন ঘটনা সংক্ৰান্তত তাৎক্ষণিক যোগাযোগৰ বাবে এটা নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰা হৈছে। জিলাখনৰ ৰোকাখাটা বন্নিয়াপাৰা অঞ্চল অৱস্থিত আৱৰ্ত ভৱনত এই নিয়ন্ত্ৰণ কক্ষটো স্থাপন কৰা হৈছে। অহা 25 মে'ৰ পৰা 15 অক্টোবৰলৈকে ই কাৰ্যক্ষম হৈ থাকিব। জনসাধাৰণে 03667-25005 ফোন নম্বৰত জৰুৰীকালীন সমস্যা সন্দৰ্ভত যোগাযোগ কৰিব পাৰিব। এই নিয়ন্ত্ৰণ কক্ষটো বিলাচীপাৰাৰ সহকাৰী আয়ুক্ত তথা কাৰ্যবাহী দণ্ডাধীশ দেৱীচন্দ দৈমাৰীৰ তত্বাৱধানত পৰিচালিত হ'ব। ইন্ধনজাত সামগ্ৰী, পেট্ৰল, ডিজেলৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰী, জীৱনদায়িনী ঔষধৰ মূল্য বৃদ্ধিৰ প্ৰতিবাদত সদৌ অসম ছাত্ৰ সন্থাই আহ্বান জনোৱা কাৰ্যসূচীত আচৰ শিৱসাগৰ জিলা সমিতিয়ে সঁহাৰি জনাই জিলাখনত আজি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে। শিৱসাগৰ জিলা আচৰ কাৰ্যালয়ৰ পৰা দৌলমুখ চাৰিআলিলৈকে এই প্ৰতিবাদী সমদল উলিওৱা হয়। সমদলকাৰীসকলে মূল্য বৃদ্ধি ৰোধ কৰাৰ দাবীত বিভিন্ন শ্লোগান দিয়ে। একেদৰে নগাঁও জিলাতো নগাঁও জিলা ছাত্ৰ সন্থাই মূল্য বৃদ্ধিৰ প্ৰতিবাদত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে। ধেমাজি জিলাতো জিলা ছাত্ৰ

0: সন্থে আজি মূল্য বৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা বুলি আমাৰ ধেমাজিৰ সংবাদদাতাই জনাইছে। আমাৰ এতিয়াৰ বাতৰি ইমানেই, পৰৱৰ্তী মুখ্য বাতৰি বিয়লি 4 বজাত শুনিবলৈ পাব।
1: শ্ৰোতাসকলে অনুষ্ঠান শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। আৰম্ভ কৰিছো আধুনিক গীতৰ অনুষ্ঠান। আজিৰ শিল্পী সংগীতা বৰঠাকুৰ।

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই অ?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মই এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: শ্ৰোতাসকলে আধুনিক গীত শুনিছে, সংগীতা বৰঠাকুৰৰ কণ্ঠ।

আকাশবাণী গুৱাহাটীত অসমীয়া, চাহ জনগোষ্ঠীয় ভাষা, বড়ো, কাৰ্বি আৰু নেপালী ভাষাৰ বাবে অংশকালীন ভিত্তিক প্ৰয়োজন হোৱা ঘোষক ঘোষিকাৰ লিখিত পৰীক্ষা অহা 31 মে দেওবাৰে অনুষ্ঠিত হ'ব। কটন বিশ্ববিদ্যালয়ৰ নিউ একাডেমিক বিল্ডিঙত পুৱা 10 বজাত আৰম্ভ হ'ব লগা এই পৰীক্ষাৰ প্ৰৱেশ পত্ৰ প্ৰাৰ্থীসকললৈ মেইলযোগে প্ৰেৰণ কৰা হৈছে। কোনো প্ৰাৰ্থীয়ে 25 মেৰ ভিতৰত প্ৰৱেশ পত্ৰ মেইলযোগে নাপালে আমাৰ কেন্দ্ৰৰ সমন্বয় শাখাৰ সৈতে যোগাযোগ কৰিবলৈ জনোৱা হ'ল। পৰীক্ষালৈ আহোঁতে প্ৰাৰ্থীসকলে এই প্ৰৱেশ পত্ৰৰ লগতে এখন ফটো পৰিচয় পত্ৰ অনাটো বাধ্যতামূলক।

এয়া আকাশবাণী তেজপুৰ। আজি শুক্ৰবাৰ 1433 ভাস্কৰাব্দৰ জেঠ মাহৰ 7 দিন আৰু ইংৰাজী 2026 বৰ্ষৰ মে' মাহৰ 22 তাৰিখ। সমূহ শ্ৰোতালৈ সাদৰ সম্ভাষণ জনাই আমাৰ আজিৰ বিয়লিৰ অধিৱেশন মুকলি কৰিছোঁ। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 266.66 মিটাৰ, কিলোহাৰ্চ 1125 আৰু FM বেণ্ডৰ 102.4 মেগাহাৰ্টজত। আমাৰ অনুষ্ঠানসমূহ নিউজ অন AIR আৰু ইয়াৰ ৰেডিঅ' এপতো উপলব্ধ। আজি প্ৰচাৰণৰ বিভিন্ন দায়িত্বত আছে নিয়ন্ত্ৰণ কক্ষত মঞ্জু বড়ো আৰু মৃগাংক শৰ্মা, ট্ৰেন্সমিটাৰত নিৰঞ্জন বড়ো, পৰিবহণত নয়ন দৈমাৰী আৰু প্ৰচাৰণ সহায়িকা আলপনা শইকীয়াৰ সৈতে প্ৰচাৰণ কক্ষত আপোনালোকৰ কাষত আজি মই মল্লিকা দত্ত।

কনফুচিয়াছে কৈছিল, গাম্ভীৰ্য, উদাৰতা, সততা, উদ্যোগ আৰু দয়া এই পাঁচোটা গুণ যিজনে সকলো অৱস্থাতে ৰক্ষা কৰি চলিব পাৰে সেইজনেই প্ৰকৃত জ্ঞানী।

0: মিডিয়াম ৱেভ 266.66 মিটাৰ, কিলোহাৰ্জ 1125 আৰু এফ এম বেণ্ডৰ 102.4 মেগাহাৰ্জত এয়া আকাশবাণী তেজপুৰ। এতিয়া আগবঢ়াবলৈ লৈছোঁ মহিলাসকলৰ বাবে প্ৰচাৰিত অনুষ্ঠান অৰ্ধ আকাশ। অনুষ্ঠানৰ আৰম্ভণিতে মোৰ কথা শিতানত আগবঢ়াইছোঁ তেজপুৰ বিশ্ববিদ্যালয়ৰ পৰিৱেশ বিজ্ঞান বিভাগৰ অধ্যাপক ডক্টৰ নিৰ্মালী গগৈৰ মনৰ কথা। আহকচোন তেখেতৰ কথাখিনি শুনি লওঁ।
1: মই নিৰ্মালী গগৈ, তেজপুৰ ইউনিভাৰ্চিটিৰ পৰিৱেশ বিজ্ঞান বিভাগৰ অধ্যাপিকাই আপোনালোক সকলোকে নমস্কাৰ।

0: জনাইছোঁ। মই মহিলাসকলক ক'ব বিচাৰিছোঁ আজি নৃত্যৰ ওপৰত, মহিলাসকল সমাজৰ অকল অংশই নহয়, তেওঁলোক হৈছে সমাজৰ শক্তি। তেওঁলোকে ঘৰ গঢ়ে, সংস্কৃতি জীয়াই ৰাখে আৰু প্ৰজন্মক আগবঢ়াই নিবলৈ পথ দেখুৱায়। আৰু এই শক্তিৰ এক উজ্জ্বল প্ৰকাশ হৈছে নৃত্য। আমাৰ বহুবোৰ মহিলা, বহুসকল মহিলা আমাৰ নৃত্যৰ লগত জড়িত থাকে ছোৱালী হৈ থাকোঁতে হয়তো, আৰু পিছৰ জীৱনচোৱাত তেওঁলোকে হয়তো নৃত্যক পাহৰিব লগা পৰিস্থিতিৰ সৃষ্টি হয়। কিন্তু মই সকলো মহিলাকেই, এইসকল মহিলাক বিশেষকৈ মই অনুৰোধ জনাব বিচাৰোঁ যে আপোনালোকে যদিও নৃত্যক অকল কলা হিচাপে ধৰি ৰখাত দিগদাৰ হয়, কিন্তু আপোনালোকে নৃত্যক জীয়াই ৰাখিব আপোনালোকৰ মাজত, কিয়নো নৃত্য কেৱল কলা নহয়, ই হৈছে আত্মবিশ্বাস আৰু স্বাধীনতাৰ ভাষা। প্ৰতিটো পদক্ষেপ আমি যিটো নৃত্যত লওঁ তাত কয় যে মই আছোঁ, মই সক্ষম, মই নিজৰ পথ নিজে গঢ়িব পাৰোঁ। আৰু মহিলাসকলৰ বাবে নৃত্য আৰু হৈছে আত্মপ্ৰকাশৰ এক শক্তিশালী মাধ্যম, য'ত ভয় কমে, বাধা ভাঙে আৰু আত্মা মুক্ত হয়। আমি যদি এতিয়া আমাৰ অসমীয়া সংস্কৃতিৰ বিহু নৃত্যৰ কথাই কওঁ, ই এটা দেখা যায় যে গাঁৱৰ পথাৰৰ পৰা মঞ্চলৈকে মহিলাসকলৰ বিহু নৃত্যই সমাজক আনন্দ দিছে, গৌৰৱ দিছে আৰু একতাৰ বান্ধেৰে, দোলেৰে বান্ধ খুৱাই ৰাখিছে। আৰু সেই বিহুৰ তালত আছে সংস্কৃতি আৰু সেই সুৰত আছে পৰিচয়। আজিও বহু মহিলাই বিভিন্ন বাধা আৰু সীমাবদ্ধতাৰ মাজত নিজৰ কণ্ঠ প্ৰকাশ কৰিব নোৱাৰে, সেইটো দেখা যায়। কিন্তু তেনে পৰিস্থিতিত নৃত্য হৈছে এক সাহসৰ ভাষা, যিয়ে নীৰৱ দেৱাল ভাঙে আৰু নতুন পথ খোলে। ই কেৱল শৰীৰক সক্ৰিয় নকৰে, ই আমাৰ মনকো মুক্ত কৰে। ই মানসিক চাপ হ্ৰাস কৰে, আত্মবিশ্বাস বৃদ্ধি কৰে আৰু আমাৰ জীৱনক নতুন দৃষ্টিভংগী দিয়ে। শিশুৰ পৰা আৰম্ভ কৰি বয়োজ্যেষ্ঠ মহিলালৈকে সকলোৰে বাবে নৃত্য এক সমান সুযোগ, য'ত বয়স নহয়, অনুভৱ আৰু উৎসাহেই গুৰুত্ব পায় আচলতে। আৰু নৃত্যই সমাজক একতা শিকায়, সহানুভূতিশীল হ'বলৈ আমাক শিকায় আৰু বৈচিত্ৰ্যক উদযাপন কৰিবলৈ শিকায়। যেতিয়া সমাজে নৃত্যক আঁকোৱালি লয়, তেতিয়া সমাজ অধিক সুস্থ, সুন্দৰ আৰু শক্তিশালী হৈ উঠে। মই মহিলাসকলক ক'ব বিচাৰোঁ যে মহিলাসকলৰ শক্তি অসীম আচলতে, আৰু সেই নৃত্য সেই অসীম শক্তিৰ এক জীৱন্ত প্ৰকাশ। সকলো মহিলাকে মই আহ্বান জনাওঁ, আপোনাৰ মনৰ কথা নৃত্যৰ জৰিয়তে প্ৰকাশ কৰক, আপোনাৰ সপোনক তালৰ সৈতে জীয়াই ৰাখক, আপোনাৰ জীৱনক নৃত্যৰ দৰে মুক্ত আৰু সজীৱ কৰি তোলক। আহক আমি আজি প্ৰতিজ্ঞা কৰোঁ সকলোৱে মিলি, যে নৃত্যৰ জৰিয়তে আমি সমাজক আনন্দ, সমতা আৰু স্বাধীনতাৰ বাৰ্তা বিয়পাম।
1: শ্ৰোতে ইমান পৰে অৰ্ধ আকাশৰ মোৰ কথা শিতানত ডক্টৰ নিৰ্মালী গগৈৰ মনৰ কথা শুনিলে। তেওঁ নৃত্যৰ প্ৰতি আগ্ৰহী তথা নৃত্যৰ লগত জড়িত মহিলাসকলৰ বাবে এক সুন্দৰ বাৰ্তা প্ৰেৰণ কৰিলে। তাৰ বাবে আমি আকাশবাণী তেজপুৰ কেন্দ্ৰৰ তৰফৰ পৰা তেখেতলৈ আন্তৰিক ধন্যবাদ জনালোঁ। অৰ্ধ আকাশ অনুষ্ঠানত এতিয়া নিবেদন কৰিবলৈ লৈছোঁ অনিন্দিতা পালৰ কণ্ঠৰ কেইটিমান আধুনিক গীত। শিল্পীৰ কণ্ঠত প্ৰথমে আগবঢ়াইছোঁ হীৰেণ ভট্টাচাৰ্যৰ কথা আৰু উৎপল শৰ্মাৰ সুৰেৰে সজোৱা এই গীতটি।

অনিন্দিতা পালৰ কণ্ঠত এইবাৰ শুনাবলৈ লৈছোঁ ইপচনডাল বৰুৱাৰ কথা আৰু জয় বৰুৱাই সুৰেৰে সজোৱা এই গীতটি।

শ্ৰোতাই অৰ্ধাকাশ অনুষ্ঠানত আধুনিক গীত শুনি আছে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা। গীতৰ শিল্পী অনিন্দিতা পাল, শিল্পীৰ কণ্ঠত এবাৰ শুনাবলৈ লৈছোঁ মানস হাজৰিকাৰ কথা আৰু সুৰেৰে সজোৱা এই গীতটি।

অনিন্দিতা পালৰ কণ্ঠত এইবাৰ শুনাবলৈ লৈছোঁ জুবিন গাৰ্গৰ কণ্ঠ, জুবিন গাৰ্গৰ কথা আৰু সুৰেৰে সজোৱা এই গীতটি।

অৰ্ধ আকাশ অনুষ্ঠানত অনিন্দিতা পাৰৰ কণ্ঠত শেষত শুনাবলৈ লৈছোঁ অৰুণ শৰ্মাৰ কথা আৰু জে পি দাসৰ সুৰেৰে সজোৱা এই গীতটি।

শ্ৰুতিয়ে ইমান পৰে অৰ্ধাকাশ অনুষ্ঠানত অনিন্দিতা পালৰ কণ্ঠৰ গীতকেইটি শুনিলে। এয়া আকাশবাণী তেজপুৰ। খন্তেক পাছতে 6 বজাত আৰু 6:05 ক্ৰমে হিন্দী আৰু ইংৰাজী বাতৰি আকাশবাণী দিল্লীৰ পৰা শুনিবলৈ পাব।

শ্ৰোতাই ইমান পৰে আৰাধনা অনুষ্ঠানটিত নেকিবুদ্দিন আহমেদ আৰু সংগীসকলৰ কণ্ঠৰ জিকিৰ শুনিলে। এয়া আকাশবাণী তেজপুৰ। এতিয়া আগবঢ়াবলৈ লৈছোঁ আমাৰ কেন্দ্ৰৰ পৰা আজি প্ৰচাৰ হ'ব লগা অনুষ্ঠানৰ পৰিচিতি। অনুষ্ঠান সম্পৰ্কীয় এই ঘোষণাৰ ঠিক পাছতে আগবঢ়োৱা হ'ব গীতালী। আজি গীতালীত শুনিবলৈ পাব কেতিমান মহম্মদ ৰফিৰ কণ্ঠৰ গীত। 6:45 সন্ধিয়াৰ আঞ্চলিক বাতৰি, 7:00 আৰু 7:05 ক্ৰমে হিন্দী আৰু ইংৰাজী বাতৰি আকাশবাণী দিল্লীৰ পৰা শুনিবলৈ পাব আৰু 7:10 শুনিবলৈ পাব আকাশবাণী গুৱাহাটীৰ পৰা প্ৰচাৰিত অসমীয়া বাতৰি। 7:20 আগবঢ়োৱা হ'ব ভদাৰী চোতালৰ মেল। 7:50 আজিৰ দিনটো। 8:00 বাতৰিৰ শিৰোনাম আকাশবাণী গুৱাহাটীৰ পৰা শুনিবলৈ পাব। 8:02 আগবঢ়োৱা হ'ব ধাৰাবাহিক উপন্যাস পাঠ অনুষ্ঠান। 8:22 শুনিবলৈ পাব বিহু গীত। 8:45 আৰু 9:00 আকাশবাণী দিল্লীৰ পৰা প্ৰচাৰিত ক্ৰমে চামাচাৰ সন্ধ্যা আৰু নিউজ এট নাইন শুনিবলৈ পাব। 9:15 বিধানসভাত আজিৰ দিনটো। 9:30

আগবঢ়োৱা হ'ব বৰ্ণালী। 9:50 খেল জগত, নিশা 10:05 আগবঢ়োৱা হ'ব কেইটিমান হিন্দী বোলছবিৰ গীত। এয়াই আছিল আমাৰ কেন্দ্ৰৰ পৰা আজি প্ৰচাৰ হ'ব লগা অনুষ্ঠানৰ চমুৱাভাষ।

মিডিয়াম ৱেভৰ 266.66 মিটাৰ, কিলোহাৰ্জ 1125 আৰু এফ এম বেণ্ডৰ 102.4 মেগাহাৰ্জত এয়া আকাশবাণী তেজপুৰ। শ্ৰোতাই আমাৰ অনুষ্ঠানসমূহ নিউজ অন এআইআৰ এপ আৰু এয়াৰ ৰেডিঅ' এপতো শুনিবলৈ পাব। অনুষ্ঠানত এতিয়া নিবেদন কৰিবলৈ লৈছোঁ গীতালী। আজি গীতালীত শুনাবলৈ লৈছোঁ মহম্মদ ৰফিৰ কণ্ঠৰ কেইটিমান হিন্দী বোলছবিৰ গীত। অনুষ্ঠানৰ আৰম্ভণিতে আগবঢ়াইছোঁ দূৰ কি আৱাজ বোলছবিৰ এই গীতটি।

শ্ৰোতাসকলে গীতালী অনুষ্ঠান শুনি আছে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা। মহম্মদ ৰবিৰ কণ্ঠত এইবাৰ শুনাবলৈ লৈছোঁ লাভ ইন টকিঅ' বুলছবিৰ এটি গীত।

0: आंखों से दिल में समा, आजा रे आ जरा आ, लहरा के आ जरा आ, आजा रे आ जरा, लहरा के आ जरा।
1: শ্ৰোতাসকলে গীতালী অনুষ্ঠানত মামৰ ৰবিৰ কণ্ঠত গীত শুনি আছে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা। শিল্পীৰ কণ্ঠত এইবাৰ শুনাবলৈ লৈছোঁ সাগাই বুলছবিত আশা ভোছলেৰ সৈতে এই গীতটি।

শ্ৰোতে ইমানপুৰে গীতালী অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী তেজপুৰ। খন্তেক পাছতে 6:45 আকাশবাণী গুৱাহাটীৰ পৰা সন্ধিয়া আঞ্চলিক বাতৰি, 7:05 আকাশবাণী দিল্লীৰ পৰা ক্ৰমে হিন্দী আৰু ইংৰাজী বাতৰি, আৰু 7:10 আকাশবাণী গুৱাহাটীৰ পৰা অসমীয়া বাতৰি শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল উমৈহতীয়া দেৱানী বিধি প্ৰণয়ন আৰু ৰূপায়ণ কৰিবলৈ ৰাজ্য চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ বুলি ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ প্ৰকাশ উৎকোচ লৈ হাতে লোটে গ্ৰেপ্তাৰ হোৱা অসম অসামৰিক সেৱাৰ বিষয়া লাচিত কুমাৰ দাসৰ বাসগৃহত দুৰ্নীতি নিৰীক্ষণ আৰু নিবাৰণ সঞ্চালকালয়ৰ অভিযান ৰাজ্যৰ পৰিবহণ আন্তঃগাঁথনিত নৱতম সংযোজনেৰে আজি গুৱাহাটীত ডঃ শ্যামাপ্ৰসাদ মুখাৰ্জীৰ উড়ন সেতু উদ্বোধন বৰাক উপত্যকাৰ কৰ্কট ৰোগীসকলৰ কাৰণে আশাৰ ৰেঙনি কঢ়িয়াই কৰিমগঞ্জ অসামৰিক চিকিৎসালয়ত কেমোথেৰাপি আৰম্ভ আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি ছানৰাইজাৰ্ছ হায়দৰাবাদ আৰু ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ মুখামুখি। নমস্কাৰ, সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা আৰু মোৰ সৈতে আছে প্ৰজন্মা চহৰীয়া। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ ভাষণেৰে ষোড়শ অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনৰ আজি দ্বিতীয় দিনাৰ কাৰ্যক্ৰমণিকা আৰম্ভ হয়। ৰাজ্যপালগৰাকীয়ে ভাষণৰ আৰম্ভণিতে বিধানসভাৰ নৱনিৰ্বাচিত অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসক অভিনন্দন জনায়। শ্ৰীদাসে তেওঁৰ দীৰ্ঘদিনীয়া অভিজ্ঞতাৰে জনসাধাৰণৰ স্বাৰ্থত সদনৰ গৰিমা আৰু ঐতিহ্য বৰ্তাই ৰাখিব বুলি ৰাজ্যপালগৰাকীয়ে আস্থা ব্যক্ত কৰে। অসমীয়াত প্ৰদান কৰা এই

0: সভাখনত তেওঁ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাকে ধৰি নৱনিৰ্বাচিত বিধায়কসকলক শুভেচ্ছা জনায়।
1: মই অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাদেৱক পুনৰবাৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰাৰ বাবে আন্তৰিক অভিনন্দন আৰু শুভকামনা জনাইছো। বিগত 5 বছৰত তেখেতৰ সবলো নেতৃত্ব আৰু সুশাসনে জনতাৰ বিশ্বাস আৰু সমৰ্থন অৰ্জন কৰিছে। আমাৰ অসমখনক প্ৰগতি আৰু সমৃদ্ধিৰ পথত আৰু অধিক আগুৱাই লৈ যোৱাৰ বাবে তেখেতলৈ অশেষ শুভকামনা জনাইছো।
0: ৰাজ্যপালগৰাকীয়ে আমেৰিকা, ইজৰাইল, ইৰাণৰ সংঘৰ্ষৰ ফলত উদ্ভৱ হোৱা পৰিস্থিতিৰ বাবে ল'বলগীয়া ব্যয় সংকোচনৰ ব্যৱস্থা, সীমান্ত সুৰক্ষা আৰু অনুপ্ৰৱেশৰ সৈতে জড়িত বিভিন্ন বিষয়ে আজি ভাষণত উল্লেখ কৰে। এই ভাষণতে শ্ৰীআচাৰ্যই কয় যে ৰাজ্য চৰকাৰে উমৈহতীয়া দেৱানী বিধি ৰূপায়ণৰ বাবে কাম কৰি যাব। বিশেষকৈ ৰাজ্যখনৰ জনজাতীয়, খিলঞ্জীয়া আৰু অন্যান্য সুৰক্ষিত সম্প্ৰদায়ৰ পৰিচয়, ভূমি অধিকাৰ, নিৰাপত্তা আৰু সাংবিধানিক স্বাৰ্থ সুৰক্ষিত কৰিবলৈ চৰকাৰ দৃঢ়প্ৰতিজ্ঞ। পূৰ্বে গ্ৰহণ কৰা সিদ্ধান্তমূলক ব্যৱস্থাক ভিত্তি কৰি অহা 5 বছৰত খিলঞ্জীয়াৰ অধিকাৰ আৰু জনসংখ্যাৰ সুৰক্ষাৰ বাবে আইনী তথা প্ৰশাসনিক পৰিকাঠামো অধিক শক্তিশালী কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা হ'ব। চৰকাৰে জনজাতীয় আৰু খিলঞ্জীয়া লোকসকলৰ পৰম্পৰাগত ৰীতি নীতি আৰু সামাজিক প্ৰতিষ্ঠানসমূহক সম্পূৰ্ণৰূপে সুৰক্ষিত কৰি উমৈহতীয়া দেৱানী বিধি প্ৰণয়ন আৰু কাৰ্যকৰী কৰাৰ দিশত কাম কৰিব বুলিও ৰাজ্যপালগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ লগতে কয় যে সীমান্তৰ সুৰক্ষা উন্নত কৰাৰ লগতে অনুপ্ৰৱেশ নিয়ন্ত্ৰণ কৰাৰ বাবে ৰাজ্য চৰকাৰে কেন্দ্ৰীয় আৰু পশ্চিমবংগৰ চৰকাৰৰ সৈতে একেলগে কাম কৰিব। শ্ৰীআচাৰ্যই নতুন চৰকাৰে 2 লাখ চাকৰি প্ৰদান, অধিক বিনিয়োগ আকৰ্ষণ আৰু ৰাজ্যত বিদ্যুতৰ উৎপাদন বৃদ্ধিৰ বাবে কাম কৰিব বুলিও উল্লেখ কৰে। ৰাজ্যপালগৰাকীয়ে লগতে বিগত 5 বছৰত দখলীকৃত চৰকাৰী ভূমি আৰু বনাঞ্চল দখলমুক্ত কৰাৰ বাবে চলোৱা উচ্ছেদ অভিযান আগলৈও অব্যাহত থাকিব বুলি জানিবলৈ দিয়ে। ৰাজ্যত বান সমস্যা দূৰ কৰাৰ বাবে 18,000 কোটি টকা আবণ্টন দিয়া হ'ব বুলি ৰাজ্যপাল আচাৰ্যই আশ্বাস দিয়ে। তেওঁ কয় যে ৰাজ্যখনলৈ শান্তি আৰু সুস্থিৰতা ঘূৰি আহিছে আৰু মাত্ৰ 3খন জিলাক বাদ দি সমগ্ৰ ৰাজ্যৰ পৰা সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন প্ৰত্যাহাৰ কৰা হৈছে। বিগত সময়ছোৱাত কেইবাখনো শান্তি চুক্তি আৰু বুজাবুজিৰ চুক্তি সম্পাদিত হোৱা বুলি উল্লেখ কৰি ৰাজ্যপালগৰাকীয়ে কয় যে 10,000তকৈও অধিক উগ্ৰপন্থীৰ সদস্য মূল খুঁটিলৈ উভতি আহিছে। তেওঁ নিষিদ্ধ ঘোষিত আলফা স্বাধীনৰ সদস্যসকলক হিংসাৰ পথ পৰিহাৰ কৰি আলোচনাৰ মেজলৈ আহিবলৈ আহ্বান জনায়। ৰাজ্যখনে অৰ্থনৈতিক প্ৰগতিৰ ক্ষেত্ৰত উল্লেখযোগ্য সাফল্য অৰ্জন কৰা বুলি উল্লেখ কৰি শ্ৰীআচাৰ্যই কয় যে বিগত 5 বছৰত অসমৰ মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদন প্ৰায় 16% বাৰ্ষিক চক্ৰবৃদ্ধি হাৰত বাঢ়িছে। 2028-29 বৰ্ষৰ ভিতৰত অৰ্থনীতি 10 লাখ কোটি টকালৈ বৃদ্ধি পোৱাৰ দিশে অসম অগ্ৰসৰ হৈছে বুলি তেওঁ মন্তব্য কৰে। তেওঁ কয় যে জনমূৰি আয়ু দুগুণতকৈ বৃদ্ধি পাইছে আৰু মূলধনী ব্যয় 2025-26 বৰ্ষত 26,531 কোটি টকালৈ বৃদ্ধি পাইছে। ৰাজ্যপালৰ ভাষণ চলি থকা সময়তে বিৰোধী কংগ্ৰেছ দলৰ সদস্যসকলে সদন ত্যাগ কৰে আৰু সদনৰ বাহিৰত মূল্য বৃদ্ধিৰ বিৰুদ্ধে হাতে হাতে প্লে কাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত কৰে। ৰাজ্যপালৰ ভাষণৰ পাছত অধ্যক্ষই সদনৰ কাম কাজ 45 মিনিটৰ বাবে বিৰতি ঘোষণা কৰে। ইয়াৰ পাছতে শাসকীয় দলৰ বিধায়ক বিশ্বজিৎ ফুকনে ৰাজ্যপালৰ ভাষণ সন্দৰ্ভত ধন্যবাদসূচক প্ৰস্তাৱ উত্থাপন কৰে। বিধায়ক সুশান্ত বৰগোহাঁয়ে এই প্ৰস্তাৱৰ প্ৰতি সমৰ্থন জনায়। অধ্যক্ষই ইয়াৰ পাছতে সদনৰ কাৰ্যক্ৰমণিকা 25 মে'লৈ স্থগিত ঘোষণা কৰে। উৎকোচ লৈ হাতেলোতে গ্ৰেপ্তাৰ হোৱা ভূমিলেখ আৰু জৰীপ অধিকৰ্তা কাৰ্যালয়ৰ সহকাৰী সঞ্চালক আৰু অসম অসামৰিক সেৱাৰ বিষয়া লাচিত কুমাৰ দাসৰ বেলতলা তিনিআলিৰ ৰাণী বাগানৰ বাসগৃহৰ পৰা দুৰ্নীতি নিৰীক্ষণ আৰু নিবাৰণ সঞ্চালকালয়ে মুঠ 48,38,150 টকা মূল্যৰ নগদ ধন জব্দ কৰিছে। ইয়াৰ লগতে দলটোৱে দাসৰ ঘৰৰ পৰা 9টা বেংক একাউণ্টত জমা ৰখা 80 লাখ টকা ফিক্সড ডিপজিটৰ ৰচিদ, প্ৰায় 0.5 কেজি ওজনৰ অলংকাৰ, জীৱন বীমাৰ পলিচিকে ধৰি ভালেখিনি নথিপত্ৰ আৰু সামগ্ৰী জব্দ কৰে। দুৰ্নীতি নিৰীক্ষণ আৰু নিবাৰণ সঞ্চালকালয়ৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান সুৰেন্দ্ৰ কুমাৰে আজি এখন সংবাদমেলত অভিযুক্ত দাসৰ বাসগৃহত চলোৱা অভিযান সন্দৰ্ভত সবিশেষ সদৰি কৰে। শ্ৰীকুমাৰে উৎকোচ লোৱা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰাৰ লগতে অভিযুক্ত দাসৰ বিৰুদ্ধে আয়তকৈ অধিক সম্পত্তি অৰ্জনৰো এটা পৃথক গোচৰ ৰুজু কৰা হ'ব বুলি জানিবলৈ দিয়ে। চলিত বৰ্ষৰ 4জনকৈ উচ্চপদস্থ চৰকাৰী বিষয়া উৎকোচ লৈ গ্ৰেপ্তাৰ হোৱাৰ তথ্য সদৰি কৰি তেওঁ কয় যে ৰাজ্য চৰকাৰৰ দুৰ্নীতি বিৰোধী আপোচী নীতি অনুযায়ী দুৰ্নীতি নিৰীক্ষণ আৰু নিবাৰণ সঞ্চালকালয়ে দুৰ্নীতিৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক প্ৰজন্মা চহৰীয়াৰ পৰা।

0: ৰাজ্যৰ পৰিবহণ আন্তঃগাঁথনিত নৱতম সংযোজন হিচাপে আজি গুৱাহাটীৰ লালগণেশত ডঃ শ্যামাপ্ৰসাদ মুখাৰ্জীৰ উৰণ সেতুখন উদ্বোধন কৰা হয়। আজি কিছু সময় পূৰ্বে উৰণ সেতুখন মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীৰ সাংসদ বিজুলী কলিতা মেধি, নৱনিৰ্বাচিত বিধায়ক প্ৰদ্যুৎ বৰদলৈ, বিজয় কুমাৰ গুপ্তা, দীপ্লু ৰঞ্জন শৰ্মা, ডঃ তপন দাস আৰু গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াৰ উপস্থিতিত উদ্বোধন কৰে। 2.8 কিলোমিটাৰ দৈৰ্ঘ্যৰ এই উৰণ সেতুখন 376 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে।
1: মহানগৰীৰ যোগাযোগ আৰু উন্নয়নত নতুন মাত্ৰা প্ৰদান কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি নৱনিৰ্মিত ডক্টৰ শ্যামাপ্ৰসাদ মুখাৰ্জীৰ উৰণ সেতুখন উদ্বোধন কৰে। সাংসদ বিজুলী কলিতা মেধি, বিধায়ক ক্ৰমে প্ৰদ্যুৎ বৰদলৈ, বিজয় কুমাৰ গুপ্তা, দীপুৰঞ্জন শৰ্মা, ডক্টৰ তপন দাস আৰু গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াৰ উপস্থিতিত মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই ডক্টৰ শ্যামাপ্ৰসাদ মুখাৰ্জী উৰণ সেতুখন মহানগৰবাসীৰ বাবে মুকলি কৰি দিয়ে। উল্লেখযোগ্য যে 376 কোটি টকা ব্যয় সাপেক্ষে 2.8 কিলোমিটাৰ দৈৰ্ঘ্যৰ এই উৰণ সেতুখন লোক নিৰ্মাণ বিভাগে নিৰ্মাণ কৰি উলিয়াইছে। উৰণ সেতুখন উদ্বোধনৰ

0: প্ৰদ্যুৎ বৰদলৈ, বিজয় কুমাৰ গুপ্তা, দীপৰঞ্জন শৰ্মা, ডক্টৰ তপন দাস আৰু গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰ্ণিয়াৰ উপস্থিতিত মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই ডক্টৰ শ্যামাপ্ৰসাদ মুখাৰ্জী উৰণসেতুখন মহানগৰবাসীৰ বাবে মুকলি কৰি দিয়ে। উল্লেখযোগ্য যে 370 কোটি টকা ব্যয় সাপেক্ষে 2.8 কিলোমিটাৰ দৈৰ্ঘ্যৰ এই উৰণসেতুখন লোক নিৰ্মাণ বিভাগে নিৰ্মাণ কৰি উলিয়াইছে। উৰণসেতুখন উদ্বোধনৰ লগে লগে মহানগৰীৰ যানজঁটৰ সমস্যা যথেষ্ট পৰিমাণে হ্ৰাস পাব বুলি আশা কৰা হৈছে।
1: কৰ্কট ৰোগৰ চিকিৎসা অধিক শক্তিশালী আৰু ৰোগীসকলৰ বাবে এই চিকিৎসা সহজলভ্য কৰি তোলাৰ লক্ষ্যৰে কৰিমগঞ্জ অসামৰিক চিকিৎসালয়ত কেমথেৰাপী ইউনিট আজি আৰম্ভ কৰা হৈছে। এই ইউনিট অসম কেন্সাৰ কেয়াৰ ফাউণ্ডেচন আৰু টাটা কেন্সাৰ হাস্পতাল, শিলচৰ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ সহযোগিতা আৰু কাৰিকৰী নিৰ্দেশনাত কাৰ্যকৰী কৰা হৈছে। 4খন বিচনাযুক্ত এই ইউনিটত সম্পূৰ্ণ বিনামূলীয়াকৈ চিকিৎসা সেৱা আগবঢ়োৱা হ'ব। টাটা কেন্সাৰ হাস্পতাল, শিলচৰ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ বিশেষজ্ঞ চিকিৎসকৰ তত্বাৱধানত প্ৰথম পৰ্যায়ৰ কেমথেৰাপীৰ চিকিৎসা প্ৰদান কৰা হ'ব। পৰৱৰ্তী চিকিৎসা কৰিমগঞ্জ অসামৰিক চিকিৎসালয়ৰ কেমথেৰাপী ইউনিটত প্ৰদান কৰা হ'ব। এই ইউনিটত প্ৰশিক্ষণপ্ৰাপ্ত পেৰামেডিকেল কৰ্মীসকলে কেমথেৰাপী প্ৰদান কৰাৰ লগতে ৰোগী পৰ্যবেক্ষণ আৰু নিৰ্ধাৰিত চিকিৎসা সেৱা আগবঢ়াব। কেমথেৰাপীৰ সময়ত আৰু কেমথেৰাপীৰ পাছত ৰোগীসকলক পৰ্যবেক্ষণ কৰি প্ৰয়োজনীয় ব্যৱস্থা এই ইউনিটতে গ্ৰহণ কৰা হ'ব। আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত কাইলৈ নিশা 8:02 সমাজ জীৱনত কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰভাৱ সম্পৰ্কীয় এটি আলোচনা প্ৰচাৰ কৰা হ'ব। আলোচনাত অংশগ্ৰহণ কৰিব বিষয়বস্তুৰ বিশেষজ্ঞ ইন্দ্ৰনীল তালুকদাৰ আৰু কাব্যনীল তালুকদাৰে। অনুষ্ঠানটিৰ আগ ধৰিব জিন্তী ৰাণী ডেকাই। অনুষ্ঠানটিৰ প্ৰযোজনা আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ। গুৱাহাটী উচ্চ ন্যায়ালয়ে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰৰ অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদনৰ অহা 25 মে'ত পৰৱৰ্তী শুনানি গ্ৰহণ কৰিব। আজি ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ বিচাৰপীঠত অনুষ্ঠিত শুনানিত জ্যেষ্ঠ অধিবক্তা প্ৰাণ বৰাই অভিযুক্ত শ্যামকানু মহন্তৰ জামিনৰ সপক্ষে যুক্তি প্ৰদৰ্শনৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰে। ইয়াৰ পাছতে অহা 25 মে'ত হ'বলগীয়া শুনানিত অসম চৰকাৰৰ হৈ মহাধিবক্তা দেৱজিৎ শইকীয়া আৰু জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ বিশেষ লোক অধিবক্তা জিয়াউল কামাৰে অভিযুক্ত শ্যামকানু মহন্তৰ জামিনৰ বিপক্ষে যুক্তি দৰ্শাব। ইপিনে অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদনৰ ভিত্তিত উচ্চ ন্যায়ালয়ে গোচৰৰ কেছ ডায়েৰী দাখিল কৰিবলৈ আৰক্ষীক পূৰ্বে নিৰ্দেশ দিছিল। সেই অনুসৰি আজি উচ্চ ন্যায়ালয়ৰ মজিয়াত কেছ ডায়েৰীৰ লগতে নিম্ন আদালতৰ নথিপত্ৰ দাখিল কৰা হয়। চৰাইদেউ জিলাৰ কিশোৰীসকলৰ মানসিক সবলীকৰণ আৰু সামাজিক সশক্তিকৰণৰ উদ্দেশ্যৰে বিশ্ববিদ্যালয় পৰিদৰ্শকৰ কাৰ্যালয়ৰ উদ্যোগত আজি এটা বিশেষ সজাগতা কাৰ্যসূচী ৰূপায়ণ কৰা হয়। জিলাখনৰ অন্যতম অগ্ৰণী শিক্ষানুষ্ঠান পদ্মকুমাৰী বৰুৱা বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণত অসমৰ ৰাজ্যপালৰ কিশোৰী সন্মান সংকল্প কাৰ্যসূচীৰ অধীনত আয়োজিত অনুষ্ঠানত সমল ব্যক্তিসকলে ছাত্ৰ ছাত্ৰীসকলক কেইবাটাও গুৰুত্বপূৰ্ণ আৰু স্পৰ্শকাতৰ বিষয়ত সচেতন কৰে। বাল্য বিবাহৰ কুপ্ৰভাৱ, ইয়াৰ আইনী দিশসমূহৰ বিষয়ে ছাত্ৰ ছাত্ৰীসকলক অৱগত কৰাৰ লগতে লিংগ বৈষম্য দূৰীকৰণৰ বিষয়েও এই কাৰ্যসূচীত জানিবলৈ দিয়া হয়। ইয়াৰ পাছতে চাইবাৰ অপৰাধৰ বিষয়ে ছাত্ৰীসকলক বিতংভাৱে জানিবলৈ দিয়া হয়। সৰ্বমুঠ 75গৰাকী ছাত্ৰীয়ে অনুষ্ঠানত অংশগ্ৰহণ কৰে। বানপানী, সাম্ভাব্য আৰু প্ৰাকৃতিক দুৰ্যোগৰ প্ৰতি লক্ষ্য ৰাখি ধুবুৰী জিলাৰ বিলাসীপাৰা সমজিলা প্ৰশাসনে বিশেষ সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে। সমজিলা আয়ুক্তৰ নিৰ্দেশ মৰ্মে দুৰ্যোগৰ সময়ত জৰুৰীকালীন ঘটনা সংক্ৰান্তত তাৎক্ষণিক যোগাযোগৰ বাবে এটা নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰা হৈছে। জিলাখনৰ ৰোকাখাটা বনিয়াপাৰাত অৱস্থিত আৱৰ্ত ভৱনত এই নিয়ন্ত্ৰণ কক্ষটো স্থাপন কৰা হৈছে। অহা 25 মে'ৰ পৰা 15 অক্টোবৰলৈকে এই কাৰ্যক্ষম হৈ থাকিব। জনসাধাৰণে 03667-25005 নম্বৰত জৰুৰীকালীন সমস্যা সন্দৰ্ভত যোগাযোগ কৰিব পাৰিব। এই নিয়ন্ত্ৰণ কক্ষটো বিলাসীপাৰাৰ সহকাৰী আয়ুক্ত তথা কাৰ্যবাহী দণ্ডাধীশ ডেভিডছন দৈমাৰীৰ তত্বাৱধানত পৰিচালিত হ'ব। মূল্যবৃদ্ধি ৰোধ কৰাৰ বাবে গোৱালপাৰা জিলা প্ৰশাসনে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে। ইন্ধনৰ মূল্যবৃদ্ধিৰ অজুহাতত কোনো ব্যৱসায়ীয়ে যাতে অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধি বা কৃত্ৰিম নাটনিৰ সৃষ্টি কৰি গ্ৰাহকক প্ৰবঞ্চনা কৰিব নোৱাৰে, সেই উদ্দেশ্যৰে জিলা প্ৰশাসনে জিলা আয়ুক্তৰ কাৰ্যালয়ত পাইকাৰী আৰু খুচুৰা ব্যৱসায়ীসকলৰ উপস্থিতিত এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত কৰে। গোৱালপাৰাত বিগত কিছুদিন ধৰি কিছু অসাধু ব্যৱসায়ীয়ে অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধি কৰাৰ পৰিপ্ৰেক্ষিতত বিষয়টো জিলা প্ৰশাসনে গুৰুত্ব সহকাৰে লৈ কেইবাখনো সজাগতা সভা অনুষ্ঠিত কৰাৰ লগতে নিয়মীয়াকৈ বজাৰ পৰিদৰ্শনৰ ব্যৱস্থা কৰিছে। খাদ্য, ৰাজহুৱা যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগকো অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধি সন্দৰ্ভত পৰিদৰ্শন আৰু কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছে। পাইকাৰী আৰু খুচুৰা ব্যৱসায়ীসকলক অত্যাৱশ্যকীয় সামগ্ৰীৰ দামৰ তালিকা গ্ৰাহকে দেখা পোৱাকৈ ব্যৱসায়িক প্ৰতিষ্ঠানত প্ৰদৰ্শন কৰিবলৈ জিলা প্ৰশাসনে নিৰ্দেশ দিছে।
2: চৰাইদেউ জিলাৰ অসম নাগালেণ্ড সীমান্তৰ নামতোলাত আজি চৰাইদেউ আৰক্ষীয়ে অভিযান চলাই বুজন পৰিমাণৰ নিচাযুক্ত সামগ্ৰীসহ এগৰাকী মহিলা সৰবৰাহকাৰীক আটক কৰিবলৈ সমৰ্থ হয়। অসম নাগালেণ্ড সীমান্তৰ এই অঞ্চলটোক নিষিদ্ধ মাদক দ্ৰব্য সৰবৰাহকাৰীয়ে এটা কৰিডৰ হিচাপে ব্যৱহাৰ কৰি অহাৰ অভিযোগৰ ভিত্তিত

0: আৰক্ষীয়ে আজি এই অভিযান চলায়। অভিযানটোৰ সন্দৰ্ভত আমাৰ চৰাইদেউৰ সংবাদদাতা নবুল কুঁৱৰে এইদৰে কয়।
1: চৰাইদেউ জিলা আৰক্ষীয়ে আজি এক অভিযান চলাই নামতোলা তিলা লাইনৰ নিবাসী মায়া তামং নামৰ মহিলাগৰাকীক আটক কৰিছে। মায়া তামঙৰ বাসগৃহত চলোৱা তালাচীত আৰক্ষীয়ে 21টা প্লাষ্টিকৰ টেমাত ভৰাই থোৱা নিষিদ্ধ ড্ৰাগছ উদ্ধাৰ কৰে। অসম নাগালেণ্ড সীমান্তৰ নামতোলা অঞ্চলক ড্ৰাগছ সৰবৰাহকাৰীয়ে এক কৰিডৰ হিচাপে ব্যৱহাৰ কৰি অহাৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে ইয়াত বিশেষ দৃষ্টি ৰাখিছে। উল্লেখ্য যে আজিৰ দিনটোতে চৰাইদেউ জিলাৰ সোণাৰীত টাই আহোম ছাত্ৰ সন্থাই জিলাখনক ড্ৰাগছ মুক্ত কৰাৰ বাবে প্ৰশাসনক দাবী জনাইছিল। আনহাতে চৰাইদেউ আৰক্ষীয়ে কালি 2 পৰিমাণৰ ড্ৰাগছসহ 2 লোকক আটক কৰিছিল।
0: যোৰহাটৰ বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানে আন্তঃৰাষ্ট্ৰীয় জৈৱ বৈচিত্ৰ দিৱস উপলক্ষে পি এম শ্ৰী ফেচুৱাল জয়শ্ৰী উচ্চ মাধ্যমিক বিদ্যালয়ত আজি এটা সজাগতামূলক অনুষ্ঠানৰ আয়োজন কৰে। ছাত্ৰ ছাত্ৰীৰ মাজত জৈৱ বৈচিত্ৰ সংৰক্ষণ আৰু বহনক্ষম জীৱনধাৰাৰ গুৰুত্ব সন্দৰ্ভত সজাগতা বৃদ্ধিৰ উদ্দেশ্যে আয়োজন কৰা এই অনুষ্ঠানত ভালেসংখ্যক শিক্ষাৰ্থী, শিক্ষক শিক্ষয়িত্ৰী আৰু বিজ্ঞানীয়ে অংশগ্ৰহণ কৰে। এই দিৱস উদযাপনৰ অংশ হিচাপে গছপুলি ৰোপণ, কুইজ, চিত্ৰাংকন প্ৰতিযোগিতাৰ লগতে অন্যান্য কাৰ্যসূচীও অনুষ্ঠিত হয়। প্ৰকৃতি, বন আৰু পৰিৱেশ সংৰক্ষণ বিষয়ক সজাগতা আৰু সৃজনশীলতা প্ৰদৰ্শন কৰা বিভিন্ন অনুষ্ঠান পৰিৱেশন কৰে। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি হায়দৰাবাদত হ'বলগীয়া এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। প্ৰতিযোগিতাত যোৱা নিশা আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত গুজৰাট টাইটানছে চেন্নাই ছুপাৰ কিংছক 89 ৰাণত পৰাস্ত কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। উমৈহতীয়া দেৱানী বিধি প্ৰণয়ন আৰু ৰূপায়ণ কৰিবলৈ ৰাজ্য চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ বুলি ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য প্ৰকাশ। উৎকোচ লৈ হাতেলুটে গ্ৰেপ্তাৰ হোৱা অসম অসামৰিক সেৱাৰ বিষয়া লাচিত কুমাৰ দাসৰ বাসগৃহত দুৰ্নীতি নিৰীক্ষণ আৰু নিবাৰণ সঞ্চালকালয়ৰ অভিযান। ৰাজ্যৰ পৰিবহণ আন্তঃগাঁথনিত নৱতম সংযোজনেৰে আজি গুৱাহাটীত ডঃ শ্যামা প্ৰসাদ মুখাৰ্জী উড়ণ সেতু উদ্বোধন। বৰাক উপত্যকাৰ কৰ্কট ৰোগীসকলৰ কাৰণে আশাৰ ৰেঙনি কঢ়িয়াই কৰিমগঞ্জ অসামৰিক চিকিৎসালয়ত কেমোথেৰাপি আৰম্ভ। আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি ছানৰাইজাৰ্ছ হায়দৰাবাদ ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰ মুখামুখি। সন্ধিয়াৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। পৰৱৰ্তী বাতৰি 7:10 বজাত শুনিবলৈ পাব।
2: आकाशवाणी समाचार के साथ मैं जागृति शर्मा। भारत और साइप्रस ने आतंकरोधी नवाचार और प्रौद्योगिकी, उच्च शिक्षा और अनुसंधान तथा सांस्कृतिक सहयोग पर संयुक्त कार्य समूह की स्थापना सहित विभिन्न क्षेत्रों में आज कई समझौते किए। नई दिल्ली में प्रधानमंत्री नरेंद्र मोदी ने साइप्रस के राष्ट्रपति निकोस क्रिस्टोडोलाइट्स के साथ विभिन्न क्षेत्रों में द्विपक्षीय सहयोग मजबूत करने पर चर्चा की। प्रधानमंत्री ने कहा कि पिछले एक दशक में साइप्रस से भारत में निवेश लगभग 2 गुना हो गया है।
3: साइप्रस भारत के टॉप 10 इन्वेस्टर्स में से एक है। पिछले एक दशक में साइप्रस से भारत में निवेश लगभग डबल हुआ है। दोनों देशों के बीच ट्रस्ट बढ़ा है। भारत यूरोपियन यूनियन फ्री ट्रेड एग्रीमेंट से तमाम नई संभावनाएं बनी है। इसका लाभ उठाते हुए हम अगले 5 वर्षों में इस इन्वेस्टमेंट को फिर से डबल करने का लक्ष्य रख रहे हैं।
2: साइप्रस के राष्ट्रपति ने कहा कि पिछले एक वर्ष में दोनों देशों के आपसी संबंध और यूरोपीय संघ तथा भारत के संबंधों में अभूतपूर्व प्रगति हुई है। विदेश मंत्रालय ने कहा है कि दोनों नेताओं ने व्यापार और निवेश, रक्षा, समुद्री सुरक्षा, वित्तीय संपर्क, प्रौद्योगिकी और नवाचार, मोबिलिटी, शिक्षा, संस्कृति तथा भारत और यूरोपीय संघ के बीच संपर्क सहयोग बढ़ाने पर बातचीत की। विदेश मंत्रालय में पश्चिमी मामलों के सचिव सीबी जॉर्ज ने कहा कि साइप्रस ने मुंबई में व्यापार कार्यालय खोलने की घोषणा की है। साइप्रस आतंकवाद के खिलाफ संघर्ष में हमेशा भारत के साथ रहा है। सरकार स्मार्ट बॉर्डर परियोजना लागू करेगी तथा बांग्लादेश और पाकिस्तान से लगी पूरी सीमा को अभेद्य बनाएगी। गृहमंत्री अमित शाह ने आज नई दिल्ली में कहा कि स्मार्ट बॉर्डर अवधारणा के अंतर्गत सभी प्रकार की प्रौद्योगिकी के एकीकरण का कार्य प्रगति पर है। उन्होंने कहा कि गृह मंत्रालय जल्द ही ड्रोन, रडार, आधुनिक कैमरे और अन्य उन्नत प्रौद्योगिकी से लैस स्मार्ट बॉर्डर परियोजना लागू करेगी। विज्ञान और प्रौद्योगिकी राज्य मंत्री जितेंद्र सिंह ने कहा है कि भारत के बढ़ते डेटा सेंटर क्षेत्र से आर्टिफिशियल

0: सुर्खियों में
1: बातरी होते मैं ভাস্বতী চক্ৰৱৰ্তী এতিয়াৰ প্ৰধান বাতৰি সমূহ হ'ল ভাৰত আৰু চাইপ্ৰাছৰ মাজত আজি নতুন দিল্লীত বিভিন্ন গুৰুত্বপূৰ্ণ খণ্ডৰ কেইবাখনো চুক্তি সম্পন্ন হয় বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ ৰাজ্যমন্ত্ৰী জিতেন্দ্ৰ সিঙে ভাৰতৰ সম্প্ৰসাৰিত তথ্য কেন্দ্ৰই প্ৰায় 1,00,000 অভিযান্ত্ৰিক খণ্ডৰ চাকৰি সুযোগ সৃষ্টি কৰিব বুলি আশা প্ৰকাশ কৰিছে কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদ CBSEৰ দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থীসকলে তেওঁলোকৰ উত্তৰ বহীৰ স্কেন কপি ডাউনলোডৰ সময়সীমা পুনৰ এদিন অৰ্থাৎ 24 মেলৈ বৃদ্ধি কৰিছে দেশৰ জ্যেষ্ঠ নাগৰিকসকলৰ সবলীকৰণ আৰু অধিক সুবিধাৰ বাবে চৰকাৰে আজি যুটীয়া আৰু ভাৰ্চুৱেল সহায়ক নেটৱৰ্ক চমুকৈ জীৱন নামৰ এটা মোবাইল এপ্লিকেচন মুকলি কৰিছে আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি কিছু সময়ৰ পাছতে ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব নতুন দিল্লীত আজি ভাৰত আৰু চাইপ্ৰাছৰ মাজত বিভিন্ন গুৰুত্বপূৰ্ণ খণ্ডৰ কেইবাখনো চুক্তি সম্পন্ন হয় এই চুক্তিসমূহৰ জৰিয়তে সন্ত্ৰাসবাদ প্ৰতিৰোধ অন্বেষণ আৰু প্ৰযুক্তি উচ্চ শিক্ষা গৱেষণা আৰু সাংস্কৃতিক সহযোগিতাৰ ক্ষেত্ৰত যুটীয়াভাৱে কাৰ্যকৰী গোট প্ৰতিষ্ঠা কৰাৰ দৰে বিষয়সমূহ সামৰি লোৱা হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু চাইপ্ৰাছৰ ৰাষ্ট্ৰপতি নিকোছ ক্ৰিষ্টডলিডেছে উভয় দেশৰ দ্বিপাক্ষিক সম্পৰ্ক অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে আজি বৈঠকত মিলিত হৈ বিভিন্ন আঞ্চলিক আৰু গোলকীয় বিষয়ত মত বিনিময় কৰে বৈঠকৰ অন্তত প্ৰকাশিত যুটীয়া বিবৃতিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ভাৰত আৰু চাইপ্ৰাছৰ মাজত থকা বন্ধুত্ব কেৱল শক্তিশালীয়ে নহয় বৰং এই সহযোগিতা ভৱিষ্যতমুখীও যোৱাটো দশকত চাইপ্ৰাছে ভাৰতত কৰা বিনিয়োগৰ হাৰ দুগুণ বৃদ্ধি পাইছে আৰু অহা 5 বছৰত দুয়োখন দেশে এই বিনিয়োগ প্ৰৱাহ আৰু দুগুণলৈ বৃদ্ধি কৰিব বুলিও শ্ৰীমোদীয়ে প্ৰকাশ কৰে চাইপ্ৰাছৰ সৈতে থকা প্ৰতিৰক্ষা সহযোগিতা পূৰ্বৰ তুলনাত যথেষ্ট বৃদ্ধি পোৱা বুলি শ্ৰীমোদীয়ে উল্লেখ কৰে বিবৃতিত চাইপ্ৰাছৰ ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে ভাৰত আৰু চাইপ্ৰাছৰ মাজত থকা দ্বিপাক্ষিক সম্পৰ্ক যোৱা 1 বছৰত উল্লেখনীয়ভাৱে উন্নত হৈছে বিশেষকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চাইপ্ৰাছ ভ্ৰমণৰ পাছৰে পৰা দুয়োখন দেশৰ মাজৰ অংশীদাৰিত্ব দ্ৰুতগতিত আগুৱাই গৈছে উল্লেখযোগ্য যে

ছাইপ্ৰাছৰ ৰাষ্ট্ৰপতিগৰাকী চাৰিদিনীয়া ভ্ৰমণসূচীৰে ভাৰতলৈ আহিছে। তেওঁৰ সৈতে দেশখনৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ কনষ্টাণ্টিনছ কম্বোজ, পৰিবহণ আৰু যোগাযোগ মন্ত্ৰী এলেক্সিছ ভাফেডেছ, শীৰ্ষ বিষয়া আৰু ব্যৱসায়ী নেতাসকলৰ ধৰি উচ্চ পৰ্যায়ৰ প্ৰতিনিধিৰ এটা দল ভাৰতলৈ আহিছে। শ্ৰীনিকোছে আজি সন্ধিয়া ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ কৰিব। বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ ৰাজ্যমন্ত্ৰী জিতেন্দ্ৰ সিঙে ভাৰতৰ সম্প্ৰসাৰিত তথ্য কেন্দ্ৰ খণ্ডই দেশত কৃত্ৰিম বুদ্ধিমত্তা ব্যৱস্থা, কুলিং প্ৰযুক্তি, স্মাৰ্ট গ্ৰীড, নবীকৰণযোগ্য শক্তি আৰু উন্নত ডিজিটেল আন্তঃগাঁথনিৰ খণ্ডত প্ৰায় 100,000 অভিযান্ত্ৰিক চাকৰিৰ সুযোগ সৃষ্টি কৰিব বুলি আশা প্ৰকাশ কৰিছে। নতুন দিল্লীত আজি আমেৰিকাৰ চেম্বাৰ্ছ অব কমাৰ্চে আয়োজন কৰা বাৰ্ষিক নেতৃত্ব সন্মিলনক সম্বোধন কৰি এই কথা প্ৰকাশ কৰে। তৈল খণ্ডৰ অৰ্থনীতিৰ পিছতে ডাটা কেন্দ্ৰসমূহক অতি গুৰুত্বপূৰ্ণ দিশ বুলি উল্লেখ কৰি শ্ৰীসিঙে কয় যে ডাটা নিয়ন্ত্ৰণ, ডিজিটেল আন্তঃগাঁথনি আৰু সুৰক্ষিত প্ৰযুক্তি ব্যৱস্থাৰ সৈতে ভৱিষ্যত ওতঃপ্ৰোতভাৱে জড়িত হৈ থাকিব। তেওঁ কয় যে ভাৰত এনে এটা পৰ্যায়ত প্ৰৱেশ কৰিছে য'ত ডাটা কেন্দ্ৰ, কৃত্ৰিম বুদ্ধিমত্তা, কোৱাণ্টাম প্ৰযুক্তি আৰু পৰৱৰ্তী প্ৰজন্মৰ ডিজিটেল আন্তঃগাঁথনিয়ে ভৱিষ্যতৰ গোলকীয় অৰ্থনৈতিক দিশ নিৰ্ণয় কৰিব। মন্ত্ৰীগৰাকীয়ে লগতে জানিবলৈ দিয়ে যে ভাৰতে তথ্য অৰ্থনীতিক এটা কৌশলগত ৰাষ্ট্ৰীয় সুযোগ হিচাপে বিবেচনা কৰে যিয়ে বিনিয়োগ, নিয়োগ, শক্তি ব্যৱস্থা আৰু দশক পূৰ্বৰ ভৌগোলিক প্ৰত্যাহ্বানসমূহক প্ৰভাৱিত কৰিব। তেওঁ লগতে কয় যে ভাৰত বৰ্তমান প্ৰযুক্তিগত বিকাশৰ ক্ষেত্ৰত বিশ্বৰ উন্নত ৰাষ্ট্ৰসমূহৰ সৈতে একে শাৰীতে থিয় হৈছে। শ্ৰীসিঙে উল্লেখ কৰে যে 2030 চনৰ ভিতৰত দেশৰ তথ্য কেন্দ্ৰৰ দক্ষতা 1.5 GW পৰা প্ৰায় 6.5 GW বৃদ্ধি কৰাৰ লক্ষ্য লোৱা হৈছে। নিৰ্বাচন আয়োগে আজি দেশৰ 10খন ৰাজ্যৰ 24খন ৰাজ্যসভাৰ আসনৰ বাবে উপ নিৰ্বাচনৰ সময়সূচী ঘোষণা কৰিছে। অন্ধ্ৰপ্ৰদেশ, গুজৰাট আৰু কৰ্ণাটকৰ 4খনকৈ, ৰাজস্থান আৰু মধ্যপ্ৰদেশৰ 3খনকৈ, ঝাৰখণ্ডৰ 2খন আৰু মণিপুৰ, মেঘালয়, অৰুণাচল প্ৰদেশ আৰু মিজোৰামৰ 1খনকৈ খালী হ'বলগীয়া আসনৰ পৰিপ্ৰেক্ষিতত এই উপ নিৰ্বাচন অনুষ্ঠিত হ'ব। আয়োগে প্ৰকাশ কৰা অনুসৰি অহা 1 জুনত নিৰ্বাচনী অধিসূচনা জাৰি কৰা হ'ব আৰু 18 জুনত আসনসমূহৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ'ব। সেইদিনাই ভোটগণনা অনুষ্ঠিত হ'ব বুলি আয়োগে জানিবলৈ দিছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদ CBSEৰ দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থীসকলৰ উত্তৰ বহীৰ স্কেন কপি ডাউনলোডৰ সময়সীমা পুনৰ এদিন অৰ্থাৎ 24 মেলৈ বৃদ্ধি কৰিছে। ইয়াৰ পূৰ্বে পৰিষদে কাইলৈৰ ভিতৰত উত্তৰ বহী ডাউনলোড কৰাৰ অন্তিম দিন ধাৰ্য কৰিছিল। যোৱা কিছুদিনৰ পৰা পৰিষদৰ ৱেবছাইটত কাৰিকৰী অসুবিধাৰ সৃষ্টি হোৱাৰ পৰিপ্ৰেক্ষিততে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে। উত্তৰ বহীৰ স্কেন কপি লাভ কৰাৰ পিছত শিক্ষাৰ্থীসকলে উত্তৰ বহীসমূহৰ পুনৰ নিৰীক্ষণৰ আবেদনৰ বাবে দুদিন লাভ কৰিব বুলি পৰিষদে জানিবলৈ দিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে 49 ৰোজগাৰ মেলাৰ জৰিয়তে দেশৰ 51,000ৰো অধিক নৱ নিযুক্ত যুৱক যুৱতীক নিযুক্তি পত্ৰ প্ৰদান কৰিব। এই প্ৰাৰ্থীসকলে ৰেল মন্ত্ৰালয়, গৃহ পৰিক্ৰমা, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়, অৰ্থনৈতিক সেৱা দপ্তৰ, উচ্চ শিক্ষা বিভাগকে ধৰি বিভিন্ন মন্ত্ৰালয় আৰু বিভাগত নিযুক্তি লাভ কৰিছে। উল্লেখযোগ্য যে এইবাৰৰ ৰোজগাৰ মেলা দেশৰ 47টা স্থানত আয়োজন কৰা হৈছে। অসমতো উত্তৰ পূব সীমান্ত ৰেলৱেৰ তত্বাৱধানত কাইলৈ গুৱাহাটীৰ মালিগাঁৱত থকা ৰংভৱন প্ৰেক্ষাগৃহত 49 ৰোজগাৰ মেলাৰ আয়োজন কৰা হৈছে। উত্তৰ পূব সীমান্ত ৰেলৱেৰ জনসম্পৰ্কৰক্ষী বিষয়াই জনোৱা মতে কাইলৈৰ অনুষ্ঠানত কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত থাকিব। পুৱা 10 বজাত আৰম্ভ হ'বলগীয়া অনুষ্ঠানত প্ৰায় 400 নিৰ্বাচিত প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব। দেশৰ জ্যেষ্ঠ নাগৰিকসকলৰ সবলীকৰণ আৰু অধিক সুবিধাৰ বাবে চৰকাৰে আজি যুটীয়া আৰু ভাৰ্চুৱেল সহায়ক নেটৱৰ্ক চমুকৈ জীৱন নামৰ এটা মোবাইল এপ্লিকেশ্যন মুকলি কৰিছে। নতুন দিল্লীত কেন্দ্ৰীয় সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰী ডঃ বীৰেন্দ্ৰ কুমাৰে এই মোবাইল এপটো মুকলি কৰে। এই এপৰ জৰিয়তে চৰকাৰী আঁচনি আৰু কল্যাণমূলক কাৰ্যসূচীসমূহৰ বিষয়ে তথ্যৰ যোগান, জৰুৰীকালীন সহায়, বৃদ্ধাশ্ৰমৰ বিতং তথ্যৰ লগতে জ্যেষ্ঠ নাগৰিকসকলৰ সৈতে জড়িত বিভিন্ন দিশ আৰু প্ৰয়োজনীয় পদক্ষেপসমূহৰ বিষয়সমূহ নিৰীক্ষণ কৰিব পৰা যাব। জ্যেষ্ঠ নাগৰিকসকলেও যাতে অতি সহজে ব্যৱহাৰ কৰিব পাৰে সেই উদ্দেশ্যে এই মোবাইল এপটো বিশেষভাৱে বিকশাই তোলা হৈছে। মন্ত্ৰীগৰাকীয়ে জ্যেষ্ঠ নাগৰিকসকলৰ শুশ্ৰূষা সেৱাৰ দিশটো শক্তিশালী কৰি তোলাৰ উদ্দেশ্যে শতায়ু শীৰ্ষক এটা বিশেষ ব্যৱস্থাও ৰাইজৰ বাবে মুকলি কৰে। এই বিশেষ ব্যৱস্থাৰে দেশৰ নাগৰিকসকলৰ সুৰক্ষা, কল্যাণ, স্বাস্থ্যসেৱাৰ সুবিধা শক্তিশালী কৰাৰ লক্ষ্য লোৱা হৈছে। অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই কৈছে যে ৰাজ্য চৰকাৰে জনজাতীয় আৰু খিলঞ্জীয়া লোকসকলৰ পৰম্পৰাগত ৰীতি নীতি আৰু সামাজিক প্ৰতিষ্ঠানসমূহক সম্পূৰ্ণৰূপে

0: সুৰক্ষিত কৰি উমৈহতীয়া দেৱানী বিধি প্ৰণয়ন আৰু কাৰ্যকৰী কৰাৰ দিশত কাম কৰিব। ষোড়শ অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনৰ আজি দ্বিতীয় দিনাৰ কাৰ্যক্ৰমণিকাৰ ভাষণত শ্ৰীআচাৰ্যই এইদৰে প্ৰকাশ কৰে। ৰাজ্যপালগৰাকীৰ ভাষণৰ আৰম্ভণিতে বিধানসভাৰ নৱনিৰ্বাচিত অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসক অভিনন্দন জনায়। শ্ৰীদাসে তেওঁৰ দীৰ্ঘদিনীয়া অভিজ্ঞতাৰে জনসাধাৰণৰ স্বাৰ্থত সদনৰ গৰিমা আৰু ঐতিহ্য বৰ্তাই ৰাখিব বুলি ৰাজ্যপালগৰাকীয়ে আস্থা ব্যক্ত কৰে। অসমীয়াত প্ৰদান কৰা এই ভাষণত তেওঁ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাকে ধৰি নৱনিৰ্বাচিত বিধায়কসকলক শুভেচ্ছা জনায়। ৰাজ্যপালগৰাকীয়ে আমেৰিকা যুক্তৰাষ্ট্ৰ, ইজৰাইল, ইৰাণৰ সংঘৰ্ষৰ ফলত উদ্ভৱ হোৱা পৰিস্থিতিৰ বাবে ল'বলগীয়া ব্যয় সংকোচনৰ ব্যৱস্থা, সীমান্ত সুৰক্ষা আৰু অনুপ্ৰৱেশৰ সৈতে জড়িত বিভিন্ন বিষয়ে আজিৰ ভাষণত উল্লেখ কৰে। শ্ৰীআচাৰ্যই কয় যে ৰাজ্য চৰকাৰে উমৈহতীয়া দেৱানী বিধি ৰূপায়ণৰ বাবে কাম কৰি যাব। তেওঁ লগতে কয় যে সীমান্তৰ সুৰক্ষা উন্নত কৰাৰ লগতে অনুপ্ৰৱেশ নিয়ন্ত্ৰণ কৰাৰ বাবে ৰাজ্য চৰকাৰে কেন্দ্ৰীয় আৰু পশ্চিমবংগ চৰকাৰৰ সৈতে একেলগে কাম কৰিব। শ্ৰীআচাৰ্যই নতুন চৰকাৰে 2,00,000 চাকৰি প্ৰদান, অধিক বিনিয়োগ আকৰ্ষণ আৰু ৰাজ্যত বিদ্যুতৰ উৎপাদন বৃদ্ধিৰ বাবে কাম কৰি যাব বুলিও উল্লেখ কৰে। ৰাজ্যপালগৰাকীয়ে লগতে বিগত 5 বছৰত দখলীকৃত চৰকাৰী ভূমি আৰু বনাঞ্চল দখলমুক্ত কৰাৰ বাবে উচ্ছেদ অভিযান আগলৈ অব্যাহত থাকিব বুলি জানিবলৈ দিয়ে। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত কিছু সময়ৰ পাছতে ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। টছত জিকি ছানৰাইজাৰ্ছ হায়দৰাবাদে প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লৈছে। উল্লেখযোগ্য যে এই দুয়োটা দলৰ লগতে পাঞ্জাব কিংছে ইতিমধ্যে প্ৰতিযোগিতাৰ প্লে অফ পৰ্যায়লৈ যোগ্যতা অৰ্জন কৰিছে। বাতৰি শেষ কৰাৰ আগেয়ে প্ৰধান বাতৰিসমূহ চমুকৈ পুনৰ এবাৰ। ভাৰত আৰু ছাইপ্ৰাছৰ মাজত আজি নতুন দিল্লীত বিভিন্ন গুৰুত্বপূৰ্ণ খণ্ডৰ কেইবাখনো চুক্তি সম্পন্ন হয়। বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ ৰাজ্যমন্ত্ৰী জিতেন্দ্ৰ সিঙে ভাৰতৰ সম্প্ৰসাৰিত তথ্য কেন্দ্ৰই প্ৰায় 1,00,000 অভিযান্ত্ৰিক খণ্ডৰ চাকৰিৰ সুযোগ সৃষ্টি কৰিব বুলি আশা কৰিছে। কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদ CBSEৰ 12 শ্ৰেণীৰ শিক্ষাৰ্থীসকলে তেওঁলোকৰ উত্তৰ বহীৰ স্কেন কপি ডাউনলোডৰ সময়সীমা পুনৰ এদিন অৰ্থাৎ 24 মেলৈ বৃদ্ধি কৰিছে। দেশৰ জ্যেষ্ঠ নাগৰিকসকলৰ সবলীকৰণ আৰু অধিক সুবিধাৰ বাবে চৰকাৰে আজি যুটীয়া আৰু ভাৰ্চুৱেল সহায়ক নেটৱৰ্ক চমুকৈ জীৱন নামৰ এটা মোবাইল এপ্লিকেশ্যন মুকলি কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানে। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত শুনিবলৈ পাব।
1: মিডিয়াম ৱেভৰ 266.66 মিটাৰ, কিলোহাৰ্জ 1125 আৰু FM বেণ্ডৰ 102.4 মেগাহাৰ্জত এয়া আকাশবাণী তেজপুৰ। এতিয়া আগবঢ়াইছো ভদাইৰ চোতালৰ মেল।
2: এয়া আকাশবাণী তেজপুৰ, আগবঢ়াইছো ভদাইৰ চোতালৰ মেল।
3: সেইকাৰণে
4: আমাৰ বাৰী চুকতে থকা তোমাৰ পাচলি কেইটামান লগতে তামোল পাণ জালুক এইবোৰ এমোনা লৈ তোমাৰ সেই মৌজাদাৰৰ ঘৰলৈ গৈছে। মৌজাদাৰৰ সেই বোৱাৰীয়েকক বোলে দি থৈ আহিব।
3: বাৰীতে হোৱা বিভিন্ন শাক পাচলি ফল মূল নহয় জানো?
4: হয় আমাৰ বাৰীখন একেবাৰে শাক পাচলি ফল মূলৰে ভৰপূৰ বুলিতো তুমি জানাই। তুমিতো প্ৰতি বছৰে আমাৰ সেই বাগিচাৰ সেই ফল মূল বা সেই বাৰীৰ সেই তামোল পাণ খুৱাই।
3: সেই তুমি মাজে মাজে সেই দি পঠোৱা নহয়?
4: আগতে মই হাতলৈ লৈ গৈছিলো, আজিকালি বেপাৰীয়ে আহি জোৰকৈ ঘৰত ধৰিলেহে দি পঠাওঁ।
3: এতিয়া কথাটো হ'ল কি জানিছা নাই, তুমিতো প্ৰত্যক্ষভাৱে এসময়ত গৈ সেই বজাৰত এইবোৰ নি বিক্ৰী কৰিছিলে, কিন্তু বৰ্তমান সময়ত এই মধ্যভোগীয়ে হওক বা বেপাৰীয়ে হওক এই ঘৰৰ পৰা আহি নিয়াৰ কাৰণে তোমাৰো কাৰণে সুবিধা হৈছে নে কি কোৱা?
4: সুবিধাও হৈছে হে মাষ্টৰ, কিন্তু হে অসুবিধাও হে নোহোৱা নহয়। তুমি হে বজাৰলৈ গ'লে হে 1 কেজিত যদি তুমি হে 20 টকা পোৱা, ঘৰৰ পৰা হে 5 টকাতে ধৰি যায়।
3: কি কৰিবা, সময়ৰ কথা আছে নহয়। তুমি এতিয়া ধৰা তোমাৰ সময় অনুযায়ী এতিয়াতো তেনেদৰে আগত যেনেদৰে বজাৰ গৈছিলা তেনেকৈ যাব নোৱাৰা।
4: হে নোৱাৰো, আগতে তোমাৰ বাওকাডাল লৈ দুইফালে তুমুন তুমুনহে লৈ যাওঁ,

0: এতিয়া কথাটো হৈছে এই যে বাৰীৰ বিভিন্ন ধৰণৰ যিখিনি সম্পদ সেইখিনিৰ জৰিয়তে তুমি ঘৰখন আগৰে পৰাই কি সুন্দৰভাৱে চলাই আছা, আৰ্থিকভাৱে তুমি নিজকে কেনেদৰে একেবাৰে ধৰা এটা অৱস্থালৈ আনিব পাৰিছা।
1: বাৰী চুকত কৰাহে পাচলিয়ে হওক বা তোমাৰ ফল মূলেই হওক, এইবোৰৰ দ্বাৰাহে এটা হাতাহে পৰিয়ালে আৰ্থিকভাৱে টনকিয়াল হ'ব পাৰে যে তাৰ উদাহৰণহে মই।
0: এই অসমীয়া মানুহৰ বাৰী বা চুবুৰী হৈছে অসমীয়া সমাজৰ সংস্কৃতিৰ এক অবিচ্ছেদ্য অংগ, যি প্ৰকৃতিৰ সৈতে মানুহৰ নিবিড় সম্পৰ্ক প্ৰদৰ্শন কৰে। পৰম্পৰাগতভাৱে এই অসমীয়া বাৰীত গছ গছনি, শাক পাচলি, তামোল পাণ এইবোৰ প্ৰচুৰ পৰিমাণে পোৱা যায় নহয়। এই বাৰীখন যে অসমীয়া মানুহৰ পৰিচয়, প্ৰত্যেক গাঁৱৰে প্ৰত্যেক পৰিয়ালৰ ঘৰত একোখনকৈ বাৰী থাকে কিন্তু, আৰু সেই বাৰীত বিভিন্ন ধৰণৰ এই ফল মূল আমি সৰুতে সেই পনিয়ল হওক, আম, লেটেকু, কঁঠাল এইবোৰ গছৰে লগতে আৰু বিভিন্ন ধৰণৰ ঔষধি গছ যেনে নিম গছ হয়নে নহয় বা আমলখি গছ, সেইবিলাকো একেবাৰে ভৰপূৰভাৱে সেই লাগি থাকে। কিন্তু এই বৰ্তমান সময়ত মানুহৰ সময়ৰ অভাৱৰ বাবে হওক বা আমাৰ জনসংখ্যা বৃদ্ধিৰ বাবে হওক সংকুচিত হৈ আহিছে আমাৰ বাৰীৰ মাটি সম্পত্তি সেইবোৰ, হয় নহয় বাৰু? এতিয়া তুমি কোৱাচোন বাৰু, তোমাৰ বাৰীত বিভিন্ন ধৰণৰ ফল মূলেই হওক, শাক পাচলি এইবিলাক আছে হয়নে নহয়? এইবোৰ তোমাৰ এতিয়াৰ নহয়, সেই তোমাৰ দেউতাহঁতৰ পৰা, সেই ককাহঁতৰ দিনৰ পৰা সেইখিনি লাগি আছে বা সেই গছৰ পৰাই আকৌ পুলি হৈ সংৰোপণ হৈ নিজে নিজে সেইখিনি আকৌ চলি আছে বা সেইখিনিৰ পৰা তুমি ফল মূল আদি পাই আহিছা।
1: অৱশ্যে হয়, তথাপিও কিন্তু মই আকৌ সেইবোৰ চিকুনাই দি হওক বিভিন্ন ধৰণে যতন লওঁ মাষ্টৰ। তোমাৰ সেই আম, কঁঠাল, তোমাৰ সেই নাৰিকল, তামোল কি নাই মোৰ বাৰী চুকত মাষ্টৰ।
0: এতিয়া কথাটো হৈছে আমাৰ এই বাৰীখনৰ জৰিয়তে অৰ্থনৈতিকভাৱে এটা পৰিয়াল সুন্দৰভাৱে চলি যাব পাৰে।
1: চাই থাকিও ভাল লাগে নহয়, মোৰ বাৰীহে পিছফালে যাবা দেখিবা তোমাৰ সেই লাও লাগি আছে, সেই কোমোৰা উমলনি আছে, তোমাৰ সেই তিহু আৰু সেই জিকাও তুমি সেই ভৰপূৰভাৱে লাগি থকা দেখা।
0: এতিয়া বজাৰলৈ গ'লে সেইখিনি পাচলিৰ দাম একেবাৰে জুই চাই দাম নহয়নে বাৰু? কিন্তু আমাৰ বাৰীতে হোৱা সেই শাক পাচলি যদি অলপ যতনাই থওঁ বা অলপ যতনাই দিওঁ তেতিয়াহ'লে আমি আৰ্থিকভাৱে সুন্দৰভাৱে চলি যাব নোৱাৰিম নে? এতিয়া কথাটো হৈছে আমাৰ অসমীয়া বাৰীৰ মূল বৈশিষ্ট্য হ'ল তামোল পাণৰ খেতি। অসমীয়া মানুহৰ পৰিচয় এই তামোল পাণ। তামোল পাণ তোমাৰ ক'ত নালাগে, এই বিয়া সবাহে হওক, বিভিন্ন ধৰণৰ ধৰ্মীয় কাম কাজতে হওক, তামোল পাণ আগবঢ়োৱাটো আমাৰ এটা অসমীয়া পৰম্পৰা।
1: আমাৰ বিয়া বাৰুলৈহে নিমন্ত্ৰণ কৰিলেহে গোৱা তামোল ভাগে আগবঢ়াই লৈহে নিমন্ত্ৰণ।
0: যদি তামোল পাণৰ লগতে শৰাইখন আগবঢ়াই দিয়া নহয় তেতিয়াহ'লে আমাৰ নিমন্ত্ৰণ কিন্তু আধৰুৱা হৈ থকা যেন লাগে। আৰু এই তামোল পাণ আমাৰ সেই বাৰীতে উপলব্ধ।
1: তুমি সেই তামোল গছ ওলা তাতে তুমি সেই পাণ লগাই দিলা, সেই পাণ নিজে নিজে তোমাৰ সেই তামোল গছত উঠিল। আৰু সেই পাণ তামোল হে যদি সুন্দৰভাৱে লাগে তুমি সেই তাৰ পৰা কিন্তু সেই আৰ্থিকভাৱে যথেষ্টহে লাভৱান হ'ব পাৰিবা।
0: এই প্ৰতিখন অসমীয়া বাৰীৰ এই মূল আকৰ্ষণেই হ'ল সেই তামোল আৰু পাণ, যি অসমীয়া পৰম্পৰাৰ সৈতে একেবাৰে গভীৰভাৱে জড়িত হৈ আছে। আৰু আমি সেই কৈছোঁ অলপ আগতে, সকলো কামতে আমি তামোল পাণ যাচিব লাগে। আৰু আমাৰ ঘৰলৈ যদি আলহী আহে আমাৰ প্ৰথম কৰ্তব্য হৈছে তামোল পাণ যচা, খাওক বা নাখাওক কিন্তু তামোল পাণ যাচিবই লাগিব। এই তামোল পাণৰ জৰিয়তে আমি আকৌ আৰ্থিকভাৱে নিজকে টনকিয়াল কৰিব পাৰোঁ। এই তামোল পাণ ছিজন অনুযায়ী অৰ্থাৎ তোমাৰ ঋতু অনুযায়ী যিখিনি হয় সেইখিনি যদি আমি বজাৰত বিক্ৰী কৰোঁ তেতিয়াহ'লে তাৰ পৰা কিন্তু বহুখিনি আমি লাভাংশ লাভ কৰিব পাৰিম।
1: তামোলৰ চাহিদা আকৌ চুফাৰি বা সেই গুটখা বনোৱাটো কেঁচামাল হিচাপে ব্যৱহাৰ কৰে ন, গতিকে সেই চাহিদা যথেষ্ট বেছি।
0: এই তামোল পাণ আমাৰ ঘৰৰ প্ৰায় মধ্যভোগীসকলে খুব কম দামত নি সেইখিনি আকৌ শুকুৱাই পেলাই তেওঁলোকে চুপাৰি প্ৰস্তুত কৰি তেওঁলোকে কিমান মুনাফা লাভ কৰি আছে। কিন্তু আমি যদি প্ৰত্যক্ষভাৱে সেই তামোল পাণৰ যি ব্যৱসায় সেয়া যদি আমি জড়িত হ'ব পাৰোঁ, ঘৰতে থকা তামোল যদি পচাই পেলাই ঘৰতে আমি চুপাৰি তৈয়াৰ কৰিব পাৰোঁ,
1: আমি অকণমান সেই কষ্ট কৰি যদি সেই তামোল পাৰি লৈ তামোল দুফাল দুফাল কৰি তুমি সেই ৰ'দত শুকাই সেই চুপাৰি কৰি সেই বিক্ৰী কৰোঁ তেতিয়া দেখিবা তুমি সেই দুগুণ লাভৱান হ'ব পাৰিবা।
0: আমাৰ কথাতে আছে বোলে অসমীয়াৰ বাৰীয়ে হৈছে সোণ। সোণ পোৱা যায় অৰ্থাৎ এই বাৰীৰ যিখিনি সম্পদ সেইখিনি যদি আমি ব্যৱসায় হিচাপে ল'ব পাৰোঁ তেতিয়াহ'লে আমি বাহিৰত কাম কৰিবলৈ যোৱাই হওক বা

0: চাকৰি কৰাৰ কোনো প্ৰয়োজন নাই।
1: আমাৰ বাৰীখন সুকলমেহে সুন্দৰকৈ চাফ চিকুণকৈ ৰাখি যদি সেই খেতি খোলা কৰোঁ, তেতিয়াহ'লে আমি আৰু বাহিৰলৈহে চাকৰি বিচাৰি যাব নালাগে, কাৰণ আমাৰ বাৰী চুকতে সৌ উৎপাদন হয়।
0: এতিয়া চোৱাচোন, আমাৰ বাৰীত থকা যিখিনি সম্পদ, সেইখিনি যদি তুমি কৈছা যে মাজে মাজে চাফ চিকুণাই দিওঁ, তাক খালি যতনাই দিব লাগে বা পৰিষ্কাৰ কৰি ৰাখিব লাগে, চাফ চিকুণ কৰিব লাগে, অলপ আপডাল ল'ব লাগে, হয়নে?
1: লগতে পাৰিলেহে গৰু গোহালিৰ সেই গোবৰেই হওক বা তোমাৰ সেই গৰুৰ মুতেই হওক বা ছাগলীৰ সেই লাবাই হওক, এইবোৰহে তুমি বাৰী চুকত পেলাই দিয়া, আকৌ সেই মাটি বেছি সাৰুৱা হ'ব, তাত আকৌ সেই উৎপাদন সেই বাঢ়িব।
0: এই যে তামোল পাণ, যদি তুমি কোৱাৰ নিচিনাকৈ আমি ঘৰতে যদি চুপাৰি প্ৰস্তুত কৰি ব্যৱসায় কৰোঁ, প্ৰত্যক্ষভাৱে যদি ব্যৱসায় কৰোঁ, তেতিয়াহ'লে আমি সুন্দৰভাৱে লাভ কৰিব পাৰিম।
1: আমাৰ বাৰীখন অকণমান সেই এঢলীয়া কৰিব লাগে, তাতে সেই পানী সেই জমা নহয়, পানী জমা হ'লে আকৌ সেই কিছু কিছু শস্য মৰি যায়
0: এতিয়া কথাটো হৈছে কি, তামোল পাণৰ জৰিয়তে যেনেদৰে আমি আৰ্থিকভাৱে টনকিয়াল হ'ব পাৰোঁ, আন এবিধ আমাৰ গছ হৈছে এই নাৰিকল গছ। নাৰিকল গছ তামোল গছৰ নিচিনাকৈ প্ৰত্যেক অসমীয়া মানুহৰ ঘৰত বা বাৰীত পোৱা যায়, আৰু এই নাৰিকল গছৰ পৰা আমি প্ৰচুৰ সম্ভাৱনা আছে আৰ্থিকভাৱে টনকিয়াল হোৱাৰ। কাৰণ নাৰিকলৰ বৰ্তমান সময়ত যিমান দামৰ বৃদ্ধি হৈছে, তালৈ চাই যদি আমি নাৰিকল খেতি ভালদৰে ঘৰত কৰোঁ বা নাৰিকল কেইজোপা যদি যতনাই থওঁ, যিকেইজোপাই নহওক, তাৰ পৰা কিন্তু আমি বছৰটোত বহুখিনি লাভ পাব পাৰোঁ।
1: নাৰিকলৰ আকৌ তোমাৰ সেই ডাবৰ পৰা আৰম্ভ কৰি সেই পৈণত নাৰিকল, আকৌ নাৰিকলৰ বাকলি, সেই নাৰিকলৰ গছৰ পাত, সকলোবোৰে তোমাৰ সেই অৰ্থনৈতিকভাৱে ব্যৱহাৰ কৰিব পাৰি ন?
0: পাৰি পাৰি। নাৰিকল গছৰ তোমাৰ একেবাৰে গা গছডালৰ পৰাই একেবাৰে তোমাৰ এই বাকলিলৈকে নাৰিকলটোৱে হওক বা ডাব নাৰিকলটোৱে হওক, সকলোখিনিয়ে কিন্তু আমাক আৰ্থিকভাৱে টনকিয়াল কৰি থৈ যায়। সেইকাৰণে নাৰিকল গছৰ বিশেষ যতনাব নালাগে, কিন্তু এই চৌদিশটো বা তাৰ চাৰিওফালটো মাজে মাজে চাফা কৰা বা ওপৰত নাৰিকলবোৰৰ যিবিলাক পুৰণা পাত সেইবিলাক গুচাই তাক চাফ চিকুণ কৰি ৰখা হয়, যদি
1: বছৰি নকৰিলেও তিনি চাৰি পাঁচ বছৰৰ মূৰত যদি সেই ওপৰত সেই চাফ চিকুণ কৰি দিয়ে, পৰুৱা চৰুৱা থাকিলে যাতে সেইবোৰ সেই খেদাই দিয়া হয়, তেতিয়া সেই গছজোপাই সেই যথেষ্ট ফল সেই দিয়ে।
0: বৰ্তমান সময়ত তুমি যেতিয়া ঋতু অনুযায়ী ডাব নাৰিকলে হওক বা শুকান নাৰিকলৰ যিমান দাম হৈছে, আৰু বৰ্তমান সময়ত আমাৰ দেখা যায় ঘৰুৱা উৎপাদন নাৰিকলৰ ক্ষেত্ৰত একেবাৰে হ্ৰাস পাইছে বা কমি গৈছে।
1: যোৱা সেই দহটামান বছৰ হ'ল, আমাৰ সেই আগৰ বছৰি আমি সেই 500-600-1000 নাৰিকল উৎপাদন কৰোঁ, এতিয়া মোৰ সেই 100-200 যেনে তেনে সেই বছৰটোত ওলায়।
0: ইয়াৰ কাৰণটো হৈছে কি জানিছানে, উদাসীনতা। এইবিলাক ব্যৱসায়ৰ প্ৰতি বা খেতিৰ প্ৰতি মানুহৰ উদাসীনতা। আমাৰ মাটি, যিখিনি উৰ্বৰ মাটি আছে, সেইখিনি নাৰিকল খেতিয়ে হওক বা বিভিন্ন ফল মূল শাক পাচলিৰ কাৰণে বৰ সুন্দৰ মাটি, সেইখিনি আমি উচিত যদি ব্যৱহাৰ কৰোঁ, তেতিয়াহ'লে আমাৰ সেই বাহিৰৰ পৰা আমদানি কৰিব লগা নহয় এই নাৰিকলে হওক বা তামোল পাণ হওক। বৰ্তমান সময়ত বাহিৰৰ পৰা যিখিনি নাৰিকল আমাৰ ইয়ালৈ আমদানি কৰিব লগা হৈছে, সেইবোৰ একেবাৰে নিম্ন মানদণ্ডৰ বা একেবাৰে সৰু গোটৰ, কিন্তু আমাৰ ইয়াত হোৱা নাৰিকলবিলাকৰ গোটবিলাক বৰ ডাঙৰ ডাঙৰ
1: আৰু
0: মঙহাল
1: হয়
0: দেখিছা। তেতিয়াহ'লে আমাৰ ঘৰতে হোৱা সেই নাৰিকল কেইজোপা যদি যতনাই সুন্দৰভাৱে আমি তাক আৰ্থিকভাৱে তাক ব্যৱহাৰ কৰিব পাৰোঁ, তেতিয়াহ'লে আমি আমাৰ পৰিয়ালটো কি সুন্দৰভাৱে চলাব পাৰিম।
1: লগতে নাৰিকলতে হওক বা সেই তামোলতে হওক, তুমি সেই জালুকৰ যদি সেই গছ লগাই দিব পৰা, সেই বছৰি সেই যথেষ্ট সেই উৎপাদন দি আমাক সেই আৰ্থিকভাৱে সেই টনকিয়াল।
0: বৰ্তমান সময়ত জালুকৰ যি দাম বৃদ্ধি পাইছে বা চাহিদা বৃদ্ধি পাইছে, সেই অনুযায়ী আমি যদি আমাৰ বাৰীখনতে জালুক উৎপাদন ব্যৱস্থা কৰিব পাৰোঁ, তেতিয়াহ'লে আমি আৰ্থিকভাৱে স্বচ্ছল কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰিব পাৰিম। তাৰ লগতে তোমাৰ আহিল বিভিন্ন শাক পাচলি। শাক পাচলি বুলি কওঁতে তুমি কোৱাৰ নিচিনাকে তোমাৰ বাৰীতে আছে কোমোৰা হওক, লাও হওক, বেঙেনা হওক বা লেচেৰা হওক, এইবিলাক সুন্দৰভাৱে, ভাতকেৰেলা, এইবিলাক সুন্দৰভাৱে হয়, কিন্তু
1: বেছি কষ্টকৰ নহয় নহয় মাষ্টৰ, অকণমান সেই মাটি সেই ঢিপ চিপ বনাই পানী নৰখা কৰি দিয়া, অলপ সেই সাৰৰ যোগান ধৰা, মানে মই সেই জৈৱিক সাৰৰ কথা কৈছোঁ, তাৰপিছত তুমি সেই দুমাহ তিনিমাহলৈ তুমি সেই পাচলি খাই থাকা, পাচলি সেই বিক্ৰী কৰি।
0: এতিয়া ভাতকেৰেলাৰ বোলে শিপা এবাৰ যদি হয়, সেইখিনি কিন্তু বহু বছৰলৈ সেই শিপা থাকি যায়, তাৰ পৰা আকৌ উৎপাদন হয়। তেতিয়াহ'লে চোৱাচোন, আমি যতনাবলগীয়া বা কষ্টই কৰিব নালাগে, সেই একেজোপা ভাতকেৰেলা তুমি 3-4 বছৰ ধৰি তাৰ পৰা উৎপাদন পাব পাৰা।
1: সেইকাৰণেহে কৈছে যে আমাৰ সেই কৃষকসকলৰ সেই বাৰী চুকতে সেই সোণ আছে।
0: দেখিছা, এতিয়া কল তামোল পাণ যিদৰে অসমীয়া মানুহৰ পৰিচয়, ঠিক সেইদৰে কলো কিন্তু আমাৰ অসমীয়া সমাজৰ পৰম্পৰাগতভাৱে চলি থকা বিভিন্ন কামত ব্যৱহাৰ কৰা এবিধ ফল।
1: হয় আমাৰ সৰুতে জন্ম আমি পঢ়া নাছিলো বোলে কল।

0: কল কলহে কল খালে হয় হাতী সমান বল।
1: এতিয়া কল হৈছে তোমাৰ এবিধ ঔষধি গছ, এবাৰ হৈ সেই কলজোপা মৰি যায়।
0: আকৌ হে কলৰ ৰজা তুমি, হে মালভোগক যদি তোমাৰ সেই বাৰিশ চুকত হে ৰোপণ কৰি ল'লা, তেতিয়াহ'লে তুমি হে আৰ্থিকভাৱে হে যথেষ্ট হে সবল হ'ব পাৰি।
1: বৰ্তমান সময়ত তোমাৰ সেই কলৰ যি জুই চাই দাম হৈছে, কল পাবলৈ নাই, চাহিদা অনুযায়ী তাৰ যোগান নাই, কিন্তু আমাৰ ঘৰত তোমাৰ সেই কলপুলি বা কলগছ এই নিজে নিজে হৈ আছে।
0: কিন্তু হে আমি হে তলখন হে যেনেকে হে চিকুনাই দিব লাগে, সেইকণ কামো হে আমি নকৰোঁ, কাৰণে আমাৰ সেই কলৰ উৎপাদন হয় কম।
1: এই তোমাৰ বাৰীত হোৱা সেই কল হওক বা নাৰিকল হওক, তাৰ জৰিয়তে তুমি পৰিয়ালটো সুন্দৰভাৱে আৰ্থিকভাৱে চলাব পাৰিছা।
0: এই হয় হয়, আমি হে কল নাৰিকল হে তামোল পাণ জালুক বেছি, কিন্তু হে আমি হে আমাৰ হে পোনা দুটিকো পঢ়ুৱালো আৰু হে উপযুক্ত হে নাগৰিক কৰি তুলিলো।
1: এতিয়া কথাটো হৈছে বাৰীত হোৱা সেই কল হওক নাৰিকল হওক, এইখিনি যদি আমি যতনাই ভালকৈ তাক যদি আমি বিজ্ঞানসন্মতভাৱে ব্যৱস্থা গ্ৰহণ কৰোঁ, তেতিয়াহ'লে তাৰ পৰা আমি নিজকে লাভান্বিত কৰিব পাৰিম।
0: হয় হয়, আজিকালি হে খেতি বাতি মানে হে উদ্যান শস্যৰ লগত হে বিজ্ঞানক তুমি হে সংপৃক্ত কৰিব লাগিব। আগৰ নিচিনা এচুকত হে কল দুজোপা ৰোলা হে তাৰ পৰা তুমি বহু ধৰণৰ হে উৎপাদন হে আশা কৰিব নোৱাৰা। কল বাৰীখন একেবাৰে সুন্দৰকৈ হে বৈজ্ঞানিক পদ্ধতিক হে শ্ৰী পদ্ধতিত তুমি হে ৰুব লাগিব, এডাল কলৰ পৰা এডাল কললৈ এটা হে নিৰ্দিষ্ট দূৰত্ব থাকিব লাগিব, তলখন তুমি হে চিকুণাই থব লাগিব, তেতিয়া দেখিবা হে কলৰ উৎপাদন হে যথেষ্ট হে বৃদ্ধি পায়।
1: বৰ্তমান সময়ত আমাৰ বাৰীখনটো থাকেই প্ৰত্যেক গাঁৱৰ, সেই বাৰীখনত বিজ্ঞানসন্মতভাৱে খেতি কৰিবলৈ আমাৰ মাজলৈ কিন্তু সেই কৃষি বিজ্ঞান তৰফৰ পৰাই হওক বা কৃষি কাৰ্যালয়ৰ তৰফৰ পৰা ফিল্ডৰ ডিউটিত থকা কৰ্মৰত হৈ থকা ব্যক্তিসকল কিন্তু আমাক সহায় কৰিবলৈ আগবাঢ়ি আহে।
0: কৃষি বিভাগৰ তোমাৰ সেই গ্ৰাম সেৱকেই হওক বা সেই কৃষি বিজ্ঞান কেন্দ্ৰলৈ তুমি গ'লে সেই উন্নত বীজ বা সেই উন্নত সেই গছৰ পুলি বা সেই উদ্যান শস্যৰ বিভিন্ন ধৰণৰ সেই বীজ তুমি বিনামূলীয়াকৈ সেই সংগ্ৰহ কৰিব পৰা যায়।
1: আমাৰ বাৰীখন চন পৰি ৰখাতকৈ তাক যদি বিজ্ঞানসন্মতভাৱে উন্নত বীজৰ জৰিয়তে আমি বাৰীখনত যদি খেতি বাতি কৰিব পাৰোঁ, ফল মূলেই হওক শাক পাচলি হওক, তেতিয়াহ'লে তাৰ পৰা যিখিনি লাভান্বিত হ'ব আমাৰ, সেইখিনি কিন্তু এটা উচ্চ পৰ্যায়ৰ চাকৰিৰ দৰমহাৰেও কিন্তু আমাক সেইখিনি ঢুকি নাপায়। কিন্তু আমি কি হয় থাউকিতে পোৱা সেই যিখিনি আমাৰ সম্পত্তি বা সম্পদ, তাৰ পৰা কি লাভ হয় সেইখিনি কিন্তু আমি হৃদয়ংগম কৰিব পৰা নাই।
0: এই উদ্যান শস্যৰ সেই বাৰীখনত যদি তোমাৰ নিজৰ সেই ল'ৰাটো বা সেই ছোৱালীজনীক যেনেধৰণে তুমি সেই লালন পালন কৰা, তেনেকৈ যদি সেই বছৰটো সেই বাৰী চুকত সোমাই তুমি সেই ভালদৰে সেই প্ৰতিপালন কৰা, দেখিবা সেই তোমাৰ সেই বাৰী চুকৰ পৰা উৎপাদন হোৱা ফল মূল বাৰু সেই পাচলিয়ে তোমাক আৰ্থিকভাৱে গোটেই বছৰটো চলি যোৱাত সহায় কৰিব।
1: এতিয়া ধৰা বাৰী চুকতে হোৱা বিভিন্ন ধৰণৰ ঔষধি গছ, সেই ঔষধি গছৰ জৰিয়তে আমি স্বাৱলম্বী হ'ব পাৰিম। বাৰীতে হোৱা তোমাৰ তুলসী হওক, মানিমুনি হওক, আদা, হালধি, এইবিলাক তোমাৰ বা নিম গছে হওক বা আমলখি কথা কৈছোঁ, এইবিলাক ঔষধি গছ। বৰ্তমান সময়ত বিভিন্ন উদ্যোগ গঢ়ি উঠিছে এই ঔষধি গছৰ পৰা ঔষধ তৈয়াৰ কৰাৰ বাবে। তালৈ বহুখিনি আমাৰ এনেধৰণৰ কেঁচা সামগ্ৰীৰ প্ৰয়োজন হয়, আৰু এই কেঁচা সামগ্ৰীসমূহ আমি যদি বাৰীতে সেইখিনি কৰি লওঁ, তেতিয়াহ'লে আমি ঘৰতেই থাকি লাভান্বিত হ'ব পাৰিম। এতিয়া আমি জানো যে বহু আমাৰ আশে পাশে এনেধৰণৰ কল কাৰখানাই হয় উদ্যোগ গঢ়ি উঠিছে ঔষধ তৈয়াৰ কৰা, আৰু আমি জানো যে যি ঠাইত উদ্যোগ গঢ়ি উঠে সেই ঠাইত কিন্তু কেঁচা সামগ্ৰী বৰ বেছিকৈ বা প্ৰচুৰ পৰিমাণে পোৱা যায়।
0: তাৰ হে সুন্দৰ উদাহৰণ এতিয়া সেই বাঁহ গছজোপা, বাঁহ গছৰ এতিয়া হে তোমাৰ চাহিদা যথেষ্ট বাঢ়িছে। আমাৰ সেই সৌ সিদিনাৰ পৰা সেই নুমলীগড় জানো সেই বাঁহৰ পৰা তোমাৰ সেই ইথানল বনোৱা সেই ফেক্টৰী কৰা নাই, গতিকে এতিয়া সেই বাঁহৰ যথেষ্ট চাহিদা বাঢ়িব, গতিকে হে মই বাঁহৰ মূৰাও হে তোমাৰ সম্প্ৰসাৰণ কৰিবলৈ আৰম্ভ কৰি।
1: কিন্তু তাৰ বিপৰীতে আকৌ দেখা যায় আমাৰ গাঁৱৰ বহু মানুহে এই বাঁহ গছবোৰ সমূলি নোহোৱা কৰি তাৰ ঠাইত তোমাৰ ঘৰ তৈয়াৰ কৰিছে বা ঘৰ বনাইছে, দালান বনাইছে, বিল্ডিং বনাইছে, আৰু কি কৰিছে এই তাত যিখিনি খেতি মাটি সেইখিনিত তোমাৰ ঘৰ আদি বনাই পেলাই আমাৰ খেতি মাটি নষ্ট কৰিছে।
0: অৱশ্যে সেইটো নোহোৱা নহয়, মানে জনবিস্ফোৰণৰ ফলত সেইটো কৰিবলৈ বাধ্য হৈছে, মানুহৰ সংখ্যা দিনক দিনে বাঢ়িছে, মাটিৰ সংখ্যাটো আৰু বাঢ়ি নাযায়।
1: এতিয়া কথাটো হৈছে এই যে ঔষধি গছসমূহ আমি যদি ভালদৰে ৰোপণ কৰিব পাৰোঁ বা যিখিনি আছে সেইখিনি যতনাই ভালদৰে ৰাখোঁ, তেতিয়াহ'লে আমি এই যিবোৰ উদ্যোগ গঢ়ি উঠে তাত কেঁচা সামগ্ৰী হিচাপে সেইখিনি দিব পাৰিম।
0: একেবাৰে সত্য কথাহে কোনোবা এগৰাকীয়ে মনিহে কৈছিল নহয় বোলো এক বৃক্ষ তোমাৰ সেই দশপুত্ৰ সম, গছৰ সমান সেই ধুনীয়া কবিতা নাই, সেই এজোপা কাটিলে সেই দহজোপা ৰোৱক, এই ধৰাতে ৰচক তোমাৰ সেই সোণালী সৰক,
1: এই ডাকৰ বচন ফাঁকি তোমাৰ মুখত কিন্তু আমি প্ৰায়ে শুনো নে কি কয় হে ভদাই,
0: মই পাৰিলে সেই জনসাধাৰণক সজাগ সচেতন কৰিবলৈ সুযোগ।

0: সুযোগ পালে এনেধৰণৰহে কথা কওঁ। সেইকাৰণেহে মই বহুতেহে কথা চহকী ভদাই বুলি কওঁ।
1: এতিয়া চোৱাচোন, উদাহৰণস্বৰূপে তোমাৰ সন্মুখতে থকা সেই ডলা চালনী যে তুমি বনাই আছা, এইবোৰ তোমাৰ বাৰীতে হোৱা সেই বাঁহ গছৰ পৰাই তুমি এই সৰু কুটিৰ উদ্যোগটো ঘৰতে গঢ়ি তোলা নাই জানো?
0: হে তুলিছো তুলিছো, হে আমাৰ হে অসমৰে কোনোবা এগৰাকীয়ে মহিলাই বোলে হে এডাল বাঁহৰ পৰা তোমাৰ সেই মহিলাৰ সেই গহনা পাতি বনাই এডাল বাঁহৰ পৰাই বোলে হে 1.5 লক্ষাধিক টকা হে উপাৰ্জন কৰি
1: সেইটো দেখিছা, এটা কলাত্মক আমাৰ দৃষ্টি থাকিব লাগিব। সেই কলাত্মক দৃষ্টিৰে আমি এডাল বাঁহৰ পৰা আমি কিমানখিনি লাভ কৰিব পাৰিম, আমি কলাত্মক দৃষ্টিৰে যদি চাওঁ তেতিয়াহে আমি লাভান্বিত হ'ম। এজোপা বাঁহ গছৰ মূল্য কিন্তু আমাৰ ঘৰতে থকা যিখিনি মূল্য আমি ঘৰত আছে কাৰণ তাৰ পৰা আমি অনুভৱ নকৰোঁ। কাৰণ কি জানিছানে, ঘৰৰ গৰুৱে বাৰী ঘাঁহ ৰাহি যোৱা নিমিলে, সেইকাৰণে আমি অনুভৱ নকৰোঁ। কিন্তু এজোপা বাঁহৰ পৰা কিমান সুন্দৰ সম্পদ তৈয়াৰ কৰিব পাৰি সেইখিনি কিন্তু আমি অনুধাৱন কৰিব নোৱাৰোঁ। কিন্তু তুমি সেইখিনি সুন্দৰভাৱে অনুধাৱন কৰিছা, সেইকাৰণে তুমি সেই বাঁহৰ জৰিয়তে তুমি ডলা হওক, চালনী হওক, এক খৰাই হওক, লগতে তুমি সেই এইবোৰ দেখিছোঁ তোমাৰ এই ঘৰতে বাঁহৰ জৰিয়তে হওক বা তোমাৰ বাৰীতে পোৱা কাঠৰ জৰিয়তে এইবিলাক তোমাৰ সজাবলগীয়া কিছুমান শ্ব'পিচ সেইবিলাকো তুমি তৈয়াৰ কৰিছা।
0: সময় থাকিলে মই সেই যিকোনো বস্তুৱে বনাই থাকিব বুজিছা, লগতে সেই মাছ ধৰাৰ সঁজুলি সেই চেপাই হওক, সেই জুলুকিয়ে হওক বা সেই পলখনেই হওক, সকলোবোৰহে মই নিজে বনাই লৈ সেইবোৰে সেই মৎস্য চিকাৰ কৰি সেই মাছটোহে মোৰ কিনিবলগীয়া নাথাকে, সেই বাৰীতে সেই পুখুৰীটো আছে, তোমাকো কেতিয়াবা মই সেই মাছ খুৱাওঁ।
1: এয়া জাকৈখন যে আমাৰ সেই সোনপাই সেই লোৱা এই জাকৈখন জানো তুমি বনাই দিয়া নাই? দেখিছা, তুমি এই বাঁহ শিল্পৰ জৰিয়তে কি সুন্দৰভাৱে এইবোৰ প্ৰস্তুত কৰিছা, তুমিও এগৰাকী শিল্পী নহয় জানো?
0: বহুতে কয় সদায় কথা চহকী, কিন্তু লক্ষ্মী আনে হাত দুখন সেইটো স্বীকাৰ কৰিব নোখোজে, অৱশ্যে আমাৰ সেই সোনপাহীয়ে কৰে।
1: এতিয়া এইবোৰৰ জৰিয়তে যিখিনি তোমাৰ আজৰি সময় সেইখিনি সময়ত তুমি সুন্দৰভাৱে ব্যৱহাৰ কৰিছা এইবিলাক সাজি পেলাই।
0: খেতি পথাৰলৈ যাবলৈ মই বৰষুণৰ দিনত জাপিটো মই নিজেই বনাই লওঁ।
1: এই জাপিয়ে হওক বা বিভিন্ন আমাৰ ঘৰত ব্যৱহাৰ হোৱা সা সঁজুলিয়ে হওক,
0: বাঢ়নীডাল
1: সেইবিলাক তোমাৰ এই ঘৰতে পোৱা যিখিনি আমাৰ সম্পদ বা বাৰীতে পোৱা যিখিনি সম্পদ তাৰ জৰিয়তে তুমি তৈয়াৰ কৰি আহিছা, আৰু ইয়াৰ জৰিয়তে তুমি ঘৰখনৰ যিখিনি আহিলা বা যিখিনি অভাৱ সেইখিনি পূৰণ কৰাৰ লগতে তুমি বজাৰত বিক্ৰী কৰি আৰ্থিকভাৱে নিজকে স্বচ্ছল কৰিব পাৰিছা।
0: হয় হয়, আমাৰ ডেকাসকলে বা উঠি অহাসকলেও যদি সেই ধৰণৰ কথা চিন্তা চৰ্চা কৰিহে আগবাঢ়ি যায় যথেষ্ট হে আৰ্থিকভাৱে হে টনকিয়াল হ'ব পাৰিব। হেৰি নহয় মাছৰ, হে সোনপাহি আহিব বুলিহে ৰৈ আছো, গতিকে আজি হে মেমু চৰ্বতকে মই হে পটককৈ আনি দিওঁ, তুমি আহে গান এটা শুনোৱা।
1: হ'ব দিয়া, সোনপাহি নাথাকিলেও আমি এটা গীত শুনিবই লাগিব নহয় জানো? দিয়া, তুমি সেই নেবু চৰ্বত বনাই আনা, এইখিনি সময়তে আমি এটি সুন্দৰ গীত শুনি লওঁ।

0: আমাৰ যিবোৰ কুটিৰ উদ্যোগ ঘৰতে গঢ়ি উঠে, পৰম্পৰাগতভাৱেই হওক, শিক্ষা গ্ৰহণ কৰিয়েই হওক বা বিজ্ঞানসন্মত শিক্ষা গ্ৰহণ কৰিয়েই হওক, যি উদ্যোগ গঢ়ি উঠিছে ঘৰত, সেইখিনিক আৰু উৎসাহিত কৰিবৰ বাবে বিভিন্ন সহায় সহযোগ চৰকাৰে আগবঢ়াই আহিছে।
1: চৰকাৰৰহে উদ্যোগ বিভাগে তোমাৰ সেই বিভিন্ন ধৰণৰ সেই আঁচনি লৈছে, সেই আঁচনিবোৰৰ পৰাহে তুমি সেই ধন ল'লেহে গোটেইখিনি ধনোহে ঘূৰাই দিব নালাগে, হে চৰকাৰেও সেই ৰাজসাহাৰ্য হিচাপে সেই শতকৰা 30 বা সেই 40-50%
0: ৰেহাই দিছে। দেখিছা কিমানখিনি আমাক সুবিধা দিছে,
1: লগতে হে এইবোৰ সামগ্ৰীৰ বজাৰো তেওঁলোকে ঠিক ঠাক কৰি দিছে নহয়।
0: এইটোৱে বৰ এটা ভাল খবৰ যে আমাৰ বাৰীত হোৱা যিখিনি আমাৰ সম্পদ আছে, তাৰ পৰা যিখিনি সা সঁজুলি তৈয়াৰ কৰোঁ, সেইখিনি বজাৰত বিক্ৰী কৰিবৰ বাবে এখন বজাৰো আমাক সুন্দৰভাৱে দিছে।
1: সেইখন জিলাৰ সেই উচ্চ পদস্থ বিষয়া এগৰাকী আকৌ সেইবোৰ সুন্দৰকৈ সেই পেকেটিং কৰি তোমাৰ সেই আমেৰিকালৈ পঠাবলৈ বোলে সক্ষম হলে মাষ্টৰ, সেই কথাটো শুনি মোৰ হে বৰ ভাল লাগিছে। কৃষি খণ্ডত এটা হে নতুন সংযোজন নহ'ল নে?
0: এই যে মৌ পালন আমাৰ অসমীয়া সমাজত কিন্তু সেই আগৰ দিনৰ পৰাই চলি আহিছে,
1: পৰম্পৰাগতভাৱে আচলতে আমাৰ সেই মৌ পালন
0: চলি আছে। আৰু এই যে মৌ ধৰা যিটো কাৰ্যসূচী, সেইবিলাকৰ অভিজ্ঞ যিসকল ব্যক্তি আমাৰ গাঁৱে ভূঞে থাকেই, জংঘলৰ পৰা মৌ ধৰি আনি মৌ বাকচত ভৰাই আনি ঘৰত পুহি তাৰ পৰা যিখিনি মৌ উৎপাদন কৰিছে, তাৰ পৰা যিখিনি লাভান্বিত হৈছে, এনেধৰণৰ পৰম্পৰাগত যি মৌ তৈয়াৰ কৰা, সেইখিনি কিন্তু অসমীয়া সমাজত এই আগৰ পৰাই চলি আহিছে। বিজ্ঞানসন্মতভাৱে কেনেদৰে আমি উৎপাদন কৰিম, তাৰ বাবে আমি কৃষি ক্ষেত্ৰত জড়িত থকা আমাৰ বিষয়াসকলৰ সহায় সহযোগ লৈ আমি আগবাঢ়িব পাৰোঁ।
1: মুঠতে বিজ্ঞান প্ৰযুক্তিৰ সহায়ত তোমাৰ সেই খেতি বাতি বা সেই খেতি খোলাক কিন্তু সেই উন্নত ধৰণে কৰি সেই উন্নত ধৰণৰ মানে উন্নত জাতৰ তোমাৰ সেই বীজ প্ৰয়োগ কৰিয়েই হওক বা সেই উন্নত ব্যৱস্থাপনাৰ জৰিয়তে তুমি সেই সুন্দৰ সুন্দৰ সেই খেতি বাতিৰ সেই ফচল তুমি উৎপাদন কৰিলে, সেইবোৰৰ সেই কিন্তু চাহিদা আমাৰ সেই নিজৰ ৰাজ্যতো আছে, আমাৰ দেশত আছে, আৰু প্ৰয়োজন হ'লে আমি বিদেশলৈও তোমাৰ সেই পঠোৱাৰ সেই ব্যৱস্থা আমাৰ সেই উচ্চ পদস্থ সেই বিষয়াবিলাকে মানে সেই কৃষি বিভাগৰ সেই বিষয়াসকলে কৰি দিয়ে।
0: আৰু আমাৰ অসমৰ শুৱালকুছি হওক বা আন কিছুমান ঠাইত দেখা যায় এই যে আমাৰ বয়ন উদ্যোগ পৰম্পৰাগতভাৱে চলি আহিছে।
1: ধেমাজিৰ হে বহু মহিলা তোমাৰ সেই বয়ন উদ্যোগৰ লগত জড়িত হৈ তেওঁলোকৰ সেই উৎপাদিত সেই বস্ত্ৰ সেই বিদেশলৈ সেই ৰপ্তানি কৰাৰ ব্যৱস্থা ইতিমধ্যে আমাৰ মুলুকতহে হৈ উঠিছে।
0: এই উদ্যোগৰ বাবে যিখিনি কেঁচামালৰ প্ৰয়োজন, পাট পলুৱে হওক, মুগা পলু, সেইখিনি বিজ্ঞানসন্মতভাৱে আমাৰ বাৰীতে গছত কেনেদৰে আমি তাক প্ৰতিপালন কৰিম, সেইখিনি ব্যৱস্থা আমি ল'ব পাৰোঁ, তাৰ জৰিয়তে কিন্তু আমি লাভান্বিত হ'ব পাৰিম আৰ্থিকভাৱে।
1: আৰু এই ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষয়ো যথেষ্ট

0: সহায় সাহায্য কৰে নহয়।
1: এই আগত তোমাৰ পৰম্পৰাগতভাৱে কিছুমান নিৰ্দিষ্ট ঠাইতহে এই পাট পলু বা সেই মুগা পলু প্ৰতিপালন কৰাৰ ব্যৱস্থা আছিল বা কৰে, কিন্তু বৰ্তমান সময়ত বিজ্ঞানসন্মতভাৱে আমাৰ অসমৰ বিভিন্ন ঠাইত এই পাট পলুৱে হওক বা মুগা পলু সেইখিনি প্ৰতিপালন কৰিব পৰা যায় বা তাৰ পৰা আমি উৎপাদন কৰি বয়ন শিল্পক আমি আগবঢ়াই লৈ যাব পাৰোঁ। তুমি কৈছাই যে ধেমাজিৰ ফালে সেইফালে এনেধৰণৰ উদ্যোগ গঢ়ি উঠিছে বা কেঁচা সামগ্ৰী পোৱা যায়।
0: তেখেতসকলে এই ক্ষেত্ৰত অগ্ৰণী ভূমিকা লৈহে যথেষ্টভাৱে অৰ্থনৈতিকভাৱে সবল হোৱা দেখা যায়।
1: এনেদৰে আমাৰ সেই বাঁহ শিল্পই হওক বা কাঠৰ যি শিল্প সেইখিনিক সুন্দৰভাৱে আগবঢ়াই নিবৰ বাবে আমাৰ বাৰীখন আমি সুন্দৰভাৱে প্ৰতিপালন কৰিব লাগিব, কাৰণ আমাৰ বাৰীতে এইবোৰ সম্পদ পোৱা যায়। তাৰোপৰি আমাৰ যিবিলাক তোমাৰ মূল্যৱান কাঠ সেইখিনিও কিন্তু আমাৰ বাৰীতে আগত পোৱা গৈছিল, বৰ্তমান সময়তো বিভিন্ন ঠাইত পোৱা যায় নে কি কোৱা?
0: মূল্যৱান কাঠ বুলি কওঁতে তোমাৰ এতিয়া উজনি অসমত তোমাৰ সাঁচি গছে কিন্তু আমাৰ গাঁৱলীয়া সমাজক যথেষ্ট আৰ্থিকভাৱে সবল কৰিছে।
1: এই তাৰোপৰি এই চেগুন গছৰ যি চাহিদা বা যি মূল্য তাৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ বৰ্তমান সময়ত বাৰীত চেগুনৰ খেতিও কৰি আহিছে, কাৰণ এজোপা চেগুন গছে যিখিনি লাভ দিব আমি ভাবিব নোৱাৰিম, চেগুন গছৰ ইমান মূল্য বৃদ্ধি পাইছে। কিন্তু কি হয়, যিবিলাক গছ গছনি কাটি গৈছে তেনে হাৰত কিন্তু গছ গছনি আমি ৰুব পৰা নাই। আমি বাৰীতে যদি এনেধৰণৰ মূল্যৱান কাঠ, সি লাগিলে তোমাৰ সাঁচি গছেই হওক বা চেগুন গছ আমি ৰুব পাৰোঁ, তেতিয়াহ'লে ভৱিষ্যতৰ প্ৰজন্মৰ কাৰণে কিন্তু আমি জমা থৈ যাব পাৰোঁ। আমি যে কওঁ বেংকত আমি আমাৰ ভৱিষ্যত প্ৰজন্মৰ কাৰণে জমা ৰাখি থৈ যাওঁ বা ধন থৈ যাওঁ, কিন্তু আমি বাৰীখনত যদি আমি এনেধৰণৰ সেই কাঠ মূল্যৱান কাঠৰ গছ গছনি ৰোপণ কৰোঁ, আমাৰ পিছৰ প্ৰজন্মই সেইখিনিৰ পৰা কিন্তু লাভান্বিত হ'ব পাৰিব।
0: এশজোপা তোমাৰ চেগুন গছ বাৰী চুকত লগাই থব পাৰিলা, তোমাৰ নাতি পুতিয়ে কোটি টকাৰ ঘৰ দেখিবলৈ পাব।
1: এনেদৰে আমাৰ ভৱিষ্যত প্ৰজন্মৰ কাৰণে আমি সংৰক্ষণ কৰি থৈ যাব পাৰোঁ বা আৰ্থিকভাৱে তেওঁলোককো এটা ব্যৱস্থা বা দিহা কৰি থৈ যাব পাৰোঁ। এই বাৰীসমূহৰ জৰিয়তে আমি অসমীয়া মানুহে আৰ্থিকভাৱে কিমান সুন্দৰভাৱে চলিব পাৰোঁ সেইখিনি বিষয়ে যদি সকলোৱে অনুভৱ কৰিব পাৰে আৰু আমাৰ বাৰীখন যতনাই ৰাখোঁ, তেতিয়াহ'লে আমাৰ ভৱিষ্যত প্ৰজন্মও ইয়াৰ পৰা কিন্তু বহুখিনি লাভান্বিত হ'ব,
0: অৰ্থনৈতিকভাৱে যথেষ্ট আগবাঢ়ি যাব পাৰিব।
1: বৰ্তমান সময়ত কৰ্মৰ ক্ষেত্ৰত যি প্ৰতিযোগিতা আহিছে সেই প্ৰতিযোগিতাত স্থিতি ৰক্ষা কৰি চলিবৰ কাৰণে আমাৰ বাৰীখনে কিন্তু সুন্দৰ এটা অৱদান আগবঢ়ায়। ভদাই সোনপাহিটো আহি নাপালে নিশ্চয় পলম হ'ব, এই আলোচনাসমূহৰ মাজত যদি সোনপাহি থাকে তেতিয়াহ'লে সোণতে সুৱগা চৰে। আচলতে আমাৰ লগত এই আলোচনাত সুন্দৰভাৱে যি পৰিৱেশ এটা দিয়ে সোনপাহি, নাথাকিলে আমি অলপ অভাৱ অনুভৱ কৰোঁ, হয়নে নহয়? এই ভদাই তেতিয়াহ'লে আজিলৈ আহোঁ, বুইছা? আহোঁ দিয়া,
0: বেগ এটা খালি বেগ এটা লৈ আহিবা, আমি অলপ পাচলি দি পঠাম তোমাক, বুইছা?
1: এই হ'ব দিয়া বাৰু, লৈ আহিম দেই।
2: শ্ৰোতা ইমান পৰে ভদাই চোতালৰ মেল অনুষ্ঠানটি শুনিলে, বিভিন্ন চৰিত্ৰ ৰূপায়ণ কৰিলে ভদাই, অজিত চক্ৰৱৰ্তী, সোণপাহী, ৰিমজিম পতংগীয়া আৰু মাষ্টৰৰ চৰিত্ৰত শান্তনু শইকীয়া। অনুষ্ঠানটিৰ বাণীবন্ধন আৰু সম্পাদনা শান্তনু শইকীয়াৰ, প্ৰযোজনা গৌতম নাথৰ।

ভদাৰ চোতালৰ মেল অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী তেজপুৰ। এতিয়া আগবঢ়াবলৈ লৈছোঁ আমাৰ কেন্দ্ৰৰ পৰা দৈনন্দিন প্ৰচাৰিত অনুষ্ঠান আজিৰ দিনটো।

নমস্কাৰ প্ৰিয় শ্ৰোতা, আকাশবাণী তেজপুৰ কেন্দ্ৰৰ আজিৰ দিনটো অনুষ্ঠানটিলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি 2026 বৰ্ষৰ 22 মে'। ইতিহাসত আজিৰ দিনটোৰ তাৎপৰ্য জানো আহকচোন। প্ৰথমে আহিছোঁ

বিশ্বৰ প্ৰেক্ষাপটত আজিৰ দিনটোলৈ। 1762 চনৰ আজিৰ দিনটোতে ছুইডেন আৰু প্ৰছিয়াই হামবাৰ্গ চুক্তিত স্বাক্ষৰ কৰে। 1849 চনৰ আজিৰ দিনটোতে আমেৰিকাৰ ৰাষ্ট্ৰপতি আব্ৰাহাম লিংকনে লাইফ বোটৰ পেটেণ্ট লাভ কৰিছিল। যিকোনো আৱিষ্কাৰৰ পেটেণ্ট লাভ কৰা তেওঁই একমাত্ৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি। 1906 চনৰ আজিৰ দিনটোতে

কৰিছিল। যিকোনো আৱিষ্কাৰৰ পেটেণ্ট লাভ কৰা তেওঁই একমাত্ৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি। 1906 চনৰ আজিৰ দিনটোতে ৰাইট ভাতৃদ্বয়ে উড়ন্ত সৰঞ্জাম তথা ফ্লাইং মেচিনৰ পেটেণ্ট লাভ কৰিছিল। 1990 চনৰ আজিৰ দিনটোতে উত্তৰ আৰু দক্ষিণ ইউনান সংযুক্ত হৈ নতুন ইউনান গণতন্ত্ৰ প্ৰতিষ্ঠা হয়। 2000 চনৰ আজিৰ দিনটোতে শ্ৰীলংকাত জাফনা অধিকাৰ কৰা প্ৰায় 150 জনতকৈ অধিক সন্ত্ৰাসবাদী হত্যা কৰা হয়। ভিক্টৰ হুগো ফৰাচী সাহিত্যিক, ৰাজনীতিবিদ আৰু মানৱ অধিকাৰ কৰ্মী। তেওঁৰ মৃত্যু হৈছিল 1885 চনৰ আজিৰ দিনটোতে। আৰ্থাৰ কনান ডায়াল, স্কটিছ সাহিত্যিক শার্লক হোমছৰ গল্পসমূহৰ বাবে তেখেত বিখ্যাত। তেওঁৰ জন্ম হৈছিল 1859 চনৰ আজিৰ দিনটোতে।

প্ৰিয় শ্ৰোতা, এইবাৰ আহিছোঁ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত আজিৰ দিনটোলৈ। আজিৰ দিনটোতে জন্ম হৈছিল ৰাজা ৰামমোহন ৰায়ৰ 1772 চনত, যি আছিল প্ৰথম ভাৰতীয় ধৰ্মীয় সামাজিক পুনৰ্গঠন আন্দোলন, ব্ৰাহ্ম সমাজৰ প্ৰতিষ্ঠাতা আৰু বাঙালী দাৰ্শনিক। তৎকালীন ৰাজনীতি, জনপ্ৰশাসন, ধৰ্মীয় আৰু শিক্ষা ক্ষেত্ৰত তেওঁ উল্লেখযোগ্য প্ৰভাৱ ৰাখিব পাৰিছিল। তেওঁ সতীদাহ প্ৰথা বিলুপ্ত কৰাৰ প্ৰচেষ্টাৰ বাবে সবাতোকৈ বেছি বিখ্যাত। এই সময়ত হিন্দু বিধৱা নাৰীসকলে স্বামীৰ চিতাত সহমৰণ গৈছিল বা আত্মাহুতি দিবৰ বাবে বাধ্য কৰা হৈছিল। বেদান্ত উপনিষদবোৰ উলিওৱাৰ সময়তে তেওঁ সতীদাহ অশাস্ত্ৰীয় আৰু নীতি বিগৰ্হিত বুলি প্ৰমাণ কৰিবলৈ পুস্তিকা লিখে প্ৰবৰ্তন ও নিবৰ্তকৰ সংবাদ। এই পুস্তিকাৰ বাবে বহুতো প্ৰতিবাদ হৈছিল, কিন্তু তেওঁৰ প্ৰচেষ্টাতে আইন কৰি সহমৰণ ৰীতি নিষিদ্ধ কৰা হয়। এই চেষ্টাত বাধা দিয়াৰ বাবে ৰামমোহন ৰায় বিলাতলৈও গৈছিল।

1545 চনৰ আজিৰ দিনটোতে শ্বেৰশ্বাহ চুৰৰ মৃত্যু হয়। আক্ৰমণৰ বাবে প্ৰস্তুতি চলাই থকা অৱস্থাত কলজঞ্জাৰ দুৰ্গত হোৱা বিস্ফোৰণত তেওঁ মাৰাত্মকভাৱে আহত হৈছিল। মুম্বাই নিবাসী এগৰাকী ভাৰতীয় পৰিৱেশবিদ, বেচৰকাৰী সংস্থা আৱাজ ফাউণ্ডেশ্যনৰ প্ৰতিষ্ঠাতা আৰু এক্টিভিষ্টসকলৰ প্ৰতি সততে প্ৰদৰ্শিত ভীতি, ভাবুকি আৰু প্ৰতিশোধৰ বিৰুদ্ধে সংঘবদ্ধ আন্দোলন মিত্ৰৰ আহ্বায়ক। তেওঁ সংৰক্ষণ উপসমিতিৰ সহ অধ্যক্ষ আৰু এছিয়াৰ আটাইতকৈ পুৰণি আৰু বৃহৎ বেচৰকাৰী পৰিৱেশ সংস্থা বম্বে নেচাৰেল হিষ্ট্ৰী ছচাইটিৰ সন্মানীয় সচিব। তেওঁ 2008 আৰু 2021 চনৰ ভিতৰত পৰিচালনা পৰিষদৰো সদস্য আছিল। তেওঁ হৈছে সুমেয়া আব্দুল আলী, যাৰ জন্ম হৈছিল 1961 চনৰ আজিৰ দিনটোতে। 1917 চনৰ আজিৰ দিনটোতে বিপ্লৱী স্বাধীনতা সংগ্ৰামী সুনীতি চৌধুৰীয়ে কুমিল্লাত জন্মগ্ৰহণ কৰিছিল। 1961 চনৰ আজিৰ দিনটোতে জ্ঞানপীঠ বঁটা আৰম্ভ কৰা হৈছিল আৰু প্ৰথম বঁটা 1965 চনত দিয়া হৈছিল। ভাৰতীয় সংবিধানৰ অষ্টম অনুসূচীত অন্তৰ্ভুক্ত যিকোনো ভাষাত যিকোনো ভাৰতীয়

প্ৰিয় নাগৰিকে শ্ৰেষ্ঠ সৃষ্টিশীল সাহিত্য ৰচনা কৰাৰ বাবে এই বঁটা প্ৰদান কৰা হয়। 1999 চনৰ আজিৰ দিনটোতে IRBM অগ্নি মিছাইল উৰিষ্যাৰ চান্দিপুৰৰ পৰা সফলতাৰে উৎক্ষেপণ কৰা হৈছিল। 1997 চনৰ আজিৰ দিনটোতে জবলপুৰ চহৰত সংঘটিত ভূমিকম্পত কমেও 40 জন লোক নিহত আৰু 300ৰো অধিক লোক আহত হৈছিল।

সমগ্ৰ বিশ্বত 22 মে' তাৰিখে আন্তৰ্জাতিক জৈৱ বৈচিত্ৰ দিৱস বা বিশ্ব জৈৱ বৈচিত্ৰ দিৱস পালন কৰা হয়। 2000 চনৰ ডিচেম্বৰ মাহত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে গ্ৰহণ কৰা এই দিৱসৰ লক্ষ্য হৈছে চলি থকা জৈৱ বৈচিত্ৰৰ বিষয়সমূহৰ বিষয়ে সজাগতা সৃষ্টি কৰাৰ লগতে আমাৰ গ্ৰহটোৰ উদ্ভিদ আৰু প্ৰাণীসমূহ জীয়াই ৰাখিবলৈ প্ৰয়োজনীয় প্ৰত্যাহ্বানসমূহৰ বিষয়ে অধিক বুজাবুজিৰ সৃষ্টি কৰা। বাৰ্ষিক পালনৰ জৰিয়তে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ লক্ষ্য হৈছে প্ৰাকৃতিক জগতৰ সৈতে মানুহৰ সম্পৰ্ক পুনৰ পৰীক্ষা কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰা আৰু পৰিৱেশ সংৰক্ষণৰ বাবে অধিক কাৰ্যক্ষমভাৱে কাম কৰা। আজিৰ দিনটো অনুষ্ঠানটি শুনিলে এয়া আকাশবাণী তেজপুৰ। খন্তেক পাছতে 8 বজাত আকাশবাণী গুৱাহাটীৰ পৰা প্ৰচাৰিত বাতৰিৰ শিৰোনাম শুনিবলৈ পাব।

নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ নিশা 8 বজাৰ মুখ্য বাতৰি পঢ়িছো জিন্তিৰাণী ডেকাই। উমৈহতীয়া দেৱানী বিধি প্ৰণয়ন আৰু ৰূপায়ণ কৰিবলৈ ৰাজ্য চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ বুলি ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই 16শ অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনত প্ৰকাশ কৰে। উৎকোচ লৈ হাতেলোটে গ্ৰেপ্তাৰ হোৱা অসম অসামৰিক সেৱাৰ বিষয়া লাচিত কুমাৰ দাসৰ বাসগৃহত দুৰ্নীতি নিৰীক্ষণ আৰু নিবাৰণ সঞ্চালকালয়ে অভিযান চলাই বুজন পৰিমাণৰ নগদ ধন আৰু সোণৰ গহনা জব্দ কৰে। ৰাজ্যৰ পৰিবহণ আন্তঃগাঁথনিত নৱতম সংযোজন হিচাপে আজি গুৱাহাটীৰ লালগণেশত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ডঃ শ্যামা প্ৰসাদ মুখাৰ্জীৰ উড়ন সেতুখন উদ্বোধন কৰে। কৰ্কট ৰোগৰ চিকিৎসা অধিক শক্তিশালী আৰু সহজলভ্য কৰি তোলাৰ লক্ষ্যৰে কৰিমগঞ্জ অসামৰিক চিকিৎসালয়ত কেমোথেৰাপী ইউনিট আজিৰ পৰা আৰম্ভ কৰা হৈছে। গুৱাহাটী উচ্চ ন্যায়ালয়ে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰৰ অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদনৰ অহা 25 মে'ত পৰৱৰ্তী শুনানি গ্ৰহণ কৰিব। অসম নাগালেণ্ড সীমান্তৰ নামতোলাত আজি চৰাইদেউ আৰক্ষীয়ে অভিযান চলাই গুজন পৰিমাণৰ নিচাযুক্ত সামগ্ৰীসহ এগৰাকী মহিলা সৰবৰাহকাৰীক আটক কৰিবলৈ সমৰ্থ হয়। বানপানী আৰু সম্ভাৱ্য প্ৰাকৃতিক দুৰ্যোগৰ প্ৰতি লক্ষ্য ৰাখি ধুবুৰী জিলাৰ বিলাচীপাৰা সমজিলা প্ৰশাসনে বিশেষ সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি ছানৰাইজাৰ্ছ হায়দৰাবাদ ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। টছত জিকি ছানৰাইজাৰ্ছ হায়দৰাবাদে প্ৰথমে বেটিং কৰে। এতিয়াৰ মুখ্য বাতৰি ইমানেই। আমাৰ পৰৱৰ্তী বাতৰি বুলেটিন নিশা 9:25 বজাত শুনিবলৈ পাব।

0: মিডিয়াম ৱেভৰ 266.66 মিটাৰ কিলোহাৰ্টছ 1125 আৰু এফএমটোৰ 102.4 মেগাহাৰ্টছত এয়া আকাশবাণী তেজপুৰ। এতিয়া নিবেদন কৰিবলৈ লৈছো ধাৰাবাহিক উপন্যাস পাঠ অনুষ্ঠান। পূৰবী বৰমুদৈ ৰচিত শান্তনু কুলনন্দন উপন্যাসৰ আজি আগবঢ়োৱা হৈছে 42 সংখ্যক খণ্ডটি।
1: এয়া আকাশবাণী তেজপুৰ। শ্ৰোতাসকলে আমাৰ নিয়মীয়া উপন্যাস পাঠ অনুষ্ঠানটিত শুনি আছে সাহিত্য অকাডেমি বঁটা লাভ কৰা পূৰবী বৰমুদৈ ৰচিত উপন্যাস শান্তনু কুলনন্দন।

0: ইয়া শুনক পূৰবী বৰমুদৈ ৰচিত শান্তনু কুলনন্দন উপন্যাসনীৰ 42 সংখ্যক খণ্ডটি।
1: অলপ আগলৈকে সকলো বৰ নিৰুদ্বেগ হৈ আছিল, কিন্তু এতিয়া সম্ভাৱ্য বিপদৰ উমান পাই সকলো বৰ সষ্টম হৈ পৰিল। পৰিত্ৰাণৰ উপায় কি? তেওঁলোকৰ সকলোৱে আকুলভাৱে ত্ৰাণকৰ্তাক স্মৰণ কৰিবলৈ ধৰিলে। নিশাৰ ডাৱৰে ঢকা আকাশ আৰু অন্ধকাৰৰ মাজত মাথো বতাহৰ গতিৰ উমান লৈ জলদস্যুৰ হাতৰ পৰা পৰিত্ৰাণ পোৱাৰ পথ দুঃসাধ্য নহয়, অকল্পনীয়ও।
2: মহাশয়, কেৱল বতাহৰ গতিৰ উমান লৈ আমি তৎভূমিত পালোহি। ৰাতিপুৱালৈকো অধিক কাল নাই। মহামহিম পৰমেশ্বৰে আমাক পৰিত্ৰাণৰ পথ দেখুৱাওক।
1: সহকাৰী নাৱিককেইজনৰ এজনে প্ৰধান নাৱিকজনক ক'লে, শত্ৰু দূৰলৈ আঁতৰি যোৱাটোও এটা ৰণকৌশল হ'ব পাৰে। আমি বোধহয় এতিয়াই স্বস্তিৰ উশাহ ল'ব পৰা অৱস্থাত নাই। সমগতিৰেই আমাৰ তৰি গৈ থাকক। বতাহৰ গতিবেগৰ উমান লৈ গম পোৱা গৈছে আমি কিছু পূবমুৱা হৈ আহি আছোঁ। আকাশ পোহৰ হ'লেহে আমি আমাৰ প্ৰকৃত পথ বিচাৰি উলিয়াব পাৰিম। জলদস্যুৰ পৰা ৰক্ষা পোৱা গ'ল। স্বস্তিৰ নিশ্বাস ল'বলৈহে কাৰো আহৰি হোৱা নাই। ডাৱৰে আবৃত আকাশখনো মুকলি হোৱা দেখা গৈছে। দৃষ্টিগোচৰ হৈছে দিক নিৰ্ণয়কাৰী নক্ষত্ৰ। সূৰ্যদেৱ উদয় হোৱাৰ ক্ষণ এতিয়াও পোৱাহি নাই। জলযান নিজাগতিত আগবাঢ়িবলৈ লাগিল আৰু সকলোৰে মনবোৰো মুকলি মুকলি লাগিবলৈ আৰম্ভ কৰিলে।
2: আমি এতিয়া কোন দিশলৈ গতি কৰিছোঁ যাত্ৰবাহক? আমি দেখোন পূব দিশেহে আহি আছোঁ।
1: আকাশলৈ লক্ষ্য স্থিৰ কৰি প্ৰধান নাৱিকজনে প্ৰশ্ন কৰিলে, হয় মহাশয়, দিক নিৰ্ণয়ত আমাৰ কিছু ভুল হৈছে যেন লাগিছে। সহকাৰী নাৱিকজনে প্ৰশ্ন উত্তৰ দিলে। প্ৰধান নাৱিকজনে উত্তৰ নিদিলে। জলদস্যুৰ পৰা ৰক্ষা পাবৰ বাবে উদ্ভ্ৰান্তৰ দৰে তৰি চলোৱা হৈছিল। দিক নিৰ্ণয়ত খেলিমেলি লাগিবই। তাতে নিশাৰ অন্ধকাৰ আৰু আকাশ আবৃত কৰি ৰখা ডাৱৰ। দক্ষিণলৈ দিক পোনাই দিয়া, প্ৰধান নাৱিকজনে উত্তৰ দিলে। দক্ষিণৰ ফালে দিক পোনাই দিয়া হ'ল। উন্মাদ সামুদ্ৰিক তৰংগৰ উন্মাদনাত জলযানখনে টুলুং ভুটুং কৰিবলৈ লাগিল। তাতে বতাহজাকো অনুকূল নাছিল। আমাৰ বাণিজ্যতৰীত পানী সোমাইছে। পানী উলিয়াই দিবৰ ব্যৱস্থা অতি সোনকালে কৰা উৎসেচক। বতাহৰ ঢালতে মই গম পাইছোঁ আমাৰ সামুদ্ৰিক যান দিগভ্ৰান্ত হৈ পৰিছে। ইতিমধ্যে যদি স্থিৰ অৱস্থা নাপায় তেন্তে আমি বিক্ৰয়ৰ বাবে লৈ অহা ঘোঁৰাবোৰ পানীত পেলাই দিবৰ বাবে মই আদেশ দিছোঁ। সামুদ্ৰিক যানৰ সকলোৱে বৰ চিন্তিত হৈ পৰিল। যদিও এই জলযাত্ৰা অতি বিপদসংকুল, পদে পদে মৃত্যুৰ শংকা আৰু সকলো জানি বুজিও তেওঁলোক নিশ্চিন্ত মনে ওলাই আহে, কিন্তু কোনো সম্পূৰ্ণভাৱে নিশ্চিন্ত হৈ নাথাকে। আমি বহুদূৰ পূবলৈ গৈ আছোঁ। এই অঞ্চলত সামুদ্ৰিক বতাহৰ গতি বৰ তীব্ৰ। পালৰ ৰজ্জু কাটি দিয়া, আমি বিপদত পৰিছোঁ। প্ৰধান নাৱিকজনক বৰ উত্তেজিত যেন দেখা গ'ল। ঘোঁৰাবোৰে কেনেকৈ চিহনি মাৰিছে শুনিছানে? সাগৰীয় পানী আৰু বতাহৰ গোন্ধটো অচিনাকি। পৰমপিতাই এই যাত্ৰাত নিশ্চয় আমাক ৰক্ষা কৰিব। সামুদ্ৰিক তৰংগই জলযানখন তীব্ৰ আঘাত হানিবলৈ ধৰিলে। প্ৰাণ ৰক্ষাৰ বাবে সৰু সৰু নাওবোৰ সাজু কৰা হ'ল। ঘোঁৰাশালৰ শলখা গুচাই দিয়া হ'ল। জলযানখনে সমুদ্ৰতলীৰ শিল নে পৰ্বতচূড়াত ঠেকা খাবলৈ ধৰিলে আৰু নিমিষতে খণ্ড বিখণ্ড হৈ বিশাল জলধিৰাশিত চিটিকি পৰিল। লুণীয়া জলে সকলোকে গ্ৰাস কৰি ল'লে পলকতে। মানুহ আৰু ঘোঁৰা উটি গ'ল। বাণিজ্য দ্ৰব্যসমূহো বিশাল সমুদ্ৰই সামৰি থলে। তাৰপিছত সুভদ্ৰবাহু, তাৰপিছত কি হ'ল? তাম্ৰপৰ্ণী বন্দৰত গৌৰৱৰ্ণৰ ওখ সুদেহী আৰু সুকুমাৰ যুৱকজনৰ সৈতে কেনেকৈ যে সক্ষতা গঢ় লৈ উঠিছিল এতিয়াৰো আদিত্যপুত্ৰৰ মনত নাই। জাৱনিক ভাষা আদিত্যপুত্ৰই নাজানে, কিন্তু বাণিজ্যৰ সৈতে জড়িত থকাসকলৰ মাজত যি ভাষা প্ৰচলিত সেই বন্দৰৰ ভাষাতে আদিত্যপুত্ৰই সেই যুৱকজনৰ সৈতে কথা পাতিছিল আৰু কালক্ৰমত দুয়ো হৈ পৰিছিল ধৰ্মবান্ধৱ। আৰু এসময়ত ধৰ্মবান্ধৱ নুৰুদ্দিন আদিত্যপুত্ৰৰ বাণিজ্যতৰীৰ প্ৰধান নাৱিক হৈ পৰিছিল।
3: কেনেকৈ মই সেই সংকটৰ পৰা ৰক্ষা পালোঁ নেজানো বন্ধু। মই বোধহয় ভঙা নৌকাৰ কাঠ এডালত ধৰি উটি গৈ আছিলোঁ। কোন দিশে গৈছিলোঁ সেইটো

0: মই গম পোৱা নাছিলোঁ,
1: সুভদ্ৰবাহুৱে আদিত্যপুত্ৰক কৈছিল।
0: এসময়ত সামুদ্ৰিক সোঁত আৰু ঢৌৱে নি মোক নিৰ্জন ভূমি এখণ্ডত উপনীত কৰালেগৈ। এচটা শিলৰ ওপৰত মই অজ্ঞান হৈ পৰি আছিলোঁ। সাগৰীয় লৱণ জলৰ ৰ'দৰ তাপত শুকাই মোৰ শৰীৰৰ ওপৰত চামনি বান্ধিছিল। জলদস্যুৰ নাও এখনে মোক উদ্ধাৰ কৰিলে আৰু বাণিজ্য তৰী এখনত কৃতদাস কৰি বিক্ৰী কৰি দিলে। সেই বাণিজ্য তৰীতে মই ঘূৰি ফুৰিলোঁ সমুদ্ৰৰ পৰা সমুদ্ৰলৈ, বন্দৰৰ পৰা বন্দৰলৈ, আৰু মই আয়ত্ত কৰিলোঁ সামুদ্ৰিক বাণিজ্য তৰী এখন পৰিচালনা কৰাৰ সমস্ত কলা কৌশল। এই তাম্ৰপৰ্ণী বন্দৰতে এসময়ত তেওঁলোকে মোক মুক্ত কৰি দিয়ে। মুক্ত হোৱাৰ পিছত নুৰুদ্দিনে তাম্ৰপৰ্ণী বন্দৰৰ ওচৰত নাৰিকলৰ আঁহৰ পৰা ৰজ্জু তৈয়াৰ কৰা কামত নিজকে নিযুক্ত কৰে। তুমি নিশ্চয় জানা যে নাৰিকলৰ আঁহৰ পৰা তৈয়াৰ কৰা ৰজ্জু যথেষ্ট কঠিন, আৰু ইয়াক অইন কামৰ উপৰিও দেশ বিদেশৰ নৌকা শিল্পত ব্যৱহাৰ কৰা হয়। সামুদ্ৰিক পথেৰে এই ৰজ্জু লৈ যোৱা হয় মহাচীন, সুবৰ্ণভূমি আদি দেশলৈ। তাম্ৰপৰ্ণীৰ ই এটা প্ৰধান বাণিজ্য দ্ৰব্য।
1: সেই নুৰুদ্দিন, জৱনিক আৰৱ দেশৰ নুৰুদ্দিন, আদিত্যপুত্ৰৰ ধৰ্মবান্ধৱ সুভদ্ৰবাহু হৈ পৰাৰ পিছত আদিত্যপুত্ৰৰে মকৰমুখী বাণিজ্যতৰীত আহি কামৰূপ দেশ পাইছিলহি। আৰু এতিয়া এজন প্ৰধান নাৱিক, অতি সাহসী আৰু পাৰ্গত পৰিচালক। নিজৰ দেশখনৰ পৰা যিমানেই আঁতৰি আহিছে সিমানেই আদিত্যপুত্ৰ মাজে মাজে ব্যাকুল হৈ পৰিছে আৰু মাজে মাজে বিস্মৃত হৈ পৰিছে। নদীঘাটত ৰৈ মাজে মাজে জিৰণি লোৱা হয়, মাজে মাজে ৰখীয়া পৰিয়াসহ বাণিজ্যতৰী নদীঘাটত বান্ধি তেওঁ অতিথিশালাত নিশা যাপন কৰেহি। সাময়িক এটা পৰিৱৰ্তন, নৌকা জীৱনৰ পৰা ঘৰুৱা জীৱন। কিন্তু অতিথিশালাত জানো থাকে স্ত্ৰী, পুত্ৰ, কন্যা, প্ৰিয় পৰিজন, কিন্তু তথাপিও যেন এটা নিসংগতাৰ যন্ত্ৰণাৰ পৰা মুক্তি। মুক্তিনে? আদিত্যপুত্ৰই নাজানে। সকলোৰে এখন নিজা জগত আছে, নিজাকৈ জগত এখন আছে আদিত্যপুত্ৰৰো, আৰু অতিথিশালাৰো আছে এখন নিজা জগত। জীৱন্ত ৰূপত অতিথিশালাৰ জগতখন আদিত্যপুত্ৰৰ চকুৰ আগত ধৰা পৰে। নিশাৰ নিশাটো মুক্ত হৈ থাকে অতিথিশালাৰ প্ৰধান দুৱাৰমুখত থকা পাণশালাৰ দুৱাৰ। কাণৰ লতিত তালপাতৰ অলংকাৰ পিন্ধা, মন্দিৰৰ চূড়াৰ দৰে ওখকৈ বন্ধা খোপাত পুষ্পবিন্যাস কৰা কোনো সোঁত অনুকাই পাণশালাৰ অতিথিলৈ আগবঢ়াই দিয়ে পাণপাত্ৰ। খেজুৰ, নাৰিকল, মধু, চাউল, বিভিন্ন ফল ফুল আৰু ইক্ষুৰ দ্বাৰা তৈয়াৰী বিবিধ মদিৰাৰে পাণপাত্ৰ উপচি পৰে। পাণপাত্ৰ আগবঢ়াই দিয়া তৰুণীয়ে হাতত পিন্ধা কংকণৰ ৰুণুক জুনুক শব্দৰে নিশা আগবাঢ়ি গৈ থাকে। ঘোঁৰাশালত বান্ধি থোৱা ঘোঁৰাবোৰে মাটিত খুৰা মৰাৰ শব্দ হয়। সিহঁতৰ দানা পাত্ৰৰ পৰা ঘাঁহ, খেৰ আৰু মাহজাতীয় শস্য মিহলি হোৱাৰ গোন্ধ এটা আহে। কোনোবা ৰূপৱতী বিনোদিনীয়ে অতিথিশালাৰ অতিথিৰ সৈতে নিশা যাপন কৰিবলৈ মান্তি হয়। গুণগুণকৈ ভাহি আহে কথা পতাৰ শব্দ। অতিথিশাললৈ নতুন অতিথি আহে। শ্ৰান্ত ক্লান্ত অতিথিজন জাপ মাৰি ঘোঁৰাৰ পানামে। তেওঁৰ কঁকালৰ পৰা ওলমি থকা খাপৰ মাজত ভৰাই থোৱা তৰোৱালখন জনজনাই উঠে। আগটো ঘোৰ খোৱা পাদুকাজোৰৰে খোজ কাঢ়োঁতে মাটিত শব্দ হয়। আকৌ সেই জলৰাশি, আকৌ সেই নিখিম নিসংগ আকাশ, পাৰৰ বালি আৰু বিশাল অৰণ্য প্ৰান্তৰ চিনাকি ভূমিখণ্ড পিছপৰে। পিছলৈ উলটি চোৱা কোনো বণিকৰে জীৱনৰ উদ্দেশ্য নহয়। বণিজৰ তৰি ইটো ঘাটৰ পৰা সিটো ঘাটলৈ গুচি যায়। সমতট ৰাজ্য পাৰ হোৱাৰ পিছত মকৰমুখী বাণিজ্য তৰি সমুদ্ৰমুখী হয়। এইখিনিৰে পৰা তাম্ৰলিপ্তি বন্দৰ নোপোৱালৈকে আৰু ৰোৱা নাযায়। সমুদ্ৰ নোপোৱালৈকে তাম্ৰলিপ্তি বন্দৰ এটা সুদীৰ্ঘ পৰিক্ৰমা। তাম্ৰলিপ্তি বন্দৰত আদিত্যপুত্ৰৰ বাণিজ্যতৰীৰ লংগৰ পেলোৱা হ'ল। বিভিন্ন দেশৰ সামুদ্ৰিক বাণিজ্য যানসমূহে উখল মাখল লগাই আছে তাম্ৰলিপ্তি বন্দৰ। পুষ্পনগৰ, কুটিবৰ্ষ, মগধ, গংগানগৰ, কামৰূপ আদি নিকটৱৰ্তী অঞ্চলৰ পৰা অহা বাণিজ্যতৰীসমূহৰ বাদেও সুবৰ্ণদ্বীপ, তাম্ৰপৰ্ণী, জৱনদেশ, মহাচীন দেশ আদিৰ পৰা অহা বিভিন্ন বিদেশী বাণিজ্য তৰীৰে বন্দৰ উখল মাখল হৈ আছে। কামৰূপ দেশ আৰু ইয়াৰ প্ৰতিবেশী দেশসমূহৰ বাদেও বিদেশৰ বিভিন্ন অঞ্চলত

0: তাম্ৰলিপ্তি বন্দৰৰ সুখ্যাতি বিয়পি পৰিছে। তাম্ৰলিপ্তি বন্দৰত নিজৰ বাণিজ্য তৰীৰ পৰা নামি মাটিৰ উমালগুণটো আদিত্যপুত্ৰই দীঘলীয়াকৈ টানি বুকুৰ মাজলৈ ভৰাই ল'লে। বিভিন্ন বাণিজ্য তৰীৰে উখল মাখল হোৱা বন্দৰত বিভিন্ন দেশৰ বিভিন্ন মানুহ। বন্দৰৰ মানুহে বন্দৰৰ ভাষাৰে কথা পাতে। ভৰিত মৃগচৰ্মৰ পাদুকা, সাগৰীয় বতাহত চঞ্চল উত্তৰীয়, কণ্ঠত তামিল দেশৰ মুক্তাৰ মালা, আঙুলিত গুৰ্জৰ দেশৰ ৰত্নৰ আঙুঠি। দীঘল উশাহ এটা লৈ আদিত্যপুত্ৰই বন্দৰৰ মাটিত ভৰি থলে। সমুদ্ৰৰ লৱণযুক্ত বতাহ তেওঁৰ নাকত লাগিল। ইফালে সিফালে চাই আদিত্যপুত্ৰই আৰৱ দেশীয় জাহাজবোৰৰ ফাকেৰে বাট উলিয়ালে। ৰূপনাৰায়ণ নদীখন ক্ষীণ টোৱা হৈ তাম্ৰলিপ্তি বন্দৰক মাজত লৈ বৈ গৈছে। বন্দৰত বিভিন্ন বনিস্তৰীৰ বিভিন্ন পতাকা উৰিছে। আদিত্যপুত্ৰই চিনি পালে ভৃগুকচ্ছ, সুৰাষ্ট্ৰ, পাটন দেশৰ বাণিজ্য তৰী। যৱদ্বীপ, সুবৰ্ণদ্বীপ আৰু পূব দক্ষিণৰ দেশসমূহৰ বাণিজ্য তৰীবোৰতো উৰি আছে পতাকা। মহাচীন দেশৰ বণিকসকলে তাম্ৰলিপ্তি বন্দৰক তন্মু লিটি বুলি কয়। ইয়াৰ থলুৱা লোকসকলে তমলুক বুলি ক'লেহে ভাল পায়। বহুদিন হেঁপাহ পলুৱাই খোজকৰা হোৱা নাই, হাত ভৰিবোৰ জঠৰ হৈ পৰিছে। আদিত্যপুত্ৰই বন্দৰৰ ইফালে সিফালে খোজকাঢ়ি ঘূৰা পকা কৰিবলৈ লাগিল। নিম্নজলীয় ভূখণ্ডৰে গঠিত তাম্ৰলিপ্তি বন্দৰৰ বতাহ তেওঁৰ শৰীৰত লাগিবলৈ ধৰিলে। সমুদ্ৰ বুকুৰ পৰা অহা লৱণযুক্ত গধুৰ বতাহো তেওঁৰ শৰীৰত লাগিল। সম্পূৰ্ণ বেলেগ এটা পৰিৱেশ, কথা বতৰা, বতৰ জলবায়ু সকলো বেলেগ। সামুদ্ৰিক বতাহত আদিত্যপুত্ৰৰ উত্তৰীয় কঁপিবলৈ ধৰিলে। লগে লগে সঘন কম্পন উপস্থিত হ'ল বুকুৰ মাজতো। এয়ে সেই তাম্ৰলিপ্তি, ৰাজধানী আৰু বন্দৰৰ নাম একেটাই, তাম্ৰলিপ্তি। সমতল ভূমি, উষ্ণ জলবায়ু, প্ৰচুৰ পৰিমাণে উৎপাদিত হয় ফুল আৰু ফল। লোকজন কথা বতৰাত ৰূঢ়, কিন্তু তেওঁলোক সাহসী। কাষেদি বৈ গৈছে পত্ৰাঘাটা নদী। ভাগীৰথী নদীৰ পশ্চিম তীৰে সুমহ দেশত এই তমলুক চহৰ অথবা তাম্ৰলিপ্তি। সমুদ্ৰৰ মোহনামুখৰ পৰা নিচেই কাষতে অৱস্থিত এই বন্দৰ চহৰ বাণিজ্য কেন্দ্ৰও। সমুদ্ৰৰ কাষৰীয়া অঞ্চলত লৱণ উৎপাদন কৰা হয় আৰু সেই লৱণ সমুদ্ৰৰ পৰা দূৰৈত অৱস্থিত দেশ কিছুমানলৈ পণ্য দ্ৰব্য হিচাপে পঠিয়াই দিয়া হয়। ইয়াৰ লোকসকলৰ মূল উপজীৱ্য বাণিজ্য হোৱা হেতুকে তেওঁলোকৰ অৱস্থাও স্বচ্ছল। দেশী আৰু বিদেশী বাণিজ্য তৰীৰে এতিয়া তাম্ৰলিপ্তি বন্দৰ উথপথপ হৈ আছে। অহা আহিছে, যোৱা গৈছে মগধ, কৰ্ণ, সুবৰ্ণ, পৌন্দ্ৰবৰ্ধন আদিলৈ অহা বৌদ্ধ ভিক্ষুসকলকো দেখা গৈছে। তেওঁলোক কোনো কোনো আহিছে তাম্ৰপৰ্ণীৰ পৰা, কোনো কোনো আহিছে যৱদ্বীপ, সুবৰ্ণদ্বীপ আদিৰ পৰা। বাণিজ্য তৰীয়েই সমুদ্ৰ পথৰে অহা লোকসকলৰো প্ৰধান যাতায়াত ব্যৱস্থা। ঢিলা বসন আৰু মূৰত কাপোৰ মৰা সৌৱা সৌজন আৰৱ দেশীয় বণিক। আদিত্যপুত্ৰৰ চকুৱে চকুৱে পৰাত তেওঁ মূৰটো দুপিয়াই অভিবাদন জনালে। তেওঁলোকে তাম্ৰলিপ্তিত কিছুদিন জিৰণি লৈ চেহতি গান বা চট্টগ্ৰামৰ কাষৰীয়া সমুদ্ৰ পথৰে সুবৰ্ণদ্বীপলৈ যাব। চীনদেশীয় বণিকসকলেও একেটা সামুদ্ৰিক পথৰেই অহা যোৱা কৰে। আদিত্যপুত্ৰৰ চিনাকি কামৰূপদেশীয় বণিকো চকুত পৰিছে। জয়মঙ্গল নামৰ কামৰূপী বণিকজন আদিত্যপুত্ৰক দেখি ওচৰ চাপি আহিল। মিত্ৰ আদিত্যপুত্ৰ, মিত্ৰ জয়মঙ্গল, এইবাৰ তোমাৰ বাণিজ্য কেনে, কি লৈ আহিছা?
1: তেজপাত, পিপলি আৰু পটবস্ত্ৰ, কিছু পৰিমাণে লা আৰু অগৰু আছে। তোমাৰ বাৰ্তা কোৱা মিত্ৰ, সকলো শুভনে?
0: এইবাৰো মই গোবাক লৈ আহিছোঁ তৰি বুজাই কৰি। ইতিমধ্যে মোৰ সমস্ত গোবাক বিক্ৰয় হৈ গৈছে। কামৰূপ দেশৰ এই গোৱা বা গোবাক অইন দেশত বৰ জনপ্ৰিয়। আৰৱ দেশৰ বণিকসকলেই নিশ্চয় তোমাৰ এই গোবাকৰ ক্ৰেতা, নহয় জানো?
1: মগধৰ পৰা স্থলপথেৰে যাব পশ্চিম সমুদ্ৰৰ বন্দৰ সুৰপাৰ্কলৈ, সুৰপাৰ্কৰ পৰা যাব আৰৱ দেশসমূহলৈ। মগধ দেশৰ বণিকসকলে এই বাণিজ্যৰ পৰা যথেষ্ট পৰিমাণে ডিনাৰ আৰু দ্ৰহ্ম লাভ কৰিব।
0: বংগৰ বণিকসকলেও ডিনাৰ বা স্বৰ্ণমুদ্ৰা আৰু দ্ৰহ্ম বা ৰৌপ্য মুদ্ৰা যথেষ্ট পৰিমাণে উপাৰ্জন কৰে এই গোবাকৰ ব্যৱসায়ৰ যোগেদিয়েই। তেওঁলোকৰ দেশতো গোবাক উৎপন্ন হয় প্ৰচুৰ।
1: মই সেই কথা জানো জয়মঙ্গল। শেহতীয়াকৈ আৰু এটা কথা মই গম পাইছোঁ, সুৰপাক বন্দৰেদি ক্ৰয় বিক্ৰয় হয় কাৰণে সেই গোবাক

0: গুৱাৰো নাম সুপাৰি বুলি সৰ্বত্ৰ প্ৰচলিত হৈছে।
1: কথাটো ময়ো শুনিছোঁ। বণিক জয়মঙ্গলে হাঁহিবলৈ লাগিল। কৰ্মচাৰীসকলক দ্ৰমহৰে মাহেকীয়া বেতন দিয়া হয় বাবেই আৰবসকলে মাহেকীয়া বেতনক আজিকালি দ্ৰমহা বা দৰমহা বুলি ক'বলৈ লৈছে। কথাটো ঠিক তেনেকুৱা নহয়নে? তেওঁলোকৰ জাহাজ শব্দটো আজিকালি বৰ অনায়াসে সকলোৰে মুখত শুনা যায়। শব্দ একতাৰ ইতিহাস লক্ষ্য কৰিছানে মিত্ৰ? মানুহৰ মুখ নিঃসৃত প্ৰতিটো শব্দৰ একোটা অৰ্থ আছে। সেই অৰ্থই তাৰ ইতিহাস। কাল্টিছ নামৰ স্বৰ্ণমুদ্ৰাৰ কথাই ধৰা, কামৰূপ দেশৰ কলিতা বণিকসকলে এই মুদ্ৰা ব্যৱহাৰ কৰিছিল। গণ্ডক বা কাকনিক মুদ্ৰা নহয়, শুদ্ধ সোণৰ মুদ্ৰা। কাল্টিছ মুদ্ৰাই কলিতা বণিকসকলৰ ইতিহাস জনাটো সহায় কৰিব, নহয়নে? কেলেই নহয় আদিত্যপুত্ৰ, তুমি উচিত কথাই কৈছা। জয়মঙ্গল এফালে গ'ল, আদিত্যপুত্ৰ এফালে গ'ল। দুয়ো দুয়োৰে পৰা আলিংগনপূৰ্বক বিদায় ল'লে। জয়মঙ্গল আজি নিজ দেশলৈ ওলটি যাব। তেওঁৰ ক্ৰয় বিক্ৰয় শেষ হৈছে। এতিয়া তেওঁৰ ওলটি যাবলগা বাণিজ্য তৰিত বোজাই কৰিছে লৱণ আৰু নাৰিকলৰ আঁহৰ পৰা তৈয়াৰ কৰা ৰজ্জু, তাম্ৰপৰ্ণীৰ দেশৰ। লাহে লাহে জয়মঙ্গল মানুহৰ ভিৰৰ মাজত আদিত্যপুত্ৰৰ চকুৰ আগৰ পৰা নোহোৱা হৈ পৰিল। আদিত্যপুত্ৰও তমলুক চহৰৰ ফালে আগুৱাই যাব ধৰিলে। এনেই কোনো কাম তেওঁৰ আজি নাই। সমুদ্ৰ দেৱতাক পূজা দিবৰ বাবে প্ৰয়োজনীয় বয় বস্তু কিনাৰ দায়িত্বও তেওঁ লোৱা নাই। সুদীৰ্ঘদিনীয়া সমুদ্ৰ যাত্ৰাত অক্লান্ত আৰু সফল হ'বৰ বাবে সামুদ্ৰিক বাণিজ্যতৰীৰ সকলোৱেই পূজা দি লয় সৰ্বপ্ৰথমেই। বন্দৰৰ কাষতেই পূজাৰ সামগ্ৰীৰ বিপণীও আছে আৰু তাত বিধিমতে পূজা কৰিবৰ বাবে পুৰোহিতো পোৱা যায়। মাথো ৰত্ন, স্বৰ্ণ, মাণিক্য আদি মূল্যৱান সামগ্ৰী কিছুমান বণিকসকলে নিজে নিজে যোগান ধৰিব লাগে। সমুদ্ৰ দেৱতাক পূজা দিয়াৰ পিছত এই সকলো সামগ্ৰী সমুদ্ৰ জলত নিক্ষেপ কৰা হয়।
2: শ্ৰোতা, ইমান পৰে আমাৰ নিয়মীয়া উপন্যাস পাঠ অনুষ্ঠানত পূৰৱী বৰ্মোদয় ৰচিত শান্তনু কুলনন্দন উপন্যাসনীৰ 42 সংখ্যক খণ্ডটি শুনিলে। উপন্যাসনী পাঠ কৰিলে প্ৰাঞ্জল শইকীয়াই। অন্যান্য চৰিত্ৰত অংশগ্ৰহণ কৰিলে শান্তনু শইকীয়া আৰু ত্ৰৈলোক্য বৰাই। উপন্যাসনীৰ বাণীবন্ধন আৰু সম্পাদনা চিত্ৰামণি বড়োৰ, প্ৰযোজনা গৌতম নাথৰ।

শ্রোতা ইমানপরে উপন্যাস পাঠ অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী তেজপুৰ। এতিয়া নিবেদন কৰিবলৈ লৈছো বিহুগীত। অনুষ্ঠানত প্ৰথমে আগবঢ়াইছোঁ জুবিন গাৰ্গ আৰু ভিতালীৰ কণ্ঠত এই বিহুগীতটি। গীতটিৰ কথা আৰু সুৰ বিমান বৰুৱাৰ।

से जो बा

বিহুগীতৰ অনুষ্ঠানত এবাৰ শুনাবলৈ লৈছোঁ জুবিন গাৰ্গ আৰু সুবাসনাৰ কণ্ঠৰ এটি বিহুগীত। গীতৰ কথা আৰু সুৰ বিপিন চাওডাঙৰ।

বিহুগীতৰ অনুষ্ঠানৰ শেষত আগবঢ়াইছোঁ জুবিন গাৰ্গ আৰু প্ৰিয়ংকাৰ কণ্ঠত এই বিহুগীতটি।

0: অসমীয়া ছবিৰ গীতৰ অনুষ্ঠান চিত্ৰগীত শুনিলে। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক অসম বিধানসভাৰ আজিৰ দিনটোৰ কাৰ্যক্ৰমণিকাৰ এক প্ৰতিবেদন। যুগুতাইছে সাংবাদিক মুকুট ৰয়ে, পাঠ কৰিছে অনুজা লোপামুদ্ৰাই।
1: ষোড়শ অসম বিধানসভাৰ প্ৰথম অধিৱেশনৰ দ্বিতীয় দিনাই সদনৰ মজিয়া উত্তপ্ত হৈ পৰে। ৰাজ্যপালৰ ভাষণৰ মাজতে অত্যাৱশ্যকীয় সা সামগ্ৰীৰ দাম বৃদ্ধি প্ৰতিৰোধ, ৰন্ধন গেছৰ যোগান সুলভ কৰাকে ধৰি বিভিন্ন দাবীৰ সমৰ্থনত ৰাজ্যৰ বিৰোধী শিবিৰে সদনৰ মজিয়াত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। ইয়াৰ ফলত সদনৰ মজিয়াত পৰিৱেশ ইমানেই উত্তপ্ত হৈ উঠে যে কোনেও কাৰো মাত নুশুনা অৱস্থাৰ সৃষ্টি হয়। তৎসত্ত্বেও হুলস্থুলীয়া পৰিৱেশৰ মাজতে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই সদনত নিজৰ ভাষণ ৰাখে। স্মৰ্তব্য যে নিৰ্ধাৰিত সূচী অনুসৰি আজি পুৱা 9:30 বজাৰ লগে লগে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ ভাষণেৰে ষোড়শ অসম বিধানসভাৰ প্ৰথম অধিৱেশনৰ দ্বিতীয় দিনাৰ সদনৰ কাম কাজ আৰম্ভ হয়। নিৰ্ধাৰিত প্ৰক্ৰিয়াৰ মাজেৰে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই অসমীয়া ভাষাতে সদনৰ মজিয়াত নিজৰ অভিভাষণ আৰম্ভ কৰে। কিন্তু অভিভাষণৰ প্ৰায় 3 মিনিট অতিক্ৰম কৰাৰ পাছতেই ৰাজ্যপালৰ ভাষণত অত্যাৱশ্যকীয় সা সামগ্ৰীৰ দাম বৃদ্ধি নিয়ন্ত্ৰণ, ৰন্ধন গেছৰ যোগান সুলভ কৰাকে ধৰি ৰাজ্যৰ জ্বলন্ত সমস্যাসমূহ প্ৰতিফলিত নোহোৱা বুলি সদনৰ দৃষ্টিগোচৰ কৰি ভাষণত সন্নিৱিষ্ট কৰাৰ আহ্বান জনায় কংগ্ৰেছৰ জ্যেষ্ঠ বিধায়ক ৱাজেদ আলী চৌধুৰীয়ে। কিন্তু বিৰোধী কংগ্ৰেছৰ জ্যেষ্ঠ বিধায়কগৰাকীৰ এই আহ্বানৰ প্ৰতি ৰাজ্যপালৰ লগতে অসম বিধানসভাৰ অধ্যক্ষয়ো কোনো গুৰুত্ব আৰোপ নকৰিলে। বৰঞ্চ বিৰোধী বিধায়কৰ সকলো আহ্বানক আওকাণ কৰি ৰাজ্যপালগৰাকীয়ে সদনত ভাষণ অব্যাহত ৰাখে। কংগ্ৰেছৰ লগতে ৰাইজৰ দলৰ বিধায়ক বিধায়িকাসকল ইয়াতে ক্ষুব্ধ হৈ উঠে। লগে লগে বিৰোধী বিধায়ক বিধায়িকাসকলে এইবাৰ সমস্যৰে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ দাবীত সদনত বক্তব্য ৰাখে। ফলত সদনত প্ৰচণ্ড হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয়, কোনেও কাৰো মাত নুশুনা হয়। তৎসত্বেও ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য নিজৰ স্থিতিত অটল থাকে। হুলস্থুলীয়া পৰিৱেশৰ মাজতো ৰাজ্যপালগৰাকীয়ে নিজৰ ভাষণ অব্যাহত ৰাখে। ৰাজ্যৰ বিৰোধী শিবিৰ অধিক ক্ষুদ্ধ হৈ পৰে। লগে লগে নিজৰ নিজৰ আসন এৰি এইবাৰ অধ্যক্ষৰ মেজৰ ফালে কংগ্ৰেছ বিধায়িনী গোট আগবাঢ়িল। নেতৃত্বত কংগ্ৰেছৰ জ্যেষ্ঠ বিধায়ক জাকিৰ হুছেইন শিকদাৰ। অধ্যক্ষৰ মেজ ঘেৰাও কৰি এইবাৰ বিৰোধী বিধায়কসকলে সদনত বিভিন্ন শ্লোগান সম্বলিত প্লে কাৰ্ড প্ৰদৰ্শন কৰিলে। কংগ্ৰেছ বিধায়ক বিধায়িকাসকলৰ অধ্যক্ষৰ মেজ ঘেৰাও কাৰ্যসূচীত ৰাইজৰ দলৰ 2 বিধায়কো চামিল হয়। ইয়াৰ পাছতো সদনত কোনো গুৰুত্ব নোপোৱাত কংগ্ৰেছ বিধায়িনী গোটে সদনৰ মজিয়া ত্যাগ কৰে। বিৰোধী কংগ্ৰেছে সদন ত্যাগ কৰিলেও অত্যাৱশ্যকীয় সা সামগ্ৰীৰ দাম বৃদ্ধি নিয়ন্ত্ৰণৰ দাবীত ধাৰাবাহিকভাৱে প্ৰতিবাদী কাৰ্যসূচী ৰাইজৰ দলৰ 2 বিধায়কে অব্যাহত ৰাখে। ৰাজ্যপালৰ ভাষণত ৰাজ্যৰ জ্বলন্ত সমস্যাসমূহৰ বিষয়ে এটা শব্দও নাই বুলি ৰাইজৰ দলৰ বিধায়ক অখিল গগৈয়ে দীৰ্ঘ সময় ধৰি তথ্য সহকাৰে সদনৰ দৃষ্টিগোচৰ কৰে। একে সময়তে সদনত ৰাজ্যপালৰ ভাষণো অব্যাহত থাকে, যাৰ বাবে সদনত পুনৰ কোনেও কাৰো মাত নুশুনা হয়। পাছত ৰাইজৰ দলৰ বিধায়কদ্বয়েও সদন ত্যাগ কৰে। সেই সময়তে AIUDFৰ বিধায়ক মুজিবুৰ ৰহমানে সদনত প্ৰৱেশ কৰে। ৰাজ্যপালৰ ভাষণ অন্ত পৰালৈকে শাসকীয় পক্ষৰ বিধায়ক বিধায়িকাসকলৰ লগতে AIUDFৰ বিধায়কগৰাকী সদনত উপস্থিত থাকে। তৃণমূল কংগ্ৰেছৰ একমাত্ৰ বিধায়ক শ্বেৰমান আলী আহমেদো সদনত উপস্থিত থাকে। ৰাজ্যৰ বিৰোধী শিবিৰৰ প্ৰতিবাদৰ পাছতো সদনত ৰাজ্যপালৰ অভিভাষণৰ জটিল

উপৰিল অসমীয়া ভাষাতে ভাষণ আৰম্ভ কৰা ৰাজ্যপালগৰাকীয়ে প্ৰাৰম্ভতে অসম বিধানসভাৰ নৱনিৰ্বাচিত অধ্যক্ষ ৰঞ্জিত কুমাৰ দাস আৰু ধাৰাবাহিকভাৱে দ্বিতীয়বাৰৰ বাবে ৰাজ্যত চৰকাৰ গঠন কৰা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাকে ধৰি ষোড়শ অসম বিধানসভালৈ নিৰ্বাচিত হোৱা সকলো বিধায়ক বিধায়িকাকে অভিনন্দন জ্ঞাপন কৰে। ঋগবেদৰ শ্লোকৰ পৰা আৰম্ভ কৰি সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা, অম্বিকাগিৰি ৰায়চৌধুৰীৰ কবিতাৰ পংক্তি তথা স্বামী বিবেকানন্দৰ প্ৰসিদ্ধ বাণীলৈকে সামৰি লোৱা অভিভাষণৰ মাধ্যমেৰে ৰাজ্যপালগৰাকীয়ে ৰাজ্যৰ বিত্তীয় সুশৃংখলাত আলোকপাত কৰে। ভাষণ প্ৰসংগত তেওঁ কয় যে অসমৰ অৰ্থনীতিয়ে শক্তিশালী স্থায়িত্ব আৰু বিকাশৰ গতি ধাৰাবাহিকভাৱে প্ৰদৰ্শন কৰি আহিছে, কিয়নো 2021-22 বিত্তীয় বৰ্ষত ৰাজ্যৰ মুঠ ঘৰুৱা উৎপাদন আছিল 4.11 লাখ কোটি টকা। কিন্তু 2026-27 বিত্তীয় বৰ্ষৰ শেষলৈকে অসমৰ মুঠ ঘৰুৱা উৎপাদন 8.71 লাখ কোটি টকা হ'ব বুলি অনুমান কৰা হৈছে। অৰ্থাৎ বিত্তীয় সুশৃংখলতাৰ বাবে 2028-29 বিত্তীয় বৰ্ষত 10 লাখ কোটি টকীয়া অৰ্থনীতিৰ ৰাজ্য হিচাপে অসম পৰিগণিত হ'ব। লগতে ৰাজ্যত জনমূৰি আয়ু বৃদ্ধি পাইছে। 2021-22 বিত্তীয় বৰ্ষত অসমৰ মূলধনী ব্যয়ৰ পৰিমাণ আছিল 13,502 কোটি টকা, কিন্তু 2025-26 বিত্তীয় বৰ্ষত অসমত মূলধনী ব্যয় বৃদ্ধি পাইছে 26,351 কোটি টকা পৰ্যন্ত। বিনিয়োগৰ এই বৃহৎ বৃদ্ধি সত্ত্বেও ৰাজ্যখনে ঋণ আৰু মুঠ ঘৰুৱা উৎপাদনৰ অনুপাত 25% তলতে সীমাবদ্ধ ৰাখিবলৈ সমৰ্থ হৈছে, যিটো অনুমোদিত 32% সীমাৰ ভিতৰত বাহাল আছে। অৱশ্যে ইয়াৰ মাজতো সৰ্বস্তৰৰ লোককে মিতব্যয়ী হবলৈও ভাষণৰ জৰিয়তে ৰাজ্যপালগৰাকীয়ে আহ্বান জনায়। এই সন্দৰ্ভত তেওঁ কয় যে মিতব্যয়িতা আৰু বিচক্ষণ অৰ্থনৈতিক কাম কাজৰ ক্ষেত্ৰত দেশৰ প্ৰধানমন্ত্ৰীয়ে জনোৱা ৰাষ্ট্ৰীয় আহ্বান অনুসৰিয়ে সকলোৱে বিলাসিতাৰ ক্ষেত্ৰত সংযম ৰক্ষা কৰাৰ লগতে পৰিহাৰযোগ্য খৰচসমূহ বৰ্জন কৰা উচিত। বিশেষকৈ অত্যাধিক হাৰত সোণ ক্ৰয় আৰু প্ৰয়োজন নোহোৱা বিদেশ ভ্ৰমণ এৰাই চলা উচিত। অন্যথা এই ধৰণৰ কাম কাজৰ বাবে প্ৰভাৱ পৰিব পাৰে দেশৰ বৈদেশিক মুদ্ৰাৰ ভঁৰালত। দেশৰ প্ৰত্যাহ্বানপূৰ্ণ সময়ত দেশৰ অৰ্থনীতি ধৰি ৰখাৰ ক্ষেত্ৰত সকলোৰে সামূহিক দায়বদ্ধতা থকা বুলিও তেওঁ উল্লেখ কৰে। ইফালে দেশৰ অন্যান্য ৰাজ্যৰ লগতে অসমতো উমৈহতীয়া দেৱানী বিধি বলবতৰ বাবে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্যিক কেবিনেটে গ্ৰহণ কৰা ঐতিহাসিক সিদ্ধান্তকো ৰাজ্যপালগৰাকীয়ে আদৰণি জনায়। এই সন্দৰ্ভত তেওঁ কয় যে 16 অসম বিধানসভাৰ চলিত অধিৱেশনতে 2026ৰ সমনাগৰিক সংহিতা বিধেয়ক উত্থাপনৰ বাবে ৰাজ্যিক কেবিনেটে ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে। এই সিদ্ধান্ত বাস্তৱায়িত হলে নিশ্চিতভাৱে ই সামাজিক সম্প্ৰীতি, ন্যায়, লিংগ সমতা প্ৰদান কৰাই নহয় প্ৰগতিশীল সমাজ ব্যৱস্থা গঢ়ি তোলাৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিব। সমান্তৰালকৈ ৰাজহুৱা তথ্যৰ স্বচ্ছতা, দক্ষতা আৰু বাস্তৱসন্মত তথ্যৰ প্ৰচাৰ বৃদ্ধিৰ লক্ষ্যৰে ৰাজ্যত আগন্তুক 5 বছৰৰ ভিতৰত ডিজিটেল আৰ্কাইভ, অনলাইন স্বীকৃতি সেৱা, বিজ্ঞাপন পৰ্টেল আৰু কৃত্ৰিম বুদ্ধিমত্তা ভিত্তিক যোগাযোগ ব্যৱস্থা প্ৰৱৰ্তনৰ বাবেও ৰাজ্য চৰকাৰ বদ্ধপৰিকৰ বুলি ৰাজ্যপালগৰাকীয়ে ভাষণ প্ৰসংগত উল্লেখ কৰে। প্ৰায় 1 ঘণ্টা 15 মিনিটৰ ভাষণৰ জৰিয়তে ৰাজ্যপালে আন কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত আলোকপাত কৰে, যাৰ জৰিয়তে সদনৰ মজিয়াত প্ৰতিফলিত হৈছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন নতুন চৰকাৰৰ আগন্তুক 5 বছৰৰ কৰ্মসূচী। বিশেষকৈ আগন্তুক 5 বছৰৰ ভিতৰত ৰাজ্য চৰকাৰে কৃত্ৰিম বুদ্ধিমত্তাৰ সঠিক ব্যৱহাৰ, খনন খণ্ডত ঔদ্যোগিকৰণ, অসমক অৰ্থডক্স চাহৰ গোলকীয় কেন্দ্ৰলৈ ৰূপান্তৰ কৰা, কৃষকৰ উৎপাদনশীলতা বৃদ্ধি কৰা, 2 লাখ পদত নিবনুৱা যুৱক যুৱতীৰ স্বচ্ছ নিযুক্তি, বৈদ্যুতিক বাছৰ সংখ্যা 3,000লৈ বৃদ্ধি কৰা, শক্তিশালী মৎস্য পৰিকাঠামোৰ জৰিয়তে ৰাজ্যত 10 লাখ মেট্ৰিক টন মাছৰ উৎপাদন নিশ্চিত কৰা, গুণগত শিক্ষা নিশ্চিতকৰণ আদি বিষয়সমূহৰ উপৰি সংকল্পপত্ৰত উল্লিখিত প্ৰতিশ্ৰুতিসমূহো ৰাজ্য চৰকাৰে আগন্তুক 5 বছৰত অগ্ৰাধিকাৰ ভিত্তিত ৰূপায়ণ কৰিব বুলি উল্লেখ কৰি ৰাজ্যপালগৰাকীয়ে সদনত ভাষণ সামৰে। পাছত ৰাজ্যপালৰ সন্মানাৰ্থে অসম বিধানসভাৰ অধ্যক্ষই চাহমেলৰ আয়োজন কৰে, য'ত শাসক বিৰোধী উভয় শিবিৰৰ বিধায়কসকলে অংশগ্ৰহণ কৰে। ইয়াৰ বাবে 45 মিনিটৰ বাবে সদন স্থগিত ঘোষণা কৰে অসম বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে। নিৰ্ধাৰিত সময়ৰ পাছতে সদনৰ কাম কাজ পুনৰ আৰম্ভ হয়। লগে লগে সদনত ৰাজ্যপালৰ ভাষণ সন্দৰ্ভত ধন্যবাদসূচক প্ৰস্তাৱ উত্থাপন কৰে বিজেপি বিধায়ক বিশ্বজিৎ ফুকনে। বিজেপি বিধায়ক সুশান্ত বৰগোহাঁয়ে সদনত এই প্ৰস্তাৱ সমৰ্থন কৰে। পাছত অহা সোমবাৰে ৰাজ্যপালৰ ভাষণৰ সদনত বিতৰ্ক চলিব। ৰাজ্যপালৰ ভাষণ বিতৰ্কত শাসক বিৰোধী উভয় শিবিৰৰ বাবে সময় নিৰ্ধাৰণ কৰিব অসম বিধানসভাৰ কাৰ্য উপদেষ্টা সমিতিয়ে। বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে ইয়াৰ আধাৰতে 16 অসম বিধানসভাৰ কাৰ্য উপদেষ্টা সমিতিৰ সদস্য হিচাপে 14 গৰাকী বিধায়কৰ নাম সদনত ঘোষণা কৰে। শাসক বিৰোধী উভয় শিবিৰৰ বিধায়কৰ নাম এই তালিকাত সন্নিৱিষ্ট হলেও বিধানসভাৰ কাৰ্য উপদেষ্টা সমিতিত ৰাইজৰ দলৰ 1 গৰাকী বিধায়কৰো নাম অন্তৰ্ভুক্ত নহল। ইয়াৰ আগেয়ে সদনৰ সভাপতিসকলৰ নামো সদনত ঘোষণা কৰে বিধানসভাৰ অধ্যক্ষগৰাকীয়ে। পাছত সোমবাৰে পুৱা 9:30 বজালৈকে সদন স্থগিত ঘোষণা কৰে বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে।

0: এয়াই আছিল অসম বিধানসভাৰ আজিৰ দিনটোৰ কাৰ্যক্ৰমণিকা।
1: অসম বিধানসভাৰ আজিৰ দিনটোৰ কাৰ্যক্ৰমণিকাৰ এক প্ৰতিবেদন শুনিলে, যুগুতালে সাংবাদিক মুকুটৰয়ে, পাঠ কৰিলে অনুজা লোপামুদ্ৰাই।
2: হাৰ্ট এটেক, ষ্ট্ৰোক, ৰোড এক্সিডেণ্ট, শিশুৰ জৰুৰী অৱস্থা, পেটৰ বিষ বা গেষ্ট্ৰিক ব্লিডিং, তৎক্ষণাত আহক এপ'লো এক্সেল কেয়াৰ হাস্পাতালৰ ইমাৰজেঞ্চি বিভাগলৈ। ইয়াত আছে অভিজ্ঞ জৰুৰীকালীন চিকিৎসকৰ দল, আধুনিক ICU আৰু ইমাৰজেঞ্চি OT, 24 ঘণ্টাই সাজু আপোনাৰ সেৱাত। এপ'লো এক্সেল কেয়াৰ হাস্পাতাল, পশ্চিম বৰাগাঁও, গুৱাহাটী। ফোন নম্বৰটি হৈছে 9957568450।

0: মিডিয়াম ৱেভৰ 266.66 মিটাৰ, কিলোহাৰ্টছ 1125 আৰু এফ এম বেণ্ডৰ 102.4 মেগাহাৰ্টছত এয়া আকাশবাণী তেজপুৰ। এতিয়া নিবেদন কৰিবলৈ লৈছো বৰ্ণালী।
1: এয়া আকাশবাণী তেজপুৰ, আগবঢ়াইছো বৰ্ণালী। বৰষুণ এটি ৰোমাঞ্চকৰ শব্দ, বৰষুণ ভালপোৱাৰ গান। বৰষুণৰ প্ৰেমত নপৰা কোনোবা আছে জানো এই পৃথিৱীত? আমাৰ দেহৰ প্ৰতি শিৰে শিৰে প্ৰবাহিত হৈ থাকে বৰষুণৰ গোন্ধ। উৰুঙা ফাগুনে লঠঙা কৰা প্ৰকৃতিৰ প্ৰাণ সঞ্চাৰ কৰা বৰষুণ সঞ্জীৱনীৰ উশাহ, হৃদয়ত বসন্তৰ উৰুলি দিয়া বৰষুণ সৃষ্টিৰ আধাৰ। কৃষকৰ আশাৰ পথাৰত সেউজীয়া সপোনকা বৰষুণ এখন ৰঙীন কেনভাছ।

বৰষুণে সৃষ্টিৰ সপোন সিঁচে। বাৰিষাৰ বৰষুণে পথাৰ উৰ্বৰা কৰি তোলে, প্ৰকৃতি সজীৱ হয়। ৰিমঝিমকৈ সৰি পৰা সপোনৰ বৰষুণ যাকে এক নতুনত্ব কঢ়িয়াই আনে। বৰষুণ প্ৰণয়ৰ প্ৰতিচ্ছবি।

কবি সাহিত্যিকৰ হাতেৰে সৃষ্টি হয় ৰহণ শুনা ন ন কবিতা, বৰষুণৰ জীপাল গীতবোৰ। প্ৰকৃতিক ভালপোৱা প্ৰত্যেকজন ব্যক্তিৰ বাবে বৰষুণ ন সৃষ্টিৰ প্ৰেৰণা। বৰষুণ যদিও আশা ভৰসাৰ থল, আন একাংশৰ বাবে ই বিষাদৰ চকুলো, কিয়নো বাৰিষাৰ দিনবোৰত নামি অহা মুষলধাৰ বৰষুণত নদ নদীয়ে কালৰূপ ধাৰণ কৰে, তচনচ কৰি পেলায় তেওঁলোকৰ সেউজীয়া সপোনবোৰ। তথাপিও যেন বৰষুণৰ আছে এক অনবদ্য শক্তি। বৰষুণৰ বাবেইতো আমি জীয়াই থাকিবলৈ শিকিছো, ৰঙীন এই পৃথিৱীৰ প্ৰকৃত সৌন্দৰ্য উপভোগ কৰিছো। বৰষুণৰ বাবেইতো সেউজীয়াবোৰ দুহাতেৰে সাৱটি লৈছো।

0: বৰ্ণালী অনুষ্ঠানটি শুনিলে, যুগুতাই আঁত ধৰি সম্পাদনা কৰিলে প্ৰিয়ংকা দাসে, প্ৰযোজনা গৌতম নাথৰ।
1: শ্ৰোতা ইমান পৰে বৰ্ণালী অনুষ্ঠানটি শুনিলে, এয়া আকাশবাণী তেজপুৰ। এতিয়া আগবঢ়াইছো খেল জগত।
2: আকাশবাণী তেজপুৰ নিবেদন কৰিছো সাপ্তাহিক খেল সংবাদ সম্পৰ্কীয় অনুষ্ঠান খেল জগত। ত্ৰিশ বছৰৰ প্ৰতীক্ষাৰ অন্ত পৰিল। ইউৰোপা লীগৰ খিতাপ দখল কৰিলে এষ্টন ভিলাই। 1996 চনত দলটোৱে জয় কৰিছিল ইংলিছ লীগ কাপ। তাৰ পাছত এয়া এষ্টন ভিলাৰ আগশাৰীৰ টুৰ্ণামেণ্টত প্ৰথম জয়। 1982 চনত দলটোৱে ইউৰোপিয়ান কাপত শেষ শাৰী মাৰিছিল। ইস্তানবুলত অনুষ্ঠিত এইবাৰৰ ইউৰো লীগৰ ফাইনেলত এষ্টন ভিলাই ফ্ৰিবাৰ্গক 3-0 গলত পৰাস্ত কৰে। দলটোৰ হৈ ইউৰিট ইলেভেন্স আৰু এমিলিয়ানো বুয়েণ্ডিয়াই চমকপ্ৰদ গ'ল দিয়ে। এষ্টন ভিলাৰ প্ৰশিক্ষক উনাই এমিৰৰ এয়া পঞ্চমটো খিতাপ জয়। ফাইনেল মেচৰ 57 মিনিটত মৰ্গান ৰজাৰ্ছে গ'ল কৰি দলৰ জয় নিশ্চিত কৰে। মেচখনত এষ্টন ভিলাই আৰম্ভণিৰে পৰা আধিপত্য বিস্তাৰ কৰে আৰু মেচখন নিজৰ নিয়ন্ত্ৰণত ৰাখে। প্ৰতিপক্ষ ফ্ৰিবাৰ্গে বিশেষ সুযোগ নাপালে। উল্লেখ যে ষষ্ঠটো ইংলিছ দল হিচাপে এষ্টন ভিলাই ইউৰোপা লীগ জয় কৰে। তেওঁলোকৰ পূৰ্বে লিভাৰপুল, মানচেষ্টাৰ ইউনাইটেড, টটেনহাম হটস্পাৰ, ইপছুইট টাউন আৰু চেলেছিয়াই খিতাপ জয় কৰিছিল। প্ৰথম বৰ্ষত অৰ্থাৎ 1972 চনত ইউৰোপা লীগ জয় কৰিছিল টটেনহাম হটস্পাৰে। অসম সন্ধান অস্মিতা চলিহাই মালয়েছিয়া মাষ্টাৰ ছুপাৰ 500 বেডমিণ্টন টুৰ্ণামেণ্টত দুৰ্দমনীয় প্ৰদৰ্শন অব্যাহত ৰাখিছে। 26 বছৰীয়া ভাৰতীয় ছাত্ৰাৰগৰাকীয়ে আগশাৰীৰ প্ৰতিযোগিতাখনৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। অস্মিতাই কালি অনুষ্ঠিত প্ৰতিযোগিতাৰ মহিলাৰ ছিংগলছৰ প্ৰি কোৱাৰ্টাৰ ফাইনেল পৰ্যায়ৰ এখন মেচত মালয়েছিয়াৰ গহজিন ৱেইক 21-13, 21-16 ছেটৰ ব্যৱধানত পৰাস্ত কৰে। মাত্ৰ 27 মিনিটৰ যুঁজতে অস্মিতাই পৰাস্ত কৰে স্থানীয় খেলুৱৈগৰাকীক। উল্লেখ যে যোগ্যতা নিৰ্ণয়কাৰী পৰ্বৰ দেওনা অতিক্ৰমী প্ৰতিযোগিতাৰ মূল ৰাউণ্ডত খেলিছিল অস্মিতাই। কোৱাৰ্টাৰ ফাইনেলত অস্মিতাই আজি অষ্টম বাছনিৰ ডেনমাৰ্কৰ লাইন হজমাৰ কিয়াৰ্ছফেল্ডৰ মুখামুখি হৈছে। কিয়াৰ্ছফেল্ডে ইতিমধ্যে ভাৰতৰ অনমল খাৰ্ভ আৰু মালবিকা বাঞ্চলক পৰাস্ত কৰিছে। উল্লেখ যে প্ৰতিযোগিতাখনত একমাত্ৰ ভাৰতীয় ছাত্ৰাৰ হিচাপে অস্মিতাই কোৱাৰ্টাৰ ফাইনেল খেলিছে। 11 জুনৰ পৰা আমেৰিকা, মেক্সিকো, কানাডাত অনুষ্ঠিত হ'ব ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতা। 48টা দলে এইবাৰ প্ৰতিদ্বন্দ্বিতাত নামিছে। মুঠ মেচ অনুষ্ঠিত হ'ব 104খন। ইয়াৰ ভিতৰত 72খন লীগ আৰু 32খন নকআউট মেচ। এই ফুটবল মহাৰণক লৈ মাজত আৰু বেছিদিন নাই। ভাৰতীয় ফুটবল অনুৰাগীৰ বাবে কিন্তু ভাল খবৰ এতিয়াও অহা নাই। কোনো এটা টিভি চেনেল আগবাঢ়ি অহা নাই বিশ্বকাপৰ মেচৰ স্বত্ব ক্ৰয়ৰ বাবে। ইয়াৰ ফলত ভাৰতত বিশ্বকাপৰ মেচৰ পোনপটীয়া সম্প্ৰচাৰক লৈ অনিশ্চয়তা অব্যাহত আছে। ব্যক্তিগত ক্ৰীড়া চেনেলবোৰে ফিফাই বিচৰা বৃহৎ পৰিমাণৰ ধন দিবলৈ বিচৰা নাই। ইয়াৰ অন্যতম কাৰণ হৈছে এইবাৰৰ বিশ্বকাপৰ মেচবোৰৰ সময়। মুঠ 104খনৰ ভিতৰত 14খনে ভাৰতীয় সময়মতে মাজনিশাৰ পূৰ্বে অনুষ্ঠিত হ'ব। 20 জুলাইত হ'বলগীয়া ফাইনেল মেচখন ভাৰতীয় সময়মতে নিশা 12:30 বজাতহে অনুষ্ঠিত হ'ব। এই পৰিস্থিতিত ব্যক্তিগত চেনেলবোৰে লোকচানৰ আশংকাত মেচৰ স্বত্ব বৃহৎ পৰিমাণৰ ধনেৰে ক্ৰয় কৰিবলৈ বিচৰা নাই। শেহতীয়াকৈ প্ৰচাৰ ভাৰতীয়ে ফিফাৰ সৈতে চুক্তি সম্পাদন কৰি মেচবোৰৰ স্বত্ব ক্ৰয় কৰা বুলি খবৰ ওলাইছিল। সেই অনুসৰি দূৰদৰ্শনত মেচৰ সম্প্ৰচাৰ হ'ব বুলি আশা কৰা হৈছিল। এনে সময়তে প্ৰচাৰ ভাৰতীয়ে কালি দিল্লী উচ্চ ন্যায়ালয়ে জাৰি কৰা জাননী সন্দৰ্ভত স্পষ্ট কৰি দি ন্যায়ালয়ক কয় যে বিশ্বকাপৰ মেচ সম্প্ৰচাৰ কৰাটো তেওঁলোকৰ দায়িত্ব নহয়। বিশ্বকাপৰ মেচৰ স্বত্ব ক্ৰয় কৰাটো প্ৰচাৰ ভাৰতীৰ দায়িত্বৰ ভিতৰত নপৰে বুলি কোৱাত ফুটবল অনুৰাগীৰ মনত উদ্বেগৰ সৃষ্টি হৈছে। গুৱাহাটী আৰু তিনিচুকীয়াত

জুনৰ পৰা অনুষ্ঠিত হ'ব আন্তঃ স্কুল স্পীড স্কেটিং চেম্পিয়নশ্বিপ। গুৱাহাটীত অসম স্পীড স্কেটিং সন্থাৰ উদ্যোগত অনুষ্ঠিত হ'ব সদৌ অসম আন্তঃ স্কুল স্পীড স্কেটিং প্ৰতিযোগিতা। আনহাতে তিনিচুকীয়া স্পীড স্কেটিং সন্থাৰ উদ্যোগত উজনি অসম স্পীড স্কেটিং সন্থাৰ সহযোগত আৰু অসম স্পীড স্কেটিং সন্থাৰ সমৰ্থনত একেটা দিনতে অনুষ্ঠিত হ'ব প্ৰথম উজনি অসম আন্তঃ স্কুল স্পীড স্কেটিং চেম্পিয়নশ্বিপ। 1986 চনৰ 22 জুন মেক্সিকো চিটিৰ এষ্টাডিঅ' এষ্টেকা ষ্টেডিয়ামত অনুষ্ঠিত হৈছিল আৰ্জেণ্টিনা আৰু ইংলেণ্ডৰ মাজত ফিফাৰ বিশ্বকাপৰ মেচ। আৰ্জেণ্টিনাই মেচখনত 2-1 জয়ী হৈছিল। মেচখনৰ 51 মিনিটত আৰ্জেণ্টিনাৰ হৈ ডিয়েগো মাৰাডোনাই দিছিল প্ৰথমটো গ'ল। ফুটবল ইতিহাসত এই গ'লটোক জনা যায় হেণ্ড অফ গড নামেৰে। ইংলেণ্ডৰ গ'লৰক্ষক পিটাৰ চিল্টনক পৰাভূত কৰি মাৰাডোনাই তেওঁৰ হাতেৰে গ'লটো দিয়া বুলি কোৱা হয়, কিন্তু মেচ ৰেফাৰীয়ে সেয়া দেখা পোৱা নাছিল আৰু গ'লটোক স্বীকৃতি দিছিল। আজি 40 বছৰ পাছতো সেই বিতৰ্কিত গ'লটোক লৈ চৰ্চা অব্যাহত আছে। মেচখনৰ 55 মিনিটত কিন্তু মাৰাডোনাই দিছিল তেওঁৰ কেৰিয়াৰৰ অন্যতম শ্ৰেষ্ঠ গ'লটো। ইংলেণ্ডৰ 5 জনকৈ খেলুৱৈৰ মাজেৰে ড্ৰিবল কৰি তেওঁ দিছিল গ'লটো। ফিফা বিশ্বকাপৰ শতিকাৰ গ'ল বুলি জনা যায় সেইটোক। মেচখনৰ 85 মিনিটত ইংলেণ্ডৰ হৈ একমাত্ৰ গ'লটো দিছিল গেৰী লিনেকাৰে। 1986 চনতে আৰ্জেণ্টিনাই দ্বিতীয়বাৰৰ বাবে জয় কৰিছিল বিশ্বকাপ। মাৰাডোনা নেতৃত্বাধীন দলটোৱে সেইবাৰ ফাইনেলত পশ্চিম জাৰ্মানীক 3-2 পৰাস্ত কৰিছিল। অসমৰ লগতে মৰাণ অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে মৰাণৰ ক্ৰীড়াবিদ বৃষ্টি সোণোৱালে। নেপালৰ পোখৰাত অনুষ্ঠিত দক্ষিণ এছীয় মাইক্ৰ' ফুটছাল প্ৰতিযোগিতাত ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰি অসাধাৰণ খেল প্ৰদৰ্শনেৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰে উদীয়মান মহিলা খেলুৱৈগৰাকীয়ে। প্ৰতিযোগিতাখনত বৃষ্টিয়ে আক্ৰমণাত্মক খেলৰ জৰিয়তে দলৰ জয়ত উল্লেখযোগ্য ভূমিকা পালন কৰে। তেওঁৰ চমকপ্ৰদ প্ৰদৰ্শনৰ স্বীকৃতিস্বৰূপে আয়োজকে তেওঁক শ্ৰেষ্ঠ খেলুৱৈ আৰু শ্ৰেষ্ঠ গ'লদাতাৰ বঁটা প্ৰদান কৰে। উল্লেখ্য যে বৃষ্টি সোণোৱাল মৰাণৰ খোৱাং আঠবাৰী গাঁৱৰ নিবাসী। সৰুৰে পৰা খেলা ধূলাৰ প্ৰতি আগ্ৰহী বৃষ্টিয়ে কঠোৰ অনুশীলন আৰু একাগ্ৰতাৰ বলতেই আজি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে। তেওঁৰ এই সাফল্যই অঞ্চলটোৰ বহু কিশোৰ কিশোৰীক খেলা ধূলাৰ প্ৰতি উৎসাহিত কৰিব বুলি ক্ৰীড়াপ্ৰেমী মহলে আশা প্ৰকাশ কৰে। ইফালে এই একে প্ৰতিযোগিতাত মৰাণৰ আন এগৰাকী প্ৰতিভাৱান খেলুৱৈ নিতুমণি গগৈয়ে সমাদৰ লাভ কৰে। খোৱাঙৰ কঠালগুৰি গাঁৱৰ নিবাসী নিতুমণিয়ে ভাৰতীয় দলৰ হৈ খেলাৰ যোগ্যতা অৰ্জন কৰে। মৰাণৰ বিভিন্ন দল সংগঠন, ক্ৰীড়া সংগঠন, শিক্ষানুষ্ঠান আৰু স্থানীয় ৰাইজে খেলুৱৈ দুগৰাকীক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছে। IPLৰ চলিত ছিজনৰ হতাশাজনক প্ৰদৰ্শন অব্যাহত আছে মুম্বাই ইণ্ডিয়ানছৰ। কালি কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে দলটো পৰাস্ত হয়। মেচখনত অশোভনীয় আচৰণ কৰা মুম্বাইৰ অধিনায়ক হাৰ্দিক পাণ্ডিয়াক মেচ ফিৰ 10% জৰিমনা বিহা হৈছে। বলিং কৰি থকা সময়ত কালি পাণ্ডিয়াই খঙতে উইকেটৰ বেল জোৰেৰে পেলাই দিছিল। অলৰাউণ্ডাৰ অধিনায়কজনে 9খন মেচত 172 ৰাণ সংগ্ৰহ কৰিছে আৰু দখল কৰিছে মাত্ৰ 4টা উইকেট। দলক সন্মুখৰ পৰা নেতৃত্ব দিয়াত ব্যৰ্থ হোৱা হাৰ্দিকে অধিনায়কত্ব হেৰাব বুলি খবৰ ওলাইছে। মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে কালি নিশাৰ মেচত জয়লাভেৰে কলকাতা নাইট ৰাইডাৰ্ছে প্লে অফৰ আশা সজীৱ কৰি ৰাখিছে। 13খন মেচৰ পৰা দলটোৱে মুঠতে 13 পইণ্ট সংগ্ৰহ কৰিছে। আনহাতে মুম্বাইৰ এয়া আছিল 9ম পৰাজয়। 13খন মেচৰ পৰা 8 পইণ্টেৰে 9ম স্থানত থকা দলটোৱে প্লে অফৰ দৌৰৰ পৰা ইতিমধ্যে বাহিৰ হৈছে। এতিয়া প্লে অফৰ 4ৰ্থটো দলৰ বাবে ৰাজস্থান, পাঞ্জাব, চেন্নাই, কলকাতা আৰু দিল্লী কেপিটেলছৰ মাজত যুদ্ধ হ'ব। ৰাজস্থানৰ সমীকৰণ সহজ হৈ আছে। দেওবাৰে মুম্বাই ইণ্ডিয়ানছক তেওঁলোকে হৰুৱালে প্লে অফত স্থান নিশ্চিত কৰিব। লগে লগে আন দলবোৰৰ পথ ৰুদ্ধ হৈ পৰিব, কিন্তু ৰাজস্থানৰ পৰাজয়ে বাকী 4টা দলৰ বাবে বাট মুকলি কৰিব। অৱশেষত 22 বছৰ প্ৰতীক্ষাৰ অন্ত পৰিল। আৰ্চেনেলে দখল কৰিলে প্ৰিমিয়াৰ লীগৰ খিতাপ। দ্বিতীয় স্থানত থকা মানচেষ্টাৰ চিটিয়ে বৰ্ণমাউথৰ বিৰুদ্ধে 1-1 মেচখন ড্ৰ ৰখাত আৰ্চেনেলৰ খিতাপ নিশ্চিত হৈ পৰে। 2003-04 চনৰ

ছিজনৰ পাছত দলটোৰ এয়া প্ৰথম জয়। আৰ্চেনালে সোমবাৰে বাৰ্নলেক 1-0 গ'লত পৰাস্ত কৰি খিতাপ জয়ৰ কাষ চাপিছিল। মানচেষ্টাৰ চিটিয়ে বিগত মেচখনত জয়ী হ'লে আৰ্চেনালে অন্তিম মেচলৈ অপেক্ষা কৰিব লাগিলহেঁতেন। এইবাৰৰ প্ৰিমিয়াৰ লীগত আৰ্চেনালে 37খন মেচৰ ভিতৰত 25খনত জয়ী আৰু মুঠ পইণ্ট লাভ কৰে 82। মানচেষ্টাৰ চিটিয়ে সমসংখ্যক মেচত 78 পইণ্টে শান্ত থাকে আৰু খিতাপৰ দৌৰৰ পৰা বাহিৰ হয়। 68 পইণ্টেৰে তৃতীয় স্থানত থাকে মানচেষ্টাৰ ইউনাইটেড। মানচেষ্টাৰ চিটি আৰু বৰ্ণমাউথৰ মেচখন ড্ৰ হোৱাৰ পাছতেই আৰ্চেনেলৰ সমৰ্থকসকলে ৰাজপথলৈ ওলাই আহি আনন্দ প্ৰকাশ কৰে। উল্লেখ যে 2004 চনত এখনো মেচত পৰাস্ত নোহোৱাকৈ প্ৰিমিয়াৰ লীগৰ খিতাপ দখল কৰিছিল আৰ্চেনেলে। সামগ্ৰিকভাৱে এয়া গাৰ্নাৰ্ছ খ্যাত ক্লাবৰ চতুৰ্দশ লীগৰ খিতাপ। বহু উত্থান পতনৰ পাছত এইবাৰৰ বিজয়ে আৰ্চেনেলৰ সফলতাৰ নতুন অধ্যায়ৰ সূচনা কৰিছে। 139 বছৰ পূৰ্বে গঠিত ক্লাবটোৱে 2023-24 বৰ্ষত মানচেষ্টাৰ চিটিৰ হাতত 2 পইণ্টৰ ব্যৱধানত খিতাপ হেৰুৱাইছিল। এইবাৰৰ সেই পৰাজয়ে যেন মধুৰ প্ৰতিশোধ ল'লে আৰ্চেনেলে। পাকিস্তানক 2-0 ব্যৱধানত হোৱাইট ৱাচ কৰি বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ পইণ্ট তালিকাত 5ম স্থানত উপনীত হৈছে বাংলাদেশ। 58.33% পইণ্ট লাভ কৰে দলটোৱে। এনেদৰে ভাৰতক অতিক্ৰম কৰে বাংলাদেশে। 48.15% পইণ্টেৰে 6ষ্ঠ স্থানত আছে ভাৰত। চলিত বৰ্ষত অৱশ্যে ভাৰতীয় দলটো এখনো টেষ্ট খেলা নাই। 6 জুনৰ পৰা আফগানিস্তানৰ বিৰুদ্ধে টেষ্ট ছিৰিজ আৰম্ভ হ'ব। 2025 চনৰ নৱেম্বৰত গুৱাহাটীত টীম ইণ্ডিয়াই অন্তিমখন টেষ্ট খেলিছিল। দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে উক্ত মেচত ভাৰত 408 ৰানৰ বিশাল ব্যৱধানত পৰাস্ত হৈছিল। 2025ৰ পৰা 27 বৰ্ষৰ বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ পইণ্ট তালিকাত অষ্ট্ৰেলিয়া, নিউজিলেণ্ড আৰু দক্ষিণ আফ্ৰিকাৰ শীৰ্ষৰ 3টা স্থানত আছে। দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ভাৰতে ঘৰুৱা ছিৰিজত 0-2 ব্যৱধানত পৰাস্ত হোৱাৰ বাবেই ৰেংকিঙত অৱনমিত হৈছিল। ইফালে বাংলাদেশে 4খনৰ ভিতৰত 2খন টেষ্টত জয়ী আৰু 1খনত ড্ৰ খেলিবলৈ সমৰ্থ হয়। আঘাতৰ পৰিপ্ৰেক্ষিতত স্পেইনৰ টেনিছ তাৰকা কাৰ্লোছ আলকাৰাজে চলিত বৰ্ষৰ উইম্বলডন টেনিছ প্ৰতিযোগিতাটো খেলিব নোৱাৰিব। ফ্ৰেন্স অপেনৰ পৰা ইতিমধ্যে নাম প্ৰত্যাহাৰ কৰিছে তেওঁ। 1 এপ্ৰিলত বাৰ্চিলোনা অপেনত খেলাৰ সময়ত সোঁহাতত আঘাত পাইছিল আলকাৰাজে। মাদ্ৰিদ অপেন আৰু ইটালিয়ান অপেনতো তেওঁ আঘাতৰ পৰিপ্ৰেক্ষিতত খেলিব নোৱাৰিলে। ছ'চিয়েল মিডিয়াত এটা পষ্টত আলকাৰাজে উল্লেখ কৰে যে তেওঁ খেলিব পৰাকৈ সুস্থ হৈ উঠা নাই। কুইন্স আৰু উইম্বলডনৰ পৰা সেয়েহে নাম প্ৰত্যাহাৰ কৰিব লগা হয়। অভিলেখসংখ্যক 6ষ্ঠবাৰৰ বাবে ফিফা বিশ্বকাপত অংশ ল'ব পৰ্তুগালৰ তাৰকা ফুটবলাৰ ক্ৰিষ্টিয়ানো ৰণাল্ডোৱে। সমাগত ফুটবল মহাৰণৰ বাবে ইতিমধ্যে পৰ্তুগালৰ 27জনীয়া দলটো ঘোষণা কৰা হয়। 41 বছৰীয়া ৰণাল্ডোৱে দলক নেতৃত্ব দিছে। লগতে ব্ৰানো ফাৰ্ণাণ্ডেজ, বাৰ্ণাৰ্ডো ছিলভা, ভিটিনহাকো দলত অন্তৰ্ভুক্ত কৰা হৈছে। 2016 চনৰ ইউৰোকাপ বিজয়ী পৰ্তুগাল এইবাৰৰ বিশ্বকাপত গ্ৰুপ কেত আছে কংগো, কলম্বিয়া আৰু উজবেকিস্তানৰ সৈতে। 17 জুনত কংগোৰ বিৰুদ্ধে বিশ্বকাপত অভিযান আৰম্ভ কৰিব ৰণাল্ডোৰ দলটোৱে। 2022 চনৰ ফিফা বিশ্বকাপ অনুষ্ঠিত হৈছিল কাটাৰত। 1930 চনৰ পৰা এই পৰ্যন্ত 22খন ফাইনেল মেচত 8খনকৈ দেশে বিজয় হাঁহি মাৰিবলৈ সমৰ্থ হৈছিল। ইয়াৰ ভিতৰত সৰ্বাধিক 5বাৰ জয়ী হৈছে ব্ৰাজিল। পেলেৰ দেশ ব্ৰাজিলে আকৌ 22খন টুৰ্ণামেণ্টতে খেলাৰ গৌৰৱো অৰ্জন কৰিছে। জাৰ্মানী আৰু ইটালী জয়ী হৈছে 4বাৰকৈ। মাৰাডোনা মেছিৰ দেশ আৰ্জেণ্টিনাই 3বাৰ চেম্পিয়ন হৈছে বিশ্বকাপত। প্ৰথম বৰ্ষৰ বিজয়ী উৰুগুৱে আৰু ফ্ৰান্স জয়ী হৈছে 2বাৰকৈ। ইংলেণ্ড আৰু স্পেইনে 1বাৰকৈ খিতাপ দখল কৰিছে। 2022 চন পৰ্যন্ত 22খন দেশে বিশ্বকাপ আয়োজন কৰিছে। এইবাৰ আছে 3খনকৈ আয়োজক দেশ আমেৰিকা, মেক্সিকো আৰু কানাডা। ইয়াৰ ভিতৰত মেক্সিকোৱে 3বাৰকৈ ফিফা বিশ্বকাপৰ আয়োজক হিচাপে এইবাৰ নতুন ইতিহাস গঢ়িব। ইয়াৰ পূৰ্বে 1970 আৰু 1986 চনত দেশখনে আয়োজন কৰিছিল টুৰ্ণামেণ্টখন। শ্ৰোতাসকল, ইমানপুৰে সাপ্তাহিক খেল সংবাদ সম্পৰ্কে অনুষ্ঠান খেল জগত শুনিলে অনুষ্ঠানটো যুগুদায়ক।

খেল জগত অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী তেজপুৰ। এতিয়া নিবেদন কৰিবলৈ লৈছোঁ কেইটিমান হিন্দী বোলছবিৰ গীত। অনুষ্ঠানৰ আৰম্ভণিতে শুনাবলৈ লৈছোঁ হাকিকত বোলছবিৰ কেইটিমান গীত। প্ৰথম গীতৰ শিল্পী হৰিহৰণ আৰু অলকা ইয়াগনিক।

হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠানৰ শেষত শুনাবলৈ লৈছোঁ পেচান বোলছবিৰ অভিজিত আৰু কবিতা কৃষ্ণমূৰ্তিৰ কণ্ঠৰ এই গীতটি।

শ্রোতা, ইমানপরে হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠানটি শুনিলে। মিডিয়াম ৱেভৰ 266.66 মিটাৰ, কিলোহাৰ্টজ 1125 আৰু এফ এম বেণ্ডৰ 102.4 মেগাহাৰ্টজত এয়া আকাশবাণী তেজপুৰ। এতিয়া আমাৰ ষ্টুডিঅ'ৰ ঘড়ীত সময় নিশা 10:30 গৈছে। ইয়াৰ লগে লগেই আমাৰ আজিৰ বিয়লিৰ অধিৱেশনৰো অন্ত পৰিল। আজি প্ৰচাৰণৰ বিভিন্ন দায়িত্বত আছিল নিয়ন্ত্ৰণ কক্ষত মঞ্জু বড়ো আৰু মৃগাংক শৰ্মা, ট্ৰেন্সমিটাৰত নিৰঞ্জন বড়ো, পৰিবহণত নয়ন দৈমাৰী, প্ৰচাৰণ সহায়িকা আছিল আল্পনা শইকীয়া। আমাৰ কাইলৈ বিয়লিৰ অধিৱেশন মুকলি কৰা হ'ব 5:25 এই একে মিটাৰ আৰু একে বেণ্ডতে। পুনৰ আপোনালোকৰ মংগল কামনা।